এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। আজি বুধবাৰ, অসমীয়া লেখেৰে 1948 শকাব্দৰ আহাৰ মাহৰ 9 দিন, ইংৰাজী 2026 বৰ্ষৰ জুন মাহৰ 24 তাৰিখ। ষ্টুডিঅ'ৰ ঘড়ীত পুৱা 5:55 যোৱাৰ লগে লগে সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ অনুষ্ঠান। ষ্টুডিঅ'ৰ মজিয়াত মই তৃষ্ণা ভৰদ্বাজ, মোৰ সৈতে কৰ্তব্য কক্ষত আছে কুমাৰ পদ্মনাভ আৰু নিয়ন্ত্ৰণ কক্ষত আছে আশীষ মজুমদাৰ।

6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 নিবেদন কৰা হ'ব বিজ্ঞান প্ৰবাহৰ পুনৰ সম্প্ৰচাৰ। 7:05 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু অসমীয়া বাতৰি আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব।

7:15 নিবেদন কৰা হ'ব সুপ্ৰভাত, 7:30 মূৰ্চনা, 8:00 আৰু 8:15 আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ, 8:30 পৰা 9:15 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা, পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। কেইটিমান লোকগীত শুনিবলৈ পাব 9:20। সাতসৰি অনুষ্ঠানটি আগবঢ়োৱা হ'ব 9:30। বিশিষ্ট অভিনেতা গুণ মহন্তৰ সৈতে হোৱা কথোপকথনৰ পুনৰ সম্প্ৰচাৰ শুনিবলৈ পাব 11:10।

পুৱা 11 বজাৰ পৰা বিয়লি 4:29 শুনিবলৈ পাব ক্ৰমে আকাশবাণী গুৱাহাটী, আকাশবাণী দিল্লী আৰু আকাশবাণী মুম্বাই কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠানসমূহ। বিয়লি আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 4:30 আৰু নিবেদন কৰা হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱতৰংগৰ পুনৰ সম্প্ৰচাৰ। 5:00 শুনিবলৈ পাব আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি, 5:05 আকাশবাণী মুম্বাই কেন্দ্ৰৰ বিবিধ ভাৰতী অনুষ্ঠান আৰু 5:15 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি শুনিবলৈ পাব। মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ অনুষ্ঠানটি আগবঢ়োৱা হ'ব 5:25। 5:45 শুনিবলৈ পাব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিদ্যাৰ্থী অনুষ্ঠান, 6:00 অসমীয়া বাতৰি। কৃষক বন্ধুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণীৰ পুনৰ সম্প্ৰচাৰ শুনিবলৈ পাব 6:10।

6:44 শুনিবলৈ পাব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি। কেইটিমান বৃন্দগীত শুনিবলৈ পাব 7:05। 7:10 শুনিবলৈ পাব অসমীয়া বাতৰি। 7:20 আগবঢ়োৱা হ'ব কেইটিমান আধুনিক গীত। 7:30 শুনিবলৈ পাব সুৰ লহৰী। 8:00 শুনিবলৈ পাব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি। খেলপথাৰ অনুষ্ঠানটি আগবঢ়োৱা হ'ব 8:02। ধীৰাজ দাসৰ গীটাৰ বাদন শুনিবলৈ পাব 8:22। 8:32 আগবঢ়োৱা হ'ব কেইটিমান অসমীয়া বোলছবিৰ গীত। 8:45

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এয়াই আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। অনুষ্ঠানত এইবাৰ নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

0: শ্ৰোতাই ইমান পৰে অমিয়া মহন্তৰ কণ্ঠৰ বৰগীত, বিপিন ৰাজবংশী আৰু সংগীসকলৰ কণ্ঠৰ নাম আৰু তিলোত্তমা ডেকা আৰু সংগীসকলৰ কণ্ঠৰ চিয়া গীত শুনিলে। উপাসনা ভক্তিমূলক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। এতিয়া শুনক বিজ্ঞান প্ৰবাহ অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ।
1: এয়া আকাশবাণী নগাঁও, আগবঢ়াইছো মাহেকীয়া বিজ্ঞান আলোচনী অনুষ্ঠান বিজ্ঞান প্ৰবাহ। এটি সম্পূৰ্ণ নতুন খণ্ডলৈ মই স্মৃতিৰঞ্জন সুমই আপোনাৰ সবক স্বাগতম জনাইছো। এই অনুষ্ঠানত আজি শুনিবলৈ পাব,
2: মাইক্ৰোপ্লাষ্টিক এক নীৰৱ ঘাতক। আজি বিজ্ঞান প্ৰবাহৰ অনুষ্ঠান ভাগ আগুৱাই লৈ যাবৰ বাবে আজি আমি আমন্ত্ৰণ কৰি আনিছো জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক শ্ৰদ্ধাৰ সুমন চন্দ্ৰ নাথ ডাঙৰীয়া। এয়া আমাৰ মাজত সুমন চন্দ্ৰ নাথ, আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰলৈ স্বাগতম জনালো।
3: আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ শ্ৰোতা বন্ধুক আজিৰ আলোচনালৈ স্বাগতম জনাইছো।
2: হয়, আমাৰ আজি বিজ্ঞান প্ৰবাহৰ আলোচনা বিষয়বস্তু হৈছে মাইক্ৰোপ্লাষ্টিক এক নীৰৱ ঘাতক। আমি শুনাই সদায় শুনি থকা এটা বিষয় মাইক্ৰোপ্লাষ্টিক, তাৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিম। আৰু সেই আলোচনাভাগ আগুৱাই নিবৰ বাবেই প্ৰথমে আমি জানিব বিচাৰিম যে মাইক্ৰোপ্লাষ্টিক কি।
3: বৰ্তমান বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ পৰিৱেশগত সমস্যাসমূহৰ ভিতৰত প্লাষ্টিক দূষণ অন্যতম। প্লাষ্টিকৰ অত্যাধিক ব্যৱহাৰ, অনিয়ন্ত্ৰিত নিষ্কাশন আৰু সজাগতাৰ অভাৱত পৰিৱেশত অগণন সৰু সৰু প্লাষ্টিক কণাৰ সৃষ্টি হৈছে, যাক আমি মাইক্ৰোপ্লাষ্টিক বুলি কওঁ। বৈজ্ঞানিকভাৱে সাধাৰণতে 5 মিলিমিটাৰতকৈ সৰু প্লাষ্টিক কণাবোৰক মাইক্ৰোপ্লাষ্টিক বুলি কোৱা হয়। এই কণাসমূহ বৰ্তমান নদ নদী, সাগৰ, মাটি, বায়ু, পানী, আনকি মানুহৰ শৰীৰতো পোৱা গৈছে। তো বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে মাইক্ৰোপ্লাষ্টিক কেৱল পৰিৱেশৰ বাবেই নহয়, জীৱ জন্তু আৰু মানৱ স্বাস্থ্যৰ বাবেও এক গুৰুতৰ ভাবুকি হৈ পৰিছে।
2: হয়, মাইক্ৰো মানে
3: মাইক্ৰো মানে ক্ষুদ্ৰ,
2: ক্ষুদ্ৰতম ক্ষুদ্ৰ, আৰু প্লাষ্টিক পইণ্ট আমি বুজি পাওঁ প্লাষ্টিকৰ মানে সৰু সৰু টুকুৰাবোৰক আমি এটা গুৰুত্বপূৰ্ণ অংশ বুলি ভাবোঁ প্ৰদূষণৰ কাৰণে, গতিকে সেইটোৱে মাইক্ৰোপ্লাষ্টিক।
3: হয়,
2: আৰু সেই যে ইয়াৰ কিবা ভাগ ভাগ আছে নেকি, ইয়াৰ কিবা শ্ৰেণীবিভাজন আছে নেকি?
3: নিশ্চয় আছে। সাধাৰণভাৱে মাইক্ৰোপ্লাষ্টিকবোৰক দুটা ভাগত ভাগ কৰিব পাৰি। এটাক আমি কম প্ৰাইমাৰী বা প্ৰাথমিক মাইক্ৰোপ্লাষ্টিক, আৰু দ্বিতীয়বিধ হৈছে ছেকেণ্ডাৰী বা গৌণ মাইক্ৰোপ্লাষ্টিক। সাধাৰণতে মানে বাণিজ্যিক ভিত্তিকভাৱে কিছুমান মানে ইচ্ছাকৃতভাৱে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবোৰে যিসকল বিশেষকৈ প্ৰসাধন সামগ্ৰীৰ লগত জড়িত, উৎপাদনত জড়িত, তেওঁলোকে কিছু প্লাষ্টিক কণা তৈয়াৰ কৰে, যিবোৰক আমি প্ৰাথমিক বা প্ৰাইমাৰী মাইক্ৰোপ্লাষ্টিক বুলি আমি কওঁ। তো এইবোৰত যদি আমি উদাহৰণ হিচাপে চাওঁ, প্ৰসাধন সামগ্ৰীত ব্যৱহৃত হোৱা যিটো মাইক্ৰবিট, তাৰপিছত কৃত্ৰিম বস্ত্ৰৰ যিবোৰ আহ আৰু উদ্যোগিক যিবোৰ পেকেট, এইবোৰত যথেষ্ট পৰিমাণে যিটো আমি প্ৰাইমাৰী বা প্ৰাথমিক মাইক্ৰোপ্লাষ্টিকবোৰ পোৱা যায়।
2: হয়,
3: মাইক্ৰবিটটো এটা ধৰণৰ ভাল এটা এক্সাম্পল প্ৰাইমাৰী।
2: এইটো বিষয়ে আমি জানিব চেষ্টা কৰিম।
3: ছেকেণ্ডেৰীটো হ'ব আপোনাৰ যে প্লাষ্টিকৰ যিবোৰ বস্তু, যেনে ধৰি লওক বটল, পলিথিন, ৰছী, জাল, পুৰণা পুতলা বা প্লাষ্টিকৰ টেবুল পুৰণি, এইবোৰ যেতিয়া মানে পুৰণি হৈ যায় বা আমি তাক পেলাই দিওঁ, তেতিয়া ইহঁত কি হৈছে, সূৰ্যৰ পোহৰ, তাপ, বতাহ আৰু পানীৰ প্ৰভাৱত ভাঙি ক্ৰমান্বয়ে সৰু সৰু কণাত পৰিণত হয়। সেইবোৰক আমি গৌণ বা ছেকেণ্ডেৰী মাইক্ৰোপ্লাষ্টিক বুলি কওঁ। সেইবোৰ মানে আমি ইচ্ছাকৃত তৈয়াৰ নকৰোঁ,
2: পৰিস্থিতি অনুযায়ী সেইটো সৰু সৰু কণিকালৈ মাইক্ৰোপ্লাষ্টিক লগত বাগৰি পেলাই মানে সৰু সৰু টুকুৰালৈ পৰিণত হয়। অলপ অলপ ধৰিব পাৰি।
3: প্ৰাইমাৰীটো হৈছে আপোনাৰ ইচ্ছাকৃতভাৱে,
2: ইচ্ছাকৃতভাৱে সেইবোৰ মানে তৈয়াৰ কৰা হয়, কমাৰ্চিয়েল পাৰপাছ, সেইটো ক'ৰবাত ক'ৰবাত ব্যৱহাৰ হয়, ব্যৱহাৰ হৈ যোৱাৰ পাছত সেইখিনি আমাৰ প্ৰকৃতিৰ কাৰণে ৰৈ যায়, আৱৰ্জনা হিচাপে ৰৈ যায়।
3: আমাৰ ছেকেণ্ডেৰীটো ইচ্ছাকৃত নহয়, প্লাষ্টিকৰ কণাবোৰ ক্ৰমান্বয়ে সময়লৈ
2: ক্ষয় হৈ গৈ পেলাই,
3: যিবিলাক আমি কাৰক কৈছো,
2: ৰ'দ বতাহ
3: বৰষুণ, সেইবোৰৰ কাৰণত ভাঙি গুৰি হৈ পিছলে পৰিৱেশলৈ আহে।
2: এই মাইক্ৰবিটটোৰ বিষয়ে অকণমান কওকচোন, এইটো কি আমাৰ কাৰণে একেবাৰে নতুন?
3: মাইক্ৰবিটৰ বিষয়ে সোধাৰ কাৰণে মই ধন্যবাদ জনাইছো। মাইক্ৰবিটবোৰ সাধাৰণতে পলি ইথাইলিন আর পলি প্রোপাইলিন নামৰ রাসায়নিক পদার্থর পৰা তৈয়াৰ করা, যার মানে আকার 5 মিলিমিটারতক সরু। আর যুক্ত সাধারণত টুথপেস্ট, বডি ওয়াশ আর ফেস স্ক্রাবস ব্যবহার করা হয় এজ এ এক্সফোলিয়েটিং এজেন্ট, বা অসমিয়াত আমি কলে মৃত কোষ আঁতৰোৱা বা বাকলি এৰোৱা এজেন্ট হিসাবে ব্যবহার
2: করে। ফেসিয়েল করু বা কিবা মুখত যেতিয়া আমি ঘঁহো সেই মৃত কোষবিলাক আঁতৰাবৰ কাৰণে ব্যবহার করা হয়।
3: যেটা আমার ফেস ওয়াশ আছে, বডি ওয়াশ আছে, তাত মানে মাইক্রোবিটবোৰ যথেষ্ট পরিমাণে
2: দিয়া হয়
3: ব্যবহার করা,
2: যাতে মানে আমার মুখমণ্ডলতে হোক বা শরীরতে হোক যুব মানে ধূলিকণা বা
3: যুক্ত কোষ লাগি আছে কিন্তু গ্লেজ হয়,
2: গ্লেজ হয়, সেই কারণে এইবোৰ ঘঁহাৰ সময়ত মানুহে অনুভব করে
3: প্রবেশ করে বা যদি বিভিন্ন সোর্স যেটা আমার প্রাকৃতিক উৎস, পানির উৎস হোক, মাটি হোক, তার যদি প্রবেশ করে তাহলে তো মাইক্রোবিটবোৰ আমার ক্ষতি করবে। যদি শরীরের বাইরে থাকে তাহলে তো ইমান ক্ষতি নাই, কিন্তু যদি কিবা প্রকারে প্রবেশ করে তাহলে আমার মাইক্রোবিটবোৰ আমার ক্ষতি করব। কিয় যে মাইক্রোবিটবোৰ যদি আবার পানির লগত প্রবেশ করে তাহলে আমি তাহাতক ফিল্টার করে পেলাই, ইহত ইমান সূক্ষ্ম বা ইহতক ফিল্টার করে পেলাই, যেটা আমি অসমিয়াত পরিস্রাবন পদ্ধতি বলে কো, তাহাতক আমি আঁতর করব নোৱাৰিম, শরীরত প্রবেশ করব, খাদ্যর মাধ্যমে হোক পানির মাধ্যমে হোক, তেতিয়া মানব স্বাস্থ্যর কারণে তার কিন্তু ক্ষতি করবার প্রচুর ক্ষমতাই লাভ। তো মাইক্রোবিটবিলাকৰ আৰত ধর্ম আছে যে ইহতে ক্ষতিকারক পদার্থ যেগুলো আমি ইংরাজি টক্সিনস বলে কো, তাহাতক এট্যাক করিব পারে আর খাদ্য শৃঙ্খললৈ স্থানান্তরিত হব পারে।
2: মানে ইনি নিজে ক্ষতিকারক, তাতে আকো আকর্ষণ করে,
3: হয়
2: টক্সিন বিভিন্ন বিষাক্ত বস্তু আকর্ষণ করে, বিপদের উপর বিপদ দেখো,
3: বিপদের উপর বিপদ, সি তার লগত আরো কাবাক লগ খুয়ায়, ক্ষতিকারক লগ খুয়ায় আরো দুগুণ, মানে
2: আর দুগুণ তার ক্ষতিকারক গুণটো বহাই দিয়ে,
3: হয় বহাই যায়। এই প্রসঙ্গতে যদি আপনি অনুমতি দিয়ে,
2: হয়
3: তো মই একটা কথা উল্লেখ করব বিচারি, যে যিবোৰ পৰিয়ালত সৰু ল'ৰা ছোৱালী বা শিশু আছে তেওঁলোকক মই সতর্ক কৰি দিব খুজিছোঁ, যে শিশুসকলে সাধাৰণতে দেখা যায় টুথপেষ্ট দাঁত ঘঁহাৰ নামত দাঁত ঘঁহাৰ সলনি গিলি পেলায়, বা বডি ৱাশ জাতীয় বস্তুবিলাক মুখত দিয়ে, তেনেকুৱা যাতে নকৰে, তাৰ প্ৰতি আমাৰ পিতৃ মাতৃসকল সাৱধান হ'ব।
2: বিভিন্ন ধৰণৰ আমাৰ অসুবিধা সৃষ্টি কৰিব পাৰে, তো এইবোৰ আমি ক্ষতিকাৰক গুণবিলাকটো বুজিব পাৰিছোঁ লাহে লাহে। আৰু গুণটো কলে গুণটো বিষয়ে অকণ ছেকেণ্ডেৰীটো বিষয়ে, ছেকেণ্ডেৰী মাইক্ৰোপ্লাষ্টিকৰ বিষয়ে আৰু অলপ কওকচোন।
3: সেকেন্ডেরিটুক মই অলপ আগত উল্লেখ করেছিলো, যিবোৰ আমি ইচ্ছাকৃতভাৱে উৎপাদন নকৰো,
2: যিটো আমাৰ সেবোৰটো প্ৰকৃতিলৈ আহি যাব,
3: আহিব, নিশ্চয় আহিব। আমি যেহেতু যদি আমি প্লাষ্টিকৰ সু ব্যৱস্থাপনা নকৰো নিষ্কাশন, তেনেহ'লে সময়ৰ কালত আৰু যিকেইটামান আমাৰ অনুঘটক আছে, ৰ'দ বতাহ বৰষুণ বায়ু পানী, তাহাতত কালক্ৰমততো এটা অৱস্থাৰ পৰা সিহঁত সলনি হ'বই আন এটা অৱস্থালৈ, আৰু যেতিয়া সিহঁত টুকুৰা হিচাপত সলনি হয়, সৰু সৰু টুকুৰা হ'ব, আৰু সেইমতে প্ৰকৃতিৰ বিভিন্ন মাটি হওক পানী হওক বায়ু হওক তালে প্ৰৱেশ কৰিব, আৰু সি তেতিয়া আমাৰ অপকাৰ কৰাটো তো নিশ্চিত
2: নিশ্চিত।
3: গতিকে সেই এইবোৰকে আমি ছেকেণ্ডেৰী ছেকেণ্ডেৰীৰ কাৰণে কৈছোঁ, আমি ইচ্ছাকৃতভাৱে উৎপাদন কৰা নাই,
2: কৰা নাই,
3: এই সময়ৰ লগত আমি ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিকৰ পৰাই সি
2: সৃষ্টি হৈছে,
3: এটা আমার ইচ্ছার লগত নাছিল, সেইকাৰণে হয়তো গৌণ বুলি কোৱা হৈছে,
2: গৌণ বুলি কোৱা হৈছে, হয়। আৰু আৰু এইটো বিষয়ে আৰু অকণমান কওকচোন বহলে, এনে অপকাৰিতা বিষয়টো কৈছে, মানে কেনেকুৱা কেনেকুৱা অপকাৰিতা আমি আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে কিবা কাৰণে যদি আমাৰ শৰীৰৰ ভিতৰলৈ সোমায় সি নিশ্চয় অপকাৰ কৰিব,
3: গতিকে
2: মানৱ স্বাস্থ্যৰ ওপৰত আমি ইনহেল কৰাৰ পিছত বা আমি খোৱাৰ পিছত যদি তাত গৈ কি হ'ব পাৰে, স্কিনৰ কিবা হ'ব পাৰে নেকি, তেনেকুৱা বিষয়ে অলপ কওকচোন।
3: আৰম্ভণিতে উল্লেখ কৰিছিলোঁ যে মাইক্ৰোপ্লাষ্টিকৰ কণাবোৰ বৰ্তমান আৰু বৰ্তমানতকৈও ভৱিষ্যতৰ কাৰণে আমাৰ বেছি ভয়াৱহ ভয়াৱহতা সৃষ্টি কৰিব। মাইক্ৰোপ্লাষ্টিকৰ পৰা যিবোৰ অপকাৰ হয় সেইবোৰ এটা ওৱান ডাইমেনশ্যনেল নহয়, মাল্টি ডাইমেনশ্যনেল, বহুতো দিশত সি ক্ষতি কৰিব গতিকে আমি যদি মাইক্ৰোপ্লাষ্টিকৰ পৰা হ'ব পৰা ক্ষতিবোৰক আমি কিছুমান শিতানত ভাগ কৰি ল'লে আমাৰ আলোচনাও সুবিধা হ'ব, আমাৰ শ্ৰোতায়ো
2: শুনি
3: ভাল পাব। প্ৰথমতে মই উল্লেখ কৰিম যে মানৱ স্বাস্থ্যৰ ওপৰত মাইক্ৰোপ্লাষ্টিকৰ কেনেকুৱা প্ৰভাৱ। তো মাইক্ৰোপ্লাষ্টিকবিলাক খাদ্য, পানী আৰু বায়ুৰ মাধ্যমেৰে মানুহৰ শৰীৰত প্ৰৱেশ কৰিব, প্ৰৱেশ কৰি আমাৰ যি পাচনতন্ত্ৰ ক্ষতি কৰে, পাচনতন্ত্ৰ যিটো প্ৰদাহ বা জ্বলাপোৰা ইনফ্লেমেশ্যন বুলি কয় সৃষ্টি কৰিব পাৰে, পাচনতন্ত্ৰৰ স্বাভাৱিক কাৰ্যক্ষমতা ব্যাহত কৰিব পাৰে। শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ আৰু এটা কাৰণ হৈছে আমাৰ মাইক্ৰোপ্লাষ্টিক। বায়ুত থকা মাইক্ৰোপ্লাষ্টিক নিশ্বাসৰ জৰিয়তে হাওঁফাওঁত প্ৰৱেশ কৰে, কৰি পেলাই এলাৰ্জি, হাঁপানী আৰু শ্বাসজনিত বিভিন্ন সমস্যা আমাক বৃদ্ধি কৰিব পাৰে,
2: সৃষ্টি কৰিব পাৰে।
3: হৰ্মনৰ অসামঞ্জস্যতা, মাইক্ৰোপ্লাষ্টিকত বিছফেনল নামৰ এক ৰাসায়নিক পদাৰ্থ থাকে, যি পদাৰ্থ হয় যি আমাৰ অন্তঃস্ৰাৱী তন্ত্ৰ, যিটো ইংৰাজীত এণ্ডোক্ৰাইন ছিষ্টেম বুলি কোৱা হয়, তাৰ মানে যিটো স্বাভাৱিক কাম কাজত সি প্ৰভাৱ পেলায় আৰু কেঞ্চাৰৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে।
2: কাৰণ এণ্ডোক্ৰাইন গ্লেণ্ড ডিপ্লাই হয়, এণ্ড্ৰ'ক্ৰাইন ছিষ্টেম ডিপ্লাই হয়, হৰ্মনখিনি চিক্ৰেট হয়, তেতিয়া হৰ্মনখিনি মানে ইমবেলেঞ্চ কৰি দিব
3: কৰিব পাৰে কৰাব। তে কিছুমান বিষাক্ত পদাৰ্থ মাইক্ৰোপ্লাষ্টিকৰ লগত সংলগ্ন হয়, ইতিমধ্যে উল্লেখ কৰিছিলোঁ, ই শৰীৰত যেতিয়া জমা হয় তেতিয়া ই আমাৰ যি কেঞ্চাৰৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে তে এইখিনি যিখিনি আমি আলোচনা কৰিলোঁ এয়া হৈছে মানৱ স্বাস্থ্যৰ ওপৰত আমাৰ মাইক্ৰোপ্লাষ্টিকৰ প্ৰভাৱ।
2: এতিয়া মানে বুজা গ'ল এইটোৱেই যে মানৱ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব যদি আমাৰ শৰীৰত প্ৰৱেশ কৰে। শৰীৰত প্ৰৱেশ কৰা দেখোন ৰাস্তা কেইবাটাও উল্লেখ কৰিলে আপুনি, সেইটো আমাৰ নাকৰ ফুটাইদিও হ'ব পাৰে, মুখেদিও হ'ব পাৰে, তাৰ ফলত আমি শ্বাসজনিত ৰোগতে হওক, পাচনজনিত ৰোগতে হওক বিভিন্ন সমস্যাৰ সন্মুখীন হ'ম। তেনেকুৱা চৰ্ম ৰোগ বা চকুৰ ক্ষেত্ৰতো সেইটো এটা সমস্যাৰ সৃষ্টি হ'ব
3: হ'ব পাৰে,
2: কাৰণ ইতিমধ্যে আপুনি কৈছে যে ই আকৌ বিষাক্ত বস্তু আকৰ্ষণহে কৰে, যিটো বস্তু
3: শৰীৰত প্ৰৱেশ কৰি বেলেগ পদাৰ্থৰ লগত আকৌ লগ খাই কম্বাইন হৈ আৰু মানে জটিলতা
2: বৃদ্ধি কৰে।
3: এতিয়া মই উল্লেখ কৰিব খুজিছোঁ জলজ পৰিৱেশৰ ওপৰত মাইক্ৰোপ্লাষ্টিকৰ ক্ষতিকাৰক প্ৰভাৱ। বিশ্বৰ সাগৰ, মহাসাগৰ, উপকূল অঞ্চল আৰু নদ নদীবোৰত বৰ্তমান কোটি কোটি টন প্লাষ্টিকৰ আৱৰ্জনাৰ সৃষ্টি হৈছে। মাছ, মিছা মাছ, কাছ, তিমি, সাগৰৰ উপকূলত থকা চৰাইবোৰ এই মাইক্ৰোপ্লাষ্টিকবিলাক খাদ্য বুলি ভাবি গ্ৰহণ কৰে। তাহাঁতৰ মানে স্বভাৱজাতটো পৰিৱৰ্তন হৈছে। মাইক্ৰোপ্লাষ্টিকবোৰ আৰু তাৰ প্ৰাকৃতিক যি খাদ্য হয়তো দেখাত মাছৰ নিচিনাই সৰু মিলে, যাৰ কাৰণে সিহঁতে ভুলবশতঃ খাদ্য বুলি গ্ৰহণ কৰে। পেটত যেতিয়া ভৰি থাকে এই মাইক্ৰোপ্লাষ্টিক যদি তেওঁলোকৰ পেটলৈ যায়, তেওঁলোকৰ কি হয়, খাদ্য গ্ৰহণ কৰাৰ প্ৰৱণতাটো কমি যায়, নিজে মানে পেটটো ভৰি থকা বুলি অনুভৱ কৰে, যিহেতু হজম নহয়, তাহাঁতৰ পাচনতন্ত্ৰই সেই বস্তুটোক হজম কৰিব নোৱাৰে, যাৰ বাবে তেওঁলোকৰ পেটটো অনবৰত ভৰি থকা অনুভৱ হয় আৰু স্বাভাৱিকতে তাৰ খোৱাৰ আহাৰ গ্ৰহণ কৰাৰ প্ৰৱণতাটো বা পৰিমাণটো কমি যায়, কৰাৰ ক্ৰমত নেতাটো মৃত্যু হ'ব, পুষ্টিহীনতাত ভুগি, আৰু শেহত পুষ্টিহীনতাৰো ভুগি তাৰ মৃত্যু হয়। আৰু গৱেষণাই দেখুৱাইছে যে মাইক্ৰোপ্লাষ্টিকে বহু সামুদ্ৰিক জীৱৰ প্ৰজনন ক্ষমতা ব্যাহত কৰিছে, তাৰ সাধাৰণ যিটো প্ৰজনন ক্ষমতা যথেষ্ট কমাই তুলিছে, যাৰ কাৰণে আমাৰ বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে। এইখিনিৰে মই ক'লোঁ মাইক্ৰোপ্লাষ্টিকৰ সামুদ্ৰিক জীৱৰ বা জলচৰ জীৱৰ ওপৰত কুপ্ৰভাৱ।
2: তে এই জলজ প্ৰাণী বুলি কোৱাৰ লগে লগে আমাৰ সাগৰটোতো আছেই,
3: কিন্তু
2: সাগৰ পোৱাৰ আগতো আমাৰ পুখুৰী, নদ নদী, কলং সেই সকলোবোৰ আছে। তে সেই সাগৰত পানীখিনি পৰিবৰ কাৰণে এই পুখুৰী, নদ নদী, কলঙৰ পৰাই
3: যাব লাগিব। সাগৰত প্ৰভাৱটো কিয় বেছি? আমাৰ মানুহে বা সাধাৰণতে যিখিনি আমি মাইক্ৰোপ্লাষ্টিক বা প্লাষ্টিকজাতীয় বস্তু যদি আমি সৰু সুৰা নদ নদীত পেলাই দিওঁ, তেনেহ'লে নদ নদীয়ে শেষলৈকে নি পেলাই জমা কৰিব সাগৰ বা মহাসাগৰতে। গতিকে লাষ্ট ষ্টকটো সাগৰ বা মহাসাগৰত জমা হয়, সেইকাৰণে নদীৰ পানী উটুৱাই নি পেলাই তাত জমা কৰিব। সেইকাৰণে তাৰ প্ৰভাৱটো, যিটো আমি মাইক্ৰোপ্লাষ্টিকৰ প্ৰভাৱটো কৈছোঁ, সাগৰীয় উপকূলত ই প্ৰভাৱটো বেছি
2: বেছি।
3: যদি আমাৰ নদ নদী ক'ৰবাত যদি বিল বা খাল বিলতো যদি প্লাষ্টিক জমা হয়, সমস্যাৰ সৃষ্টি কৰিব, কিন্তু শেষত গৈ জমাটো ক'ত হ'ব?
2: সাগৰতে,
3: সাগৰত হ'ব। গতিকে সাগৰৰ সামুদ্ৰিক জীৱ
2: বেছি ক্ষতি
3: হৈছে। ভৱিষ্যতে আৰু তাৰ প্ৰভাৱটো প্ৰভাৱ বা কুপ্ৰভাৱ
2: ভয়ংকৰ
3: হয়।
2: তেওঁ যিটো অঞ্চলত যি মাটিখিনিক লৈ পেলাই তেওঁ আছে, যি মাটিডৰাত তেওঁ নিজৰ ঘৰখন আছে, যি মাটিডৰাত তেওঁ খেতি কৰে, সেই অঞ্চলখিনিও এই মাইক্ৰোপ্লাষ্টিকে ভৰিবলৈ আৰম্ভ কৰিছে। কিন্তু আমাৰ পটককে চকুত
3: নপৰে।
2: শ্ৰোতাই আমাৰ জানিব বিচাৰিব যে কেনেকৈ আমাৰ মাটিটো এই মাইক্ৰোপ্লাষ্টিকে প্ৰভাৱ বিস্তাৰ কৰিছে, আৰু আৰু শেষত আপুনি সেইটো আগবঢ়াবই যে কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি। এটা বিশেষকৈ স্থলজ বিষয়ে অকণ কওক।
3: কৃষিভূমিত মাইক্ৰোপ্লাষ্টিক জমা হ'লে মাটিৰ উৰ্বৰতা কমি যাব, মাটিৰ যিটো পানী ধৰি ৰখাৰ ক্ষমতা হ্ৰাস পাব, উদ্ভিদৰ শিপাই পানী আৰু পুষ্টি মাটিৰ পৰা আহৰণ কৰাত অসুবিধা পাব। য'ত সকলো জেগাত যদি প্লাষ্টিকেই থাকে, আৰু ফলত উদ্ভিদৰ ফলন কমি যাব। গতিকে মাইক্ৰোপ্লাষ্টিকৰ প্ৰভাৱ কোনো ডাইমেনশ্যনত কম নহয়। সি লাগিলে মানৱ স্বাস্থ্য হওক, সি লাগিলে সামুদ্ৰিক বা আমাৰ জলজ অঞ্চল স্থল জলজ পৰিৱেশ হওক বা স্থলজ পৰিৱেশ। আৰু এটা কথা উল্লেখ কৰিব পাৰি, খাদ্য শৃংখলৰ ওপৰতো।
2: খাদ্য শৃংখল বুলি ক'লে খাদ্য বুজি পাইছো,
3: হয়
2: শৃংখল মানে চেইন,
3: হয়
2: কেনেকৈ খাদ্য শৃংখলৰ ওপৰত কেনেকৈ প্ৰভাৱ বিচাৰে? প্ৰথমতে অকণ খাদ্য শৃংখলৰ বিষয়ে অকণ আমাৰ শ্ৰোতাক জনাওকচোন।
3: খাদ্য শৃংখলটো আমি গম পাইছোঁ যে এজনৰ আহাৰ, এজন এটা প্ৰাণীৰ আহাৰ যেতিয়া আন এটা প্ৰাণীয়ে সেই প্ৰথম প্ৰাণীটোক ভক্ষণ কৰে, তেনেহ'লে সি দ্বিতীয়জনৰ কাৰণে আহাৰ হৈ পৰে। এনেজনে এনেদৰে প্ৰত্যেকটো প্ৰাণীৰ আহাৰৰ লগত এটাৰ লগত ইটো হয় প্ৰত্যক্ষ বা পৰোক্ষভাৱে এটা সম্পৰ্ক হৈ আছে।
2: মানে আমি যদি উদাহৰণস্বৰূপে লওঁ যে আমাৰ উৎপাদক বুলি ক'লে ঘাঁহ উৎপাদক ঘাঁহ বন, সেই ঘাঁহ বনক খাই ফৰিঙে, উদাহৰণস্বৰূপে লৈছো, সেই ফৰিঙক খাই ভেকুলী, সেই ভেকুলীক খাই সাপে, সেই সাপক ভক্ষণ কৰে ডাঙৰ ডাঙৰ চৰাইবোৰ। সেই চৰাইবোৰ যেতিয়া মৃত্যু হয়, তেতিয়া মৃতজীৱী তাক মাটিৰ লগত মিহলাই দিয়ে। এই গোটেই যিটো চেইন, এই চেইনটোত মানে যিটো অৱস্থাতে নহওক কিয় লাগিলে, ঘাঁহৰ ক্ষেত্ৰতে হওক, ফৰিঙৰ ক্ষেত্ৰতে হওক, বা ভেকুলীৰ ক্ষেত্ৰতে হওক, যিকোনো এটা পৰ্যায়তে মাইক্ৰোপ্লাষ্টিকে মানে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।
3: হয়, তাৰমানে এইখিনিতে এটা ঘটনা আছে, বায়লজিকেল মেগনিফিকেশ্যন।
2: বায়লজিকেল মেগনিফিকেশ্যন হয়,
3: তাৰমানে কি হয়, খাদ্য শৃংখলৰ য'তেই যি স্তৰতে কোনো প্ৰাণীয়ে যদি আহাৰত মাইক্ৰোপ্লাষ্টিক গ্ৰহণ কৰিলে বা তাৰ কিবা প্ৰকাৰে তাৰ শৰীৰত মাইক্ৰোপ্লাষ্টিক প্ৰৱেশ কৰিলে, তেনেহ'লে কি হ'ব, খাদ্য শৃংখলৰ উচ্চ স্তৰত যোন আছে তাৰ গালে শেষত গৈ তাতে জমা হ'ব।
2: উচ্চ স্তৰ
3: যেনে আমি মানুহ, যদি মাইক্ৰোপ্লাষ্টিক যদি পানীত গৈছে, সেই পানী যদি মাছে খাইছে, সেই মাছ যদি আমি খাইছো, আমাকতো কোনো ভক্ষণ কৰা নাই, গতিকে শেষত গৈ পেলাই আমাৰ গাতেই গৈ জমা হ'ব। গতিকে খাদ্য শৃংখলত মাইক্ৰোপ্লাষ্টিকৰ যিটো প্ৰৱেশ হৈছে, সেইটো কিন্তু ভৱিষ্যতৰ কাৰণে খুবেই চিন্তনীয় এটা বিষয়। বিশেষকে যিবোৰ কৃত্ৰিম কাপোৰ আছে, কৃত্ৰিম কাপোৰবোৰ ধুওঁতে তাৰ পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ, চাব আমি আমাৰ কাপোৰবোৰ পুৰণা হ'লে আহ যাতে আহ আহ এৰাই আহে, সেইবোৰ যেতিয়া কাপোৰ যদি ক্ৰমান্বয়ে ধুই থকা হয়, তেনেহ'লে তাৰ পৰা ক্ষুদ্ৰ যিবোৰ আহ আছে, সেই আহবোৰ পানীৰ লগতে বায়ুটো মুকলি হয়। যিবিলাক অতি ক্ষুদ্ৰ, হয়তো আমাৰ চকুৱে ধৰিবও নোৱাৰিব, আৰু এই কণাসমূহ কি হয়, সেয়াত আমি উশাহৰ লগত আমি গ্ৰহণ কৰোঁতে এই আমাৰ হাওফাও পাইগৈ, আৰু যিটো মানে এটা চিন্তনীয়, ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে আমাৰ হাপানী হওক, হাওফাৰ সমস্যা হওক, বা এলাৰ্জিজাতীয় যিবোৰ বেমাৰ আছে, সেইবোৰ মানে বায়ুৰ দ্বাৰা প্ৰৱেশ কৰা মাইক্ৰোপ্লাষ্টিকৰ কাৰণেও এটা কাৰণ হয়। গতিকে মাইক্ৰোপ্লাষ্টিকবোৰ বায়ু প্ৰদূষণতো কোনো গুণে তাৰ মানে কম কৰা
2: কম নহয়।
3: বিভিন্ন ডাইমেনশ্যন মই অলপ কৈছোঁ, ই প্ৰত্যেকটো দিশতে কম হওক বা বেছি হওক, ই কিন্তু প্ৰভাৱ বিস্তাৰ কৰি গৈ আছে
2: আমি প্ৰথমতে যে আলোচনা প্ৰথমতে যে উল্লেখ কৰিছিলোঁ যে আমি চুইংগা মেদাই খাওঁ, তাৰ বাকলিটো একদম সৰু হয় যথেষ্ট, আৰু আমি য'তে ত'তে পেলাই দিয়া এটা প্ৰৱণতা
3: আছে।
2: আমি এটা সৰু কিবা চকলেট এটা খালোঁ, তাৰ ৰেপাৰটো, তাৰ বাকলিটো আমি তেনেকৈ পেলাই দিওঁ। আমি বিভিন্ন ধৰণৰ প্লাষ্টিকৰ পেকেটৰ যেতিয়া খোলোঁ, খোলোঁতে আমি ওপৰৰ যিটো ক্ষুদ্ৰাতিম ক্ষুদ্ৰ অংশটো সেইটো আমি ছিঙি পেলাওঁ, হাতেৰে ছিঙো, কিছুমান কিছুমান কিতাপে দাঁতেৰেও ছিঙা দেখা পোৱা যায়, কেঁচিৰে কাটো, সেইবিলাকো সৰু সৰু কণিকা আমাৰ প্ৰকৃতিত পৰি আছে। সেইখিনি আলটিমেটলি গৈ পেলাই ৰাস্তাৰ পৰা গৈ পেলাই পুখুৰী বা নদীত জমা হৈছে, সেইবোৰ লাহে লাহে মাটিৰ লগত মিহলি হৈছে, বায়ুৰ লগত মিহলি হৈছে, লাগে লাগে পানীটো মিহলি হৈছে। গতিকে এই সকলোবিলাক প্ৰক্ৰিয়াটো মানে এই এটা মানে চক্ৰ আকাৰে ঘূৰি আছে,
3: ঘূৰি আছে।
2: গতিকে এই এইটো ক্ষেত্ৰত মানে আমি কেনেকৈ মানে পৰিত্ৰাণ পাম?
3: হয়, এটা খুব সুন্দৰ প্ৰশ্ন যে মাইক্ৰোপ্লাষ্টিকৰ আমি এতিয়ালৈকে যিখিনি আলোচনা কৰিলোঁ তাৰ পৰাতো আমি গম পাইছোঁ যে যিটো আমাৰ মূল আমাৰ যিটো শিৰোনামা আছিল মাইক্ৰোপ্লাষ্টিক নিৰৱঘাতক,
2: নিৰৱঘাতক
3: হয়তো আমি চিন্তা ইমানখিনি আমি ইমান দিনে প্লাষ্টিক প্লাষ্টিকতে আছিলোঁ, কিন্তু প্লাষ্টিকটো এতিয়া ক্ৰমান্বয়ে সময়ৰ সোঁতত সি যিটো মাইক্ৰোপ্লাষ্টিকলৈ ৰূপান্তৰ হ'ল, গতিকে সিটো এতিয়া ক্ৰমান্বয়ে আমাৰ পৰা সমস্যাৰ বহেহে তুলি আছে। গতিকে তাৰ কিছু আমি নিৰাময় ব্যৱস্থা আমি কিছু আলোচনা কৰিবলৈ ওলাইছোঁ। এতিয়া প্ৰথমতে আমি এবাৰ ব্যৱহাৰযোগ্য যিবোৰ প্লাষ্টিক আমাৰ সাধাৰণতে আমি ওৱান টাইম ইউজ বুলি কওঁ, এই প্লাষ্টিকবোৰৰ ব্যৱহাৰটো হয় নিষিদ্ধ কৰিব লাগে বা ব্যৱহাৰ অতি সীমিত কৰক, ই এটা আমাৰ পৰিত্ৰাণৰ এটা উপায় হ'ব পাৰে। তাৰ সলনি আমি
2: মৰা পাতাটো এৰি বেগ কিছুমান
3: হয়
2: তেনেকুৱা আমি ব্যৱহাৰ কৰিব পাৰোঁ, কাপোৰৰ বেগ ব্যৱহাৰ কৰিব পাৰোঁ।
3: হয়,
2: কিন্তু এতিয়াও দেখা যায় আমি বহুত সজাগতা সভাত আমি অংশগ্ৰহণ কৰিছোঁ,
3: কৰিছোঁ
2: আকাশবাণী নগাঁও কেন্দ্ৰই বহুত সজাগতামূলক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, সজাগতা বৃদ্ধিৰ চেষ্টা কৰিছে, কিন্তু তথাপিও আমি বজাৰলৈ যাওঁতে সেই পলিথিনটো নিদিলে আমি বেপাৰীজনৰ ওপৰত আমি ক্ৰোধান্বিত হওঁ। সেই বেপাৰীজনে আমি যেতিয়া সোধোঁ বেপাৰীজনক বা দোকানীজনক যেতিয়া সোধোঁ যে আপুনি প্লাষ্টিক কিয় দিয়ে, তেতিয়া তেওঁলোকে দুখেৰে কয় যে যদি প্লাষ্টিক নিদিওঁ সেইজন কাষ্টমাৰ সেইজন গ্ৰাহক পুনৰবাৰ নোযোৱা হয়, নহা হয় আমাৰ দোকানলৈ যে প্লাষ্টিক নিদিয়ে। সেইবোৰটোতো আমি কৰিয়ে আছোঁ,
3: কৰি আছোঁ, আৰু
2: সেইটো ওৱান টাইম ইউজ প্লাষ্টিক এইটো বিপদটো মাতি আছে,
3: মাতি আছে।
2: এতিয়া নতুনকৈ আহিল মাইক্ৰোপ্লাষ্টিক, আমি তাৰ আমিতো এৰিবতো লাগিব, নিজৰ স্বভাৱটোতো অলপ
3: আমি নিজৰ স্বভাৱ সলনি কৰিবই লাগিব,
2: কৰিবই লাগিব।
3: এইটো মানে আমি যিটো ওৱান টাইম ইউজ প্লাষ্টিকৰ কথা কৈছোঁ তাৰ সলনি আমাৰ কলপাত খুব সুন্দৰ এক ব্যৱস্থা আছিল আমাৰ সমাজ ব্যৱস্থাত অতীজৰ পৰা আছিলেই,
2: আছিলেই।
3: আমি সৰু থাকোঁতে দেখা পাইছোঁ বিয়া সকামবোৰত শালপাতৰ ডিচ বাটি ব্যৱহাৰ কৰা দেখা পাইছোঁ,
2: আকৌ আহিছে লাহে লাহে
3: লাহে লাহে আকৌ সজাগতা, এইটো সজাগতা বৃদ্ধি হোৱাৰ কাৰণে হৈছে। আৰু আদিবোৰ ব্যৱহাৰ কৰিলে আমি ওৱান টাইম ইউজ প্লাষ্টিকটো আমি কিছু পৰিমাণে এৰাব পাৰিম। দ্বিতীয়তে বিকল্প সামগ্ৰী কিছু আছে আমাৰ, যিটো ইতিমধ্যে আপুনি উল্লেখ কৰিছিল, কাপোৰৰ বেগ, কাগজৰ সামগ্ৰী, বাঁহজাত সামগ্ৰী, আৰু যিবোৰ আমাৰ বটল প্লাষ্টিকৰ বটলৰ সলনি আমি কাঁচ আৰু ধাতুৰ পাত্ৰৰ যিটো ব্যৱহাৰ বৃদ্ধি কৰিলে আমি কিছু পৰিমাণে প্লাষ্টিকৰ ব্যৱহাৰটো আমি কমাব পাৰিম,
2: কমাব পাৰিম। তথাপি মানুহে মানে সেইটো সংকোচ কৰে যে কাঁচৰ বটল পটককৈ ভাঙি যায়, কিন্তু আমি উপলব্ধি কৰিছোঁ যে প্লাষ্টিকৰ বটলতে কাঁচৰ বটল সোনকালে ঠাণ্ডাও হয় আৰু কি মানে সেইটোত মানে কোনো ধৰণৰ মানে পলিথিনৰ পৰা যিটো মানে আমাৰ প্ৰদূষণ হয় সেইটোৰ পৰা নহয় কেতিয়াও, তথাপিতো আমি ব্যৱহাৰ কৰিবলৈ অলপ টান পাওঁ।
3: কাঁচৰ বটলৰ হয় আপুনি ঠিকেই কৈছে, কাঁচৰ বটলটো ভাঙাৰ সম্ভাৱনা থাকেই। তাৰ লগতে আমি বিকল্প হিচাপে আমাৰ ধাতু যিহেতু তামৰ আমাৰ অতীজৰ মানুহে কৈছে বা আয়ুৰ্বেদে কয়ো যে তামৰ পাত্ৰত পানী ৰাখিলে সেই পানী স্বাস্থ্যৰ কাৰণে ভাল, গতিকে আমি যদি কাঁচলৈ ভয় ভাঙাৰ তেনেহ'লে তাৰ সলনি আমি তামৰ পাত্ৰ, আজিকালি অনলাইনত মই দেখা পাইছোঁ বিভিন্ন এপত তামৰ পাত্ৰ কিন্তু বটল এভেইলেবল, আমি ঘৰতে অনলাইনত অৰ্ডাৰ কৰি আমি কিনিব পাৰোঁ।
2: হয়, এতিয়া মানে আৰু আৰু কিছুমান সজাগতাৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে প্লাষ্টিকৰ বটলটো যিটো আমি পানী খাওঁ, 10 টকীয়া হওক 20 টকীয়া হওক বা ডাঙৰ বটল হওক, সেই প্লাষ্টিকৰ বটল গৰমত থাকিলে তাৰ পৰা কিছুমান মাইক্ৰোপ্লাষ্টিক নিৰ্গত হয়, মাইক্ৰোপ্লাষ্টিক
3: বিভিন্ন গৱেষণাই কৈছে,
2: আৰু সেই পানীখিনি আমি খাই আছোঁ মানে আমি ডাইৰেক্ট ইনহেল কৰি আছোঁ, আৰু সেইকাৰণে মানে আমি চেষ্টা সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি থাকোঁ সদায় বিজ্ঞান প্ৰবাহৰ মাধ্যমেৰে হওক বা আকাশবাণী নগাঁও কেন্দ্ৰই ঘৰে ঘৰে গৈয়ে হওক, এইটো সজাগতা সৃষ্টি কৰি থকাৰ চেষ্টা কৰে সদায় যে প্লাষ্টিকৰ বটলত নাখালে ভাল, কিন্তু আমি পানীটো খাই আছোঁ আজিকালি আমি পানী আমি এৱেৰ হৈছোঁ গতিকে আমি জোৰ তোৰ পানী নাখাই পেলাই আমি পানী বটলটো কিনি খাওঁ কিন্তু দুৰ্ভাগ্য যে পানী বটলটো প্লাষ্টিকৰ তো সেই প্লাষ্টিকৰ বটলটো ৰ'দৈ বতাহে বৰষুণে মাজেদি পাৰ হৈ আহিছে গতিকে মাইক্ৰ' প্লাষ্টিক তাত থাকে বুলিয়ে কয় গাড়ীৰ ভিতৰত থকা পানী বটলটো প্লাষ্টিকৰ বটলটো গৰম হৈ থাকিলে খাবলৈ মানা কৰে গতিকে এতিয়া আমি এফালে সজাগ হৈছোঁ পানী ভাল খাওঁ
3: আনফালে আকৌ নতুন বিপদ পাই
2: নতুন আমি প্লাষ্টিকত খাই আছোঁ গতিকে এনেকৈ চাগে আমি আগবাঢ়িব লাগিব কেনেকৈ আমি নিজকে নিজৰ শৰীৰটোক বা নিজৰ মানে স্বাস্থ্যটো কেনেকৈ আমি খেয়াল ৰাখোঁ
3: সেইটো আপোনাৰ যিটো আজি অনুষ্ঠান সেই তেনেকুৱা অনুষ্ঠান বা বিভিন্ন মাধ্যমেৰে আমি মানুহলৈ মেছেজটো দিব লাগিব যাতে আমি যিমান দূৰ সম্ভৱ প্লাষ্টিকক আমি এৰি চলিব লাগিব
2: সদুশেষত আমি মোটামুটি আমি অনুষ্ঠানৰ শেষৰ পৰ্যায় পাইছোহি মাইক্ৰ' প্লাষ্টিকৰ ধাৰণাটো আমাৰ শ্ৰোতাই পাইছে নতুন এটা ধাৰণা আৰু সেই ধাৰণাটোক লৈ পেলাই চহৰ অঞ্চল গ্ৰামাঞ্চল সকলোৱে আমাৰ শ্ৰোতাই শুনিছে তেওঁলোক যথেষ্ট এৱেৰ হ'ব আৰু আজিকালি প্ৰদূষণ অকল চহৰ অঞ্চলতে নহয় গাঁও অঞ্চলতো আছে গাঁও গৈ পালেগৈ গতিকে সেইকাৰণে আমাৰ সকলো পৰ্যায়ৰ শ্ৰোতাই এই কথাখিনি হৃদয়ংগম কৰিছে সদুশেষত আপুনি আমাৰ শ্ৰোতালি মাইক্ৰ' প্লাষ্টিকৰ পৰা কেনে আগবাঢ়িম তাৰ বিষয়ে যি যি বিষয় আমাৰ গুৰুত্বপূৰ্ণ ৰৈ গৈছে বুলি আপুনি উপলব্ধি কৰে তাৰ বিষয়ে অলপ
3: তৃতীয়তে আমি যদি প্লাষ্টিকৰ ব্যৱহাৰ সীমিত বা বন্ধ কৰিব লাগে তাৰ কাৰণে আৰু এটা বিশেষ ৰাস্তা হৈছে জনসচেতনতা বৃদ্ধি কৰিব লাগে এইটোৱে মই কওঁ যে আটাইতকৈ বেষ্ট ৱে হ'ব মাইক্ৰ' প্লাষ্টিকৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ জনসচেতনতা বৃদ্ধি এক ফলপ্ৰসূ পদক্ষেপ বুলি মই বিদ্যালয় মহাবিদ্যালয় সামাজিক সংগঠনৰ জৰিয়তে সচেতনতামূলক কাৰ্যসূচী আমি ল'ব লাগিব
2: আশা কৰিছোঁ আমাৰ শ্ৰোতাই মাইক্ৰ' প্লাষ্টিকৰ বিষয়ে অৱগত হ'ল ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি সামান্যতম প্ৰত্যেকে অকণ অকণ চেষ্টা কৰিব তেতিয়া ভাবোঁ যে এটা মানে আমি গতানুগতিক এটা আশাত আমি পৰিণত কৰিব পাৰিম আমি যিটো আশা কৰিছোঁ
3: এই ক্ষেত্ৰত আকৌ চৰকাৰী নীতি আৰু আইনো এটা
2: গুৰুত্বপূৰ্ণ
3: ভূমিকা পালন কৰে
2: তাকে সেইটোৱে আশা কৰিছোঁ যে চৰকাৰেও সেইটো বিষয়ে সেই প্লাষ্টিকৰ পৰিৱৰ্তে বেলেগ কিবা বিকল্প সন্ধান কৰিব পাৰে নেকি
3: বা আমাৰ যিটো ৰিচাইকল ব্যৱস্থাটো আছে ৰিচাইকল ব্যৱস্থাটো বা ৰিইউজ বহুতে হয়তো পঢ়িছে থ্ৰী আৰ নীতি এটা আছে ৰিইউজ ৰিডিউচ আৰু ৰিচাইকল গতিকে এই নীতিটোক আমি ফলো কৰিব লাগিব
2: আৰু ছাত্ৰীসকলেও প্লাষ্টিক পৰিৱৰ্তে আৰু যদি বিকল্প আৰু আৱিষ্কাৰ কৰি দিব পাৰে আমাৰ সমাজকে যথেষ্ট উপকাৰ হয়
3: আৰু পৰিৱেশ সুৰক্ষা সম্বন্ধে যিবোৰ আইন আছে সেইবোৰ চৰকাৰে কঠোৰভাৱে বলবৎ কৰিব লাগিব
2: হয় ধন্যবাদ মাইক্ৰ' প্লাষ্টিক এক নীৰৱ ঘাতক আলোচনা ভাগ শুনিলে আগবঢ়ালে জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক শ্ৰদ্ধাৰ সুমন চন্দ্ৰ নাথ ডাঙৰীয়া ধন্যবাদ
3: ধন্যবাদ
1: প্ৰিয় শ্ৰোতা বিজ্ঞান প্ৰভা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল নমস্কাৰ
0: অনুষ্ঠানটি শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও

0: হেৰা শুনাচোন, কালিলৈ জল জীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। আনহাতে হোটেলতো এটা ডাঙৰ টেংকীৰ প্ৰয়োজন। ইফালে শ্বপিং মলৰ পৰাও ফোন কৰিছে, তাতো বোলে টেংকীটো আজিহে ফুটিবলৈ পালে। এতিয়া তুমিয়ে কোৱাচোন, ইমান বৃহৎ প্ৰকল্প আৰু ব্যস্ত প্ৰতিষ্ঠানৰ বাবে ইমান ডাঙৰ আকাৰৰ মজবুত পানী টেংকী ক'ত পাম বাৰু?
1: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জল জীৱন মিছন, হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDPE, GRP, জিংক পানী টেংকীৰ লগতে HDPE পাইপ, আইৰণৰ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
0: হয় নেকি?
1: হয়, গতিকে পলম নকৰি আজিয়েই যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। ফোন নম্বৰটো লিখি লওক, 700228634। লিখিলেনে?
0: লিখিলোঁ, 700228634। শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকী য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে।
2: খন্তেক পাছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু অসমীয়া বাতৰি শুনিবলৈ পাব।

0: আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্ছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
5: এয়া আকাশবাণী, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্থিতিস্থাপক অৰ্থনীতি গঢ়ি তোলা, বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰা আৰু অন্তৰ্ভুক্তিমূলক বিকাশ নিশ্চিত কৰাৰ বাবে অধিক শক্তিশালী বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাইছে। কাতাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ অল থানিয়ে যোৱা দেওবাৰে কাতাৰৰ ৰাছ লাফানাত সংঘটিত দুৰ্ঘটনাত নিহত হোৱা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ উচ্চ নিৰাপত্তা বিষয়াসকলে সন্ত্ৰাসবাদ, চাইবাৰ ভাবুকিকে ধৰি বিশ্ব নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ অধিক শক্তিশালী সহযোগিতাৰ আহ্বান জনাইছে। নীতি আয়োগৰ উপাধ্যক্ষ ডঃ অশোক কুমাৰ লাহিৰিয়ে কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ সৰ্বমুঠ বাণিজ্য 5.4% বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবলত আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত হোৱা গ্ৰুপ এৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 পৰাস্ত কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্থিতিস্থাপক অৰ্থনীতি গঢ়ি তোলা, বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰা আৰু অন্তৰ্ভুক্তিমূলক বিকাশ নিশ্চিত কৰাৰ বাবে অধিক শক্তিশালী বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাইছে। কালি নতুন দিল্লীত অনুষ্ঠিত গ্লোবেল কনভাৰ্জেন্স ফৰ গ্ৰোথ সামিটত ভাৰ্চুৱেলি ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এখন আন্তঃসংযোগী বিশ্বত সমৃদ্ধি আৰু প্ৰত্যাহ্বানসমূহ প্ৰত্যেকৰে মাজত ভগাই লোৱা হয় যদিও সংঘাত আৰু অনিশ্চয়তাৰ পৰিণামসমূহ উন্নয়নশীল দেশ আৰু গ্লোবেল চাউথৰ ওপৰত অসমতাপূৰ্ণভাৱে পৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে এই প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সমন্বিত গোলকীয় পদক্ষেপ অপৰিহাৰ্য। গোলকীয় অসমতাৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰীমতী সীতাৰমণে কয় যে সকলো অসমতাই একে নহয়, কিয়নো কিছুমান অসমতাই জনসংখ্যা উন্নয়নৰ পৰ্যায়, সম্পদৰ প্ৰাচুৰ্য আৰু অৰ্থনৈতিক গাঁথনিৰ পাৰ্থক্যক প্ৰতিফলিত কৰে। ভাৰতৰ অৰ্থনীতিৰ প্ৰগতিৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ বিকাশ মূলতঃ ঘৰুৱা চাহিদাৰ দ্বাৰা পৰিচালিত আৰু ইয়াৰ বহুলাংশে বজাৰ নিৰ্ধাৰিত বিনিময় হাৰে সমৰ্থন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ অল থানিৰ লগত হোৱা টেলিফোনিক বাৰ্তালাপত যোৱা দেওবাৰে কাটাৰৰ ৰাছ লাফান ইণ্ডাষ্ট্ৰিয়েল চিটিত সংঘটিত এটা দুৰ্ঘটনাত নিহত হোৱা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে কাটাৰৰ নেতাগৰাকীৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি প্ৰকাশ কৰা সহানুভূতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু আহতসকলক আগবঢ়োৱা ক্ষীপ্ৰ চিকিৎসা সাহায্যৰ শলাগ লয়। দুয়োগৰাকী নেতাই নিজৰ নাগৰিকসকলৰ কল্যাণ আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰে আৰু ইজনে সিজনৰ প্ৰতি সংহতি আৰু সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে যে কাটাৰে গ্ৰহণ কৰা গঠনমূলক ভূমিকাই অঞ্চলটোত স্থায়ী শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাত অৰিহণা যোগাব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম সন্মানসমূহ প্ৰদান কৰে। অনুষ্ঠানত সাংবাদিক পি নাৰায়ণক সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মবিভূষণ, প্ৰাক্তন ন্যায়াধীশ কে টি থমাছক সমাজসেৱাৰ বাবে পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। প্ৰাক্তন টেনিছ খেলুৱৈ বিজয় অমৃতৰাজ, অভিনেতা মামতী আৰু নেপথ্য গায়িকা অলকা য়াগ্নিকলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হয়। চৰকাৰে চলিত বৰ্ষত 131 গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়াইছে। ইয়াৰ ভিতৰত 5 গৰাকীক পদ্মবিভূষণ, 13 গৰাকীক পদ্মভূষণ আৰু 113 গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা NSA আৰু ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ উচ্চ নিৰাপত্তা বিষয়াসকলে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ভাৰতে আয়োজন কৰা উচ্চ পৰ্যায়ৰ বৈঠকৰ সময়ত সন্ত্ৰাসবাদ, চাইবাৰ ভাবুকিকে ধৰি বিশ্ব নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ অধিক শক্তিশালী সহযোগিতাৰ আহ্বান জনাইছে। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ নেতৃত্বত অনুষ্ঠিত গ্ৰুপিঙৰ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত 16 ব্ৰিক্ছ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা সভাত সদস্য দেশৰ শীৰ্ষ নিৰাপত্তা প্ৰতিনিধিসকলক একত্ৰিত কৰি আন্তঃৰাষ্ট্ৰীয় সমাজৰ সন্মুখত থকা ভাবুকিৰ বিষয়ে আলোচনা কৰা হয়।
6: We need to be cognizant of the new security threats and challenges. Non-traditional threats have transcended national borders and have developed defeat systems against conventional responses. Innovative disruptive technologies, more camouflaged variants of terrorism, cyber threats in a world which is getting increasingly digitized, they all constitute an important threats for us.
5: ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি আলোচনাৰ সময়ত ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা নিৰাপত্তাজনিত বিপদ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে এন এছ এসমূহে 21 আৰু 22 মে'ত অনুষ্ঠিত হোৱা সন্ত্ৰাসবাদ বিৰোধী আৰু 8 আৰু 9 জুনত অনুষ্ঠিত হোৱা তথ্য আৰু যোগাযোগ প্ৰযুক্তি ব্যৱহাৰত নিৰাপত্তা সম্পৰ্কীয় ব্ৰিক্ছ যুটীয়া কৰ্মগোটসমূহৰ কাৰ্যকলাপ আৰু ফলাফলসমূহৰ পৰ্যালোচনা কৰে। আলোচনাৰ নেতাসকলে ব্ৰিক্ছৰ অধিক সহযোগিতা বৃদ্ধিৰ বাবে সমৰ্থন আগবঢ়ায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীত অনুষ্ঠিত 16 সংখ্যক ব্ৰিক্ছ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ছাৰ্গেই শ্বৈগুৱে ব্ৰিক্ছ ফ্ৰেমৱৰ্কৰ অধীনত চলি থকা সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনাত মিলিত হয়। বৈঠকত ভাৰত ৰাছিয়াৰ বিশেষ কৌশলগত সহযোগিতাৰ সৈতে সংগতি ৰাখি বিভিন্ন ক্ষেত্ৰত চলি থকা দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰো মূল্যায়ন কৰা হয়। নীতি আয়োগৰ উপাধ্যক্ষ ডঃ অশোক কুমাৰ লাহিৰিয়ে কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ সৰ্বমুঠ বাণিজ্য 5.4% বৃদ্ধি পাইছে। ডঃ লাহিৰিয়ে নতুন দিল্লীত ট্ৰেড ৱাচ কোৱাৰ্টাৰলি প্ৰতিবেদনৰ শেহতীয়া সংস্কৰণ উন্মোচন কৰি এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ ৰপ্তানি 1.84 ট্ৰিলিয়ন ডলাৰ স্পৰ্শ কৰিছে আৰু আমদানি 6.5% বৃদ্ধি পাইছে। পশ্চিম এছিয়া পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় যে এই সংকট সাময়িক আৰু অতি সোনকালে বিশ্বত শান্তি ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে।
7: It was a short-term problem. I hope the war is going to end, peace will prevail, and the impact was in terms of energy prices and transportation cost. Freight rates went up. There was disruption. You'll find even in these figures somewhere. Prices went up. But quantities were not available, so there was a problem. So I think it was a temporary supply shock.
5: ইথানল মিহলি পেট্ৰল সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকা বিভিন্ন দাবীক লৈ চৰকাৰে স্পষ্ট কৰি কয় যে ইথানল মিশ্ৰণ বৈজ্ঞানিকভাৱে বৈধ। ইথানল মিহলি পেট্ৰলক লৈ সামাজিক মাধ্যমত প্ৰচাৰ হৈ থকাৰ প্ৰমাণহীন আৰু বিভ্ৰান্তিকৰ দাবীৰ উদ্দেশ্য হৈছে জনসাধাৰণক বিভ্ৰান্ত কৰা। তেল বিপণন কোম্পানী, অটোমোবাইল নিৰ্মাতা, ইন্ধন পৰীক্ষণ সংস্থা আৰু অন্যান্য সহযোগীৰ সৈতে মিলি কৰা ইথানল মিশ্ৰণ কাৰ্যসূচী ৰূপায়ণৰ ওপৰত নিৰন্তৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। লগতে চৰকাৰে কয় যে E20 পেট্ৰল উপলব্ধ হোৱাৰে পৰা ইথানল মিহলিৰ ফলত ইঞ্জিন বিকল হোৱা বা বাহনৰ বিজুতিৰ কোনো ব্যাপক সমস্যাৰ তথ্য বৰ্তমানলৈ পোৱা হোৱা নাই। এল নিনোৰ বাবে মৌচুমী বতাহৰ ফলত এইবাৰ স্বাভাৱিকতকৈ কম বৰষুণৰ পৰিপ্ৰেক্ষিতত পৰিব পৰা বিৰূপ প্ৰভাৱৰ সন্মুখীন হোৱাৰ বাবে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে চৰকাৰে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এখন সংবাদমেলত শ্ৰীচৌহানে কয় যে দেশত বৰ্তমানলৈকে স্বাভাৱিকতকৈ প্ৰায় 43% ঘাটি বৰষুণ হৈছে আৰু এইবেলি জুলাইতো মৌচুমী বতাহৰ প্ৰভাৱ কম হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে এইবেলি স্বাভাৱিকতকৈ কম বৰষুণ হোৱাৰ ফলত দেশৰ প্ৰায় 315খন জিলা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। ফিফা বিশ্বকাপ ফুটবলত আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত হোৱা গ্ৰুপ কেৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 গ'লত পৰাস্ত কৰে। 41 বছৰীয়া তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে 2টা গ'ল কৰি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে। এই গ'ল দুটাৰ জৰিয়তে ৰোনাল্ডো বিশ্বকাপৰ 6খন ভিন ভিন বিশ্বকাপ ফুটবলত গ'ল কৰা প্ৰথমজন খেলুৱৈ হিচাপে নতুন ইতিহাস গঢ়াৰ লগতে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মানো লাভ কৰে। কানাডাৰ টৰণ্ট' ষ্টেডিয়ামত চলি থকা গ্ৰুপ এলৰ এখন খেলত বাতৰি যুগুতোৱাৰ পৰলৈ ক্ৰোৱেছিয়াই পানামাৰ বিৰুদ্ধে 1-0 গ'ল লাভ কৰিছে। প্ৰতিযোগিতাত গ্ৰুপ এলৰ আন এখন খেল ভাৰতীয় সময় অনুসৰি পুৱা 7:30 বজাত কলম্বিয়া ডিআৰ কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্থিতিস্থাপক অৰ্থনীতি গঢ়ি তোলা, বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰা আৰু অন্তৰ্ভুক্তিমূলক বিকাশ নিশ্চিত কৰাৰ বাবে অধিক শক্তিশালী বহুপাক্ষিক সহযোগিতাৰ আহ্বান জনাইছে। নীতি আয়োগৰ উপাধ্যক্ষ ডঃ অশোক কুমাৰ লাহিৰিয়ে কয় যে যোৱা ত্ৰৈমাসিকত ভাৰতৰ সৰ্বমুঠ বাণিজ্য 5.4% বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবলত আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত হোৱা গ্ৰুপ কেৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 গ'লত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
8: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জিয়াত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছে।

0: আজি বুধবার 1948 আহাৰ মাহৰ 9 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 24 তাৰিখ। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:35:20 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:15:31। আজি শুক্লা দশমী। সুস্বাস্থ্য আৰু সমন্বয়ৰ বাবে আয়ুৰ্বেদ, এই বিষয়ে আমাক কিছু কথা অৱগত কৰিছে বিশিষ্ট আয়ুৰ্বেদিক চিকিৎসক ডাক্তৰ মুকুট কুমাৰ দেৱনাথে।
1: সুস্বাস্থ্য আৰু সমন্বয়ৰ বাবে আয়ুৰ্বেদ বিষয়ত দুটামান কথা আগবঢ়াব বিচাৰিছোঁ। আয়ুৰ্বেদ ভাৰতৰ এক প্ৰাচীন জীৱন বিজ্ঞান। প্ৰায় 5,000 বছৰৰো অধিক পুৰণি এই জ্ঞান পৰম্পৰাই মানুহক কেৱল ৰোগমুক্ত জীৱনৰ ঠাই নহয় বৰঞ্চ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে সুস্থ জীৱন যাপনৰ পথ দেখুৱায়। আয়ুৰ্বেদৰ মূল উদ্দেশ্য হৈছে সুস্থ ব্যক্তিৰ স্বাস্থ্য ৰক্ষা কৰা আৰু অসুস্থ ব্যক্তিক সুস্থ কৰি তোলা। বৰ্তমানৰ ব্যস্ত জীৱনত মানসিক চাপ, অনিয়মিত আহাৰ বিহাৰ, কম টোপনি আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ ফলত বহুতো ৰোগ মানুহক আক্ৰান্ত কৰিছে। এনে সময়ত আয়ুৰ্বেদে আমাক শিকায় যে প্ৰকৃতিৰ সৈতে সমন্বয় ৰাখি জীৱন যাপন কৰিলেহে প্ৰকৃত সুস্বাস্থ্য লাভ কৰিব পাৰি। আয়ুৰ্বেদ অনুসৰি আমাৰ শৰীৰত বাত, পিত্ত আৰু কফ এই 3টা দোষৰ সমতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। এই সমতা নষ্ট হ'লে শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি হয়। সেয়েহে আয়ুৰ্বেদে সুষম আহাৰ, নিয়মীয়া ব্যায়াম, যোগাসন, ধ্যান আৰু শৃংখলাবদ্ধ জীৱনশৈলীৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। আয়ুৰ্বেদ কেৱল চিকিৎসা পদ্ধতি নহয়, ই এক সম্পূৰ্ণ জীৱন দৰ্শন। ই আমাক ইতিবাচক চিন্তা, আত্মনিয়ন্ত্ৰণ, সহনশীলতা আৰু প্ৰকৃতিৰ প্ৰতি সন্মান জনাবলৈ শিকায়। যেতিয়া এজন ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হয়, তেতিয়া তেওঁৰ পৰিয়াল, সমাজ আৰু জাতিও অধিক সুস্থ আৰু সমন্বিত হৈ উঠে। আজি সমগ্ৰ বিশ্বই আয়ুৰ্বেদৰ গুৰুত্ব উপলব্ধি কৰিছে। যোগ, ধ্যান আৰু আয়ুৰ্বেদিক জীৱনশৈলীৰ প্ৰতি মানুহৰ আগ্ৰহ দিনে দিনে বৃদ্ধি পাইছে। ই ভাৰতীয় জ্ঞান সংস্কৃতিৰ এক অমূল্য উপহাৰ যিয়ে বিশ্ববাসীক সুস্বাস্থ্য আৰু শান্তিৰ পথ দেখুৱাইছে। আয়ুৰ্বেদে আমাক সুস্থ শৰীৰ, শান্ত মন আৰু সমন্বিত জীৱন গঢ়াৰ অনুপ্ৰেৰণা দিয়ে। আমি আহকচোন এটা সৰু নিয়ম সদায় পৰিচালনা কৰিব যদি পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় সুস্থ জীৱন ল'বলৈ পাৰিম। এটা সৰু নিয়ম হ'ল সদায় সোনকালে শুব লাগে আৰু সোনকালে উঠিব লাগে। আমি যদি নিশ্চিতভাৱে এই কামটো কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সুস্থ শৰীৰ হৈ থকাটোত, সম্পূৰ্ণ আমি নিৰোগী হৈ থকাটোত আগবাঢ়িব পাৰিম। আহকচোন আমি পুনৰ এই আয়ুৰ্বেদৰ নীতি আদৰ্শ গ্ৰহণ কৰি সুস্থ, সুখী আৰু সমন্বয়পূৰ্ণ জীৱন গঢ়ি তোলাৰ সংকল্প লওঁ।
0: ভাৰতৰ 4ৰ্থগৰাকী ৰাষ্ট্ৰপতি বৰাগিৰি বেংকটগিৰি। তেখেত ভাৰতৰ বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। তেখেতে 1969 চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ জৱাহৰলাল নেহৰু মন্ত্ৰীসভাৰ শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী আছিল। শ্ৰীলংকাত ভাৰতৰ হাই কমিছনাৰ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু অখিল ভাৰতী ট্ৰেড ইউনিয়ন কংগ্ৰেছৰো অধ্যক্ষ আছিল। তেখেত স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযুঁজাৰু আছিল। তেখেতৰ জন্ম হৈছিল 1894 চনৰ 10 আগষ্ট তাৰিখে উৰিষ্যাৰ গুঞ্জাম জিলাৰ বৰহমপুৰত। 1967 চনৰ পৰা 1969 চনলৈ তেওঁ ভাৰতৰ উপৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। কিন্তু 1969 চনত হঠাৎ ৰাষ্ট্ৰপতি ডক্টৰ জাকিৰ হুছেইনৰ পৰলোকপ্ৰাপ্তি ঘটাত ৰাষ্ট্ৰপতি পদ খালী হয়। 1969 চনৰ 20 আগষ্টৰ দিনা বৰাগিৰি বেংকটগিৰি বিজয়ী হৈ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। 1975 চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন প্ৰদান কৰে। আজি আমি তেখেতৰ বিষয়ে আলোচনা কৰিছোঁ কিয়নো তেখেতৰ মৃত্যু হৈছিল 1980 চনৰ আজিৰ এই 24 জুন তাৰিখে মাদ্ৰাজত। এগৰাকী ভাৰতীয় সংগীতবিদ, হিন্দুস্তানী শাস্ত্ৰীয় সংগীত গায়ক আৰু সংগীত শিক্ষক পণ্ডিত ওংকাৰনাথ ঠাকুৰ। তেওঁ গোৱালিয়াৰ ঘৰানাৰ শাস্ত্ৰীয় গায়ক

বিষ্ণু দিগম্বৰ পালুস্কাৰৰ শিষ্য আছিল। তেখেত লাহোৰৰ গন্ধৰ্ব মহাবিদ্যালয়ৰ অধ্যক্ষ হৈছিল আৰু পিছত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সংগীত অনুষদৰ প্ৰথম ডিন হৈছিল। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু ইয়াৰ ইতিহাসৰ ওপৰত গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ হিন্দী ভাষাত প্ৰণৱ ভাৰতী আৰু সংগীতাঞ্জলি আৰু গুজৰাটী ভাষাত ৰাগে আনে ৰস এই গ্ৰন্থসমূহ ৰচনা কৰি ভাৰতীয় সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। 1938 চনত তেওঁৰ পুস্তক সংগীতাঞ্জলিৰ প্ৰথম ভাগ প্ৰকাশিত হয় আৰু ইয়াৰ সাতটা ভাগ ক্ৰমে 1965 চন পৰ্যন্ত প্ৰকাশিত হৈ থাকে। 1965 চনত প্ৰকাশিত তেওঁৰ আন এখন গ্ৰন্থ প্ৰণৱ ভাৰতীত ভৰতৰ নাট্যশাস্ত্ৰৰ সুন্দৰ ব্যাখ্যা আছে। 1940 চনত ৰাজকীয় সংস্কৃত মহাবিদ্যালয় বাটিবাটাই তেওঁক সংগীত মাতণ্ড উপাধিৰে অলংকৃত কৰে। 1955 চনত তেখেতে পদ্মশ্ৰী আৰু 1963 চনত সংগীত নাটক একাডেমি বঁটা লাভ কৰিছিল। তেখেতে 1963 চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু 1964 চনত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট উপাধি লাভ কৰে। তেখেতৰ মৃত্যু হৈছিল 1967 চনৰ 26 ডিচেম্বৰত। আজি আমি তেখেতৰ বিষয়ে আলোচনা কৰিছোঁ কিয়নো তেখেতৰ জন্ম হৈছিল 1897 চনৰ আজিৰেই 24 জুন দিনটোতেই গুজৰাটত। এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু মাছাচুটেছ ইনষ্টিটিউট অৱ টেকন'লজিৰ হিউমেনিটি বিষয়ৰ এমাৰিটা জনি বুচাৰ্ট অধ্যাপিকা অনিতা দেশাই। লেখিকা হিচাপে তেখেতে তিনিবাৰ বুকাৰ বঁটাৰ বাবে মনোনীত হৈছে। 1978 চনত ফাইৰন দ্য মাউণ্টেইন উপন্যাসৰ বাবে তেখেতে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। দ্য ভিলেজ বাই দ্য চি উপন্যাসৰ বাবে তেখেতে ব্ৰিটিছ গাৰ্ডিয়ান বঁটা লাভ কৰিছিল। 1963 চনত দেশাইৰ প্ৰথম উপন্যাস ক্ৰাইডা পিকক প্ৰকাশিত হয়। 1984 চনত জনপ্ৰিয়তা হ্ৰাস পোৱা এজন উৰ্দু কবিৰ বিষয়ে লিখা ইন কাষ্টিডি উপন্যাসৰ বাবে তেখেতক বুকাৰ বঁটাৰ বাবে মনোনীত কৰা হয়। 1993 চনত তেখেত মাছাচুটেছ ইনষ্টিটিউট অৱ টেকন'লজিত সৃষ্টিমূলক লেখাৰ শিক্ষকৰূপে যোগদান কৰে। 1999 চনত বুকাৰ বঁটাৰ বাবে মনোনীত ফাষ্টিং ফেষ্টিং উপন্যাসে তেখেতৰ জনপ্ৰিয়তা বৃদ্ধি কৰে। 2004 চনত মেক্সিকোৰ পটভূমিত লিখা উপন্যাস দ্য জিং জাং ৱে আৰু 2011 চনত চুটিগল্প সংকলন দ্য আৰ্টিষ্ট অৱ ডিছএপেৰিয়েঞ্চ প্ৰকাশ পায়। দেশাই মাউণ্ট হলক কলেজ, বাৰুক কলেজ আৰু স্মিথ কলেজতো শিক্ষাদান কৰিছিল। তেখেতে ৰয়েল ছ'চাইটি অৱ লিটাৰেচাৰ, আমেৰিকান একাডেমি অৱ আৰ্টছ এণ্ড লেটাৰ্ছ, গ্ৰিটন কলেজ আৰু কেম্ব্ৰিজৰ ফেল' আছিল। 1993 চনত তেখেতৰ উপন্যাস দ্য কাষ্টিডিৰ অভিযোজনাৰে একেনামৰ এখন ইংৰাজী চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। পৰিচালক আছিল ইছমাইল মাৰ্চেণ্ট আৰু চিত্ৰনাট্যকাৰ শ্বাহৰুখ হুছেইন। এই চলচ্চিত্ৰখনে 1994 চনত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক লাভ কৰে। আজি আমি তেখেতৰ বিষয়ে আলোচনা কৰিছোঁ কিয়নো অনিতা দেশাইৰ জন্ম হৈছিল 1937 চনৰ আজিৰেই 24 জুন দিনটোতেই। প্ৰথম অসমীয়া মহিলা আলোচনী ঘৰজেউতিৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল কমলালয়া কাকতি। তেখেতৰ জন্ম হৈছিল 1894 চনত শিৱসাগৰত। তেখেতে শিৱসাগৰত সক্ৰিয়ভাৱে বিভিন্ন সামাজিক কাম কাজত আত্মনিয়োগ কৰে। তেওঁৰ নবৌৱে কনকলতা চলিহাৰ সৈতে লগ লাগি 1928 চনত যুটীয়াভাৱে প্ৰকাশ কৰে ঘৰজেউতি নামৰ এখন আলোচনী। এইখনেই আছিল অসমৰ প্ৰথম মহিলা আলোচনী। আজি আমি তেখেতৰ বিষয়ে আলোচনা কৰিছোঁ কিয়নো তেখেতৰ মৃত্যু হৈছিল 1946 চনৰ আজিৰ দিনটোতেই।
প্ৰিয় শ্ৰোতা, আহকচোন এইখিনিতে আমি জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গীত শুনি লওঁ।

প্ৰিয় শ্ৰোতা, এইবাৰ আহিছোঁ ইতিহাসত আজিৰ দিনটো এই প্ৰসংগলৈ। ফৰাচী সম্ৰাট নেপোলিয়ন বোনাপাৰ্টে তেওঁৰ বিশাল সেনাবাহিনীৰ সৈতে ৰাছিয়া আক্ৰমণ কৰিছিল 1812 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় শিখ ৰাজনীতিবিদ তাৰা সিঙৰ জন্ম হৈছিল 1885 চনৰ আজিৰ দিনটোতেই। 1901 চনৰ আজিৰ দিনটোতেই বিশ্ববিখ্যাত চিত্ৰশিল্পী পাবলো পিকাছোৰ চিত্ৰশিল্পৰ প্ৰথম প্ৰদৰ্শনী পেৰিছত অনুষ্ঠিত হৈছিল। 1976 চনৰ আজিৰ দিনটোতেই ভিয়েটনাম যুদ্ধৰ অৱসান হয়। উত্তৰ আৰু দক্ষিণ ভিয়েটনাম লগ হৈ ছ'চিয়েলিষ্ট ৰিপাব্লিক অৱ ভিয়েটনাম বা ভিয়েটনাম ৰাষ্ট্ৰ গঠন হয়। কানাড়া সাহিত্যিক মাস্তি ভেংকটেশ আয়েঙ্গাৰলৈ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছিল 1984 চনৰ আজিৰ দিনটোতেই। প্ৰিয় শ্ৰোতা, আপোনালোকৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই চয়নিকা বৰাই সুপ্ৰভাত অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

0: হেৰা শুনাচোন, কালিলৈ জলজীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। আনহাতে হোটেলতো এটা ডাঙৰ টেংকীৰ প্ৰয়োজন। ইফালে শ্বপিং মলৰ পৰাও ফোন কৰিছে, তাতো বোলে টেংকীটো আজিহে ফুটিবলৈ পালে। এতিয়া তুমিয়ে কোৱাচোন, ইমান বৃহৎ প্ৰকল্প আৰু ব্যস্ত প্ৰতিষ্ঠানৰ বাবে ইমান ডাঙৰ আকাৰৰ মজবুত পানী টেংকী ক'ত পাম বাৰু?
1: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জলজীৱন মিছন, হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDPE, GRP, জিংক পানী টেংকীৰ লগতে HDPE পাইপ, আইৰণৰ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
0: হয় নেকি?
1: হয়, গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। ফোন নম্বৰটো লিখি লওক, 7002268634। লিখিলেনে?
0: লিখিলো, 7002268634। শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকী য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে। শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত কালিলৈ।
2: অনুষ্ঠানত এইবাৰ শুনক মুন্মী বৰাৰ কণ্ঠৰ এই গীতটি।

0: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
1: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাস আই হস্পিটেল।
0: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
1: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
0: অকুলাস আই হস্পিটেল।
1: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-6783-83।
0: পুনৰ কৈছো 6000-6783-83।
1: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকুলাস আই হস্পিটেলত।
2: এইবাৰ নিবেদন কৰিছো ফাগুনী বোলছবিৰ সাগৰিকা বৰুৱা আৰু নিৰ্মালী মিশ্ৰৰ কণ্ঠৰ এই গীতটি।

0: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: সলাওক সলাওক অভ্যাস সলাওক, এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: অনুষ্ঠানত এইবাৰ শুনক ককা দেউতাৰ নাতি আৰু হাতী বোলছবিৰ দীপেন বৰুৱা আৰু কোকিলা গোস্বামীৰ কণ্ঠৰ এই গীতটি।

মূৰ্চনা, অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। খন্তেক পাছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত আৰু মৰ্নিং নিউজ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

আজিৰ গীতিমালিকাৰ অনুষ্ঠানটি আৰম্ভ কৰা হৈছে দেবেন বসুমতাৰীৰ কণ্ঠৰ এটি গীতেৰে। গীতৰ কথা জিমণি চৌধুৰীৰ, প্ৰযোজনা জয়ন্ত দাসৰ।

0: দেবেন বসুমতাৰীৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল জীমণি চৌধুৰীৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰু কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে পারভিন সুলতানার কণ্ঠত বিবি দেবী বরবরুয়ার কথাৰে এই গীত।

0: পারভিন সুলতানাৰ কণ্ঠত বিবি দেৱী বৰবৰুৱাৰ ৰচনাৰে গীতটি শুনিলে। প্ৰযোজনা আছিল দেবেন শৰ্মাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত, গীতিকাৰ তফজুল আলী, প্ৰযোজনা শিল্পীৰ নিজৰ।

0: জ্যোতি ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল তফজ্জুল আলীৰ।
1: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী।
2: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
3: উপজা দিনৰ শুবা
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 বজাৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনালোঁ
4: উভতি আহিছোঁ গীতিমালিকাৰ মাজলৈ অনুষ্ঠানত এইবাৰৰ শিল্পী অনিমা চৌধুৰী গীতৰ ৰচনা বীৰিঞ্চি কুমাৰ মেধিৰ প্ৰযোজনা সবিন মেধিৰ

0: বীৰিঞ্চি কুমাৰ মেধিৰ ৰচনাৰে অনিমা চৌধুৰী কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে গুণমণি বৰাৰ গীতৰ কথাৰে জয়প্ৰকাশ মেধিৰ কণ্ঠৰ এই গীতটি, প্ৰযোজনা উৎপল দাসৰ।

জয়প্ৰকাশ মেধিৰ কণ্ঠত গুণমণি বৰাৰ কথাৰে গীতটি শুনিলে। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী।

পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেখথেপি আৰু যোগেশ দেউৰীক পদ্মশ্ৰী সন্মান প্ৰদান। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ এখন খেলত কলম্বিয়া কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ।

এতিয়া শুনক বিতং বাতৰি। ৰাজ্যিক মন্ত্ৰীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্ৰ খাদী উদ্যোগ আৰু সৌৰ শক্তি প্ৰকল্প

0: কৰণৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভূমি ৰূপান্তৰ অনুমতি লাভ কৰিব পৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আগন্তুক অসম বিধানসভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি কেইবাখনো নতুন আইন আজি কেবিনেটে অনুমোদন দিয়ে। আমাৰ অসমত এখন আইন আছে, আছাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন অফ ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰেন্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰ্পাছ। এই অনুসৰি কৃষি মাটি আমি নন এগ্ৰিকালচাৰেল পাৰ্পাছলৈকে যদি ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে জিলা আয়ুক্তৰ অনুমতি নিশ্চিতভাৱে ল'ব লাগে।
0: ডক্টৰ শৰ্মাই কয় যে সুলভ মূল্যৰ দোকানসমূহৰ কাম কাজ নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলক সুকলমে খাদ্য বিতৰণৰ বাবে ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সময়সীমা 30 জুনৰ পৰিৱৰ্তে 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে বৈঠকত অসম চাহ নিগম লিমিটেডক 9,75,00,000 টকাৰ পুঁজি মুকলি কৰি দিয়াত অনুমোদন দিয়া হৈছে। এই পুঁজি অসম চাহ নিগম লিমিটেডে কাৰ্যবাহী বিষয়াসকলৰ স্বেচ্ছামূলক অৱসৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই গ্ৰামাঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ন্যূনতম ভূমিৰ প্ৰয়োজনীয়তা 60 বিঘাৰ পৰা 35 বিঘালৈ আৰু চহৰাঞ্চলৰ 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰাৰ ক্ষেত্ৰতো অনুমোদন দিছে। তেওঁ কয় যে নিৰ্ধাৰিত শৈক্ষিক আৰু সুৰক্ষাৰ মান নিশ্চিত কৰাৰ লগতে বিদ্যালয় শিক্ষাখণ্ডত প্ৰস্তাৱৰ অধীনত চৰ অঞ্চলৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়ৰ প্ৰয়োজনীয় ন্যূনতম বিল্ট আপ এলেকা 1 বিঘা আৰু গ্ৰামাঞ্চলৰ বাবে 3 বিঘা কৰা হৈছে। এনে বিদ্যালয়ত অনাময় ব্যৱস্থা, খোৱাপানী, চাৰিসীমাৰ দেৱাল, দুৰ্যোগ প্ৰশমন তথা দিব্যাংগসকলৰ বাবে অনুকূল ব্যৱস্থা বাধ্যতামূলক হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। হোমষ্টেসমূহে 3 বছৰৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6ৰ পৰা 8লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। এটা পৰ্টেলত এই পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব। তেওঁ লগতে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিক্ৰম মিস্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে। ধৰ্মীয় অনুষ্ঠানৰ ওচৰৰ মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত কিছু সাল সলনি কৰা হ'ব।
2: আদ্যাশক্তি মা কামাখ্যাৰ
1: সত্তৰ কাষৰ বা 200 বছৰ পুৰণা যিবিলাক আমাৰ অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰ ভিতৰত যিটো মাটি কিনা বা বিক্ৰী কৰা আমি বাৰণ কৰিছিলোঁ তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কিছুমান আমাক পৰামৰ্শ দিছে। সেই পৰামৰ্শখিনি ইনকৰ্পৰেট কৰি আমাৰ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত নতুন পুৰণা বিলখনকে পৰামৰ্শসমূহ সংযোজন কৰি সদনত আকৌ নতুনকৈ উপস্থাপন হ'ব। যিখন বিলত এইটো লিখা আছিল যে 200 বছৰৰ মঠ মন্দিৰ সত্ৰৰ কাষত 3টা প্ৰজন্মৰ মানুহ পুৰণা মানুহ নহ'লে মাটি কিনা বেচা কৰিব নোৱাৰিব, সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে। সেই সংশোধনীকেইটা আমি বিধানসভাত আনিম যাতে আমি ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব পাৰোঁ।
0: গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন ক্ষেত্ৰ ডুবাই আৰু আবুধাবিলৈ অহা 4 আগষ্টত পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব। বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই এই সেৱা আৰম্ভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰে। বৰ্তমানলৈ গুৱাহাটীৰ পৰা UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা চলি আছে। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। অনাগত সময়ত ভিয়েটনামলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ বিমান যাতায়াত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়াধীশ পি ভি নাগৰত্ন আৰু ন্যায়াধীশ জয়মল্য বাগচীৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক জুলাই মাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। জামিন আবেদনৰ শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ভিডিঅ' কনফাৰেন্স যোগে অংশ লয়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 29 মে'ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সোমবাৰৰ নিশা প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। এই দিনকেইটাত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী সন্দৰ্ভত এয়া আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰা।
2: আদ্যা শক্তি মা কামাখ্যাৰ আৰাধনা বন্দনাৰে মুখৰ হৈ পৰিছে মা কামাখ্যা ধাম। অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লক্ষ লক্ষ ভক্তৰে ভৰি পৰিছে নীলাচল পাহাৰ। যোৱা 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসীসকলে মা কামাখ্যাৰ গভীৰ সাধনাত ব্ৰতী হোৱা পৰিলক্ষিত হৈছে। সৰ্বত্ৰে বিৰাজ কৰা এক আধ্যাত্মিক পৰিৱেশৰ মাজতে লক্ষ লক্ষ ভক্তই মা কামাখ্যা মন্দিৰৰ দুৱাৰ খোলালৈ গভীৰ আগ্ৰহেৰে অপেক্ষা কৰা পৰিলক্ষিত হৈছে। 26 জুনৰ দিনা পুৱা দেৱী স্নান নিত্য পূজা সমাপনৰ পিছত মন্দিৰৰ দুৱাৰ ভক্ত তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব। উল্লেখযোগ্য যে অম্বুবাচী মেলাত সমাগম হোৱা ভক্তসকলৰ সুবিধাৰ্থে অসম চৰকাৰৰ পৰ্যটন বিভাগ, কামৰূপ মহানগৰ জিলা আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।
0: অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায় সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পখিলা লেখথেপি আৰু যোগেশ দেউৰীক কালি পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। কবীন্দ্ৰ পুৰকায়স্থক মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত কালি চলিত বৰ্ষৰ পদ্ম সন্মান প্ৰদান কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁলোকক পদ্মশ্ৰী সন্মান প্ৰদান কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, গৃহমন্ত্ৰী অমিত শ্বাহ, বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ কৰ ভৱনত কালি PIB গুৱাহাটী আৰু SBIৰ উদ্যোগত বাৰ্তালাপ শীৰ্ষক সংবাদ মাধ্যমৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সবলীকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বিগত 12 বছৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কৰ্মশালাত আলোচনা কৰা হয়। PIBৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপাশংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাস, IIBMৰ অধ্যাপক ডঃ অভিজিৎ শৰ্মা আৰু SBIৰ মুখ্য মহাপ্ৰবন্ধক অতুল ৰাঠীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানটি সঞ্চালনা কৰে PTI গুৱাহাটীৰ মুখ্য সংবাদদাতা ত্ৰিদীপ লহকৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এইমছ গুৱাহাটীৰ উদ্যোগত সংবাদকৰ্মীসকলৰ বাবে এটা স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয়। ৰাজ্যৰ শিক্ষা বিভাগে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰাজ্যখনত সফলভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰাৰ বাবে মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় শৈক্ষিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ নিৰন্তৰ কাম কৰি আছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে হোৱা সাক্ষাতৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষাৰ গুণগত মান উন্নয়ন আৰু শিক্ষাৰ্থীসকলৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ৰূপায়ণ তথা শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে উপায় উদ্ভাৱন সন্দৰ্ভত আলোচনা কৰা হয়। এই বিষয়সমূহ নিষ্পত্তিৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ জৰিয়তে পৰ্যালোচনা কৰা হ'ব বুলি মন্ত্ৰী ডাঃ পেগুৱে প্ৰকাশ কৰে। বৈঠক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এই বৈঠকত ৰাজ্য চৰকাৰে অহা শিক্ষাবৰ্ষৰ পূৰ্বে মহাবিদ্যালয়সমূহৰ প্ৰয়োজন অনুসৰি স্থায়ী শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ডাঃ পেগুৱে লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰতিনিধি দলৰ সৈতে জনতা ভৱনত মত বিনিময় কৰে। সাক্ষাৎকালত দলটোৱে প্ৰধান শিক্ষক নিযুক্তি, শিক্ষা হেতু এপ উন্নীতকৰণ, বৃত্তিমুখী শিক্ষক নিযুক্তিকে ধৰি বিভিন্ন প্ৰয়োজনীয়তা সন্দৰ্ভত শিক্ষামন্ত্ৰীক অৱগত কৰায়। বৰপেটাৰোডত যোৱা নিশা উজনিমুৱা এখন মালবাহী

0: মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা কিশোৰ দুজনৰ ৰেল দুৰ্ঘটনাত মৃত্যুৰ ঘটনাটোক কেন্দ্ৰ কৰি বৰপেটা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ চমু অৱলোকন আগবঢ়াইছে জুলি শৰ্মা বৰুৱাই।
1: জাপানৰ প্ৰধানমন্ত্ৰী গুৱাহাটী ভ্ৰমণ বাতিল, পেনাল্টিত ব্যৰ্থ হৈও মেছিৰ যাদু, নক আউটত আৰ্জেণ্টিনা, ৰাজ্যৰ উদ্যোগ প্ৰতিষ্ঠানত কৰ্মৰত 60% বিষয়া কৰ্মচাৰী বহিৰাগত আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। চৰকাৰৰ পৰা বুজন পৰিমাণৰ ৰাজসাহায্য লাভ কৰিও থলুৱাক নিযুক্তি নিদিয়া এটা বাতৰি, ৰাজ্যৰ উদ্যোগ প্ৰতিষ্ঠানত কৰ্মৰত 60% বিষয়া কৰ্মচাৰীয়ে বহিৰাগত শিৰোনামৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী গুৱাহাটীলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী শীৰ্ষক এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে নিয়মীয়া বাৰ্তাই ব্যাপক উৎসৱ প্ৰস্তুতিৰ মাজতে দিল্লীৰ পৰা আহিল সংবাদ, জাপানৰ প্ৰধানমন্ত্ৰী টাকাইছিৰ অসম ভ্ৰমণ বাতিল শিৰোনামেৰে প্ৰকাশ কৰিছে। নিজৰ কৃষিভূমিত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ নালাগিব, জিলা আয়ুক্তৰ অনুমতিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিশ্বকাপত সৰ্বাধিক গ'লৰ অভিলেখ 39 বছৰীয়া মেছিৰ, পেনাল্টিত ব্যৰ্থ হৈও মেছিৰ যাদু, নক আউটত আৰ্জেণ্টিনা শীৰ্ষক এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অগ্ৰদূত কাকতে বিশ্বকাপত গ'লৰ শিখৰত মেছি, পেনাল্টি নষ্ট কৰিও হ'ল সৰ্বোচ্চ গ'লদাতা শিৰোনামেৰে প্ৰকাশ কৰিছে। চহৰ নগৰত প্ৰাইভেট স্কুল ইউনিভাৰ্চিটি স্থাপনৰ বাবে বিশেষ সকাহ, ৰাজ্য চৰকাৰ শীৰ্ষক এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। পৰৱৰ্তী বাতৰি শুনক উৎপল কুমাৰ দাসৰ পৰা।
0: ধন্যবাদ জুলি। খেলৰ বাতৰি। ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা কলম্বিয়া আৰু কংগোৰ মাজৰ গ্ৰুপ কেৰ এখন খেল বাতৰি যুগুতোৱাৰ পৰলৈ গোলশূন্য অৱস্থাত আছে। গুৱাডালাজাৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলখন ভাৰতীয় সময় অনুসৰি আজি পুৱা 7:30 বজাত আৰম্ভ হৈছে। কানাডাৰ টৰণ্টো ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ক্ৰোৱেছিয়াই পানামাক 1-0 গ'লত পৰাস্ত কৰে। পানামাৰ খেলুৱৈসকলে খেলখনৰ শেষভাগত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিল যদিও ক্ৰোৱেছিয়াৰ গোলকিপাৰ ডমিনিক লিভাকোভিচে কেইবাটাও গ'ল ৰক্ষা কৰি ক্ৰোৱেছিয়াক বিজয়ৰ সোৱাদ দিয়ে। আনহাতে আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত গ্ৰুপ কেৰ এখন খেলত কালি পৰ্তুগালে উজবেকিস্তানক 5-0 গ'লত পৰাস্ত কৰে। 41 বছৰীয়া তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে 2টা গ'ল দি দলৰ জয়ত মুখ্য ভূমিকা পালন কৰে। এই গ'ল দুটাৰ জৰিয়তে ৰোনাল্ডোৱে 6খন ভিন ভিন বিশ্বকাপ ফুটবলত গ'ল দিয়া প্ৰথমজন খেলুৱৈ হিচাপে নতুন ইতিহাস গঢ়াৰ লগতে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো লাভ কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, জাপানৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ বাতিল কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ এখন খেলত কলম্বিয়া কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু 10 বজাত মুখ্য বাতৰি শুনিবলৈ পাব। নমস্কাৰ।

0: জিলার রেহরু।
1: নমস্কার, জিলার রেহরূপত আজি যাওঁ আহক ধেমাজি জিলালৈ। আমাৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাৰ পৰা জানো আহক ধেমাজি জিলাৰ ৰেহৰূপ। ধেমাজি জিলাত অচিৰেই দেখা যাব সহস্ৰাধিক মহিলা ৰাজমিস্ত্ৰী। ইতিমধ্যে লক্ষ্মী মিস্ত্ৰী নামেৰে নামকৰণ কৰা ধেমাজিৰ 1000 মহিলা ৰাজমিস্ত্ৰীক প্ৰশিক্ষণ দি সাজু কৰি তোলা হৈছে গৃহ নিৰ্মাণৰ মিস্ত্ৰী কামৰ বাবে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিয়ে মহিলা সবলীকৰণৰ ক্ষেত্ৰত নতুন নতুন পথৰ সন্ধান দিয়াৰ সময়তে ধেমাজি

মহিলাই ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ গ্ৰহণ কৰি লক্ষ্মী মিস্ত্ৰী নামেৰে আত্মপ্ৰকাশ কৰিবৰ বাবে সাজু হৈ উঠিছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ইতিমধ্যে জিলাখনৰ 6টা উন্নয়ন খণ্ডৰ সকলোবোৰ পঞ্চায়ত সামৰি গ্ৰাম্য মহিলাসকলক লক্ষ্মী মিস্ত্ৰী ৰূপে প্ৰতিষ্ঠিত।

0: লৈ ধেমাজিৰ লগতে ৰাজ্য তথা দেশৰ গৌৰৱ উজ্বলাই তোলা বাটঘৰীয়া অঞ্চলৰ ক্ৰীড়াৰ পৰিৱেশ সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভালেসংখ্যক সুদক্ষ খেলুৱৈ উপহাৰ দিবলৈ সক্ষম হোৱা ধেমাজি জিলাৰ এটা বিশেষ অঞ্চল হৈছে বাটঘৰীয়া। অঞ্চলটোৰ সুদীৰ্ঘদিন ক্ৰীড়াৰ অনুকূল পৰিৱেশ, চৰ্চা আৰু অনুশীলন অব্যাহত থকাৰ বাবেই ভাৰ উত্তোলন, যোগাসন, ফুটবল, ভলীবল, টাইকোৱাণ্ডো, কাৰাটে আদি প্ৰায়বোৰ খেলতে বাটঘৰীয়া অঞ্চলটোৰ খেলুৱৈয়ে আজিও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে। কেৱল ক্ৰীড়াৰ বাবেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা বাটঘৰীয়া অঞ্চলটোৰ পৰাই ধেমাজিত সুদক্ষ খেলুৱৈৰ সৃষ্টি হৈছে আৰু সময়ে সময়ে এইসকল খেলুৱৈয়ে ৰাজ্য তথা দেশক প্ৰতিনিধিত্ব কৰাৰো সুযোগ লাভ কৰিছে। ভাৰোত্তোলনত বৰ্তমানলৈকে বাটঘৰীয়া অঞ্চলৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিছে পাপুল চাংমাই, ৰেখামণি গগৈ, পম্পী শইকীয়া, মনালিছা সোণোৱাল, দীতিমণি সোণোৱাল আৰু পঞ্চমী সোণোৱালকে ধৰি মুঠ ছগৰাকীকৈ সুযোগ্য খেলুৱৈয়ে। তদুপৰি অঞ্চলটোৰ ভালেসংখ্যক ভাৰোত্তোলন খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জন কৰি ৰাজ্য তথা জিলাখনলৈ সুনাম কঢ়িয়াইছে। ভাৰোত্তোলন ক্ৰীড়াৰ লগতে টাইকোৱাণ্ডটো উজলি উঠিছে বাটঘৰীয়া অঞ্চলৰ খেলুৱৈ। অঞ্চলটোৰ টাইকোৱাণ্ডো খেলুৱৈ পদুম সোণোৱাল আৰু বিপুল সোণোৱালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিছে। তদুপৰি টাইকোৱাণ্ডোত 5গৰাকী খেলুৱৈয়ে বৰ্তমানলৈকে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিবলৈ সুযোগ পাইছে। একেদৰে যোগাসন ক্ৰীড়াত অঞ্চলটোৰ 5গৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিছে। বাটঘৰীয়া অঞ্চলৰ আঞ্চলিক ক্ৰীড়া সংঘই ক্ৰীড়া উত্তোলনৰ ক্ষেত্ৰত গ্ৰহণ কৰা অনুকূল পৰিৱেশৰ বাবেই আজি অঞ্চলটোৰ খেলুৱৈসকল আগবাঢ়ি যোৱাত সফল হৈছে। সীমিত ক্ৰীড়া আন্তঃগাঁথনিৰ মাজতে বাটঘৰীয়া অঞ্চলত নিত্য নতুন খেলুৱৈয়ে আজি ৰাজ্য তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।
0: ধেমাজিৰ আৰ্থ সামাজিক সংগঠন ভোগ জৰাই 2017 চনৰ পৰাই ধেমাজিত সমাজ জীৱনৰ প্ৰতি অলেখ অৱদান আগবঢ়োৱা ব্যক্তি তথা প্ৰতিষ্ঠানসমূহক সন্মান আৰু স্বীকৃতি প্ৰদান কৰি আহিছে। অসমৰ বিশিষ্ট সাহিত্যিক লেখিকা নিবেদিতা বৰা সন্দিকৈলৈ এইবাৰ ভোগ জৰাই আগবঢ়াইছে জীয়াঢল উপত্যকা বঁটা। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: ধেমাজিৰ আৰ্থ সামাজিক সংগঠন ভোগ জৰাইৰ উদ্যোগত মাছখোৱা প্ৰেছ ক্লাব আৰু মাছখোৱা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সহযোগত যোৱা 20 জুনত মাছখোৱা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় জীয়াঢল উপত্যকা বঁটা প্ৰদান অনুষ্ঠান। অনুষ্ঠানত এইবাৰ অসমৰ বিশিষ্ট সাহিত্যিক লেখিকা নিবেদিতা বৰা সন্দিকৈ এই বছৰৰ জীয়াঢল উপত্যকা বঁটা প্ৰদান কৰা হয়। অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁ অনন্য অৱদান, সুদীৰ্ঘ সাধনা আৰু সৃষ্টিশীল কৃতিত্বৰ স্বীকৃতিস্বৰূপে ভোগ জৰাই সাহিত্যিকগৰাকীলৈ এই বছৰৰ এই সন্মান প্ৰদান কৰে।
0: জিলা ৰেহৰূপৰ বাবে আজিলৈ নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। কাইলৈ পুৱা 9:15 বজাত লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি ধেমাজি জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো কেইটিমান লোকগীত।

শ্ৰোতাই ইমান পৰে সৌম্য বৰাৰ কণ্ঠৰ লোকগীতকেইটি শুনিলে। এইবাৰ নিবেদন কৰিছোঁ সাতসৰী অনুষ্ঠানৰ প্ৰথমেই শুনক অশ্বিনী বৰুৱাৰ গীতৰ কথাৰে মনীষা হাজৰিকাৰ কণ্ঠৰ এই গীতটি। গীতটিৰ বাবে অনুৰোধ কৰিছে মৰিগাঁও জিলাৰ জাৰ গাঁৱৰ চন্দ্ৰ দাস, পুষ্প দাস, বিমল দাস, নবীন দাস, ৰাতুল দাস, দীপ দাস আৰু মনোদাসে। আহকচোন গীতটি শুনো।

শ্ৰোতা বন্ধুসকল, গীতটি শুনি নিশ্চয় ভাল পালে। এইবাৰ নিবেদন কৰিছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি। গীতটিৰ বাবে অনুৰোধ কৰিছে চামগুৰিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডাক্তৰ ইমৰাণ হুছেইন, কংকন বৰা, প্ৰিয়ংকা কলিতা, ৰশ্মিৰেখা কলিতা আৰু জিতু ভূঞাই, লগতে কলাইগাঁৱৰ ৰত্নকান্ত নাথ, হিমাক্ষী বৰা, নীলাক্ষী নাথ আৰু সুবাসনা নাথে। আহকচোন গীতটি উপভোগ কৰোঁ।

মৰিগাঁও জিলাৰ দ পানীবৰীৰ সৰু জিংটিৰ অনুৰোধত এইবাৰ অনুষ্ঠানত নিবেদন কৰিছো সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনক বুৱাৰী বোলছবিৰ মহানন্দ মজিন্দাৰ বৰুৱা আৰু মালবিকা বৰাৰ কণ্ঠৰ এই গীতটি। গীতটিৰ বাবে অনুৰোধ কৰিছে জাজৰী বগৰীগুৰিৰ স্পন্দন পলাশে।

হৈবৰ গাঁৱৰ পৰা দীপ, ৰমেন, মনীষ, অমন, বিপুল আৰু নিপুৰ অনুৰোধত এইবাৰ আগবঢ়াইছোঁ সুৰেণ সুৰৰ পুতেক বোলছবিৰ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি। আহকচোন গীতটি শুনো।

0: শ্ৰোতা বন্ধুসকল, আশা কৰোঁ অনুষ্ঠানটি শুনি ভাল পালে। আপোনালোকৰ পৰা এনে অনুৰোধ, আগলৈকো পুৱাৰ আশাৰে আজিৰ সাতসৰী অনুষ্ঠানটি ইমানতে সামৰিলোঁ। এয়া আকাশবাণী নগাঁও। এইবাৰ আগবঢ়াইছোঁ এটি সাক্ষাৎকাৰ অনুষ্ঠানৰ পুনৰ সম্প্ৰচাৰ। অনুষ্ঠানত শুনিবলৈ পাব নগাঁৱৰ বিশিষ্ট অভিনেতা গুণমহন্তৰ সৈতে হোৱা কথোপকথন। কথোপকথনত ভাগ লৈছে চিদানন্দ দেৱগোস্বামীয়ে। আহকচোন অনুষ্ঠানটি শুনো।
1: অসমৰ সংস্কৃতি জগতৰ এটি সুপৰিচিত নাম, যিগৰাকী ব্যক্তি নগাঁৱৰ সমাজ জীৱনত এজন সম্ভ্ৰান্ত ভদ্ৰলোক আৰু এজন মৰমীয়াল মানুহ বুলি আমি জানো, সেই মানুহগৰাকী আজি আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছেহি। আমাৰ শ্ৰোতাৰ লগত তেখেতৰ মনৰ কিছু কথা আমি পাতিম। শ্ৰোতাক তেখেতৰ এই কথাৰ ভাগ আমি দিব খুজিছোঁ। এয়া মোৰ সন্মুখত বহি আছে সেই ভদ্ৰলোক, শ্ৰীযুত গুণমহন্ত। নমস্কাৰ গুণদা।
2: নমস্কাৰ
1: গুণদা। আপোনাক আমি আগতে যেনেকৈ দেখিছিলোঁ আজিও তেনেকৈ দেখি আছোঁ
2: জানো।
1: আৰু দ্বিতীয় কথা হৈছে কি, আপোনাৰ মুখখন দেখিলে এনেকুৱা লাগে যেন এজন সদায় যুৱক, আপুনি সদায় যুৱক হৈ আছে এতিয়াও। ইয়াৰ ৰহস্যটো কি বাৰু?
2: ৰহস্যটো বুলি ক'লে কি ক'ম, শুনোতে ভাল লাগিছে। হয়, যুৱক বুলি কৈছে ভাল লাগিছে।
1: হয়, আপোনাৰ মানে বয়সৰ চাপ আপোনাৰ মুখত পৰিছে যদিও, কিন্তু আপোনাক সদায় যেন আমি এটা হেৰিতে দেখি আহিছোঁ, সেই হাঁহিটোৰে সৈতে একেধৰণৰ আপোনাৰ আনৰ প্ৰতি আপোনাৰ যিটো এপ্ৰ'চ, আপোনাৰ সকলো একেই আছে। ইয়াৰ কাৰণ মানে ইয়াৰ ৰহস্য কি বাৰু?
2: ৰহস্যটো বুলি ক'লে ক'ব নোৱাৰিম, কিন্তু এনেই মই সাধাৰণতে যি ধৰণে থাকোঁ চাগে, সৰু সৰু ল'ৰা ছোৱালীৰ লগত দিনটো কটাওঁ
1: হয়,
2: বা বয়সৰ খুব মানুহৰ লগত হেৰিটো নাপাওঁ, মই সকলোৰে লগতে সমানে এটা

0: বহিব পাৰোঁ বুলি নিজকে ভাবোঁ। আৰু মনলৈ এই বুঢ়া ভাৱটো নাহে কেতিয়াও, সদায় যেন ডেকা হৈ থাকি ভাৱ এটা আহে আৰু। আৰু এই বুঢ়া শব্দটো মই বেয়াই পাওঁ, সাধাৰণতে বেয়াই পাওঁ, কিন্তু সেয়াই আৰু মানে হয়তো। আৰু এটা কথা হয়, এই মানে সন্তোষেই সুখী বুলি যে কয় নহয়, ঠিক তেনেকুৱা এটাও হয় নেকি জানো, সন্তোষ হওঁ কাৰণে সুখী যেন
1: মানে অলপতে আপুনি সন্তুষ্ট হ'ব পাৰে,
0: তেনেকুৱা এটা মোৰ নিজৰ বিশ্বাস এটা আছে।
1: মানে আপোনাৰ কোনো ক্ষেত্ৰতে আক্ষেপ ক্ষোভ এইবিলাক নাই? নহয়,
0: অঁ সেইটো আক্ষেপ ক্ষোভটো মোৰ ঠিক তেনেকুৱা নাই কাৰো প্ৰতি। আছে কিছুমান কথাত হয় যে দেশখনক, জাতিটোক বা কাৰোবাক অৱমাননা কৰিলে কেতিয়াবা আহে মনলৈ, খুব দুখ এটা আহে মানে, কিন্তু হ'লেও খুব কাৰো ওপৰত মোৰ আক্ৰোহ খুব
1: মানে ব্যক্তিগতভাৱে আপুনি
0: কাৰো ওপৰত নাই,
1: আপোনাৰ নাই, আৰু সেইটোৱে আপোনাক বহুত মানে সন্তুষ্ট কৰি ৰাখে নহয় জানো?
0: সম্ভৱ সেইটো এটা কাৰণ হ'ব পাৰে, হ'ব পাৰে।
1: গুণদা, মই আপোনাৰ শৈশৱলৈ অকণ ঘূৰি যাওঁ। আপোনাৰ ইয়াতে নগাঁৱতে ঘৰ আছিল নহয় জানো?
0: আমাৰ নগাঁৱতে,
1: নগাঁৱত
0: আমাৰ ইয়াৰ লগতেই ৰেডিঅ' চেণ্টাৰৰ লগতেই খেনচোৱা হয়, মোৰ একেবাৰে নিজৰ এখন গাঁও। আমাৰ এনেই থাকোঁ যদিও ফুজাইবুটিত, তেতিয়াও আমাৰ ফুজাইবুটিত ঘৰ আছিল, বেলেগ কথা, কিন্তু আমাৰ এই ঘৰখনেই হেনচুৱাই মোৰ শৈশৱৰ। আমাৰ তাতেই পৰিয়ালৰ প্ৰায়খিনি মানুহে তাতেই জন্ম হওঁ যদি নাথাকক, সেইকাৰণে হেনচুৱাখন মোৰ একেবাৰে জন্মস্থান আৰু।
1: আপুনি যেতিয়া ইয়াত জন্ম হৈছিল আপোনাৰ সেইটো যৌথ পৰিয়াল আছিল নে?
0: তেতিয়া যৌথ পৰিয়ালেই, তাৰ ভিতৰতে বিভিন্নজনে বিভিন্ন ঠাইত চাকৰি কৰিছিল কাৰণে গৈছিল, কিন্তু চব কথাৰে আহি পেলাই কিন্তু হেনচুৱালৈকে সকলো গুচি আহে, বিহু উৎসৱ পাৰ্বণৰ তেনেকুৱাত হেনচুৱাত আহি চব ওলাই।
1: হেনচোৱা গাঁওখনৰ হেয়া যিখিনি এই যিটো পৰিৱেশ, আজিৰ যিটো পৰিৱেশ, এই পৰিৱেশটোৰ তুলনাত তেতিয়াৰ পৰিৱেশটো কেনেকুৱা আছিল বাৰু?
0: পৰিৱৰ্তন হৈছে বহুতখিনি, কিন্তু মই দেখি থাকোঁ হেনচোৱাত যিটো আগৰ পৰিৱেশ বা ভাৱ ভাৱনা মানুহখিনি এতিয়াও আছে, এতিয়াও আছে। পৰিৱৰ্তনৰ লগে লগে চাল চলন কিবা কিবি সেইখিনি পৰিৱৰ্তন হ'ব, এইটো বেলেগ কথা, কিন্তু মই হেনচোৱা গাঁওখনত মই দেখিছিলোঁ তাত ভক্তিৰ ভাৱটো ইমান নহয় মানে, আৰু ইজনৰ প্ৰতি সিজনৰ যিটো প্ৰেম সেইটো আজিও আছে, আজিও আছে। আৰু হেনচোৱাখন মই কি ক'ম আৰু, সেই হেনচোৱা বুলি কোৱাৰ লগে লগে মোৰ আগৰ সেই পুৰণা মানুহখিনি আৰু সেইখিনি মোৰ এনেও মানে মনত বাজিয়ে থাকে অনবৰত। মই তুলনা কৰি চাওঁ হেনচোৱাৰ যিখিনি মানুহ মই পাইছিলোঁ সেই মানুহখিনিক পাবলৈ খুব টান, কিন্তু মই বিভিন্ন ঠাইত গৈ গাঁওবিলাকত দেখিছোঁগৈ গৈ হেনচোৱাৰ নিচিনা মানুহবিলাকে গৈ পোৱা যায় দেই, পোৱা যায়। কিন্তু পৰিৱৰ্তন হৈছে যদিও মই হেনচোৱাৰ ক্ষেত্ৰত মই খাটাংকৈ ক'ব পাৰোঁ, তাৰ কিন্তু মন মানসিকতা সেই তাহানি ধৰণৰে আছে, কাৰণ মই ভাবা দি যেনেকৈ ভাবোঁ এই আগতকৈ পৰিৱৰ্তন হৈছে, তেওঁলোকেও তেনেকৈ ভাবে আগতকৈ পৰিৱৰ্তন, কিন্তু মানুহৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি মৰম সেইটো কিন্তু অটুট আজিলৈকে আছে বুলি মই সদায়।
1: আজিকালি যিটো মানে এককেন্দ্ৰিক পৰিয়াল, এটা অকলশৰীয়া হৈ গ'ল পৰিয়ালবিলাক, আৰু সেই পৰিয়ালবিলাকৰ যিবিলাক সমস্যা দেখা দিছে, আপোনালোকৰ দিনত সেই সমস্যাবিলাক আছিল নে বাৰু?
0: সেইবিলাকত খুব কম আছিল। মই কেতিয়াবা ভাবোঁ, বহুতে কয় যে মানে এটা যৌথ পৰিয়াল হ'লে কিছুমানে কয় যে অসুবিধা আছে ধেৰ, আৰু কিছুমানে কয় যে সুকীয়াকৈ থাকিলেহে ভাল লাগে নিজৰ। মই যিটো দেখিছোঁ যৌথ পৰিয়ালত বেছি আনন্দ আছে, আৰু প্ৰত্যেকে প্ৰত্যেকৰ দায়িত্বটো লৈ থাকেতো, আৰু বিশৃংখল হ'ব নোৱাৰে বা কোনোবা ইজনে সিজনৰ লগত একেলগে থকাৰ কাৰণে উচ্ছৃংখলো হ'ব নোৱাৰে কিবা বিশৃংখলো হ'ব নোৱাৰে, প্ৰত্যেকে প্ৰত্যেকৰ। এতিয়া হৈছে কি, সুকীয়া সুকীয়াকৈ থকাৰ লগে লগে মানুহৰ যিমান যি নহওক যোগ সূত্ৰটো কমি যায়, কমাৰ লগে লগে
1: কথা বতৰাবিলাক
0: শ্বেয়াৰ কৰিব নোৱাৰে, বহু কথা কমি যায়। আৰু যৌথত হয় কি, অতীতবিলাক ৰোমন্থন হয়, কোন কেনেকুৱা আছিল কি কথা, সেইবিলাকে পুৰণাৰ কথাবিলাক লৈ আহে,
1: পৰম্পৰাগত
0: সেইটো এতিয়া নাইকিয়া হৈছে। মই নিজেও কেতিয়াবা পাওঁ, কেতিয়াবা মই আমাৰ পৰিয়ালতে কিছুমান পুৰণা কথা কৈ দিলে সিহঁতে কেতিয়াবা কৈয়ে দিয়ে এইবিলাক লিখাচোন লিখাচোন, তাৰমানে সেইবিলাক যোগ সূত্ৰটো একেবাৰে
1: নাইকিয়া হৈ গৈছে। আৰু মানে সেই যে আমাৰ যিবিলাক পৰম্পৰা, আমাৰ যিবিলাক আত্মীয়তা, সেই আত্মীয়তাবিলাক
0: হেৰাই গৈছে
1: পিছৰ প্ৰজন্ম নজনা হৈছে
0: এতিয়া পৰম্পৰা বুলি কওঁতে আমাৰ গোটেই অসমীয়া জাতিটোৱে, মই গোটেই উত্তৰ পূৰ্বাঞ্চলৰ কথা কৈছোঁ, তথাপিতো অসমীয়া বুলিয়ে কৈছোঁ, আমাৰ পৰম্পৰাটো হৈছে একেবাৰে বিজ্ঞানসন্মত পৰম্পৰা। আৰু সেই বিজ্ঞানসন্মত পৰম্পৰাবিলাক যিবিলাক উলিয়াইছিল সেইসকলে, সেইসকলে কিন্তু এটা যুক্তিত উলিয়াইছিল, আৰু তেখেতসকলেও জানিছিল এটা সময়ত এই পৰম্পৰাটো নাথাকে, কিন্তু কিছু পৰম্পৰা আছে কেতিয়াও সেই পৰম্পৰা আঁতৰি যাব নোৱাৰে। যেনেকৈ আমি পিতৃ মাতৃক ভক্তি কৰাটো, শ্ৰদ্ধা কৰাটো, সেৱা কৰাটো, এই পৰম্পৰাটোতো আৰু কেতিয়াও পৰিৱৰ্তন হ'ব নোৱাৰে, আৰু পৰিৱৰ্তন হ'লে কেলেই মানি ল'ম, সেইবিলাক কথা বেলেগ কথা। কিন্তু এনেই আমাৰ অসমীয়াৰ যিটো পৰম্পৰা, গোটেই বিজ্ঞানসন্মত একে সমাজ এখনক সুন্দৰকৈ ৰখাৰ বহু কথা এতিয়া বহুতে নাজানি পেলাই আমাৰ যিবিলাক চুৱা দুটি পায় নেপায় এইবিলাক ধৰ্মীয় কথালৈ লৈ গৈছে। তাক যদি পৰ্যালোচনা কৰে দেখিব যে সেই পৰম্পৰাৰ মাজত কিমান সেই সময়ত নথকাৰ দিনত এটা স্বাস্থ্যৰ পৰা আদি কৰি সকলো সুন্দৰ কৰি ৰখাৰ এটা কি পদ্ধতি আৰু প্ৰক্ৰিয়া কৰি গৈছিল সেইটো ভাবিলে আচৰিত লাগি যায় মানে।
1: মাজত
0: বহুত বিজ্ঞান সময় হয়তো সেই পাই নাপায় এতিয়া হেৰি নাই, কাৰণ ইমান এতিয়া ওলাই গ'ল বস্তু, ইমান আগুৱাই গ'লগে, সেইবিলাকৰ তেওঁলোকেও জানিছিল, সেইবিলাকৰ কিন্তু এতিয়া কোনো প্ৰয়োজন
1: নাই।
0: কাৰণ মই মোৰ আইহঁতক যেতিয়া কিছুমান কথা সুধিছিলো, আইহঁতক মই বিশেষকৈ মোৰ আই কথা কৈছো, তেওঁ এটা সময়ত মানে কোনটো বিষয় নাজানে আৰু তন্নতৰে আই খুব সৰ্বাধুনিক আছিল, আয়ে চুৱা ধুতিৰ ক্ষেত্ৰতো কৈ দিয়ে এইটো এতিয়া মানিছে, তেতিয়া মানিছিল এতিয়া নকৰিলেও হ'ল। মই কেতিয়াবা সোধো কিয় নকৰিলে হ'ল, এই বোলে এতিয়া ইমান বস্তু ওলাই গ'ল, সেইবিলাক নাছিল কাৰণেহে ইমানবিলাক নিয়ম নীতিৰে গৈছিল, এতিয়া সেইটো নিয়ম নামানিলেও হয়, কোনোবাই যদি মানি আছে বেলেগ কথা, নেমানিলেও হৈ গ'ল, কিন্তু ইমান বিজ্ঞানে বস্তু উলিয়ালে সেইবিলাকৰ পৰা কিন্তু এতিয়া নহ'লেও, তাৰমানে তেওঁলোকে সেইটো
1: সাপেক্ষে মনটোক তেওঁলোকে গঢ়ি ল'ব পাৰিছে আৰু সেইটো আজি বহুতে হয়তো সেইটো কৰিব নোৱাৰাৰ কাৰণে কিছুমান বিশৃংখলতা
0: হৈছে বিশৃংখলা। আৰু কথা এটা হৈছে কি, কিছুমান মানুহে কৈ দিয়ে এই এইচবনো কি নিয়ম আছিল, তুমি সেইটো কৈছা হয় এইচব কি নিয়ম আছিল, তাতকৈ তুমি তাতনো কিয় কৰিছিলো যে জানিলে তেতিয়াই গম পাব যে অসমীয়া জাতিটো মানে সমাজ ব্যৱস্থাত বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে কেনেকৈ লৈছিল আৰু তেতিয়াই অসমীয়া জাতিটোৰ মানদণ্ড বহুত ওপৰলৈ গৈছিল। এতিয়া চবেই কৈ দিয়ে এই এইচব কি নিয়ম আছিল, নিয়মটো কিয় কৈছিল। মোৰ কেতিয়াবা এইবিলাক বহি ক'বলৈ মন যায় আৰু কিছুমান কথা আইহঁতে কোৱা কথাবিলাক, মই আইক বেছিকৈ মানো, খুব মানুহ, দেউতাহঁতকতো আছেই বাৰু, আইক খুব মানুহ, একে নিৰক্ষৰ মানুহ এগৰাকীয়ে তন্ন তন্নকৈ এটা কথা বুজাই দিব পাৰে আৰু এতিয়া নকৰিলেও হয়, এইটো নকৰিলেও হয়। মোৰ মাহঁতক দেখোঁ আয়ে মানে সাৱধান কৰি থাকে, এই ইমানখিনি কিয় কৰিব লাগে,
1: তেখেতসকলে বিভিন্ন কাম কৰিছিলে, আপোনাৰ তাঁত বৈছিলে চাগে,
0: একেবাৰে ভাবিব নোৱাৰিছিলে,
1: ঘৰ মচিছিলে,
0: চব কৰিছিল,
1: সকলো কৰিছিল।
0: আৰু মাহঁতক দেখিছিলোঁ, মা আমাৰ ঘৰতে তাঁতৰ তাঁতৰ শাল অৱশ্যে এতিয়াও আছে, কিন্তু সেই সময়ত মাহঁতে যেনেকৈ বয় তাঁতত লাগি থাকে, মোৰ এটা কথা মনত পৰিছে, সেই সময়ৰ শিপিনীবিলাক মানে এনেকুৱা শিপিনী আছিল, কোনে কাৰ হাতৰ এখন কাপোৰ সেয়া চুলেই গম পাই যায়, অ' এইখন চোৱা মানে আমুকে বোৱা, তামুকে বোৱা, আৰু তাৰ মোৰ কেইবিটাও মানে উদাহৰণ আছে, চুলেই গম পাই যায় যে অ' এইটো দেখোন আমুকে বোৱা। মই এতিয়া ভাবোঁ কেতিয়াবা দেই, সেইসকলে কাৰ হাতত কি তৈয়াৰ হয় কেনেকৈ হয় ইমানলৈকে জানি, আৰু মাহঁতক দেখিছিলোঁ এই ফুল তুলি থাকে, চানেকি নলয়, ওচৰৰ মানুহখিনি আহে সোধে, কোনোবাই আই বুলি মাতে, বৌ বুলি মাতে, এয়া কি বনায়, এই দেখিলেহে লিখিবা, এইবিলাক দেখিলেহে লিখিবা, নিজেই নিজেই চব বনাই থাকে, ভাবিলে আচৰিত,
1: হাতৰ কাম
0: চব কাম।
1: আৰু আপুনি শৈশৱতে আপোনাৰ প্ৰথম স্কুল ক'ত আৰম্ভ কৰিছিলে?
0: মোৰ খেনচুৱাতে LP স্কুল, মই তাতেই পঢ়িছোঁ।
1: তেতিয়া আপোনাৰ শিক্ষক কোন আছিলে LP স্কুল, মন আছেনে?
0: আছে, আমাৰ প্ৰধান শিক্ষক আছিল নৰনাথ শইকীয়া বুলি, তাৰপিছত পূৰ্ণানন্দ মহন্ত বুলি আছিল, গহীন দাস আছিল, চেনিৰাম বৰা আছিল, এই নমস্য ব্যক্তি সেইসকল ভাবিব নোৱাৰে।
1: তাৰপিছত আপুনি ক'লে,
0: মই তাৰপিছত কুজিদা হাইস্কুললৈ গ'লোঁ, গোসাঁইবুৰি বুলি এখন MES স্কুল আছিল, তাত পঢ়িলোঁ, পঢ়ি কুজিদা হ'লে মোৰ সৰুতে ভৰি ভাগিছিল, তাতে মোৰ বাইদেউ ঘৰ, তাত মোক সেই তৃতীয় মান শ্ৰেণীতে তালৈ লৈ গুচি গ'লগৈ।
1: ভৰি ভাগিছিল বুলি ক'লে আপোনাৰ মনত আছে নে কেনেকৈ ভৰি ভাগিছিল?
0: এই ভৰি ভগাটো হ'ল কি মানে, আমাৰ মস্ত বাৰী এখন, তাতে কলগছ আছিল, দাদাই কল বাঢ়িছিল, পাৰোতে মোৰ আকৌ চখ হৈ গ'ল কি, এই যিডাল কলগছত ঢকা দি থাকে, ঢকাডাল আছিলে, মই ধৰি আছিলোঁ, দাদাক ক'লো বোলো এই কলডাল কাটিবি, মই তৃতীয় মানুহে এইডাল কাটি দিয়ে, দাদাই কৈছে নালাগে কাটিব, এই মই বোলো কাটি দিয়ে এডাল, মোৰ কিয় জানো ওলাল, এইডাল নাকাটিলে পেট বিকায় মুখৰ পৰা ওলাল, দাদাই কাটি দিলে, কিন্তু সেই বাঁহডাল আহি মোৰ ভৰিত পৰিল, বাঁহডালৰ ওপৰত কলগছডাল পৰিল, পৰি 4-5 টুকুৰ হ'ল, এই প্ৰায় 4.5 মাহমান মই মানে বিচনাত, সেইটো সৰু কালৰ
1: ঘটনা।
0: মই তাৰ পৰাই মেট্ৰিক পাছ
1: কৰিলোঁ
0: ৰামেশ্বৰ পৰা, তেওঁক মানে জনাখিনিয়ে, যোনে জানিছিল কল্পনা কৰিব নোৱাৰে তেনেকুৱা এজন প্ৰধান শিক্ষক, গোটেই তেওঁ গোটেই গাঁও গঢ়ি থৈ গৈছে, কুজিদাহ গোটেই অঞ্চলটোৱে গঢ়ি থৈ গৈছে, আজি কুজিদাহত ছোৱালী হাইস্কুল, কলেজ,
1: আমাৰ লক্ষ্মীনন্দন বৰাৰ উপন্যাসত পাওঁ,
0: সেইখন সেইখন গাঁৱৰ লক্ষ্মীনন্দন বৰা হাতীচিঙৰে, সেই ৰামেশ্বৰ বৰা ছাৰেই গোটেইখিনি, আৰু সেই সময়ত সেই নমস্য ছাৰসকল খগেন বৰা, অশোক বৰঠাকুৰহঁতে এতিয়া আছেই, আনন্দ কলিতা ছাৰ আছেই, সেইসকল ভাবিব নোৱাৰি মানে।
1: আপোনাৰ শিক্ষাগুৰুসকল এতিয়াও আছেই?
0: এতিয়া আছেই, বহুখিনি আছে।
1: আপোনাৰ সম্পৰ্ক আছেনে তেখেতসকলৰ?
0: আছে আছে। মই এইবাৰ খুব দুখৰ কথা, অন্নদা চক্ৰৱৰ্তী বুলি ছাৰ এগৰাকীক মই বহুত দিনৰ পৰা ভাবি লগ পাম। মই কিবা এটা অনুষ্ঠানলৈ গৈছিলোঁ, গামোচা চামোচা লৈ সেৱা কৰিবলৈ গ'লোঁ, ছাৰক সেৱা কৰি আহিম, কিন্তু অতি দুৰ্ভাগ্য ছাৰ কিন্তু এবছৰ আগতে ঢুকাল, এবছৰ আগতে। কিন্তু বাকীকেইজনক মই পাওঁ, সেৱা সৎকাৰ কৰোঁ, মানে
1: মানে গুৰু শিষ্যৰ যিটো সম্পৰ্ক সেইটো আপোনাৰ এতিয়াও
0: আছে? আছে আছে। আৰু মোৰ কেতিয়াবা খুব আচৰিত, মই ছাত্ৰ হিচাপে খুব ভাল ছাত্ৰ নাছিলোঁ পঢ়া শুনাত, কিন্তু ছাৰহঁতে মোক আজিলৈকে মোক এটা মৰম কৰে। মোৰ কেতিয়াবা সেইখিনিতে এটা দুখ থাকে, মই নম্বৰ ভালদৰে নোপোৱা ছাত্ৰ এটা কিমান মৰম কৰে, ভাল ছাত্ৰ হোৱাহেঁতেন মোক কিমান ভাল পালেহেঁতেন, মোৰ সেইটো সদায়
1: নহয়, তাৰমানে হয়তো নম্বৰটোৱেই জীৱনৰ গোটেই কথাবিলাক নিৰ্ণয় নকৰে,
0: নকৰে নকৰে সেইটো হয়, সেইটো
1: হয়। গতিকে আপোনাৰ জীৱনৰ গোটেই বস্তুবিলাক হয়তো আপোনাৰ প্ৰতিভাৰ দিশটো বেলেগ আছিলে, আৰু আপুনি হয়তো সোমাই পৰিছিলে অন্য এখন কিতাপৰ বা কিতাপ পত্ৰৰ হেৰিত, গতিকে সেইটো হয়তো আপোনাক কিছু পৰিমাণে আপোনাৰ প্ৰতিভাখিনি বিকাশতো অকণ বাধা দিছিল নেকি?
0: জানো মই সেইটো ক'ব নোৱাৰিলোঁ, কিন্তু এই পঢ়াটো,
1: কিন্তু আপুনি পঢ়ি থকা দিনততো আপুনি ভবা নাছিলে আপুনি যে এজন শিল্পী হ'বগৈ, এদিন অভিনেতা হ'বগৈ, তেনেকুৱা জানো আপোনাৰ?
0: মই তেনেকৈ ভবা নাই, খালি এটা কথা, নাট ভাওনা এইবিলাকৰ পৰিৱেশৰ মাজতেই আছিলোঁ, সেইটো মই সৰুৰে পৰাই পালোঁ, কিন্তু নেপঢ়াহেঁতেন হয়তো চাগে ভাবিলোহেঁতেন যে সেইটো হ'ব পৰাহেঁতেন, মই সেইটো ভাবিবলগীয়া নহ'ল তেনেকৈ মানে। কিন্তু এনেই ভাল কিবা এটা কৰিম বুলি সদায় ভাব থাকে, এতিয়া কোনোবাই ভালদৰে গান গোৱা দেখিলেও ভাব আহে,
1: ভাল
0: গান গাব পৰাহেঁতেন, সেইটো বেলেগ কথা। কিন্তু এটা পৰিৱেশৰ মাজত আছিলোঁ, আৰু বিশেষকৈ মই বিভিন্ন গাঁৱৰ লগতেই জড়িত, খেনচোৱাত সেই পৰিৱেশটো সৰুৰে পৰা দেখিছিলোঁ, ভাওনাই বিশেষ খেনচোৱাত হৈছিল আৰু মঞ্চৰ নাটকো হৈছিল, কিন্তু ভাওনাৰ পৰিৱেশটো মানে আমাৰ খুব ঘৰুৱা পৰিৱেশ এটা আছিল ভাওনাৰ লগত জড়িত, সেই ভাওনাৰ পৰিৱেশটোৱে হয়তো মোক কিজানি বেছি এইটোলৈ লৈ আহিলে, কাৰণ অন্য ভাবিবলৈ নহ'ল আৰু অলপত সেইটোকে পাই থাকোঁ।
1: এতিয়া কথা হৈছে কি, আজি যিটো অভিনয় শিল্প শিল্প ৰূপ ল'লে তাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ দৰকাৰ হয়, NSD প্ৰশিক্ষণৰ দৰকাৰ হয়, তাৰ পৰা আহি পেলাই, কিন্তু আপোনাৰ দৰে এজন সফল অভিনেতা এখন গাঁৱৰ পৰা ওলাই গৈছিলে আৰু আজিও এখন আপুনি মঞ্চ দখল কৰি আছে, আপোনাৰ কেনেকৈ সম্ভৱ হৈছিলে বাৰু? আপুনি ভাবিছিলে নে পিছৰ পৰ্যায়ত যে এনেকুৱা অভিনয় শৈলীৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰশিক্ষণ বা হেৰি দৰকাৰ আছে বুলি?
0: ঠিক তাৰ আগতে কওঁ, সফল বুলি কওঁতে মই সেইটো ক'ব শুনিবলৈকে ভয় লগা শব্দ, শুনি ভাল লগা,
1: কিন্তু গুণদা বুলি ক'লে এখন পৰিচিত মুখ দেই,
0: ভয় লগা, কাৰণ মই অভিনয়বিলাক দেখোঁ বহুতৰ বা আগৰো দেখিছিলোঁ, দেখি মই এতিয়াও অভিভূত হৈ থাকোঁ। কিন্তু প্ৰশিক্ষণটো লাগিব, এতিয়া বহুত বহুত টেকনিক ওলাইছে, কিছু কথা প্ৰশিক্ষণ লাগিব, এইটো মই নুই নকৰোঁ কেতিয়াও, কাৰণ ময়ে মোৰ জীৱনত দেখিছিলোঁ এই মগৰী বৰা যে নাটকখন কৰি থাকোঁতে লুঠু ভাওটো লৈছিলোঁ, ওপৰৰ পৰা এটা জাপ মাৰিব লাগে, ঠিকেই পৰিছোঁহিয়েই, বায়নৰ খোলখনৰ নাটকত খোলটো বজাই বজাই ঠিকেই পৰিছোঁ, মই দুখ চুখ একো পোৱা নাই, কিন্তু সেই ট্ৰেইনিংটোত সেইটো শিকায় কেনেকৈ পৰিলে দুখ নাপায়,

0: একদম গোটেই শৈলী সোমাই আছে তাত ভাওনাটোত। মই এতিয়া মিলাই চাওঁ,
1: কাৰণ মাটি আখৰা কৰাৰ পৰা
0: একেবাৰে মাটি আখৰাটোতো একেবাৰে কৈছিলোঁ হয় কেনেকুৱা এটা বস্তু, গোটেই শৰীৰৰ পৰা মন মানসিকতাৰ পৰা আদি কৰি গোটেইখিনি বস্তু লৈ আহে এই মাটি আখৰাই। আৰু ভাওনাত যিখিনি নাচ বাগ তাল মান লয় লৈ পেলাই যিখিনি নাচিব লাগিব সেইটো এটা ডাঙৰ কথা। আৰু এটা মোৰ মনত আছে, মই এতিয়া ডাঙৰ হওঁতে ভাবি থাকোঁ এইটোৱে কিজানি কৰ্মশালা আছিল বা ট্ৰেইনিং আছিল, আমাৰ ভাওনাবিলাকত যি ভাওনাই নহওক এসোপা নাৰায়ণী সেনা উলিয়াই দিয়ে, গাঁওখনৰ 50টা ল'ৰা হওক 60টা ল'ৰা হওক নাৰায়ণী সেনা উলিয়াই দিয়ে। সেই নাৰায়ণী সেনাখিনিয়ে যে নাচে সেইটোৱে মই ভাবোঁ আৰম্ভণিৰ ট্ৰেইনিং এটা দেই,
1: এখন বহল ক্ষেত্ৰলৈ সিহঁতক উলিয়াই দিছে,
0: উলিয়াই দিয়ে। কাৰণ আমি সৰুতে নাৰায়ণী সেনা হ'ব লাগে, আৰু আমাৰ সেনচোৱাৰে ঘৰৰ চোতালখন মানে বিৰাট মস্ত চোতাল, কাৰণ বাউণ্ডেৰীটোৱে 40 বিঘা মাটিয়ে ঘৰখনৰ এটা বাউণ্ডেৰী, মস্ত চোতাল। আৰু মোৰ সৰুতে মনত আছে তাতেই টোন বনোৱা, ধনুকাৰ বনোৱা, মানে চব বস্তু তাত বনাই আছে পোচাকা। মোৰ দেউতালৈ মনত পৰে নাৰায়ণী সেনাৰ কাৰণে তেওঁ কৰে কি, ঢেৰ চোলা চিলাব লাগে, টাউনৰ পৰা ব্লাউজ কিনি লৈ আহে আৰু গুণা সূতা লৈ আহে, আনি পেলাই এই পাৰিবিলাকত সূতাবিলাক চিলাই দিয়ে, সেইটো নিমাই হৈ যায়, নিমাই সেইবিলাক ল'ৰা ছোৱালীবিলাকে পিন্ধে, পিন্ধি পেলাই নাচে। আৰু এটা পৰিৱেশ মানে কৈছে নহয়, সেই পৰিৱেশটো আজি ল'ৰা ছোৱালীয়ে নাই পোৱা, পাইছে নাপোৱা নহয়, গাঁৱত এতিয়াও আছে, কাৰণ সেনচোৱাত এতিয়াও আমাৰ নাম ভাওনা হৈ থাকে বা বিভিন্ন গাঁৱত হৈ থাকে, কিন্তু হ'লেও সেই হাতে কামে লাগি যিটো
1: আনন্দ
0: আনন্দ সেইটো পোৱা নাই এতিয়া।
1: সেইটোৱে সেইটোৱে আমাৰ শিল্পটোৰ বিকাশতো সহায় কৰিছিলে,
0: বিকাশতো সহায় কৰিছিল,
1: মানে প্ৰত্যেকৰে মন মগজুত সেই বস্তুবিলাক সোমাই আছিল। আজি হয়তো সেই বস্তুবিলাক হেৰাই গৈছে, আমি পোচাক এযোৰ অৰ্ডাৰ দি আনিম বা ভাড়া কৰিম ক'ৰবাত গৈ পেলাই কিনি আনিম, আমি আমি হয়তো নাজানো যে কেনেকৈ সেই পোচাকটো বনাই বনাৰ যিটো টেকনিক কৌশলটো আমি
0: নাজানো,
1: কাৰণ ভাওনাৰ কাৰণে যিটো প্ৰয়োজন আমি বনাই ল'ব নাজানো,
0: নাজানো।
1: গতিকে এই বস্তুবিলাকে আমাৰ শিল্পটোক হেৰুৱাই পেলাইছে,
0: হেৰুৱাই পেলাইছে
1: দিনে দিনে, আমি হেৰুৱাই পেলাইছোঁ নহয় জানো।
0: আজি যেনেকৈ টোনটো বনাওঁতে ঢকুৱা দি পেলাই সেই টোনটো বনালে, তাৰমানে পৰি থকা ঢকুৱাখন আনি পেলাই বনালে,
1: তাতে ৰংপতা এখন লগাই দিলে,
0: লগাই দিলে ধনুখন বনালে, আৰু বাঁহ বাৰীতে আছেই, বাঁহ কাটিলে ধনুখন বনালে, গুণ দিলে, তাত চব হ'ল, চব নিজৰ হাতত
1: চলোৱা বস্তুৰে আমি
0: একেবাৰে।
1: কিন্তু এতিয়া হৈছে কি, আমি ধনুকাৰ হয়তো ভাড়া কৰি আনিম, আনি ভাওনা এখন পাতিম,
0: পাতিম,
1: এতিয়া প্ৰয়োজন টকাৰ, খালি
0: টকাৰ, টকাৰ। আৰু ন' ডাউট এটা বস্তু হৈছে, পৰিস্থিতি পৰিৱেশেও কৰিছে,
1: মানুহৰ ব্যস্ততা
0: বাঢ়ি আহিছে। আকৌ এফালৰ পৰা চাবলৈ গ'লে সেইবিলাক ভাড়া আনিলেও সেইবিলাক আমাৰ মানুহেই কৰিছে, যদি কৰিছে আমাৰ মানুহে, সেই এটাও হেৰি হোৱা নাই, কাৰণ এতিয়া বনাই তেনেকৈ ওলাবলৈ মানুহৰ সময় নাই,
1: সময় নাই,
0: সময় নাই।
1: হয়, কিন্তু এতিয়া আমাৰ যিটো ভাওনা শিল্প বা ভাওনাৰ যিটো কলা, এই কলাটো বহুত ক্ষেত্ৰত দেখা যায় যে চমুৱাই অনা হৈছে, সময়ৰ প্ৰয়োজন নহয় জানো,
0: সেইটো সময়ৰ প্ৰয়োজন হৈছে, চমুৱাই আনিছে, চমুৱাই আনিছে, কিন্তু ই চমুৱাই আনিব লাগিবই বাৰু, সময়ে সেইটো সময়ৰ এইটো এটা আহ্বান আৰু আহ্বান, কিন্তু চমুৱাই নানিলেও আমাৰ ইমান লাভ আছিল, মানে ভাওনা সংস্কৃতিটোত আমি ওপৰৰ যিসকল মানুহ তেওঁলোকৰ পৰা শুনিছিলোঁ বা এতিয়াও নিজে অনুভৱ কৰিছোঁ, ভাওনাটোতেই গোটেই সমন্বয় বা একেবাৰে গোটেই যিখিনি লাগে এটা জাতি গঠন কৰিবলৈ তাত চব
1: গোটেইখিনি উপাদান সোমাই আছে,
0: সোমাই আছে। এতিয়া বৰ অসমখনৰ, বৰ অসমখন যদি বিচাৰি যায় সাংস্কৃতিক দিশেৰে, তেতিয়া ভাওনাখনতে সোমাই আছে, প্ৰত্যেকটো গীত মাতত বা নাচ বাগত, সাজ পোছাকত, চবটো গোটেই আমাৰ জাতি জনজাতিৰবিলাককে গোটেই শংকৰদেৱে আনি এটা কৰিছিল, তাৰমানে ভাওনাখনতেই নিজক বিচাৰে বুলি ক'লে ভাওনাখনতেই চবে
1: ভাওনাখনতে বিচাৰি
0: পাব, বিচাৰি পাব।
1: মই এটা কথালৈ আহিছোঁ, আমাৰ যিটো সংস্কৃতি, অসমীয়া সংস্কৃতি বুলি ক'লে আমি যিটো বুজোঁ, পৰিৱৰ্তন বহুতখিনি আহিছে, ডেফিনেটলি আহিবই, সংস্কৃতি পৰিৱৰ্তনশীল, সেইটোতো ডাঙৰ কথা, কিন্তু যি ধৰণে পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনটোতো আপুনি মানি ল'ব পাৰেনে বাৰু?
0: নোৱাৰি,
1: অন্তঃকৰণৰ
0: এতিয়াও নোৱাৰি মানি ল'ব। এতিয়া পৰিৱৰ্তন বুলি কওঁতে মই যিটো দেখিছোঁ, এইটো পৰিৱৰ্তন নহ'বলৈ, এইটো কেতিয়াও পৰিৱৰ্তন হ'ব নোৱাৰে। আৰু ৰূপান্তৰ বুলি কওঁতেও যিটো দেখিছোঁ, ৰূপান্তৰ বুলি কওঁতে খুব সম্ভৱ জ্যোতিপ্ৰসাদ আগৰদেৱেও কৈছিল, ঐতিহ্যৰ হেৰিতেই ভেটিত দিহে ৰূপান্তৰ হ'ব, সেইটো জানো হৈছে এতিয়া, সেইটো সেইটো সেইটো মোৰ চকুত বহুখিনি নাইকিয়া হৈ গৈছে।
1: সেইটো আমি ভাবোঁ যে অসমীয়া জাতিৰ এটা আভিজাত্য আছে, যিটো আভিজাত্য প্ৰকাশ পাইছিলে আমাৰ সংস্কৃতিত। আমি ভূপেন হাজৰিকাৰ কথালৈকে চাওঁ, তেখেতে যিখিনি যিটো কাম কৰিছিলে হয়তো অসমীয়া সমাজখন তেওঁৰ চকুৰ আগত আছিলে, অসমীয়া জাতিটো তেওঁৰ চকুৰ আগত আছিলে, বেজবৰুৱাই যিখিনি কাম কৰিছিলে সেই আভিজাত্যপূৰ্ণ যিটো

0: সংস্কৃতিৰ ধাৰণা আমাৰ মনত আছেনে বাৰু? এতিয়া
1: এতিয়া নাই, এইটো বহুখিনিয়ে নাইকিয়া হৈ গৈছেগৈ।
0: হয়,
1: আৰু এইটো আচলতে মই দেখিছিলোঁ, আমাৰ ঐতিহ্য ইতিহাসটো যদি জানি লোৱা নাযায় তেতিয়াহ'লে তাত বেবী বেং বহুত সোমাব। কাৰণ আমাৰ ইতিহাস আৰু ঐতিহ্যটো যদি খুব ভালদৰে জানি লোৱা যায় তেতিয়াহ'লে মই ভাবোঁ যে মানুহ ওলাই নাযায়। কাৰণ আমাৰ যিবিলাক গীত মাতকে ধৰি যিমানখিনি আছে এইটো আজি আমাৰ প্ৰচাৰ বা প্ৰকাশ হোৱা নাই, বা আমিও বিশ্লেষণ কৰিব নোৱাৰোঁ বেলেগ কথা। কিন্তু এইটোক যদি ভালদৰে আগুৱাই আমাৰ গুৰি ধৰাসকলে লৈ যায় নহয়, মই ভাবোঁ বিশ্বত কিজানি আমাৰ প্ৰত্যেকটো কথাই সৰ্বশ্ৰেষ্ঠ হ'ব। মোৰ মনত পৰে আগৰ মানসিকখিনিয়ে খুব অধ্যয়ন কৰিছিল বা এনেকুৱা প্ৰচাৰ প্ৰকাশটো নাছিল, কাৰণে তেওঁলোকে কৰিব নোৱাৰিলে মোৰ এইবিলাক মই সভা সমিতিটো কেতিয়াবা কওঁ। মই সৰুতে এটা কথা আইৰ পৰা শুনিছিলোঁ, আয়ে কৈছিল বীৰ চিলাৰায় পৃথিৱীৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ বীৰ। অলপ ডাঙৰ তাইক সুধিছিল আপুনি কেনেকৈ জানে, বোলে ককাহঁতৰ পৰা, ককাৰে কৈছিল। কাৰণ ককাহঁত তেতিয়া কলিকতা চলিকতাত পঢ়া, বোলে বাহিৰত পঢ়া পণ্ডিত পণ্ডিত মানুহ। তাৰপিছত ডাঙৰ হৈ আহোঁতে ভাবিলোঁ শংকৰদেৱক চাগে ৰক্ষা কৰাৰ কাৰণেই চিলাৰায়ক আহে ডাঙৰ জগতবীৰ বুলি কৈছে এটা আবেগত। কিন্তু এতিয়া আমাৰ পণ্ডিতসকলে ক'ৰবাত কৰিছিল যদিও মোৰ চকুলৈ অহা নাই, তেওঁলোকে কিন্তু প্ৰমাণ কৰিব পৰা নাই। কিন্তু বিশ্বই, কিন্তু বিশ্বৰ অন্য ইউনিভাৰ্চিটিয়ে কিন্তু প্ৰমাণ কৰি দিছে পৃথিৱীৰ শ্ৰেষ্ঠবীৰ তিনিজনৰ ভিতৰত এজন শ্ৰেষ্ঠবীৰ, অন্যতম শ্ৰেষ্ঠবীৰজন হ'ল বীৰ চিলাৰায়। তাৰমানে বীৰ চিলাৰায়ক জনাৰ পিছত তাৰমানে মোৰ এটা আত্মগৌৰৱ আহিব, মোৰ এটা স্বাভিমান আহিব যে মোৰ বীৰ চিলাৰায় আছে। কিন্তু এতিয়া আমি নজনাৰ কাৰণে বাহিৰৰ কেইজনকো আমি শ্ৰদ্ধা কৰিম, কিয় নকৰিম? কিন্তু বাহিৰৰ কেইজনতকৈও যে আমাৰো আছে এই কথাবিলাক নাইকিয়া হৈ গৈছে।
0: যিটো কথাই আমাক ক্ষতি কৰিছে,
1: বহুত ক্ষতি কৰিছে।
0: গতিকে বুৰঞ্জী বা ইতিহাস জনাটো একেবাৰে প্ৰয়োজন,
1: একেবাৰে প্ৰয়োজন। সেইটো নহ'লে কেনেকৈ হ'ব? অতীতটো যদি নাজানো জানিবই লাগিব, মই জানিবই লাগিব। আৰু মই এতিয়া দেখিলোঁ, যিকোনোকে পাইছোঁ মই, প্ৰচাৰ আৰু প্ৰকাশ নোহোৱাৰ ফলত আমাৰ জাতিটোৰ যে দিনে দিনে যে অকণমান অৱনমিত হ'বলৈ ধৰিছে, বা মানুহেও যে এটা বেয়া চকুৰে আছে, সেইটো জাতিৰ কোনো অস্তিত্ব নাইকিয়া বুলি ভাবিছে, কিমান সমল আছে মই নিজে যিকোনোকে পাইছোঁ নহয় পাই মই আচৰিত হৈ যাওঁ যে পৃথিৱীত বিৰল জাতি এটা, বিৰল জাতি এটা। আৰু সেই সংস্কৃতিখিনিক এতিয়া উঠি অহাখিনিয়ে আগুৱাই নিব লাগিব। আৰু সেইখিনিক নিবৰ কাৰণে এই আমাৰ যিখিনিক আমি পণ্ডিত বুলি কওঁ, বিজ্ঞ মানুহ বুলি কওঁ, সেইখিনিয়ে কিন্তু আগত তুলি ধৰিব লাগিব।
0: মই এটা কথা আপোনাৰ পৰা জানিব খুজিছোঁ যে এখন বাহিৰৰ মঞ্চত গৈ এটা অসমীয়া গান গায়, অসমীয়া ল'ৰাই বা অসমীয়াৰ যেতিয়া অসমীয়া গান এটা গায়, তাক হিন্দীটো গায়, তেতিয়া অসমীয়া জাতিটোৰ স্বাভিমান ৰক্ষা কৰে বুলি আপুনি ভাবেনে বাৰু? সেইটোৱেই হ'ব মানে জাতিটোৰ স্বাভিমান ৰক্ষা কৰাৰ কাৰণে,
1: মানে যিটো অসমীয়াটো,
0: অসমীয়া জাতিৰ যিটো স্বাভিমান তাত ৰক্ষা পৰে বুলি আপুনি
1: ভাবে কৰিলে?
0: ধৰক আপুনি আজি কোনোবা এজন ল'ৰাই গ'লে বাহিৰত এটা বিহু মঞ্চত, এখন বিহু মঞ্চত গান গাইছে, বা সৌ মুম্বাই বা কলিকতাত গৈ পেলাই গান এটা গাইছে, তেতিয়াই অসমীয়া জাতিটোৰ স্বাভিমান ৰক্ষা পৰে বুলি আপুনি ভাবেনে বাৰু?
1: মানে এটা প্ৰচাৰ আৰু প্ৰকাশ এটা হয় আৰু, এটা প্ৰচাৰ হয়, প্ৰসাৰ হয়, এইটো হয়, তাতো আছে। কাৰণ বিহু ধৰি ল'লোঁ, বিহু গীত এটাই বাহিৰত গৈ গালে মানুহখিনিও জানিলে, আৰু বিহু গীতটো চবেই ভালেই পায়, চবেই ভালেই পায়, তাতো এটা স্বাভিমানৰ কথা আহি যায়। কাৰণ আমাৰ বস্তু এটা আনে শুনিছে। কাৰণ মোৰ মনত আছে নাগপুৰত আমি এটা অনুষ্ঠানত প্ৰচেছনত গৈ থাকোঁতে বেলেগ বেলেগ বিভিন্ন মানুহে, বেলেগ বেলেগ গোটেই ভাৰতবৰ্ষৰ মানুহবিলাক আহিছে, প্ৰত্যেকে গান গাই তাত কিন্তু বিহু বুলি চিঞৰিছে।
0: নহয়, মই সেইটো মই এলাহাবাদত পাইছিলোঁ, যেতিয়া মই নাটক কৰিবলৈ গৈছিলোঁ এলাহাবাদত, তেতিয়া আমাৰ যেতিয়া যিটো প্ৰচেছন হৈছিলে তাৰ শেষত আমাৰ বিহু নাচটো আছিলে, আৰু বিভিন্ন প্ৰদেশৰ মানুহে আহি পেলাই বিহুৰ মানে সিহঁতে বিহুৰ লগতে নাচিছিল,
1: নাচিছিলে।
0: এইটো অৱশ্যে বাহিৰত হয়
1: হয় হয় হয় আৰু তেতিয়া মানে সেই স্বাভিমানটো আহি গৈছিল আমাৰ বস্তুটো।
0: কিন্তু কথা হৈছে কি, কেনেকৈ আমি প্ৰেজেণ্ট কৰিছোঁ, কেনেকৈ আমি উপস্থাপন কৰিছোঁ বস্তুটো, তাৰ ওপৰতো বহুত কথা নিৰ্ভৰ,
1: একদম নিৰ্ভৰ কৰিব।
0: আজি বিহুৰ যিটো বিহু বুলি ক'লে, আমি বন বিহুবিলাক যিবিলাক সাধাৰণতে অলপ আচুতীয়াকৈ গোৱা হৈছিলে, যিবিলাকত প্ৰকাশ নহৈছিলে, যিবিলাক এটা গোটৰ ভিতৰত গোৱা হৈছিলে, ঠিক তেনেকুৱা গীতবিলাক আজি বিহু গীতবিলাক ওলাই বুলি ওলাই আহিছে, আৰু সেইটোৱে আমাৰ জাতিটোৰ ক্ষতি কৰিব পাৰে বুলি আপোনাৰ
1: ক্ষতি কৰিব। কাৰণ বিহু বুলি কওঁতে
0: যিটো বন বিহু,
1: বন বিহু কিছুমান আছিলে আমাৰ আগৰ অশ্লীল, আৰু বিহুত অশ্লীল বাই নাই বুলি যে মই নকওঁ, কিন্তু অশ্লীল আছিল, কিন্তু অসমীয়া
0: গোটৰ ভিতৰত আছিল,
1: গোটৰ ভিতৰত মানে অসমীয়া জাতিটো এনেকুৱা, তেওঁলোকৰ

প্ৰত্যেকটো কথাই আবৰুতাটো খুব সাংঘাতিক আছিল অসমীয়া মানুহৰ আবৰুতাটো, কাৰণ মোৰ জীৱনত মোৰ মনত আছে মই সৰুৰে পৰা এইবিলাক খুব খুচৰি জানিবলৈ মন গৈছিল কিয় হৈছিল। মই আমাৰ সেনচোৱাৰে নামেই কৈছোঁ মানুহগৰাকী, তেখেতৰ নাম আছিল পেলেউবা, খুব ফূৰ্তিত ৰাংঢালিত থাকে আৰু বাইক আমি বাই বুলিয়েই মাতিছিলোঁ। মই বাইক এদিন সুধিছিলোঁ, বোলো বাই আগতে বিহু নাচিছিলা নে নাই, এই বোলে নাচিছিলোঁ। বোলো ক'ত নাচিছিলে, বোলো এই তোমালোকৰ বাৰীখনৰ বা আমাৰ মস্ত বাৰী নহয় তাত, হে মই বোলো বিহু ফাঁকি গোৱাচোন, এই শেষৰপৰা তোমাৰ আগত গাব নোৱাৰি, তাৰমানে অশ্লীল আছিল। আৰু মই মোৰ নিজেও মোৰ সেই মানুহজনৰ নামো এতিয়াও মনত আছে, আমাক ৰাতি হাৰলি ঘৰৰ পৰা, সেইটো অৱশ্যে কুজিডাঙাৰ ওচৰত খালৈ গাঁও বুলি এটুকু জেগা আছে, তাৰ এটা হাৰলি ঘৰ, আমাক ক'লে হেৰি নহয় এতিয়া তোমালোক যোৱাগৈ যোৱাগৈ ঘৰলৈ যোৱা। আমি ঘৰলৈ উঠিয়েই ৰাস্তা পাইছোঁহি তেওঁ এটা বিহুত আনিছে অশ্লীল, তাৰ মানে মই এইটোহে কৈছোঁ, আমাক আঁতৰাই দিয়া মানে আবৰুতাটো ৰাখিছে, আবৰুতাটো ৰাখিছে দেই আবৰুতা। যেনেকৈ বিয়নি মেলত আমাৰ মাইকী মানুহবিলাকে যেতিয়া বহি পেলাই কথা পাতে, তাত কিছুমান শব্দ কয় তেওঁলোকে।

0: এনেকুৱা এটা শব্দৰে কৈ দিয়ে
1: হয়,
0: চবৰে আগত ক'ব পাৰে।
1: তাকে মই ক'লোঁ যে আপোনাৰ সংস্কৃতিৰ যিটো ইতিহাস, সেই ইতিহাসটো নজনাকৈ যদি সকলো কথাকে প্ৰকাশ কৰিবলৈ যায় তেতিয়াহ'লে সেই সংস্কৃতি
0: কেতিয়াও কেতিয়াও হ'ব নোৱাৰে। কলা পচলা মাৰি কথা পাতি আছে, তাক কিন্তু চবৰে আগত ক'ব পাৰে,
1: হয়
0: চবৰে আগত ক'ব পাৰে।
1: হয়,
0: আকৌ কোনোবাই যদি তাক সৰু ল'ৰা ছোৱালীয়ে যদি অৰ্থটো সুধিবলৈও যায় তাকো আকৌ বিভিন্ন ধৰণে বুজাই দিব পাৰে, এই আজে বাজে কথা কিছুমান কৈ আছে এনেকৈ তেনেকৈ। কিন্তু যিকেইটা বেয়া শব্দ কৈছিল সেইকেইটা কিন্তু এওঁলোকে কোৱা নাই দেই, তাক ইমান আবুৰতাৰে চবৰে আগত ক'ব পৰাকৈ কৈছে।
1: সেই শব্দটো মন কৰিবলগীয়া,
0: অহ
1: কলা পচলা,
0: অহ কলা পচলা,
1: অসমীয়া ভাষাৰ যিটো কালিকা, শব্দৰ যিটো কালিকা,
0: অসমীয়া ভাষাত মানে বেয়া কথাটো আবুৰতাৰ মাজেদি ক'ব পৰা,
1: ক'ব পৰা
0: চব কথাই, এইটো অসমীয়া জাতি।
1: হয়, সেইটো অসমীয়া জাতি। গুণদা, আজি আমাৰ ষ্টুডিঅ'ৰ মাজত আপোনাক লগ পালোঁ, আমাৰ খুব ভাল লাগিলে, আৰু আপোনাৰ অতীত জীৱনৰ বহুত কথা জানিলোঁ। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ, দীৰ্ঘায়ু হওক, আপোনাৰ অভিনয় জীৱনৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া যেন আপোনাৰ অটুট থাকক, তাকে কামনা কৰি আজি আমাৰ সময় হৈ আহিল। অনুষ্ঠান ইমানতে সামৰিছোঁ, নমস্কাৰ।
0: মই সকলোকে শ্ৰদ্ধা জনাই মোৰ নমস্কাৰ দিছোঁ।

নগাঁৱৰ বিশিষ্ট অভিনেতা গুণমহন্তৰ সৈতে হোৱা কথোপকথন শুনিলে। এই কথা বতৰাত ভাগ ল'লে চিদানন্দ দেৱগোস্বামীয়ে। সাক্ষাৎকাৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ কেইটিমান অসমীয়া গীত। অনুষ্ঠানৰ প্ৰথমেই শুনক সত্যেন শৰ্মাৰ গীতৰ কথাৰে ডলি ঘোষৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইখিনিতে জনাই থওঁ, আজি নিশা 8:02 প্ৰান্তে প্ৰান্তে অনুষ্ঠানত মৰিগাঁও জিলাৰ কৃষি বিভাগৰ কথা বতৰা প্ৰচাৰ কৰা হ'ব, গতিকে অনুষ্ঠানটি শুনিবলৈ নাপাহৰিব। এইবাৰ শুনক কেশৱ মহন্তৰ গীতৰ কথাৰে মালবিকা বৰা আৰু ভৱেন শইকীয়াৰ কণ্ঠৰ এই গীতটি।

0: আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 9864160507।
1: অনুষ্ঠানত এইবাৰ শুনক চাৰু গোহাঁইৰ কণ্ঠৰ এই গীতটি।

0: আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।
1: অনুষ্ঠানত এইবাৰ নিবেদন কৰিছোঁ ইদ্ৰিছ আলীৰ গীতৰ কথাৰে দুৰ্গাময় বৰাৰ কণ্ঠৰ এই গীতটি।

এয়া আকাশবাণী গুৱাহাটী। এতিয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। ৰাজ্যিক মন্ত্ৰীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্ৰ, খাদী উদ্যোগ আৰু সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভূমি ৰূপান্তৰৰ অনুমতি লাভ কৰিব পৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে সুলভ মূল্যৰ দোকানসমূহৰ কাম কাজ নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলক সুকলমে খাদ্য বিতৰণৰ বাবে ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সময়সীমা 30 জুনৰ পৰিৱৰ্তে 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে বৈঠকত অসম চাহ নিগম লিমিটেডক 9,75,00,000 টকাৰ পুঁজি মুকলি কৰি দিয়াত অনুমোদন জনোৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই গ্ৰামাঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ন্যূনতম ভূমিৰ প্ৰয়োজনীয়তা 60 বিঘাৰ পৰা 35 বিঘালৈ আৰু চহৰাঞ্চলৰ 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰাৰ ক্ষেত্ৰতো অনুমোদন দিছে। মুখ্যমন্ত্ৰীয়ে বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলিও সদৰী কৰে। হোমষ্টেসমূহে 3 বছৰৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6 পৰা 8লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। ধৰ্মীয় অনুষ্ঠানৰ ওচৰৰ মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত কিছু সাল সলনি কৰা হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ অহা 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয়ৰ কৰ্তৃপক্ষ প্ৰকাশ কৰা মতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায় সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংগঠনসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অসম আৰু অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল ভূমিস্খলনৰ কবলত পৰিছে। ডিব্ৰুগড় জিলাৰ জয়পুৰৰ সীমামূৰীয়া অঞ্চলতো শেহতীয়াকৈ ভয়ংকৰ ভূমিস্খলন হয়। বিশেষকৈ অসম অৰুণাচলৰ সীমামূৰীয়া তিৰাপৰ 2টা স্থানত হোৱা ভূমিস্খলনৰ ফলত 315 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ খহি পৰাত যাতায়াত ব্যাধাগ্ৰস্ত হৈছে। তদুপৰি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে বুলিও আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়াধীশ পি ভি নাগৰত্ন আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক জুলাই মাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। জামিন আবেদনৰ শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ভিডিঅ' কনফাৰেন্স যোগে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 29 মে'ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলম্বিয়াই কংগোক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ টৰণ্টো ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ক্ৰোৱেছিয়াই পানামাক 1-0 গ'লত পৰাস্ত কৰে। পানামাৰ খেলুৱৈসকলে খেলখনৰ শেষভাগত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিল যদিও ক্ৰোৱেছিয়াৰ গ'লকিপাৰ ডমিনিক লিভাকোভিচে কেইবাটাও গ'ল ৰক্ষা কৰি ক্ৰোৱেছিয়াক বিজয়ৰ সোৱাদ দিয়ে। নগাঁও চহৰৰ আমোলাপট্টি নিবাসী বিশিষ্ট সমাজকৰ্মী সংগঠক ৰেখা শৰ্মাৰ আজি পুৱা নিজ বাসগৃহত দেহাৱসান ঘটে। অঞ্চলটোৰ বিভিন্ন ধৰণৰ সামাজিক কাম কাজৰ সৈতে জড়িত অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী তথা বিজেপিৰ প্ৰাক্তন নেত্ৰী ৰেখা শৰ্মা সাহিত্য ৰচনাৰ সৈতেও জড়িত আছিল। 90 বছৰ ঊৰ্ধৰ মহিলাগৰাকীৰ বিয়োগত নগাঁও জিলা সাহিত্য সভাসহ বিভিন্ন সংস্থা, সংগঠন আৰু মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাকে ধৰি ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে। আমাৰ এতিয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী আঞ্চলিক বাতৰি
12:05 শুনিবলৈ পাব। নমস্কাৰ।

0: आप सुन रहे हैं विविध भारती राष्ट्रीय सेवा देश की सुरीली धड़कन। दोपहर के 12 बजने वाले हैं, हम थोड़ी ही देर में समाचार प्रसारित करेंगे।
1: আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা। भारत ने संयुक्त राष्ट्र में पाकिस्तान के कश्मीर मुद्दा उठाने पर कड़ी आपत्ति व्यक्त की है। पाकिस्तान पर संयुक्त राष्ट्र मंच का राजनीतिकरण करने का आरोप लगाते हुए भारत ने कहा कि सर अध्यक्ष के रूप में निष्पक्ष रहने के बजाय पाकिस्तान ने पद का दुरुपयोग किया है। संयुक्त राष्ट्र में भारत के स्थायी प्रतिनिधि पी हरीश ने सर अध्यक्ष के तौर पर पाकिस्तान के आचरण की आलोचना की। पाकिस्तान के स्थायी प्रतिनिधि आसिम इफ्तिखार अहमद की टिप्पणियों के जवाब में पी हरीश ने जम्मू कश्मीर पर भारत के लंबे समय से चले आ रहे रुख को दोहराया। उन्होंने कहा कि केंद्र शासित प्रदेश जम्मू कश्मीर पूरी तरह से भारत का आंतरिक मामला है। भारत ने पाकिस्तान के कब्जे वाले कश्मीर के हालात पर पाकिस्तानी रक्षा मंत्री ख्वाजा आसिफ की टिप्पणियों की कड़ी आलोचना की है। भारत ने कहा है कि टिप्पणियां पाकिस्तान की नाकामियों को छिपाने और मानवाधिकारों के उल्लंघन से ध्यान भटकाने की कोशिश है। विदेश मंत्रालय के प्रवक्ता रणधीर जायसवाल ने संवाददाताओं से कहा कि पाकिस्तान के कब्जे वाले कश्मीर में विरोध प्रदर्शन इसलिए हो रहे हैं कि पाकिस्तान वहां के लोगों का दशकों से आर्थिक शोषण, बुनियादी अधिकारों का हनन और प्रशासनिक दमन कर रहा है। खाड़ी क्षेत्र में जारी टकराव पर श्री जायसवाल ने बताया कि भारतीय ध्वज वाले 10 जहाज अब भी फारस की खाड़ी में हैं। उन्होंने कहा कि 17 जून को अमेरिका और ईरान के बीच सहमति पत्र पर हस्ताक्षर होने के बाद 11 जहाज होर्मुज जलडमरू मध्य से भारत पहुंचे हैं।
3: 11 जहाज जो भारत की तरफ आ रहे हैं, इसमें से 3 भारतीय जहाज हैं जो कि क्रूड ऑयल टैंकर्स हैं। इनमें 2,85,000 मेट्रिक टन क्रूड ऑयल है। इसके अलावा एक विदेशी पताका के साथ एक एलपीजी टैंकर जो भारत की तरफ आ रहा है और एक विदेशी पताका के साथ फर्टिलाइजर कार्गो के साथ वो आ रहे हैं। और जो अन्य 10 हमारे जहाज हैं वो भी हमारी उम्मीद है कि जल्द ही वो हॉर्मुज पार करके भारत की तरफ आ जाएंगे।
2: अंतर्राष्ट्रीय समुद्री संगठन होर्मुज जलडमरू मध्य में फंसे 11,000 से ज्यादा नाविकों को वहां से निकालेगा। संगठन के महासचिव आर्सेनियो डोमिंग्वेस ने कहा कि इस अभियान में मदद के लिए जरूरी सुरक्षा गारंटी ली गई है। इस अभियान में ईरान, ओमान और क्षेत्र के अन्य देशों और समुद्री उद्योग जगत का सहयोग लिया जाएगा। ब्रिक्स देशों के राष्ट्रीय सुरक्षा सलाहकारों और वरिष्ठ सुरक्षा अधिकारियों की दिल्ली बैठक में आतंकवाद, साइबर खतरों और वैश्विक सुरक्षा चुनौतियों से निपटने के लिए सहयोग बढ़ाने पर बल दिया गया है। बैठक की अध्यक्षता राष्ट्रीय सुरक्षा सलाहकार अजित डोभाल ने की। बैठक में सदस्य देशों ने उभरती सुरक्षा चुनौतियों पर विचार विमर्श किया। विदेश मंत्रालय के अनुसार ऐसे सुरक्षा खतरों पर खासतौर से चर्चा हुई जो अब वैश्विक रूप ले चुके हैं। राष्ट्रीय सुरक्षा सलाहकारों ने हर तरह के आतंकवाद के खिलाफ साझा कार्रवाई की प्रतिबद्धता भी दोहराई। ईरान के तेहरान में भारतीय दूतावास ने सुरक्षा स्थिति में सुधार को देखते हुए भारतीय नागरिकों के लिए एक नया परामर्श जारी किया है। दूतावास ने कहा कि बदलते घटनाक्रमों के बावजूद भारतीय नागरिकों को अगली सूचना तक सभी गैर जरूरी यात्राओं से बचना चाहिए। देश में रह रहे भारतीय नागरिकों और बहुत आवश्यक होने पर ईरान यात्रा करने वालों को अत्यधिक सावधानी और सतर्कता बरतने तथा स्थिति पर लगातार नजर रखने की सलाह दी गई है। ताजा जानकारी और आगामी परामर्श के लिए दूतावास की आधिकारिक वेबसाइट और सोशल मीडिया प्लेटफॉर्म पर लगातार नजर रखने को कहा गया है। आज पासपोर्ट सेवा दिवस है। ये दिन 24 जून 1967 को पासपोर्ट अधिनियम के लागू होने के उपलक्ष्य में मनाया जाता है। इस अवसर पर विदेश मंत्री डॉ एस जयशंकर ने कहा है कि पासपोर्ट सेवा कार्यक्रम के दूसरे चरण का क्रियान्वयन चिप आधारित ई पासपोर्ट की शुरुआत, नए पासपोर्ट सुरक्षा केंद्रों और पोस्ट ऑफिस पासपोर्ट सेवा केंद्र की स्थापना तथा रिकॉर्ड स्तर पर पासपोर्ट जारी करने से यात्रा सुगम हो रही है। संचार मंत्री ज्योतिरादित्य सिंधिया ने कहा कि सेवा, सुशासन और नागरिक सुविधा के संकल्प के साथ इंडिया पोस्ट द्वारा संचालित डाकघर पासपोर्ट सेवा केंद्र के माध्यम से पासपोर्ट सेवाएं देश के सुदूर क्षेत्रों तक भी पहुंच रही हैं। फीफा फुटबॉल विश्व कप में ग्रुप के में पुर्तगाल ने उज्बेकिस्तान को 5-0 से हरा दिया है। पुर्तगाल के क्रिस्टियानो रोनाल्डो ने 2 गोल दागे। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
4: आकाशवाणी गुवाहाटी, দুপৰীয়া আঞ্চলিক বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম অব্যাহত থাকিব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ বেগুৰ প্ৰকাশ। অসম আৰু অৰুণাচলৰ সীমামূৰীয়া অঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত ভূমিস্খলন, 315 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যাহত, অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম আৰু ফিফা বিশ্বকাপ ফুটবলত কংগোৰ বিৰুদ্ধে কলম্বিয়াৰ 1-0 গ'লত জয়লাভ। ৰাজ্যৰ মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম অব্যাহত থাকিব আৰু মহাবিদ্যালয়সমূহত শিক্ষক তথা আন্তঃগাঁথনিৰ অভাৱ দূৰ কৰা হ'ব। গুৱাহাটীত কালি সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে অনুষ্ঠিত বৈঠকত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম চলি থাকিব। স্নাতকোত্তৰ পৰ্যায়ৰ বাবে এতিয়াৰ পৰাই পৰিকল্পনা যুগুত কৰাৰ পদক্ষেপ লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। যোৱা 23 মে'ত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমত সৃষ্টি হোৱা অচলাৱস্থাৰ সমাধান বিচাৰি সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা পত্ৰৰ প্ৰত্যুত্তৰত অনুষ্ঠিত কালিৰ বৈঠকত সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকে। ৰাজ্যিক মন্ত্ৰীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয় যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিৱেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্ৰ, খাদী উদ্যোগ আৰু সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে স্বয়ংক্ৰিয়ভাৱে ভূমি ৰূপান্তৰৰ অনুমতি লাভ কৰিব পৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে সুলভ মূল্যৰ দোকানসমূহৰ কাম কাজ নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলক সুকলমে খাদ্য বিতৰণৰ বাবে ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ সময়সীমা 30 জুনৰ পৰিৱৰ্তে 31 ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে বৈঠকত অসম চাহ নিগম লিমিটেডক 9,75,00,000 টকাৰ পুঁজি মুকলি কৰি দিয়াত অনুমোদন জনোৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই গ্ৰামাঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ন্যূনতম ভূমিৰ প্ৰয়োজনীয়তা 60 বিঘাৰ পৰা 35 বিঘালৈ আৰু চহৰাঞ্চলৰ 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰাৰ ক্ষেত্ৰতো অনুমোদন দিছে। মুখ্যমন্ত্ৰীয়ে বৈঠকত ৰাজ্যৰ হোমষ্টেসমূহৰ পঞ্জীয়ন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰে। হোমষ্টেসমূহে 3 বছৰৰ মূৰে মূৰে পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব আৰু কোঠাৰ সংখ্যা 6 পৰা 8লৈ বৃদ্ধি কৰিব পাৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। ধৰ্মীয় অনুষ্ঠানৰ ওচৰৰ মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত কিছু সাল সলনি কৰা হ'ব।
5: সত্ৰৰ কাষৰ বা 200 বছৰ পুৰণা যিবিলাক আমাৰ অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰ ভিতৰত যিটো মাটি কিনা বা বিক্ৰী কৰা আমি বাৰণ কৰিছিলোঁ, তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কিছুমান আমাক পৰামৰ্শ দিছে। সেই পৰামৰ্শখিনি ইনকৰ্পৰেট কৰি আমাৰ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত নতুন পুৰণা বিলখনকে পৰামৰ্শসমূহ সংযোজন কৰি সদনত আকৌ নতুনকৈ উপস্থাপন হ'ব। যিখন বিলত এইটো লিখা আছিল যে 200 বছৰৰ মঠ মন্দিৰ সত্ৰৰ কাষত 3টা প্ৰজন্মৰ মানুহ, পুৰণা মানুহ নহ'লে মাটি কিনা বেচা কৰিব নোৱাৰিব, সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে। সেই সংশোধনীকেইটা আমি বিধানসভাত আনিম যাতে আমি ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব পাৰোঁ।
4: ৰাজ্য চৰকাৰে আফ্ৰিকান চুৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱলৈ লক্ষ্য ৰাখি গাহৰি পালন খণ্ডত সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া জৈৱ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত এলানি নীতি নিৰ্দেশনা জাৰি কৰিছে। 2009 চনৰ পশুধন আইন, 1960 চনৰ জীৱ জন্তুৰ প্ৰতি ক্ৰূৰতা প্ৰতিৰোধ আইন আৰু আফ্ৰিকান চুৱাইন ফ্লু সম্পৰ্কীয় ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনাৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থা অনুসৰি এই নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজ্যত যোৱা 19 জুনলৈ আফ্ৰিকান চুৱাইন ফ্লুৰ 9টা অভিকেন্দ্ৰ চিনাক্ত কৰা হৈছে। কামৰূপ জিলাৰ ৰঙিয়া আৰু নগৰবেৰাত জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ তিনিগৰাকী লোক মৃত্যুমুখত পৰাৰ পৰিপ্ৰেক্ষিতত জিলাৰ স্বাস্থ্য বিভাগে ভালেমান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে জিলাখনৰ ঠায়ে ঠায়ে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে ঔষধ মিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা, সজাগতামূলক ৰাজহুৱা ঘোষণা, ধোঁৱা দিয়া আদি কাৰ্য ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে কামৰূপ জিলাত বৰ্তমানলৈ 12 লোকৰ শৰীৰত জাপানী এনকেফেলাইটিছ ৰোগ ধৰা পৰিছে আৰু ইয়াৰে 4 মৃত্যুমুখত পৰিছে। আন 8 মাজৰ 5 ইতিমধ্যে সুস্থ হৈ উঠাৰ লগতে আন 3 সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি জিলা মেলেৰিয়া বিষয়া ডাঃ ঋতুপৰ্ণ ৰাজকুমাৰে প্ৰকাশ কৰে।
6: বৰ্তমানলৈকে আমাৰ কামৰূপ জিলাত 2026 আমি একুইট এনকেফেলাইটিক চিনড্ৰমৰ কেছ আমি 25 পাইছো। তাৰে ভিতৰত আমি 12 আমি গাত জাপানিজ এনকেফেলাইটিছৰ ভাইৰাছটো আমি ধৰা পেলাব পাৰিছো আৰু উক্ত সেই 12 ভিতৰত আমাৰ অলৰেডি 3 মৃত্যু হৈছে আৰু সেইখিনি আমাৰ বিশেষকে ৰঙিয়া, তাৰ লগত আপোনাৰ আমাৰ নগৰবেৰা আদি এই 2 ব্লকতেই 4 ৰোগী আমি চিনাক্ত কৰিছো আৰু বৰ্তমান জিলাখনৰ আমি এই ৰোগ প্ৰতিৰোধৰ বাবে বহুতো আমি সজাগতামূলক আমি ব্যৱস্থা লৈছো। তাৰ ভিতৰত বিশেষকে মাইকিং কৰাইছো, মানুহৰ ঘৰে ঘৰে বা কৰবাৰ কমিউনিটিত গৈ বা ভিলেজ লেভেলত আমি জ্বৰৰ কাৰণে যিবিলাক স্ক্ৰিনিং কেম্প কৰিব লাগে গোটেই কেম্পখিনি কৰি আছে আমাৰ ফিল্ড ৱৰ্কাৰসকলে। তাৰ লগত আঁঠুৱাত ঔষধীকৰণ, প্ৰত্যেকটো কেছৰ এগেইনষ্টত আমি ফগিং কৰাইছো, তাৰ উপৰিও আমি যিখিনি আমাৰ ভালনাৰেবল এৰিয়া আছে সেইবিলাকতো আমি ফগিং কৰিছো।
4: আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যাধামলৈ দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ অহা 26 পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায় সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কামাখ্যা মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশ দিছে। বিষয়াসকলক অম্বুবাচীৰ প্ৰতি মুহূৰ্তৰ ফটো লাইভ লোকেশ্যন মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। ইপিনে গুৱাহাটী পৌৰ নিগমে ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। ন্যায়াধীশ পি ভি নাগৰত্ন আৰু ন্যায়াধীশ জয়মাল্য বাক্সীৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক জুলাই মাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। জামিন আবেদনৰ শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই ভিডিঅ' কনফাৰেন্স যোগে অংশ লয়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 29 মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। অসম আৰু অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল ভূমিস্খলনৰ কবলত পৰিছে। ডিব্ৰুগড় জিলাৰ জয়পুৰৰ সীমামূৰীয়া অঞ্চলতো শেহতীয়াকৈ ভয়ংকৰ ভূমিস্খলন হয়। বিশেষকৈ অসম অৰুণাচলৰ সীমামূৰীয়া তিৰাপৰ 2 স্থানত হোৱা ভূমিস্খলনৰ ফলত 315 ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ খহি পৰাত যাতায়াত বাধাগ্ৰস্ত হৈছে। তদুপৰি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে বুলিও আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক

বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু উটিয়ানগৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নামনি সোৱণশিৰি জিলাৰ বিভিন্ন অঞ্চলত বিগত 24 ঘণ্টাত প্ৰায় 72.8 মিলিমিটাৰ বৰষুণ হয়। কৃত্ৰিম উপগ্ৰহ আৰু ৰাডাৰৰ জৰিয়তে লাভ কৰা ছবিৰ পৰা আজি পুৱা 6 বজাৰ পৰা 7:30 বজাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আকস্মিক বানৰ সৃষ্টি হৈছে আৰু নৈসমূহ ফেনে ফোটোকাৰে ওফন্দি উঠিছে। ৰঙানদী জলবিদ্যুৎ প্ৰকল্প এলেকাত হোৱা আকস্মিক বানৰ বাবে পানী বৃদ্ধি পোৱাত প্ৰকল্পটোৰ এখন গেট খুলি দিয়া হৈছে। উজনিৰ অৱবাহিকা অঞ্চলসমূহত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত অহা 2 এদিনত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। খেলৰ বাতৰি। ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলম্বিয়াই কংগোক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ টৰণ্টো ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত গ্ৰুপ এৰ এলৰ এখন খেলত ক্ৰোৱেছিয়াই পানামাক 1-0 গ'লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত গ্ৰুপ কেৰ এখন খেলত কালি পৰ্টুগালে উজবেকিস্তানক 5-0 গ'লত পৰাস্ত কৰে। আনহাতে ইংলেণ্ড আৰু ঘানাৰ মাজত ফক্সবৰোৰ বষ্টন ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ আন এখন খেল গ'লশূন্যভাৱে সমাপ্ত হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্যৰ মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম অব্যাহত থাকিব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ। অসম আৰু অৰুণাচলৰ সীমামূৰীয়া অঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত ভূমিস্খলন। আৰু ফিফা বিশ্বকাপ ফুটবলত কংগোৰ বিৰুদ্ধে কলম্বিয়াৰ 1-0 গ'লত জয়লাভ। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।

0: ভাৰতে ৰাষ্ট্ৰসংঘত পাকিস্তানে জম্মু কাশ্মীৰৰ বিষয়ে উত্থাপন কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰি তোলাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সামৰিক অভিযানত প্ৰতিবন্ধকতা আৰোপ কৰি দেশখনৰ ছিনেটত এখন বিধেয়ক গৃহীত হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কলম্বিয়াই কংগোক পৰাস্ত কৰি নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতে ৰাষ্ট্ৰসংঘত পাকিস্তানে জম্মু কাশ্মীৰৰ বিষয়ে উত্থাপন কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে। ইছলামাবাদ মহলে ৰাষ্ট্ৰসংঘ মঞ্চৰ ৰাজনীতিকীকৰণ কৰা বুলি অভিযোগ তুলি ভাৰতে কয় যে পাকিস্তানে সহ অধ্যক্ষ হিচাপে নিৰপেক্ষ ভূমিকা পালন কৰাৰ পৰিৱৰ্তে পদৰ অপব্যৱহাৰহে কৰিছে। ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্ৰতিনিধি আছিম ইফতিখাৰে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিশে সহ অধ্যক্ষ হিচাপে পাকিস্তানৰ আচৰণক সমালোচনা কৰি জম্মু কাশ্মীৰ সন্দৰ্ভত দেশৰ দীৰ্ঘদিনীয়া স্থিতি দোহাৰে। তেওঁ লগতে জম্মু কাশ্মীৰৰ বিষয়টো সম্পূৰ্ণৰূপে ভাৰতৰ অভ্যন্তৰীণ বিষয় বুলি মত প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰি তোলাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। বৰ্তমানৰ প্ৰত্যাহ্বানমূলক গোলকীয় পৰিস্থিতিত একেধৰণৰ মূল্যবোধ তথা পৰস্পৰৰ প্ৰতি আস্থা থকা দেশসমূহে ঘনিষ্ঠভাৱে তথা একেলগে আগবাঢ়ি যোৱাটো প্ৰয়োজনীয় বুলি তেওঁ মত প্ৰকাশ কৰে। ছিউলত আজি দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চৌ হিউনৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰাৰ সময়ত বিদেশ মন্ত্ৰী ডঃ জয়শংকৰে এইদৰে মন্তব্য আগবঢ়ায়। সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত পৰস্পৰৰ প্ৰতি বিশ্বাস তথা আস্থা বহন কৰি অহা দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ এই বৈঠকত তেওঁলোকে দুয়োখন দেশৰ ৰাজনৈতিক, জাহাজ নিৰ্মাণ, বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, প্ৰযুক্তি, নিকা শক্তি, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ দৰে বিষয়সমূহ পৰ্যালোচনা কৰে। দ্বিপাক্ষিক সম্পৰ্কক অধিক আগবঢ়াই নিয়াৰ বাবে দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা ভূমিকাৰো তেওঁ শলাগ লয়। নতুন দিল্লীত কাইলৈ কেন্দ্ৰীয় বিদ্যালয়সমূহৰ 36 সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতা 2025-2026 বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে অধ্যক্ষতা কৰিবলগীয়া এই অনুষ্ঠানত বিজয়ী শিক্ষাৰ্থী আৰু বিদ্যালয়সমূহক বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে বিগত 38 বছৰ ধৰি কেন্দ্ৰীয় বিদ্যালয়সমূহৰ বাবে যুৱ সংসদ প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতা আঁচনিৰ অধীনত সমগ্ৰ দেশৰ 25টাৰো অধিক অঞ্চলৰ 200খন বিদ্যালয়ৰ মাজত 2025-2026 বৰ্ষত এই শৃংখলাৰ 36 সংখ্যক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ভাৰতৰ বাণিজ্যৰ হাৰ বিগত বিত্তীয় বৰ্ষৰ শেষৰ 3টা মাহত 5.4% বৃদ্ধি পাইছে। নীতি আয়োগৰ উপাধ্যক্ষ ডঃ অশোক কুমাৰ লাহিৰিয়ে আজি এই কথা প্ৰকাশ কৰে। নতুন দিল্লীত ট্ৰেড ৱাচৰ ত্ৰিমাসিক প্ৰতিবেদনৰ শেহতীয়া সংখ্যাটো উন্মোচন কৰি তেওঁ লগতে কয় যে বিত্তীয় বৰ্ষৰ শেষৰ 3টা মাহত ভাৰতৰ ৰপ্তানিৰ পৰিমাণ 1.84 ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আমদানিৰ হাৰ 6.5% বৃদ্ধি পাইছে। গুৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে ভৱিষ্যত বিকাশৰ মূল ভেটি হিচাপে ডিজিটেল প্ৰক্ৰিয়াক আঁকোৱালি ল'বলৈ তীখা উদ্যোগ খণ্ডলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি তীখা খণ্ডৰ ডিজিটেল ৰূপ বিষয়ক চিন্তন শিবিৰত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়। তেওঁ কয় যে ভাৰতে 2018 চনৰে পৰা বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ তীখা উৎপাদনকাৰী হিচাপে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে 2021-2022 বিত্তীয় বৰ্ষৰ পাছৰে পৰা কেঁচা তীখাৰ উৎপাদন বছৰি প্ৰায় 8% বৃদ্ধি পাই আহিছে। ইয়াৰ বিপৰীতে তীখাজাত সামগ্ৰী ব্যৱহাৰ প্ৰায় 13% বৃদ্ধি পাইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীকুমাৰস্বামীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তা, যন্ত্ৰৰ বিষয়ক শিকন, ৰবটিক্স, ডিজিটেল টুইনছ আৰু এডভান্স এনালাইটিক্সৰ দৰে প্ৰযুক্তিসমূহ উৎপাদন বৃদ্ধি, সুৰক্ষা, শক্তিৰ ব্যৱহাৰ হ্ৰাস আৰু ব্যয় কম কৰাৰ কাৰণে অতিকে জৰুৰী। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু ইটানগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নামনি সোৱণশিৰি জিলাৰ বিভিন্ন অঞ্চলত বিগত 24 ঘণ্টাত প্ৰায় 72.8 মিলিমিটাৰ বৰষুণ হৈছে। নেৰানেপেৰা বৰষুণৰ ফলত আকস্মিক বানৰ সৃষ্টি হৈছে আৰু নৈসমূহ ফেনে ফুটুকাৰে উভন্দি উঠিছে। ৰঙানদী জলবিদ্যুৎ প্ৰকল্প এলেকাত হোৱা আকস্মিক বানৰ বাবে পানী বৃদ্ধি পোৱাত প্ৰকল্পটোৰ এখন গেট খুলি দিয়া হৈছে। উজনিৰ অৱবাহিকা অঞ্চলসমূহত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত অহা দুই এদিনত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ মুখ্য সচিবে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে কথা পাতিছে আৰু সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আৰু সময়মতে সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সহায় সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক নৈ আৰু বিপদৰ আশংকা থকা ঠাইসমূহৰ স্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে দ আৰু বান প্ৰৱণ এলেকাত বাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোবাল খুঁটলৈ চাই জনসাধাৰণক বানৰ কবলত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰ বুকুৰে ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। তেহৰাণত থকা ভাৰতীয় দূতাবাসে ইৰাণৰ সুৰক্ষা পৰিস্থিতি উন্নত হোৱালৈ চাই ভাৰতৰ নাগৰিকৰ বাবে সংশোধিত পৰামৰ্শ জাৰি কৰিছে। শেহতীয়া ইতিবাচক ঘটনাক্ৰম আৰু সামগ্ৰিক পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত দূতাবাসে ভাৰতীয় নাগৰিকসকলক গমিপিটি চাইহে ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিছে। ভাৰতীয় নাগৰিকসকলক পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত অনাৱশ্যকীয় ইৰাণ ভ্ৰমণ এৰাই চলিবলৈ কোৱা হৈছে। দূতাবাস কৰ্তৃপক্ষই সম্প্ৰতি ইৰাণত থকা ভাৰতীয় নাগৰিক আৰু অনাৱশ্যকীয় কাৰণত দেশখনলৈ যাবলগীয়া হোৱা লোকসকলক সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু পৰিস্থিতিৰ শেহতীয়া তথ্যৰ বিষয়ে অৱগত হ'বলৈ কৈছে। দূতাবাসে লগতে স্থানীয় ঘটনাক্ৰম বিশ্বাসযোগ্য সূত্ৰৰ মাধ্যমেৰে সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশসমূহ মানি চলিবলৈ আহ্বান জনাইছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে মুদ্ৰা বন্দৰেৰে 3,000 কিলোগ্ৰাম মাদকদ্ৰব্য আমদানিৰ ঘটনাৰ সৈতে জড়িত কলাধন বৈধকৰণৰ এটা গোচৰৰ সংক্ৰান্তত দিল্লীৰ 5টা স্থানত তালাচী চলাই আছে। সঞ্চালকালয়ৰ বিষয়াসকলে প্ৰকাশ কৰা মতে হৰপ্ৰীত সিং তলৱাৰ, শামসুদৰ্ণ আৰু তেওঁলোকৰ ঘনিষ্ঠসকলৰ সৈতে জড়িত চৌহদসমূহত তালাচী চলোৱা হৈছে। নিচাযুক্ত দ্ৰব্যৰ জৰিয়তে লাভ কৰা ধনখিনি দিল্লীৰ নাইট ক্লাবত বিনিয়োগ কৰা বুলি অভিযোগ উঠিছে। ফিফা বিশ্বকাপ ফুটবলত আজি পুৱা মেক্সিকোত অনুষ্ঠিত গ্ৰুপ কেৰ এখন খেলত কলম্বিয়াই কংগোক 1-0 গলত পৰাস্ত কৰি নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। ডেনিয়েল মুনুজে দ্বিতীয়াৰ্ধত দিয়া গলেৰে কলম্বিয়াই একেৰাহে দ্বিতীয়খন খেলত জয়লাভ কৰে। ইয়াৰ পূৰ্বে কানাডাৰ টৰণ্টো ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ক্ৰোৱেছিয়াই পানামাক 1-0 গলত পৰাস্ত কৰে। পানামাৰ খেলুৱৈসকলে খেলখনৰ শেষভাগত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিল যদিও ক্ৰোৱেছিয়াৰ গলকিপাৰ ডমিনিক লিভাকোভিচে কেইবাটাও গ'ল ৰক্ষা কৰি ক্ৰোৱেছিয়াৰ বিজয় নিশ্চিত কৰে। ইয়াৰ আগেয়ে আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত গ্ৰুপ কেৰ এখন খেলত কালি পৰ্টুগালে উজবেকিস্তানক 5-0 গলত পৰাস্ত কৰে। আনহাতে ইংলেণ্ড আৰু ঘানাৰ মাজত ফক্সবৰোৰ বষ্টন ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ গ্ৰুপ এলৰ আন এখন খেল গ'লশূন্যভাৱে সমাপ্ত হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ।
1: ভাৰতীয় ৰাষ্ট্ৰসংঘত পাকিস্তানে জম্মু কাশ্মীৰৰ বিষয়ে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সম্পৰ্ক অৰুণাচল প্ৰদেশৰ নামনি পঞ্চি জিলাত হোৱা ধাৰাষাৰ বৰষুণ
0: সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সামৰিক অভিযানৰ প্ৰতিবন্ধকতা আৰোপ কৰি দেশখনৰ ছিনেটত এখন বিধেয়ক গৃহীত হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কলম্বিয়াই কংগোক পৰাস্ত কৰি নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।

बोले ये दिल का इशारा, आँखों ने मिल के पुकारा।

0: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু ইটানগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নামনি সোৱণশিৰি জিলাৰ বিভিন্ন অঞ্চলত বিগত 24 ঘণ্টাত প্ৰায় 72.8 মিলিমিটাৰ বৰষুণ হৈছে। নেৰানেপেৰা বৰষুণৰ ফলত আকস্মিক বানৰ সৃষ্টি হৈছে আৰু নৈসমূহ ফেনে ফটোকাৰে উফন্দি উঠিছে। ৰঙানদী জলবিদ্যুৎ প্ৰকল্প এলেকাত হোৱা আকস্মিক বানৰ বাবে পানী বৃদ্ধি পোৱাত প্ৰকল্পটোৰ গেট খুলি দিয়া হৈছে। উজনিৰ অৱবাহিকা অঞ্চলসমূহত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত অহা 2 এদিনত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিবে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে কথা পাতিছে আৰু সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আৰু সময়মতে সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি বাহিনী সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক নৈ আৰু বিপদৰ আশংকা থকা ঠাইসমূহৰ স্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে দ আৰু বানপ্ৰৱণ এলেকাত বাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কবৰ সোঁতলৈ চাই জনসাধাৰণক বানৰ কবলত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰশীলতা বিষয়ক এখন কৰ্মশালাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰৰ নেতৃত্বত ৰাজ্য ক্ৰমাৎ দেশৰ প্ৰতিৰক্ষা উৎপাদন মানচিত্ৰত শক্তিশালী স্থান দখলৰ দিশে আগবাঢ়িছে। তেওঁ লগতে খণ্ডটোৰ সৈতে জড়িত উদ্যোগসমূহক অসমত উৎপাদন কৰিবলৈ আৰু উৎপাদন গোট স্থাপন কৰিবলৈ আহ্বান জনায়।
1: অসম ইজ পইজড টু বিকাম দ্য নিউ ফ্রন্টিয়ার অফ ডেভেলপমেন্ট এন্ড প্রোগ্রেস ইন আওয়ার গ্রেট নেশন। গ্রেট কনসার্ভেশন ইজ এন ইম্পর্টেন্ট স্টেপ ইন প্লেসিং আসাম ইন ইন্ডিয়াস ডিফেন্স ম্যানুফ্যাকচারিং ম্যাপ। আত্মনির্ভরতা ইন ডিফেন্স ম্যানুফ্যাকচারিং ইজ ভেরি
0: অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ দায়িত্বত থকা অতিৰিক্ত সচিব দীনেশ মাহুৰ, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডঃ জে পি একৰ লগতে ডি আৰ ডি অ, ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড, আই আই টি গুৱাহাটী আৰু অন্যান্য প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল উপস্থিত থাকে। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশ বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ অহা 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায় সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কামাখ্যা মন্দিৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশ দিছে। বিষয়াসকলক অম্বুবাচীৰ প্ৰতি মুহূৰ্তৰ ফটো লাইভ লোকেশ্যন মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। বাক্সা জিলাৰ অঞ্চলতে আজি ৰাষ্ট্ৰীয় শ্বহীদ স্মৃতি সুৰক্ষা সমিতিৰ উদ্যোগত কাৰ্গিল শ্বহীদ উদ্যম দাসৰ 27 সংখ্যক স্মৃতি দিৱস পালন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে পুৱা শ্বহীদ পৰিয়ালৰ হৈ উদ্যম দাসৰ মাতৃ থগেশ্বৰী দাস আৰু ভগ্নী জয়ন্তী দাসে শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

শ্ৰোতাসকলে ইমান পৰে আকাশবাণী দিল্লী, মুম্বাই আৰু গুৱাহাটীৰ পৰা প্ৰচাৰিত বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু বাতৰি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ, নিউজ অন এ আই আৰ এপ আৰু www.akashbani.gov.in ৱেবছাইটযোগে এয়া আকাশবাণী নগাঁও। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছো আজিৰ বিয়লিৰ অনুষ্ঠান। অনুষ্ঠান উপস্থাপনৰ বাবে ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত এয়া মই হিৰণ্যপ্ৰভা দিহিঙীয়া। প্ৰসাৰণ সহযোগী আছে স্মৃতিৰঞ্জন চমুৱা। এতিয়া আগবঢ়াবলৈ লৈছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ।

জয়ৰ উল্লাস, পৰিশ্ৰমৰ গৌৰৱ আৰু বিশ্ব ভাতৃত্ববোধৰ এক মহান প্ৰতীক হৈছে অলিম্পিক। নমস্কাৰ যুৱ বন্ধু, সকলোলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ। আজিৰ অনুষ্ঠান উপস্থাপনৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত এয়া মই দেৱাশ্ৰী কলিতা। মানুহৰ জীৱনত খেল কেৱল বিনোদনৰ বিষয় নহয়, ই হৈছে শৃংখলা, সাহস, অধ্যৱসায় আৰু একতাৰ প্ৰতীক। খেলৰ জৰিয়তে মানুহে নিজৰ সীমাবদ্ধতাক অতিক্ৰম কৰি নতুন উচ্চতা স্পৰ্শ কৰে। সেই মহান আদৰ্শক বুকুত বান্ধি সমগ্ৰ বিশ্বই প্ৰতি বছৰে 23 জুন তাৰিখে পালন কৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস। আজিৰ এই বিশেষ দিনটোত আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা সমূহ শ্ৰোতালৈ জনাইছোঁ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ শুভেচ্ছা। অলিম্পিক কেৱল পদক জয়ৰ প্ৰতিযোগিতা নহয়, ই হৈছে বিভিন্ন ভাষা, সংস্কৃতি আৰু জাতিৰ মানুহক এক যোগসূত্ৰত বান্ধি ৰখা বিশ্বজনীন আন্দোলন। এই আন্দোলনে আমাক শিকায় শান্তি, বন্ধুত্ব আৰু পাৰস্পৰিক সন্মানৰ মূল্যবোধ। যুৱ বন্ধু, প্ৰথমে জানি লওঁ আহকচোন, কেনেকৈ, ক'ত আৰম্ভ হৈছিল বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ অলিম্পিক? প্ৰাচীন অলিম্পিক খেলৰ উৎপত্তিৰ সঠিক ইতিহাস প্ৰাগৈতিহাসিক যুগৰ আঁৰত লুকাই আছে, কিন্তু বহু শতাব্দী ধৰি এই খেলসমূহ কেৱল গ্ৰীকসকলৰ এক উৎসৱ হিচাপেই পৰিচিত আছিল। প্ৰাচীন গ্ৰীচ দেশত খ্ৰীষ্টপূৰ্ব 776 চনত প্ৰথম অলিম্পিক খেল অনুষ্ঠিত হৈছিল বুলি জনা যায়। অলিম্পিয়া নামৰ ঠাইত এই খেল অনুষ্ঠিত হৈছিল আৰু তাৰ পৰাই অলিম্পিক নামটোৰ উৎপত্তি হৈছিল। পাছত 1894 চনত ফ্ৰান্সৰ শিক্ষাবিদ পিয়েৰ ডে কিউবাৰ্টিনে আধুনিক অলিম্পিক আৰম্ভ কৰে। সেইমৰ্মে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি অৰ্থাৎ IOC গঠন কৰা হয়। 1896 চনত গ্ৰীচৰ ৰাজধানী এথেন্সত প্ৰথম আধুনিক অলিম্পিক অনুষ্ঠিত হয়। তেতিয়াৰে পৰা প্ৰতি 4 বছৰৰ মূৰে মূৰে অলিম্পিক অনুষ্ঠিত হৈ আহিছে। অলিম্পিকক মূলতঃ গ্ৰীষ্মকালীন আৰু শীতকালীন দুটা ভাগত ভাগ কৰা হয়। অলিম্পিক খেলসমূহত পৃথিৱীৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ খেলুৱৈ প্ৰতিযোগীয়ে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰে। অলিম্পিকক বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মৰ্যাদাপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা বুলি গণ্য কৰা হয়। বৰ্তমান অলিম্পিক 2 বছৰৰ মূৰত অনুষ্ঠিত হয়। এখন গ্ৰীষ্মকালীন অলিম্পিক হৈ যোৱাৰ 2 বছৰৰ পাছত পাঁচৰখন শীতকালীন অলিম্পিক অনুষ্ঠিত হয়। অৰ্থাৎ 2খন গ্ৰীষ্মকালীন বা 2খন শীতকালীন অলিম্পিকৰ মাজৰ ব্যৱধান 4 বছৰ। 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হৈছিল ফ্ৰান্সৰ পেৰিছত। 2028 চনত গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত। 2022 চনৰ শীতকালীন অলিম্পিক অনুষ্ঠিত হৈছিল চীনৰ বেইজিঙত। 2026 চনৰ এই শীতকালীন অলিম্পিক অনুষ্ঠিত হ'ব ইটালীৰ মিলানত। বিংশ আৰু একবিংশ শতিকাৰ মাজেৰে আহোঁতে আধুনিক অলিম্পিকৰ বহুবোৰ পৰিৱৰ্তন হ'ল। এইবোৰৰ ভিতৰত শীতকালত খেলা খেলসমূহ আৰু বৰফৰ খেলসমূহৰ বাবে শীতকালীন অলিম্পিক, বিশেষভাৱে সক্ষম লোকসকলৰ বাবে পেৰা অলিম্পিক আৰু চেমনীয়াসকলৰ বাবে যুৱ অলিম্পিক খেলৰ আধুনিক অলিম্পিকত অন্তৰ্ভুক্তি উল্লেখযোগ্য। যুৱ বন্ধু, অলিম্পিকৰ প্ৰতীক 5টা ৰঙীন আন্তঃসংযুক্ত বলয় আপুনি নিশ্চয় দেখিছে, নহয়নে? এই 5টা বলয়ে 5খন মহাদেশক প্ৰতিনিধিত্ব কৰে। নীলা ৰঙে ইউৰোপ মহাদেশক, হালধীয়া ৰঙে এছিয়া মহাদেশক, কলা ৰঙে আফ্ৰিকা মহাদেশক,
সেউজীয়া ৰঙে অষ্ট্ৰেলিয়া মহাদেশক আৰু ৰঙা ৰঙে আমেৰিকা মহাদেশক সূচায়। এই প্ৰতীকে বিশ্বৰ সকলো খেলুৱৈৰ মাজত বন্ধুত্ব আৰু একতাৰ প্ৰতীক বহন কৰে। অলিম্পিকৰ পতাকাখনতো বগা ক্ষেত্ৰৰ ওপৰত এই পাঁচটা বৃত্তক ব্যৱহাৰ কৰা হয়। অলিম্পিকৰ প্ৰতীকৰ বৃত্তসমূহৰ বাবে এই ৰংকেইটা নিৰ্বাচন কৰাৰ মূল কাৰণ আছিল প্ৰত্যেকখন দেশৰ জাতীয় পতাকাতে এইকেইটা ৰঙৰ যিকোনো এটা ৰং প্ৰায়েই দেখিবলৈ পোৱা যায়। 1920 চনৰ বেলজিয়ামৰ গ্ৰীষ্মকালীন অলিম্পিকত পোনপ্ৰথমবাৰৰ বাবে এই পতাকাখন গ্ৰহণ কৰা হৈছিল। তাৰ পাছৰে পৰা প্ৰত্যেকখন অলিম্পিকত এই পতাকা উত্তোলন হৈ আহিছে। অলিম্পিকৰ মূল মন্ত্ৰ হৈছে চাইটিয়াছ অল্টিয়াছ ফৰ্টিয়াছ। ইয়াৰ অৰ্থ হৈছে বেগবান, উচ্চতৰ আৰু শক্তিশালী। প্ৰত্যেকখন অলিম্পিক আৰম্ভ হোৱাৰ এমাহ পূৰ্বে গ্ৰীচৰ অলিম্পিয়াত অলিম্পিক শিখাৰ প্ৰচলন কৰা হয়। এই অনুষ্ঠানে গ্ৰীচৰ প্ৰাচীন পৰম্পৰাক প্ৰতিফলিত কৰে। অলিম্পিকৰ শুভংকৰ প্ৰতীক বা মাস্কট হৈছে প্ৰত্যেকখন অলিম্পিকৰ বাবে নিৰ্বাচন কৰা জন্তু বা মানুহৰ কিছুমান বিশেষ মূৰ্তি বা প্ৰতীক। সাধাৰণতে এনে প্ৰতীকে আয়োজক দেশখনৰ সাংস্কৃতিক ঐতিহ্যক বৰ্ণনা কৰে। অলিম্পিকৰ মূল বাণী হৈছে ফাষ্টাৰ হায়াৰ ষ্ট্ৰংগাৰ টুগেডাৰ, অৰ্থাৎ দ্ৰুততৰ উচ্চতৰ শক্তিশালীতৰ একেলগে। এই বাণীয়ে আমাক সদায় উন্নতিৰ দিশে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। যুৱ বন্ধু, অনুষ্ঠানত এইবাৰ শুনক বৰষুণ এলবামৰ জুবিন গাৰ্গৰ কথা, সুৰ আৰু কণ্ঠৰ এই গীতটি।

অলিম্পিকত ভাৰতৰ ইতিহাসো গৌৰৱময়। বিশেষকৈ হকী খেলত ভাৰত বহু বছৰ ধৰি বিশ্বৰ শীৰ্ষস্থানত আছিল। মেজৰ ধ্যানচান্দ নামটো শুনিলেই আজিও ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বুকু গৌৰৱেৰে ভৰি উঠে। ইয়াৰ পাছত নতুন যুগত বহু খেলুৱৈয়ে ভাৰতক বিশ্বমঞ্চত উজ্বলাই তুলিছে। জেভলিন থ্ৰ'ত নীৰজ চোপ্ৰা, বেডমিণ্টনত পি ভি সিন্ধু, বক্সিঙত মেৰী কম, শ্বুটিঙত অভিনৱ বিন্দা। তেওঁলোকৰ অধ্যাৱসায় আৰু পৰিশ্ৰমে কোটি কোটি যুৱক যুৱতীক অনুপ্ৰাণিত কৰিছে। অসমৰ বাবে গৌৰৱৰ বিষয় যে আমাৰ এই সেউজীয়া ভূমিৰ পৰাও বহু প্ৰতিভাশালী খেলুৱৈয়ে অলিম্পিকৰ দৰে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মঞ্চত অংশগ্ৰহণ কৰি দেশৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছে। তেওঁলোকৰ সাফল্যৰ কাহিনী কেৱল ক্ৰীড়া ইতিহাসৰ অংশ নহয়, ই হৈছে সংগ্ৰাম, আত্মবিশ্বাস আৰু অদম্য ইচ্ছাশক্তিৰ জীৱন্ত চিহ্ন। অসমৰ অলিম্পিক ইতিহাসৰ আটাইতকৈ উজ্জ্বল নাম নিঃসন্দেহে লাভলীনা বৰগোহাঁই। প্ৰথমবাৰৰ বাবে অলিম্পিক যোগ্যতা অৰ্জন কৰা লাভলীনাই সেই সুযোগক সদ্ব্যৱহাৰ কৰি প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়। তেওঁই এই পৰ্যন্ত অলিম্পিকত পদক লাভ কৰা একমাত্ৰ অসমীয়া। লাভলীনাৰ জন্ম হৈছিল 1997 চনৰ 2 অক্টোবৰত। গোলাঘাট জিলাৰ সৰুপথাৰৰ বাৰমুখীয়া গাঁৱত জন্মগ্ৰহণ কৰা লাভলীনাই বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমৰ নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তুলিছে। 2020 চনৰ মাৰ্চ মাহত লাভলীনা বৰগোহাঁয়ে এছিয়া এণ্ড অ'চেনিয়া বক্সিং অলিম্পিক টুৰ্ণামেণ্টত উজবেকিস্তানৰ মাফটুনাখন মেলিয়ভাৰৰ বিৰুদ্ধে 5-0 ব্যৱধানত জয়লাভ কৰি টকিঅ' অলিম্পিকত নিজৰ স্থান সুৰক্ষিত কৰিছিল। ইয়াৰ পূৰ্বে 2018 চনত অনুষ্ঠিত এছিয়ান অলিম্পিক কোৱালিফায়াৰ্ছত ব্ৰঞ্জৰ পদক অৰ্জনেৰে লাভলীনা বৰগোহাঁয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপে পৰিগণিত হৈছিল। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা শিৱ থাপা অসমৰ প্ৰথমগৰাকী বক্সাৰ। বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা শিৱ থাপাই 2012 চনত ইতিহাস ৰচনা কৰিছিল। 2012 চনত লণ্ডন অলিম্পিকৰ মূল প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে 2012 চনত কাজাকাস্তানত অনুষ্ঠিত এছিয়ান অলিম্পিক কোৱালিফায়াৰ্ছত সোণৰ পদক লাভ কৰে। ইয়াৰ লগে লগে শিৱ থাপাৰ 2012 চনত লণ্ডন অলিম্পিকত স্থান সুনিশ্চিত হৈছিল। শিৱ থাপাই লণ্ডন অলিম্পিকত অংশগ্ৰহণৰ সুযোগ লাভ কৰাৰ লগে লগে অলিম্পিকলৈ যোৱা সৰ্বকনিষ্ঠ বক্সাৰ হিচাপে পৰিগণিত হয়। অসমত আৰ্চাৰী বুলি ক'লেই সকলোৰে মুখত এটাই নাম, জয়ন্ত তালুকদাৰ। ভাৰতীয় আৰ্চাৰীত জয়ন্ত তালুকদাৰৰ এখন নিগাজী আসন আছে। 1986 চনত গুৱাহাটীত জন্মগ্ৰহণ কৰা জয়ন্ত তালুকদাৰ ভাৰতৰ এগৰাকী অন্যতম প্ৰতিভাৱান আৰ্চাৰ। 2004 চনত জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় দলৰ অংশ আছিল। 2006 চনৰ আৰ্চাৰী বিশ্বকাপত ব্যক্তিগত শাখাত তেওঁ সোণৰ পদক লাভ কৰিছিল। সেই বছৰতে তেওঁ ফিটা মেটেকাস্কান বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত পুনৰ সোণৰ পদক অৰ্জন কৰিছিল। সেই বছৰতে অৰ্থাৎ 2006 চনত দহা এছিয়ান গেমছত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছিল। প্ৰতিযোগিতাখনত তেওঁ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। 2012 চনত জয়ন্ত তালুকদাৰে প্ৰথমবাৰৰ বাবে অলিম্পিকত ভাৰতৰ

প্ৰতিনিধিত্ব কৰাৰ সুবিধা লাভ কৰিছিল। অলিম্পিকৰ কথা ক'লেই সকলো অসমীয়াৰে মনলৈ অহা এটা নাম হৈছে শ্বাটলাৰ দীপাংকৰ ভট্টাচাৰ্য। তেখেতৰ জন্ম হৈছিল 1972 চনৰ 1 ফেব্ৰুৱাৰীত। পিতৃৰ ওচৰত বেডমিণ্টনৰ আদিপাঠ গ্ৰহণ কৰা দীপাংকৰ ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত বাংগালোৰলৈ গৈ বিখ্যাত বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ বেডমিণ্টন একাডেমীত বেডমিণ্টনৰ প্ৰশিক্ষণ লাভ কৰে। 13 বছৰ বয়সত দীপাংকৰ ভট্টাচাৰ্যই প্ৰথমবাৰৰ বাবে ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অসমৰ ৰাজ্যিক বেডমিণ্টন দলৰ নিয়মীয়া সদস্য হৈ পৰিছিল। তেওঁ অসমক ছাব জুনিয়ৰ লগতে জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপত খিতাপ জয় কৰাত সহায় কৰিছিল। 1994 চনত দীপাংকৰ ভট্টাচাৰ্যই প্ৰথমটো ৰাষ্ট্ৰীয় ছিনিয়ৰ বেডমিণ্টন খিতাপ লাভ কৰে। 1952 চনত প্ৰথমবাৰৰ বাবে তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। সেইবাৰ তেওঁ অলিম্পিকৰ মঞ্চত ভাৰতীয় পতাকা কঢ়িয়াই নিয়াৰো সুযোগ লাভ কৰে। এইসকল খেলুৱৈ অসমৰ গৌৰৱ নহয়, তেওঁলোক আমাৰ নতুন প্ৰজন্মৰ বাবে জীৱন্ত অনুপ্ৰেৰণা। তেওঁলোকৰ জীৱন কাহিনীয়ে আমাক শিকায় যে সফলতাৰ পথ কেতিয়াও সহজ নহয়, কিন্তু সাহস, অধ্যৱসায় আৰু আত্মবিশ্বাস থাকিলে কোনো সপোনেই অসম্ভৱ নহয়। তেওঁলোকে আমাক শিকায় হাৰ মানি লোৱা জীৱনৰ শেষ নহয়, বৰং প্ৰতিটো ব্যৰ্থতাই সফলতাৰ নতুন দুৱাৰ মুকলি কৰে। আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ এই শুভক্ষণত আমি অসমৰ এই গৌৰৱময় সন্তানসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে সংকল্প লোৱা উচিত যাতে খেল ধেমালিক জীৱনৰ অংশ হিচাপে গঢ়ি তুলিব পাৰোঁ, নতুন প্ৰজন্মক খেলৰ প্ৰতি উৎসাহিত কৰিব পাৰোঁ আৰু অসমৰ ভূমিৰ পৰা আৰু অধিক অলিম্পিয়ান যাতে সৃষ্টি হ'ব পাৰে তাৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তুলিব পাৰোঁ। কিয়নো আজি সৰু খেলপথাৰৰ শিশুটিয়েই হয়তো এদিন অলিম্পিকৰ মঞ্চত ভাৰতৰ পতাকা উৰুৱাব। সপোন দেখক, লক্ষ্য নিৰ্ধাৰণ কৰক, কঠোৰ পৰিশ্ৰম কৰক, সফলতা নিশ্চয় এদিন আপোনাৰ দুৱাৰ মুখত আহি টুকৰ মাৰিব। যুৱবন্ধু, চাওঁতে চাওঁতে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় আহিল। অনুষ্ঠানৰ শেষত শুনক অভিসাৰী প্ৰিয়া এলবামৰ দিলীপ বৰাৰ কথা, তৰালি শৰ্মাৰ সুৰ আৰু কণ্ঠৰ এই গীতটি। সকলোৰে কুশল মংগল কামনা কৰি মই দেৱাশ্ৰী কলিতাই আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। সকলো ভালে থাকক, সুস্থ থাকক। নমস্কাৰ।

যুৱ তৰংগ যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল নিশা বৰুৱাৰ। এয়া আকাশবাণী নগাঁও। এইখিনিতেই শ্ৰোতাসকলক জনাওঁ যে আজি সন্ধিয়া 7:30 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰীত আমি শ্ৰোতাসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিম। সেই সময়খিনিত ইচ্ছুক শ্ৰোতাই আমালৈ ফোনযোগে বা হোৱাটছএপযোগে বা মেছেজযোগে যোগাযোগ কৰিব পাৰিব। আমাৰ ফোন নম্বৰটি হৈছে 9435053214। পুনৰ কৈছোঁ, 9435053214। শ্ৰোতাসকলে মতামতটি লিখি নিজৰ নাম আৰু ঠিকনা লিখি পঠিয়াবলৈ নাপাহৰিব। মনত ৰাখিব, আজি সন্ধিয়া 7:30 সুৰলহৰী অনুষ্ঠানত আমি পোনপটীয়াকৈ কথা পাতিম। সেই সময়খিনিত শ্ৰোতাই আমাক ফোনযোগে যোগাযোগ কৰিব পাৰিব। এইখিনিতেই আপোনালোকক জনাওঁ যে কাইলৈ বৃহস্পতিবাৰে বিয়লি 3:30 পৰা 4:30 ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত বাণীবদ্ধ কৰা হ'ব। এই সময়ত ইচ্ছুক শ্ৰোতাই প্ৰিয় গীতটি শুনিবৰ বাবে আমালৈ ফোন কৰিব পাৰিব। আমাৰ ফোন নম্বৰটো হৈছে 9435053214। মনত ৰাখিব, বৃহস্পতিবাৰ 25 জুন বিয়লি 3:30 পৰা 4:30 আপোনালোকে ফোনযোগে অনুৰোধ কৰিব পাৰিব। ফোন নম্বৰটো পুনৰ কৈছোঁ, 9435053214।

এফ এম বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে 5 বজাত বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 অসমীয়া বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে হাই এলাৰ্ট জাৰি। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ। মৰিগাঁৱত ডেংগী ৰোগত আক্ৰান্ত হৈ এগৰাকী যুৱতীৰ মৃত্যু। আৰু ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি ত্ৰিশা জোলি আৰু গায়ত্ৰী গোপীচান্দৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানলৈ চাই হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত অৰুণাচল প্ৰদেশৰ ইয়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ পুৱা 6 বজাৰ পৰা 9 বজাৰ ভিতৰত হোৱা বৰষুণে আকস্মিক বানৰ সৃষ্টি কৰিছে। আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হৈছে। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ডঃ ৰবি কোটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে কথা পাতিছে আৰু তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আৰু সময়মতে সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সহায় সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক নৈ আৰু বিপদৰ আশংকা থকা ঠাইসমূহৰ স্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে দ আৰু বান প্ৰৱণ এলেকাত বাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোবাল খুঁটলৈ চাই জনসাধাৰণক বানৰ কবলত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়ত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰশীলতা বিষয়ক এখন কৰ্মশালাত অংশগ্ৰহণ কৰি শ্ৰীবৰাই আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰৰ নেতৃত্বত অসম ক্ৰমাৎ দেশৰ প্ৰতিৰক্ষা উৎপাদন মানচিত্ৰত শক্তিশালী স্থান দখলৰ দিশে আগবাঢ়িছে। তেওঁ লগতে খণ্ডটোৰ সৈতে জড়িত উদ্যোগসমূহক অসমত উৎপাদন কৰিবলৈ আৰু উৎপাদন গোট স্থাপন কৰিবলৈ আহ্বান জনায়।
1: In our great nation, this consultation is an important step in placing Assam in India's defense manufacturing net. Atmanirbharta in defense manufacturing is very close to the national vision of honorable prime minister Adarniya Narendra Modi. Assam has undergone a profound transformation from a region once known for unrest into a peaceful destination.
0: অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামগ্ৰী উৎপাদনৰ দায়িত্বত থকা অতিৰিক্ত সচিব দীনেশ মাহুৰ, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডঃ জে পি এক্কাৰ লগতে ডি আৰ ডি অ, ভাৰত ইলেক্ট্ৰনিকছ লিমিটেড, আই আই টি গুৱাহাটী আৰু অন্যান্য প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল উপস্থিত থাকে। আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি শ্বিলঙৰ ৰাজ্যিক অতিথিশালাত মেঘালয় আৰু অসম চৰকাৰৰ আবকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অসম আৰু মেঘালয়ৰ আন্তঃৰাজ্যিক আবকাৰী ব্যৱস্থা, সুৰাৰ মূল্যকে ধৰি বিভিন্ন বিষয় আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবৰাই কয় যে এই বৈঠকত উত্তৰ পূবৰ ৰাজ্যসমূহত অধিক সুসংহত আবকাৰী ব্যৱস্থা গঢ়াৰ বাবে ৰাজ্যসমূহৰ মাজত মূল্য সমতা স্থাপনৰ ক্ষেত্ৰত সমন্বয় বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি মূল্য সমতা স্থাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা উমিদ শীৰ্ষক পদক্ষেপৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশ চৰকাৰে সমৰ্থন আগবঢ়োৱাৰ বিষয়েও অৱগত কৰে। বৈঠকত মেঘালয়ৰ আবকাৰী মন্ত্ৰী ব্ৰেনিং এ চাংমা, অসম চৰকাৰৰ আবকাৰী বিভাগৰ আয়ুক্ত জিতু দলৈকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মৰিগাঁৱৰ গছৰগুৰি নিবাসী সাগৰিকা ডেকা নামৰ যুৱতী এগৰাকী ডেংগু ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনোৱা অনুসৰি প্ৰায় পোন্ধৰ দিন পূৰ্বে কৰ্মস্থলীৰ পৰা উভতি অহাৰ পাছতেই যুৱতীগৰাকী অসুস্থ হৈ পৰে। 5 জুনত যুৱতীগৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু 5 দিনা স্বাস্থ্য কিছু সুস্থ হোৱাত ঘৰলৈ উভতি যায়। পুনৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। চিকিৎসাৰ সময়ত ডেংগু ৰোগ ধৰা পৰে আৰু অৱশেষত কালি যুৱতীগৰাকীয়ে মৃত্যুক সাৱটি লয়। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে দায়িত্ব বহন কৰি অহা সাগৰিকা ডেকাৰ অকাল মৃত্যুৱে পৰিয়াল তথা অঞ্চলবাসীক শোকস্তব্ধ কৰি তুলিছে। ডেংগু আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে এইদৰে কয়।
2: জাপানীজ এনকেফেলাইটিছ আমাৰ ইয়াত অলৰেডি 5 গৰাকী জাপানীজ এনকেফেলাইটিছ আছিলে, অলৰেডি 4 গৰাকী আমাৰ, 2 গৰাকী JNRCত আছে, JNRC এণ্ড GMCত আছে, আৰু 1 গৰাকী আছে গুড হেল্থ হস্পিটেলত, বাকী যিটো 1 গৰাকী আছে সেইটো ৰিকভাৰী হৈছে, 4 গৰাকী আমাৰ ভিলেজ হৈ আছে। ডেংগু আৰু জাপানীজ এনকেফেলাইটিছ হলে আমাৰ প্ৰথম কথা হৈছে প্ৰিভেনশ্যনটোৱে মেইন কথা, আমি ধৰি লওক এই বস্তুটো আমাৰ নহওক। আপোনালোকে জানে যে জাপানীজ এনকেফেলাইটিছ বেমাৰটো কেনেকে বিয়পে, আমাৰ যিবিলাক ধৰি লওক পগলী বা ভেৰিয়াৰ পৰা গাহৰি এই বস্তুবিলাকৰ যাতে সেইবিলাক
0: বজালী জিলাৰ বনগাঁও অঞ্চলত আজি বিধায়ক ধৰ্মেশ্বৰ ৰায়ে বান পৰিস্থিতিৰ বুজ লয়। কাল দিয়া নৈ বাঢ়নী পানীয়ে অঞ্চলটোৰ একাধিক স্থানত তীব্ৰ ক্ষয় ক্ষতি সাধন কৰাৰ লগতে এটা মথাউৰি ছিগি যোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। বিধায়কগৰাকীয়ে বনগাঁৱৰ বিভিন্ন অঞ্চল ঘূৰি বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে। স্থানীয় ৰাইজে বিধায়কগৰাকীক ভগ্ন মথাউৰি আৰু নৈ খহনীয়া অঞ্চলত অবৈধভাৱে বালি আৰু মাটি খনন কৰাৰ ফলত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। বিধায়ক ৰায়ে পৰিস্থিতিৰ বুজ লোৱাৰ অন্তত জলসম্পদ বিভাগৰ বিষয়াসকলক ভগ্ন মথাউৰি 3 দিনৰ ভিতৰত মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে।

0: বিধায়কৰাই ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিয়ে আৰু সংশ্লিষ্ট বিভাগসমূহক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনায়। একে সময়তে বন বিভাগৰ ভূমিকাক লৈও সৰব হৈ উঠে স্থানীয় বিধায়কগৰাকী। নগাঁও চহৰৰ আমোলাপতি নিবাসী বিশিষ্ট সমাজকৰ্মী সংগঠক ৰেখা শৰ্মাৰ আজি পুৱা নিজ বাসগৃহত দেহাৱসান ঘটে। অঞ্চলটোৰ বিভিন্ন ধৰণৰ সামাজিক কাম কাজৰ সৈতে জড়িত অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী তথা বিজেপিৰ প্ৰাক্তন নেত্ৰী ৰেখা শৰ্মা সাহিত্য ৰচনাৰ সৈতেও জড়িত আছিল। 90 বছৰৰ ঊৰ্ধৰ মহিলাগৰাকীৰ বিয়োগত নগাঁও জিলা সাহিত্য সভাসহ বিভিন্ন সংস্থা সংগঠন, মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাকে ধৰি ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী তথা সুদক্ষ মহিলা সংগঠক ৰেখা শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰেখা শৰ্মাৰ বিয়োগ ৰাজ্যৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱৰ সভাপতিত্বত আজি জিলাখনৰ কৃষি বিভাগৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই পৰ্যালোচনা সভাত প্ৰধানমন্ত্ৰী ধান ধান্য কৃষি যোজনা ৰূপায়ণ তথা কৃষি বিভাগৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি জিলাখনত সম্প্ৰতি ৰূপায়ণ হৈ থকা কৃষি আঁচনিসমূহৰ অগ্ৰগতি সন্দৰ্ভতো আলোচনা কৰা হয়। সভাত কৃষি উন্নয়নক অগ্ৰাধিকাৰ দি কৃষকসকলক প্ৰয়োজনীয় সহায় সহযোগিতাৰ বাবে ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। সভাত মাহমৰা সমজিলা আয়ুক্ত, চৰাইদেউ অতিৰিক্ত জিলা আয়ুক্ত, কাৰ্যবাহী দণ্ডাধীশৰ লগতে কৃষি বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে। শ্ৰীভূমি জিলা প্ৰশাসনে লংগাইৰ চান্দখানি সংযোগী পথত 10 টনৰ অধিক ক্ষমতাসম্পন্ন গধুৰ যান বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি জিলাখনত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কাটাখালৰ লংগাই নদীৰ ওপৰত নৱনিৰ্মিত দলংখনৰ কিছু অংশ ক্ষতিগ্ৰস্ত হয়। US অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছত জ্যোতি ত্ৰিষা জলি আৰু গায়ত্ৰী গোপীচান্দ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভাৰতীয় জ্যোতিটোৱে প্ৰথম ৰাউণ্ডত স্পেইনৰ পাউলা লোপেছ আৰু লুচিয়া ৰড্ৰিগছক 21-12, 14-21 আৰু 21-13 গেমত পৰাস্ত কৰে। ত্ৰিষা আৰু গায়ত্ৰীয়ে পৰৱৰ্তী ৰাউণ্ডত জাপানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এটা বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ। মৰিগাঁৱত ডেংগী ৰোগত আক্ৰান্ত হৈ এগৰাকী যুৱকীৰ মৃত্যু। আৰু US অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ জ্যোতি ত্ৰিষা জলি আৰু গায়ত্ৰী গোপীচান্দৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।
1: আকাশবাণী নগাঁও আগবঢ়োৱা হৈছে মহিলাসকলৰ বিশেষ অনুষ্ঠান আমৈ।

নমস্কাৰ, আৰম্ভ কৰিছো মহিলাসকলৰ অতি প্ৰিয় অনুষ্ঠান আমৈ। আমৈসকল, যোৱা 22 জুন তাৰিখৰ পৰা শ্ৰী শ্ৰী মা কামাখ্যাৰ অম্বুবাচী পৰ্ব আৰম্ভ হৈছে। আপোনালোকলৈ পোনপ্ৰথমেই পবিত্ৰ অম্বুবাচীৰ শুভকামনা জনাইছো। নারী আৰু প্ৰকৃতিৰ সৈতে অম্বুবাচীৰ এক গভীৰ সম্পৰ্ক আছে। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে অম্বুবাচী সম্পৰ্কে কিছু কথা ক'বলৈ লৈছো। অম্বুবাচী মেলা অসমৰ গুৱাহাটীস্থিত মা কামাখ্যা ধামত প্ৰতি বছৰে মহা উলহ মালহেৰে পালন কৰা হয়। এই উৎসৱ সাধাৰণতে জুন মাহৰ শেষভাগত অনুষ্ঠিত হয়। অম্বুবাচী শব্দটোৰ প্ৰকৃত অৰ্থ হ'ল অম্বু মানে পানী আৰু বাচী মানে হ'ল প্ৰবাহ। লোকবিশ্বাস মতে এই সময়ছোৱাত মা কামাখ্যাই বাৰ্ষিক ঋতুচক্ৰ বা ৰজস্বলা অৱস্থাত প্ৰৱেশ কৰে। সেইবাবে মন্দিৰৰ গৰ্ভগৃহ 3 দিনৰ বাবে বন্ধ ৰখা হয়। এই সময়ত কোনো পূজা অৰ্চনা অনুষ্ঠিত নহয়। চতুৰ্থ দিনা বিশেষ আচাৰ অনুষ্ঠানৰ পাছত মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হয়। আমৈসকল, অম্বুবাচী কেৱল ধৰ্মীয় উৎসৱেই নহয়, ই হৈছে প্ৰকৃতি আৰু নাৰীত্বৰ এক গভীৰ সন্মানৰ প্ৰতীক। কৃষি প্ৰধান সমাজত এই সময়ত আই বসুমতীক মাতৃৰূপে কল্পনা কৰা হয় আৰু বিশ্বাস কৰা হয় যে পৃথিৱীয়েও যেন নতুন সৃষ্টিৰ শক্তি সঞ্চয় কৰি থাকে। সেইবাবেই অতীতত এইকেইদিন কৃষিকাৰ্য বন্ধ ৰখাৰ পৰম্পৰাও আছিল। পৌৰাণিক আখ্যান অনুসৰি পিতৃ দক্ষৰ যজ্ঞত অপমান

সহ্য কৰিব নোৱাৰি সতীয়ে যোগাগ্নিত দেহ ত্যাগ কৰাৰ পাছত শিৱই শোকত ম্ৰিয়মান হৈ সতীৰ দেহ কান্ধত তুলি সমগ্ৰ সৃষ্টিজগতত ঘূৰি ফুৰিছিল। শিৱৰ এই শোক আৰু তাণ্ডৱৰ ফলত সৃষ্টি বিনাশৰ আশংকা দেখি ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰ ধৰি সতীৰ দেহ খণ্ড বিখণ্ড কৰে। সতীদেৱীৰ দেহাংশ পতিত হোৱা স্থানসমূহক শক্তিপীঠ বুলি কোৱা হয়। হিন্দু ধৰ্মগ্ৰন্থ আৰু পুৰাণসমূহত শক্তিপীঠৰ সংখ্যা একে নহয় যদিও সাধাৰণতে 51টা শক্তিপীঠৰ কথা সৰ্বাধিক প্ৰচলিত। তাৰে ভিতৰত অসমৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধাম অন্যতম প্ৰধান শক্তিপীঠ। আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে শক্তি উপাসনাৰ এক মহাতীৰ্থ হিচাপে কামাখ্যাপীঠ বিশ্ববিখ্যাত। শাস্ত্ৰমতে নীলাচল পাহাৰৰ এই স্থানতেই সতীদেৱীৰ সৃষ্টিশক্তিৰ প্ৰতীক পবিত্ৰ অংগ পতিত হৈছিল, যাৰ বাবে কামাখ্যা নাৰী শক্তি, সৃজন আৰু উৰ্বৰতাৰ এক মহাপীঠ হিচাপে বিশ্বজুৰি পূজিত আৰু সমাদৃত। আমৈসকল, যিদৰে নাৰীয়ে নতুন জীৱনৰ জন্ম দিয়ে, সেইদৰে প্ৰকৃতিয়েও বৰষুণৰ স্পৰ্শত নতুন সেউজীয়া জীৱনক সজীৱ কৰি তোলে। প্ৰতিবছৰে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও সাধু সন্ন্যাসী, গৱেষক, পৰ্যটক আৰু ভক্তসকল ইয়ালৈ আহে। পবিত্ৰ অম্বুবাচীয়ে আমাক শিকায় যে নাৰীত্ব, মাতৃত্ব আৰু সৃষ্টিশীলতা লাজ বা গোপনীয়তাৰ বিষয় নহয়, বৰং সন্মান আৰু শ্ৰদ্ধাৰহে বিষয়। আমৈসকল, এইখিনিতে মোৰ এটি স্বৰচিত কবিতা আপোনালোকলৈ আগবঢ়ালো। নীলাচলৰ বুকুত আজি নীৰৱ অনুভৱ, প্ৰকৃতিৰ হৃদয়ত যেন সৃষ্টিৰ গোপন উৎসৱ। মা কামাখ্যাৰ পবিত্ৰ শক্তি, নাৰীত্বৰ মহাগান, উৰ্বৰা পৃথিৱীৰ বাণী কঢ়িয়াই জাগে নতুন প্ৰাণ। বিৰতি লয় পূজা অৰ্চনাই, বন্ধ হয় মন্দিৰৰ দুৱাৰ, তথাপি ভক্তৰ হৃদয়ত উজ্বলি থাকে শক্তিৰ জ্যোতি অপাৰ। অম্বুবাচী কেৱল উৎসৱ নহয়, ই জীৱনৰ চিৰন্তন পাঠ, নাৰী, প্ৰকৃতি আৰু সৃষ্টিৰ এক অনুপম বান্ধ। নীলাচলৰ শিখৰত আজি ধ্বনিত হয় একেই বাণী, নাৰীত্বৰ মহিমাতেই লুকাই আছে সৃষ্টিৰ অনন্ত কাহিনী। অম্বুবাচী সম্পৰ্কে কিছু কথা শুনিলে, আহকচোন এইখিনিতে মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠত মা কামাখ্যা চালিচা শুনো।

0: আমৈসকল, এই অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন প্ৰতিভা আৰু গুণেৰে সমৃদ্ধ অথচ প্ৰচাৰ মাধ্যমৰ সান্নিধ্য লাভ নকৰা আমৈসকলক আপোনালোকৰ সৈতে পৰিচয় কৰাই দিবলৈ যত্ন কৰি আহিছোঁ। আজিও তেনে এগৰাকী কবি, লেখিকা তথা সুগৃহিণী আমৈক আমি লগ পাইছোঁ। তেখেত নগাঁৱৰ খুটিকটীয়াৰ শ্ৰীযুতা নিৰুপমা বৰা হাজৰিকা। আহকচোন আমি তেখেতৰ সৈতে কথা পাতোঁ।
1: নমস্কাৰ বাইদেউ। নমস্কাৰ। আপোনাক আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ আমৈ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ আপোনালোকৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ আমৈ অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই অতিশয় আনন্দিত হৈছোঁ।
1: হয়, প্ৰথমে আপোনাৰ পৰিচয়টো কওকচোন।
2: মোৰ নাম নিৰুপমা বৰা হাজৰিকা। মোৰ ঘৰ খুটিকটীয়াত। মই এগৰাকী গৃহিণী আৰু মই লগতে লিখা মেলা কৰোঁ আৰু অলপ।
1: হয়, ভাল লাগিছে জানি আপুনি এগৰাকী গৃহিণীৰ লগতে আপুনি লেখা মেলাৰ কামতো জড়িত। গতিকে আপুনি এই গৃহিণী হিচাপে ঘৰখন সুন্দৰভাৱে পৰিচালনা কৰাৰ লগতে আপুনি লেখা মেলাও কৰে, আপোনাৰ অসুবিধা নহয়নে?
2: নাই, মোৰ তেনেকৈ একো অসুবিধা নহয়। পাকঘৰৰ লগতে যিহেতু আমাৰ ডাইনিংখন আছে, তাতে মই বহী এখন আৰু পেন এটা অনবতে ৰাখিয়ে থওঁ। যেতিয়াই মোৰ মনলৈ আহে তেতিয়াই মই মনৰ ভাববিলাক লিখি থওঁ। সেইখিনি মানে সময় উলিয়াই পেলাই দিনটোৰ যিকোনো এটা সময়ত মানে মোৰ অনুভৱৰ কৰণীৰ পৰা যি ওলাই, কবিতা হওক, গল্প বা উপন্যাসৰ কিবা প্লট ওলালে তাতে লিখি থৈ দিওঁ।
1: সুন্দৰ কথা, আপুনি ইমান সুন্দৰকৈ লেখা মেলাৰ কামটো নিয়াৰিকৈ চলাই গৈছে। এতিয়া আপুনি কওকচোন, বৰ্তমানলৈকে আপুনি কিবা কিতাপ লেখা মেলা কৰিছে নেকি? কবিতা কিতাপ, গল্প কিতাপ বা উপন্যাস?
2: হয়, মই দুখন কবিতাৰ পুথি প্ৰকাশ কৰিছোঁ ইতিমধ্যে, আৰু তিনিখন মোৰ প্ৰকাশৰ পথত। দুখন শিশুৰ বাবে এখন কবিতা লিখিছোঁ আৰু ভাগৱতৰ ব্যাখ্যাকাৰৰ ব্যাখ্যা শুনি, যেনে ভক্ত, প্ৰহ্লাদ, ধ্ৰুৱ চৰিত্ৰ, এনেকুৱা সৰু সৰু কিছুমান মানে আধ্যাত্মিক দিশত শিশুৱে কেনেকৈ মনোনিৱেশ কৰে তাৰ ওপৰত দুই চাৰিটা গল্প লিখি আছোঁ। আৰু বন্ধ হৃদয়ৰ আৰ্তনাদ বুলি লিখি আছোঁ। তাৰ লগতে মোৰ কাঞ্চনৰ বেদনা বুলি এখন উপন্যাস মই সাহিত্যসভাত দিছোঁ। প্ৰকাশ হোৱা নাই বাৰু এতিয়ালৈকে, সাহিত্যসভাই লৈছে। কেতিয়া প্ৰকাশ কৰে সেইটো তেওঁলোকে জানিব। বন্ধ হৃদয়ৰ আৰ্তনাদখন অতি সোনকালে প্ৰকাশ কৰিম।
1: হয়, জানি খুব ভাল লাগিল। আপুনি শিশুৰ বাবেও কবিতাৰ লগতে আপুনি গল্প পুথি প্ৰকাশৰ কাৰণেও দিহা কৰিছে, লগতে আপোনাৰ কবিতা পুথি দুখন ইতিমধ্যে প্ৰকাশ হৈ ওলাইছে, তাৰ বাবে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ প্ৰকাশ হ'বলগীয়া যিখিনি কবিতা বা গল্প পুথি, তাৰ বাবেও আমি আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সুন্দৰ কাম কৰি আছে।
2: ধন্যবাদ।
1: হয়, তাৰ বাহিৰে আপুনি আৰু ভৱিষ্যত পৰিকল্পনা কি কৰিছে?
2: মই কিবা লিখা মেলাৰ কাৰণে মই কাম কৰি থাকিলেও মোৰ মগজটো কোনোবা এটা জেগাত মানে মোৰ লিখাৰ কিছু লাইন মগজত আহি থাকে। এইকেইখন প্ৰকাশ পোৱাৰ পাছত মই আৰু লিখিম কিবা।
1: তাৰমানে আপোনাৰ মনটোৱে অনবৰতে লিখা মেলাৰ কথাকে কৈ থাকে। এইটো সুন্দৰ কাম। আৰু আপোনাক দেখি, আপোনাৰ কথা শুনি বা আপোনাৰ কিতাপ পঢ়ি বহুতেই অনুপ্ৰেৰণা পাব, বা আমৈসকলে, বিশেষকৈ বহুতো আমৈ, বহুতো মহিলাই ঘৰৰ কাম কৰিও এনেই বহি থাকিবলগীয়া হয় বহুতেই। গতিকে আপুনি এগৰাকী আদৰ্শ মহিলা আমাৰ কাৰণে। আপুনি ঘৰখনৰ লগতে ইমান সুন্দৰকৈ চলোৱাৰ লগতে এই কামখিনি কৰি আছে, গতিকে আমৈসকলেও ভাল পাব আপোনাৰ কথা জানি।
2: হয়
1: বাইদেউ, আপুনি এইমাত্ৰ ক'লে যে সাহিত্য সভালৈ মই কিতাপ পঠিয়াইছোঁ বুলি, ভাল লাগিছে জানি। আপুনি সাহিত্য সভাৰ লগতো জড়িত নেকি?
2: হয়, মই সাহিত্য সভাৰ আজীৱন সদস্য, লেখিকা সমাৰোহ সমিতিটো আছোঁ, আৰু বিভিন্ন অনুষ্ঠান সাহিত্য সভাৰ লগত জড়িত অনুষ্ঠানৰ লগতো মই জড়িত হৈ আছোঁ। যেনে আইকনকলতা, সতীৰাধিকা, সন্ধানী, এনেকুৱা বিভিন্ন অনুষ্ঠানত মই জড়িত।
1: হয়, সুন্দৰ কাম কৰি আছে আপুনি, খুবেই ভাল লাগিছে। এইখিনিতে আপোনাৰ এটা স্বৰচিত কবিতা আমি শুনিবলৈ পালে আমৈসকলেও ভাল পাব, আমিও ভাল পাম।
2: আৰু কৈ দিছোঁ মোৰ অতিকৈ ভাল লগা স্বৰচিত কবিতা এটি। মোৰ কবিতাৰ শিৰোনাম দুৰন্ত নাৰী। সেই দুৰন্ত নাৰী নীলাজ তই, গভীৰ নিদ্ৰাৰ বাসনা হেৰুৱাই আজি বুকুত সাহসৰ গামোচাখন বান্ধি, তথাপিতো বাট জানো বিচাৰি পালি, ব্যংগৰ তই যেন পাত্ৰ আজি তই, মুকুতাৰ সৰা হাঁহিটো তোৰ মূল্যহীন আজি, তথাপিতো বিৰতি নাই তোৰ। হে নীলাজ নাৰী, কাৰ বাবে আজি তোৰ এই পৰিপ্ৰাপ্তি? ব্যৰ্থ ব্যৰ্থ তই নাৰী, নুশুনো আজি তোৰ ব্যৰ্থ ভৰা জীৱনৰ কৰুণ কাহিনী। উঠ তই জাগি, তয়ো দেখিবি বেবিলনৰ ওলোমা বাগান। উঠ উঠ তই যে উঠিবই লাগিব আজি, হে দুৰন্ত নাৰী।
1: নাৰী জীৱনৰ এটি সুন্দৰ কবিতা আপুনি পাঠ কৰি শুনালে, খুব ভাল লাগিল। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এইখিনিতে আপুনি আমৈসকলক কিবা ক'ব নেকি?
2: মই আমৈসকলক এইটোৱে ক'ব বিচাৰিছোঁ যে আচলতে প্ৰতিগৰাকী নাৰীৰে একোটা নিজস্ব পাৰদৰ্শিতা আছে বিভিন্ন দিশত। ভগৱানে প্ৰত্যেকৰে জীৱনতে একোটা বিশেষ গুণৰ অধিকাৰী কৰি দি পঠাইছে। তাক লৈ আমি যিমান পাৰোঁ উন্নত মানসিকতাৰে জীৱন যাত্ৰাত খোজ দিব লাগে।
1: আপুনি সুন্দৰ কথা ক'লে, আপোনাৰ ভৱিষ্যত উজ্জ্বল হওক, লগতে আপুনি যি লেখামেলা কামত জড়িত হৈ আছে সাহিত্যৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাওক, আমাৰ শুভকামনা আপোনালৈ আছে। আপোনাক পুনৰ লগ পাম কেতিয়াবা, আজিলৈ ইমানতে সামৰিছোঁ,
2: ধন্যবাদ।
0: ইমান পৰে নগাঁৱৰ খুটিকটীয়াৰ কবি, লেখিকা তথা এগৰাকী সুগৃহিণী শ্ৰীযুতা নিৰুপমা বৰা হাজৰিকা আমৈৰ সৈতে হোৱা কথা বতৰা শুনিলে। আমৈসকল, নাৰী কেৱল এটা নাম নহয়, নাৰী হৈছে জীৱনক পূৰ্ণতা দিয়া এটি অনুভৱ। নাৰী সৃষ্টি, মমতা, ত্যাগ আৰু শক্তিৰ এক জীৱন্ত প্ৰতিচ্ছবি। এগৰাকী নাৰীক সন্মান জনোৱা মানে এখন সুস্থ আৰু সভ্য সমাজ গঢ়াৰ দিশত আগবঢ়া, নহয় জানো? গতিকে নাৰীক আমি সন্মান, মৰ্যাদা আৰু কৃতজ্ঞতাৰে স্মৰণ কৰা উচিত। য়ত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, অৰ্থাৎ য'ত নাৰীক সন্মান কৰা হয় তাত সকলো দেৱতাই সন্তুষ্ট হয়। মনুসংহিতাৰ এই বাণীৰেই মই সবিতা ডেকাই আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ
3: শ্ৰোতাসকলে, ইমান পৰে আমৈ অনুষ্ঠানটি শুনিলে। খন্তেক পাছতেই বিদ্যাৰ্থীৰ অনুষ্ঠানটি শুনিবলৈ পাব।

মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞান বিষয়ৰ পাঠ আছে। আজি তোমালোকৰ বাবে এই পাঠ যুগুতাই দিছে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ জলি বৰঠাকুৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অন্তৰ্গত ৰাজনীতি বিজ্ঞানৰ ভাৰতীয় গণতন্ত্ৰ শীৰ্ষক পাঠটি আলোচনা কৰিবলৈ লৈছো। তোমালোকে পাঠটো মন দি শুনিবা আৰু লগতে তোমালোকৰ কিতাপখন, এখন বহী আৰু কলম এটা লৈ সাজু হ'বা। 1757 চনৰ পৰা 1947 চনলৈকে প্ৰায় দুটা শতিকা ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল। 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰাৰ লগে লগেই এখন বৃহৎ গণতান্ত্ৰিক দেশ হিচাপে পৰিগণিত হয়। গণতান্ত্ৰিক দেশ এখনৰ বাবে এখন সংবিধানৰ বৰ প্ৰয়োজন। সংবিধান আৰু গণতন্ত্ৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰিবৰ বাবে উপযুক্ত পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ বাবে ব্ৰিটিছ চৰকাৰে ভাৰতলৈ পঠিয়াইছিল। কেবিনেট মিছন হৈছে ইংলেণ্ডৰ 3 জন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট। কেবিনেট মিছনৰ তৎপৰতাত ভাৰতৰ বাবে এখন সংবিধান সভা গঠন কৰা হ'ল। 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথমখন বৈঠক নতুন দিল্লীত অনুষ্ঠিত হয় আৰু ইয়াৰ সভাপতিত্ব কৰে ডক্টৰ সচিদানন্দ সিনহাই। এই সভাত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয়। সংবিধান ৰচনা কৰাৰ সম্পৰ্কত এই সভাৰ মুঠ 11খন বৈঠক বহিছিল। 1947 চনৰ 29 আগষ্টত 7 জন সদস্যৰে গঠিত এখন খচৰা কমিটি গঠন কৰা হয়। বি আৰ আম্বেদকাৰ আছিল খচৰা কমিটিৰ অধ্যক্ষ। মুঠতে 2 বছৰ 11 মাহ 18 দিনৰ পৰিশ্ৰমৰ অন্তত ভাৰতৰ বাবে এখন সংবিধান ৰচনা হয়, যদিও নানান প্ৰশাসনিক আৰু আনুষাংগিক অসুবিধাৰ বাবে 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰাহে সংবিধানখন বলৱৎ হয়। স্বাধীনতাৰ পাছৰে পৰা 1950 চনৰ 25 জানুৱাৰীলৈকে এই সময়খিনিত ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা 1935 চনৰ আইন অনুসৰি পৰিচালিত হৈছিল। সংবিধান ৰচনাৰ পটভূমি সম্পৰ্কে এই কথাখিনি জনাৰ পাছত আমি এতিয়া মূল বিষয়লৈ আহিব খুজিছো। মূল বিষয়সমূহক 3টা ভাগত ভাগ কৰা হৈছে। সংবিধানৰ আদৰ্শ, ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ। প্ৰথমটো বিষয়, সংবিধানৰ আদৰ্শ আৰু লক্ষ্য জানিবলৈ হ'লে আমি প্ৰথমতে প্ৰস্তাৱনাটো জানিব লাগিব। প্ৰস্তাৱনা হ'ল সংবিধানৰ পাতনি। এখন গ্ৰন্থৰ পাতনিত যেনেকৈ গ্ৰন্থখনৰ বিষয়ে সকলো কথা উল্লেখ থাকে, সেইদৰে সংবিধানৰ প্ৰস্তাৱনাটো মূল বিষয়বস্তু সন্নিৱিষ্ট হৈ আছে। প্ৰস্তাৱনা হৈছে সংবিধানৰ আত্মা, বিবেক আৰু চাবিকাঠি। এখন আইনাৰ সন্মুখত থিয় হলে যেনেকৈ নিজৰ সম্পূৰ্ণ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়, তেনেকৈ সংবিধানৰ প্ৰস্তাৱনা অধ্যয়ন কৰিলেহে সংবিধানখনৰ সম্পূৰ্ণ বিষয়বস্তু জানিব পাৰি। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো হৈছে আমি ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষ এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলো লোককে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা, প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা, সমমৰ্যাদা আৰু সুযোগ দিম বুলি আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা, জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাৱ বৃদ্ধি কৰিবলৈ আজি
1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অৰ্পণ কৰিলোঁ। এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা উনুকিয়াই দিব খুজিছো। প্ৰস্তাৱনাত থকা সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দকেইটা 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংবিধান সংশোধনৰ জৰিয়তে সংযোগ কৰা হয়। প্ৰস্তাৱনাটোৰ প্ৰতিটো শব্দতেই ইয়াৰ আদৰ্শ দৰ্শন নিহিত হৈ আছে। আমি ভাৰতীয় জনসাধাৰণ এই বুলি কওঁতে সেই সময়ৰ, বৰ্তমানৰ আৰু ভৱিষ্যতৰ ভাৰতীয় জনসাধাৰণকে বুজাইছে। অৰ্থাৎ সংবিধান প্ৰণেতাসকলে এটা কথা স্পষ্ট কৰি দিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনসাধাৰণ। সংবিধানখন ভাৰতীয় জনগণৰ আৰু জনগণেই হৈছে সংবিধানখনৰ বৃহৎ শক্তি। সাৰ্বভৌম শব্দটোৱে ভাৰতবৰ্ষক এখন সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী দেশ বুলি প্ৰতিপন্ন কৰিছে। অৰ্থাৎ ভাৰতবৰ্ষই দেশৰ ভিতৰে বাহিৰে সাৰ্বভৌম ক্ষমতা প্ৰয়োগ কৰিব পাৰে। আভ্যন্তৰীণ ক্ষেত্ৰত ভাৰতে দেশৰ ভিতৰতে থকা অনুষ্ঠান, প্ৰতিষ্ঠান, ব্যক্তি, উদ্যোগ আদিৰ ওপৰত চৰম ক্ষমতা প্ৰয়োগ কৰি নিয়ন্ত্ৰণ কৰাৰ দৰে বাহ্যিক অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো বিভিন্ন দেশৰ লগত সন্ধি, চুক্তি, যুদ্ধ, দিয়া লোৱা আদি কাৰ্য নিজ ইচ্ছামতে সম্পন্ন কৰিব পাৰে। সমাজবাদী শব্দটো 42তম সংশোধনীৰ দ্বাৰা সংযোজন কৰা হৈছে। সমাজবাদী শব্দটোৱে উৎপাদনৰ আহিলা সকলোৱে ব্যৱহাৰ কৰিব পাৰিব আৰু উৎপাদিত সামগ্ৰীৰ সমবিতৰণ হোৱাৰ কথা বুজাইছে। দেশৰ অৰ্থনীতি কোনো পুঁজিপতিৰ দ্বাৰা নহয়, জনগণৰ দ্বাৰা নিৰ্ধাৰণ হ'ব। ধৰ্মনিৰপেক্ষতা শব্দটো 42তম সংশোধনীৰ দ্বাৰা সংযোজিত হৈছে। ধৰ্মনিৰপেক্ষতাই ভাৰতত এটা ৰাজধৰ্ম নাই বুলি প্ৰতিপন্ন কৰিছে। ইয়াত বিভিন্ন ধৰ্মৰ লোকে বাস কৰে আৰু তেওঁলোকে নিজ ইচ্ছামতে ধৰ্ম গ্ৰহণ কৰি উপাসনা কৰিব পাৰিব। ধৰ্মীয় পুথি লিখা সংৰক্ষণ কৰাৰ উপৰিও মন্দিৰ, মছজিদ, গীৰ্জা আদি স্থাপন কৰি পালন কৰিব পাৰিব। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত বৈষম্য আনিব নোৱাৰিব। গণতান্ত্ৰিক শব্দটোৱে দেশৰ শাসন ব্যৱস্থাত জনসাধাৰণৰ অংশগ্ৰহণ থাকিব আৰু জনগণই নিজৰ বাবে নিজেই শাসন চলাব। প্ৰশাসন জনসাধাৰণৰ ওপৰত দায়বদ্ধ হৈ থাকিব। গণৰাজ্যই দেশৰ প্ৰথম নাগৰিক ৰাষ্ট্ৰপতিক জনসাধাৰণে নিৰ্বাচিত কৰিব আৰু তেওঁৰ পদটো বংশানুক্ৰমিক হ'ব নোৱাৰিব বুলি বুজাইছে। ইয়াৰ উপৰিও প্ৰস্তাৱনাত উল্লেখ আছে যে ভাৰতৰ জনগণই দেশখনত ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰিব পাৰিব। প্ৰকৃততে সংবিধান সভাৰ বৈঠকত 1946 চনৰ 13 ডিচেম্বৰত নেহৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু সংবিধান সভাই 1947 চনৰ 22 জানুৱাৰী তাৰিখে এই প্ৰস্তাৱসমূহ গ্ৰহণ কৰে। প্ৰস্তাৱসমূহৰ মূল বিষয়বস্তু এনেধৰণৰ। সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন, সাৰ্বভৌম গণৰাজ্য হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। পিছলৈ স্বাধীন শব্দটো বাদ দিয়া হয়। দ্বিতীয়তে, দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ, ইউনিয়ন অফ ষ্টেটছ গঠিত হ'ব। ভাৰতৰ জনসাধাৰণৰ সকলো প্ৰকাৰ ন্যায়, সমতা, চিন্তা, মত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব। অনুসূচিত জাতি, জনজাতি আৰু সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষিত কৰা হ'ব। দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আন্তৰ্জাতিক সুসম্পৰ্কৰ বাবে ভাৰতে সহযোগিতা আগবঢ়াব। জনসাধাৰণেই সকলো ক্ষমতাৰ উৎস। পঞ্চমতে, দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। ষষ্ঠতে, আন্তৰ্জাতিক সুসম্পৰ্কৰ বাবে ভাৰতে সহযোগিতা আগবঢ়াব। সপ্তমতে,
জনসাধাৰণেই সকলো ক্ষমতাৰ উৎস, আৰু শেষত সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে কৈ অহা প্ৰস্তাৱসমূহক মূল আধাৰ হিচাপে লৈ সংবিধান প্ৰণেতাসকলে সংবিধানৰ আদৰ্শ নিৰ্ধাৰণ কৰিছিল। মুঠতে সংবিধান প্ৰণেতাসকলে পৃথিৱীৰ বিভিন্ন দেশৰ সংবিধানসমূহ অধ্যয়ন কৰি ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰোঁতে ইংলেণ্ডৰ সংবিধানৰ পৰা সংসদীয় চৰকাৰ, আমেৰিকাৰ সংবিধানৰ পৰা মৌলিক অধিকাৰ, আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি, কানাডাৰ সংবিধানৰ পৰা অৰ্ধযুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ব্যৱস্থা, ফ্ৰান্সৰ সংবিধানৰ পৰা স্বাধীনতা, সমতা, ভাতৃত্ব আৰু জাৰ্মানীৰ সংবিধানৰ পৰা জৰুৰীকালীন অৱস্থা ধাৰ কৰি আনি আমাৰ দেশৰ সংবিধানত সন্নিৱিষ্ট কৰিছে। ছাত্ৰ ছাত্ৰীসকল, আমি সংবিধানৰ মূল বিষয়সমূহৰ তিনিটা ভাগৰ প্ৰথমটো বিষয় সংবিধানৰ আদৰ্শৰ বিষয়ে আলোচনা কৰিলোঁ। আমি পৰৱৰ্তী পাঠত ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য, লগতে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰিম। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক মৰম জনাই আজিৰ পাঠ ইমানতে সামৰিছোঁ। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ৰাজনীতি বিজ্ঞানৰ অন্তৰ্গত ভাৰতীয় গণতন্ত্ৰ পাঠৰ প্ৰথম ভাগ আজি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে এই পাঠ যুগুতাই দিলে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ জলি বৰঠাকুৰে। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। কাইলৈ আমাৰ কেন্দ্ৰৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব চলচ্চিত্ৰ পৰিচালক প্ৰণৱ ভঁৰালী আৰু অভিনেতা জিন্তু কুমাৰ কাশ্যপ। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ নাপাহৰিব কাইলৈ 7:20 বজাত হেল্ল' যুৱবাণী আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ। ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি। আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সোণাৰী মৰাণ পথৰ উন্নয়নৰ বাবে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ। অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ আকস্মিক বানলৈ চাই হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত অৰুণাচল প্ৰদেশৰ ইয়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ পুৱা 6 বজাৰ পৰা 9 বজাৰ ভিতৰত হোৱা বৰষুণে আকস্মিক বানৰ সৃষ্টি কৰিছে। আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হৈছে। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ডঃ ৰবি কুটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে কথা পাতিছে আৰু তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আৰু সময়মতে সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সহায় সংস্থাসমূহক প্ৰয়োজন হলে নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। এই সন্দৰ্ভত মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে এইদৰে কয়।
2: এতিয়ালৈকে যিখিনি খবৰ পাইছো তেনেকুৱা ধৰণৰ বিপদৰ খবৰ পোৱা নাই। আৰু ব্ৰহ্মপুত্ৰ যিহেতু নামি আছে, সেইকাৰণে পানীখিনি ধুনীয়াকে বৈ গৈছেগে, কিন্তু তথাপিও বতৰৰ কথা কোনো ক'ব নোৱাৰে আৰু আমি হস্তম হৈ আছো ৰাইজসকলক যাতে আমি বিপদত নপৰাকে যাতে ৰক্ষা কৰিব পাৰো। ক্লাউড ব্ৰাছটো এনেকুৱা ধৰণৰ, এনেই বৰষুণৰ পানীটো বা আমাৰ যেতিয়া গেট খোলে আজিৰ দিনত আমি আগতীয়াকে গম পাওঁ। এতিয়া কেইদিনমানৰ আগতে কপিলিত খুলিছিলে, আমি আগতীয়াকে গম পালো। আমি ব্যৱস্থা লোৱাৰ কাৰণে আগতে কপিলি খোলাৰ লগে লগে যিটো ভয়ংকৰ এটা পৰিৱেশ হয় সেই পৰিৱেশটো নাই। ইয়াতো গেটৰ লৈ পেলাই এইবাৰ সমস্যা হোৱা নাই। আজিৰ সমস্যাটো হৈছে একেবাৰে চাডেনলি, এইটো এটা এটমছফিয়াৰৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো এটা চাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেছ ফ্লাড হয়, বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও যিখিনি আমি নামনি অঞ্চলত এইডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাইদি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাৰ ব্যৱস্থা।
1: ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক লৈ নৈ আৰু বিপদৰ আশংকা থকা ঠাইসমূহৰ স্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে দ আৰু বানপ্ৰৱণ এলেকাত বাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোবাল খুঁটলৈ যাই জনসাধাৰণক বানৰ কবলত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 6000188628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰশীলতা বিষয়ক এখন কৰ্মশালাত অংশগ্ৰহণ কৰি শ্ৰীবৰাই আজি এইদৰে কয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰৰ নেতৃত্বত অসম ক্ৰমাৎ দেশৰ প্ৰতিৰক্ষা উৎপাদন মানচিত্ৰত শক্তিশালী স্থান দখলৰ দিশে আগবাঢ়িছে। তেওঁ লগতে খণ্ডটোৰ সৈতে জড়িত উদ্যোগসমূহক অসমত উৎপাদন কৰিবলৈ আৰু উৎপাদন গোট স্থাপন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামগ্ৰী উৎপাদনৰ দায়িত্বত থকা অতিৰিক্ত সচিব দীনেশ মাহুৰ, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডঃ জে পি এক্কাৰ লগতে DRDO, ভাৰত ইলেক্ট্ৰনিকছ লিমিটেড আৰু IIT গুৱাহাটী আৰু অন্যান্য প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল উপস্থিত থাকে। অসম আৰু অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 315 নম্বৰ ক ৰাষ্ট্ৰীয় ঘাইপথত ভালেমান ঠাইত ভূমিস্খলন হোৱাৰ বাতৰি পোৱা গৈছে। তিৰাপৰ দুটা স্থানত হোৱা ভূমিস্খলনৰ বাবে অসমৰ ডিব্ৰুগড় জিলাৰ জয়পুৰ আৰু অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ দেওমালী আৰু খোনছাৰ মাজত পথ যোগাযোগ ব্যাহত হৈছে। জিলা প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ পথছোৱাৰে যান বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত UPS, কম্পিউটাৰ, টেবলেটছ আৰু আই এফ বি এছকে ধৰি তথ্য প্ৰযুক্তিৰ সঁজুলি চুৰি হোৱাৰ ঘটনালৈ চাই সমগ্ৰ শিক্ষা অসমে বিদ্যালয়সমূহৰ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিবলৈ নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে। মিছন সঞ্চালক ডঃ ওম প্ৰকাশৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনাযোগে জিলা মিছন সমন্বয়ক, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিধায়ক বিদ্যালয় পৰিদৰ্শককে ধৰি জিলা কৰ্তৃপক্ষসমূহক এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। অধিসূচনাখনত লগতে চকীদাৰ থকা সত্ত্বেও সংঘটিত চুৰিৰ ঘটনাৰ পৰা গুৰুতৰ সুৰক্ষা গাফিলতিৰ কথা স্পষ্ট হৈছে আৰু ইয়াৰ ফলত বাৰে বাৰে শৈক্ষিক সম্পদৰ লোকচান হৈছে। নতুন নিৰ্দেশনাৰ অধীনত বিদ্যালয়সমূহৰ চকীদাৰসকলক বাধ্যতামূলকভাৱে নৈশ কৰ্তব্যত নিয়োজিত কৰিবলৈ আৰু কৰ্তব্যৰ সময়ত হোৱা চুৰিৰ ঘটনাৰ বাবে তেওঁলোকক জবাবদিহি কৰিবলৈ কোৱা হৈছে। বিদ্যালয়সমূহক লগতে চুৰিৰ ঘটনাৰ বিষয়ে ততালিকে স্থানীয় থানাত অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। চৰাইদেউ জিলাৰ এঙেৰা কোঁৱৰ গাঁও নিবাসী স্বাধীনতা সংগ্ৰামী কালীনাথ কোঁৱৰৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 98 বছৰ। কোঁৱৰৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি জিলাখনৰ প্ৰশাসনিক বিষয়া, অসম ৰাজ্যিক স্বাধীনতা সংগ্ৰামী সন্থাৰ লগতে বিভিন্ন ব্যক্তি সংগঠনে তেওঁৰ মৃত্যুত শ্ৰদ্ধা নিবেদন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা। ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি পাইছে। ইপিনে বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে 42। এই ৰোগত আক্ৰান্ত হৈ কামৰূপ জিলাত 3জন, বৰপেটা আৰু লখিমপুৰত 2জনকৈ, কামৰূপ মহানগৰ, কাছাৰ আৰু যোৰহাট জিলাত 1জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। তদুপৰি ৰাজ্যত বৰ্তমান একিউট এনকেফেলাইটিছ চিণ্ড্ৰমত আক্ৰান্ত লোকৰ সংখ্যা 519লৈ বৃদ্ধি পাইছে। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে এনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা জিলাসমূহত প্ৰতিষেধক প্ৰদান, স্বাস্থ্যকৰ্মীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আৰু জনসজাগতামূলক কাৰ্যসূচীৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ ৰঙিয়া আৰু নগৰবেৰাত জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ 3গৰাকী লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে ভালেমান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে জিলাখনৰ ঠায়ে ঠায়ে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে ঔষধ মিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা, সজাগতামূলক ৰাজহুৱা ঘোষণা, ধোঁৱা দিয়া আদি কাৰ্য ৰূপায়ণ কৰা হয়। তদুপৰি জিলাখনৰ গাহৰি পালন কৰা অঞ্চলসমূহতো গাহৰিৰ তেজ পৰীক্ষা কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে জনাইছে। চৰাইদেউ জিলা প্ৰশাসনে সোণাৰী মৰাণ পথৰ উন্নয়নৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা পৰ্যায়ৰ ভূমি ক্ৰয় সমিতিয়ে অসম মালা আঁচনিৰ তৃতীয় পৰ্যায়ত ভোজু ৰেলৱে ক্ৰছিঙৰ পৰা জাজৰি পাঠালীলৈকে পথছোৱাৰ উন্নীতকৰণৰ বাবে মাহমৰা ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ভূমি ক্ৰয়ৰ জৰিয়তে অধিগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভূমি অধিগ্ৰহণ কৰিবলগীয়া গাঁওসমূহৰ ভিতৰত কাকতিবাৰী গ্ৰান্ত, জাপিধৰা, লিকচং, দিচাংকোষ, হাবি, বুঢ়াগোহাঁইবাৰী, গড়কোষ অন্যতম। মাহমৰা ৰাজহচক্ৰ আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত অধিগ্ৰহণ কৰিবলগীয়া মাটিৰ ডাক নম্বৰ, পতা নম্বৰ আদিৰ সবিশেষ তথ্য প্ৰকাশ কৰা হৈছে। তথ্যত উল্লেখ থকা মাটিৰগৰাকীয়ে ভূমি বিক্ৰীৰ বাবে আগবাঢ়ি আহিব পাৰে অথবা জাননী প্ৰকাশৰ এমাহৰ ভিতৰত জিলা পৰ্যায়ৰ ভূমি ক্ৰয় সমিতিৰ অধ্যক্ষৰ ওচৰত আপত্তি দৰ্শাব পাৰে। আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি শ্বিলঙৰ ৰাজ্যিক অতিথিশালাত মেঘালয় আৰু অসম চৰকাৰৰ আবকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অসম আৰু মেঘালয়ৰ আন্তঃৰাজ্যিক আবকাৰী ব্যৱস্থা, সুৰাৰ মূল্যকে ধৰি বিভিন্ন বিষয়ে আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবৰাই কয় যে এই বৈঠকত উত্তৰ পূবৰ ৰাজ্যসমূহত অধিক সুসংহত আবকাৰী ব্যৱস্থা গ্ৰহাৰ বাবে ৰাজ্যসমূহৰ মাজত মূল্য সমতা স্থাপনৰ ক্ষেত্ৰত সমন্বয় বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি মূল্য সমতা স্থাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা অমিত শীৰ্ষক পদক্ষেপৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশ চৰকাৰে সমৰ্থন আগবঢ়োৱাৰ বিষয়েও অৱগত কৰে। বৈঠকত মেঘালয়ৰ আবকাৰী মন্ত্ৰী ব্ৰেনিং এ চাংমা, অসম চৰকাৰৰ আবকাৰী বিভাগৰ আয়ুক্ত জিতু দলকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। শ্ৰীভূমি জিলা প্ৰশাসনে লংগাইৰ চান্দখানি সংযোগী পথত 10 টনৰ অধিক ক্ষমতাসম্পন্ন গধুৰ যান বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি জিলাখনত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কাটাখালৰ লংগাই নদীৰ ওপৰত নৱনিৰ্মিত দলংখনৰ কিছু অংশ ক্ষতিগ্ৰস্ত হয়। এই পথছোৱাৰ সম্ভাৱ্য দুৰ্ঘটনা প্ৰতিৰোধ তথা জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ। ৰাজ্য চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি। আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সোণাৰী মৰাণ পথৰ উন্নয়নৰ বাবে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 6:45।
3: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও নিবেদন কৰা হৈছে কৃষকবাণী অনুষ্ঠানটি।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ আমাৰ আজিৰ আলোচনাৰ শিতান্তি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে জৈৱিক কৃষিত পোষক দ্ৰব্যৰ ব্যৱস্থাপনা। এই সম্পৰ্কে আলোচনাটিত ভাগ লৈছে কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ ভূমি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ সৌৰভ বৰুৱাই। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ ভূমি বিজ্ঞান বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ সৌৰভ বৰুৱাক। নমস্কাৰ।
1: নমস্কাৰ।
0: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনাৰ লগত আমি আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে জৈৱিক কৃষিত পোষক দ্ৰব্যৰ ব্যৱস্থাপনা, এই সম্পৰ্কে। গতিকে আমি প্ৰথমে জানিব বিচাৰিছোঁ যে পোষক দ্ৰব্য বুলি ক'লে আমি সাধাৰণতে কি বুজোঁ?
1: সাধাৰণতে আমাৰ উদ্ভিদৰ বৃদ্ধি, বিকাশ আৰু ফলনৰ কাৰণে পোষক দ্ৰব্যসমূহ প্ৰয়োজন হয়। এই পোষক দ্ৰব্যসমূহ আমাৰ সাধাৰণতে 17 বিধ পোষক দ্ৰব্যৰ প্ৰয়োজন হয়, যাক আমি পুষ্টিকৰ মূল বুলিও কওঁ। তেনেকুৱাকৈ আমাৰ যেনেকৈ কাৰ্বন আছে, হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন, ফছফৰাছ, পটাছ, কেলছিয়াম, মেগনেছিয়াম, ছালফাৰ, বৰণ, জিংক, আইৰণ, এইখিনি আমাৰ পুষ্টিকৰ মূল বুলি কোৱা যায়। এনেকৈ 17 বিধ আছে। ইয়াৰে আমাৰ সাধাৰণতে

0: কাৰ্বন হাইড্ৰজেন অক্সিজেন এইখিনি আমাৰ উদ্ভিদে পানী বা বায়ুমণ্ডলৰ পৰা আহৰণ কৰে। বাকী যিখিনি আছে নাইট্ৰজেন হওক ফসফৰাছ হওক পটেছিয়াম কেলছিয়াম মেগনেছিয়াম এইখিনি আমাৰ কি হয় মাটিৰ পৰা গছজোপাই আহৰণ কৰে
1: শোষণ কৰে।
0: আৰু এইখিনি গছে সাধাৰণতে যেতিয়া আহৰণ কৰে তেওঁলোকক কিছুমান বেছি পৰিমাণে লাগে অলপ কেইবিধমান পুষ্টিকৰ মূল্য অলপ কম পৰিমাণে লাগে। সেই ঠিক তেনেদৰে সেইখিনি ভাগ কৰা হৈছে। সাধাৰণতে আমাৰ নাইট্ৰজেন ফসফৰাছ পটাছ কেলছিয়াম মেগনেছিয়াম ছালফাৰ এইখিনিক আমাৰ মুখ্য মূল বুলি কোৱা যায়। আৰু বৰণ জিংক আইৰণ এইখিনি আমাৰ সাধাৰণতে বা বৰণ যিহল জিংক আইৰণ আপোনাৰ ক্লৰিন মেংগানিজ এইখিনিক আমাৰ সূক্ষ্ম মূল বুলি কোৱা যায়। ইয়াৰ ভিতৰতে আমাৰ যিখিনি এতিয়া মই ক'লোঁ যে আপোনাৰ মুখ্য মূলসমূহ নাইট্ৰজেন ফসফৰাছ পটাছ কেলছিয়াম মেগনেছিয়াম ছালফাৰ ইয়াতে আমাৰ নাইট্ৰজেন ফসফৰাছ আৰু পটেছিয়াম গছক বহুত বেছি অলপ বেছি পৰিমাণে প্ৰয়োজন হয়। সেইটো কাৰণে এওঁলোকক আমি প্ৰাথমিক পুষ্টিকৰ মূল বুলিও কোৱা যায়।
1: প্ৰাইমেৰী
0: নিউট্ৰিয়েন্টছ বুলি যিটো ইংলিছত ইংৰাজীত কয়, ইংৰাজীত ক'বলৈ যাওঁতে এইখিনি আমাৰ মুখ্য মূলসমূহ আমাৰ মেক্ৰ' নিউট্ৰিয়েণ্ট বুলি কয় আৰু সূক্ষ্ম মূলখিনি আমাৰ মাইক্ৰ' নিউট্ৰিয়েণ্টছ বুলি কোৱা যায়।
1: সেয়ে মানে আমি পোষকদ্ৰব্য বুলি
0: কোৱা যায়। যেনেকৈ আমাৰ যদি আমি আমাৰ নিজৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ যেনেকৈ আমাৰ কাৰ্বহাইড্ৰেট প্ৰয়োজন হয়, প্ৰটিন প্ৰয়োজন হয়, ভিটামিনছ প্ৰয়োজন হয়, তো ঠিক ভিটামিনৰ এটা বিভিন্ন ভাগ থাকে এ বি চি ডি, ঠিক তেনেদৰে এই গছক বা উদ্ভিদক আমাৰ বাঢ়িবলৈ বা ফল ধৰিবলৈ সিহঁতক বিভিন্ন ধৰণৰ আমাৰ পুষ্টিকৰ মৌলৰ প্ৰয়োজন হয়।
1: আৰু এই পুষ্টিকৰ মৌলবোৰ ক'ৰ পৰা আহৰণ কৰা হয় আৰু কেনেকৈ?
0: এইখিনি সাধাৰণতে আমাৰ কি হয় মই ইতিমধ্যে কৈছোঁ আপোনাৰ কাৰ্বন হাইড্ৰজেন অক্সিজেন এইখিনি আমাৰ বায়ুমণ্ডল বা পানীৰ পৰা গৈছে, বাকীখিনি আমাৰ মাটিৰ পৰা লয়। এই মাটিৰ পৰা ল'বলৈ যাওঁতে আমাৰ কি হয় সাধাৰণতে আমাৰ কৃষকসকলে যেতিয়া আমি খেতি কৰিবলৈ যাওঁ সাধাৰণতে আমাৰ খাদ্যৰ ভঁৰালটো মাটিত মজুত থাকে। কিন্তু কি হয় আমাৰ ধৰক বছৰেকত আমি দুটা বা তিনিটা খেতি কৰিবলৈ যাওঁ, তো দুটা বা তিনিটা খেতি কৰিলে কি হয় এই খাদ্য ভঁৰালটো গছ অলপ বেছি পৰিমাণে গছে লৈ লয়। লোৱাৰ কাৰণে আমি কি কৰিব লাগে গছক খাদ্যৰ যোগান বাহিৰৰ পৰা ধৰিবলগীয়া
1: অতিৰিক্তভাৱে।
0: এই বাহিৰৰ পৰা যেতিয়া আমি খাদ্য যোগান ধৰিবলৈ যাওঁ আমি কি কৰোঁ সাধাৰণতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ বা জৈৱিক সাৰসমূহ ব্যৱহাৰ কৰোঁ। আমাৰ কৃষকৰ মাজত কিন্তু আমাৰ দেখিবলৈ পোৱা যায় আমাৰ ৰাসায়নিক সাৰৰহে চাহিদাটো বেছি, তেওঁলোকে ৰাসায়নিক সাৰ অলপ বেছিকৈ ব্যৱহাৰ কৰে। আৰু কি হয় কেতিয়াবা এনেকুৱাও দেখা যায় যে তেওঁলোকে কোনো নিৰ্দিষ্ট পৰিমাণৰ সাৰ ব্যৱহাৰ নকৰে, দেখাক দেখি পেলাই সাৰ ব্যৱহাৰ কৰে, যধে মধে ব্যৱহাৰ কৰে। তাৰ কাৰণে ৰাসায়নিক সাৰৰ আমি কিছুমান বিৰূপ প্ৰক্ৰিয়া আমি মাটিত দেখিবলৈ পোৱা গৈছে। সেইকাৰণে আপোনালোকে হয়তো গম পাইছে, এতিয়া আমাৰ কৃষকসকলেও গম পাইছে যে ভাৰত চৰকাৰে এই গোটেই জুন মাহটো আমাৰ খেত বচাও অভিযান বুলি এটা অভিযান চলাই আছে, য'ত প্ৰধান লক্ষ্যটোৱে হৈছে যে আমাৰ মাটিডৰা যিটো উৰ্বৰতাটো কমি আহিছে যধে মধে সাৰ ব্যৱহাৰ কৰাৰ কাৰণে, যাতে কৃষকসকল সজাগ হওক তাৰ প্ৰতি, সেই সজাগতা সৃষ্টি কৰিবলৈকে খেত বচাও অভিযানটো কৰা গৈছে, যাতে তেওঁলোকে জৈৱিক সাৰৰ ব্যৱহাৰটো অলপ বঢ়ায় আৰু ৰাসায়নিক সাৰসমূহ আমাৰ যাতে তেওঁলোকে সন্তুলিতভাৱে মাৰে, যিটো আমাৰ পৰিমাণ প্ৰয়োজন হয় সেইখিনি মাৰক, সেইখিনি দিয়াত কোনো অসুবিধা নাই, কিন্তু লগতে জৈৱিক সাৰৰ ব্যৱহাৰটো একচুৱেলি আমাৰ কৃষকসকলে বৃদ্ধি কৰিব লাগে।
1: খেত বচাও অভিযানটো যিহেতু আপুনি কৈছে ইয়াৰ কাৰণ ইয়াৰ হেৰিবিলাক কওকচোন।
0: প্ৰথম কথাটো হৈছে যে খেত বচাও অভিযানত মই আপোনাক প্ৰথম কথাটো ক'লোঁ যে তেওঁলোকে যাতে ৰাসায়নিক সাৰৰ ব্যৱহাৰটো সন্তুলিত কৰে, যিটো আপোনাৰ নিৰ্দিষ্ট পৰিমাণৰ সাৰ ব্যৱহাৰ কৰিব লাগে সেইটো যাতে ব্যৱহাৰ কৰে, লগতে তেওঁলোকে যাতে মাটিখিনি পৰীক্ষা কৰে। এতিয়া আমি যদি নিজৰ ক্ষেত্ৰত চাবলৈ যাওঁ, আমাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, আমাৰ যেতিয়া কেতিয়াবা বেমাৰ আজাৰ হয় ডক্টৰ এজনে তাত টেষ্ট এটা লিখি দিয়ে যে আপুনি অমুক এটা টেষ্ট কৰাই আনক। টেষ্টটো যেতিয়া তেখে লৈ পেলাই আমি ডক্টৰ এজনে ওচৰলৈ যাওঁ তেতিয়া ডক্টৰে চাই পেলাই ক'ব আপোনাৰ ভিটামিন এইটো কম হৈছে বা এইটো আপোনাৰ প্ৰটিন কম হৈ আছে বা আইৰণ ডেফিচিয়েঞ্চি আপোনাৰ হৈ আছে। তেতিয়া কি হয় ডক্টৰজনে তেওঁক প্ৰেছক্ৰিপশ্যনত লিখি দিয়ে যে আপুনি এইটো টনিক খাওক এইটো খালে ভাল হ'ব। কিন্তু মাটি এডৰা য'ৰ পৰা আমি প্ৰতি বছৰে উৎপাদন লৈয়ে আছোঁ মাটিয়ে আমাক ক'ব নোৱাৰে কাৰণে আমি মাটিৰ সেই যত্নটো লোৱা নাই,
1: স্বাস্থ্যৰ প্ৰতি
0: আমি যত্নটো ল'ব পৰা নাই। সেই মাটিৰ স্বাস্থ্যৰ যত্নটো ল'বলৈ আমি কি কৰিব লাগিব, প্ৰথমতে মাটিখিনি পৰীক্ষা কৰাব লাগিব। কৃষকসকলে এই মাটি যিডৰাৰ পৰা তেওঁ বছৰ বছৰ ধৰি পেলাই উৎপাদন পাই আছে তাক তেওঁলোকে এবাৰ পৰীক্ষা কৰাওক। পৰীক্ষা কৰিলে মই ইতিমধ্যে যিখিনি আপোনাক পুষ্টিকৰ মূলৰ কথাখিনি ক'লোঁ যে 17 বিধ পুষ্টিকৰ মূল এনেকৈ গছক প্ৰয়োজন হয়, ইয়াৰ পৰিমাণ মাটিত কিমান আছে সেই গোটেই পৰিমাণখিনি আপোনাৰ সেই যেতিয়া ছইল টেষ্টিংটো কৰোৱা যাব, মাটি পৰীক্ষা যেতিয়া কৰোৱাব, তাত ওলাই পৰিব। তাৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে যেতিয়া এজন আমাৰ কৃষি বিজ্ঞানী বা আমাৰ কৃষি বিভাগৰ বিষয়াক যদি সোধে যে মই এবাৰ ধান খেতি কৰিবলৈ লৈছোঁ, মই এবাৰ মাকৈ খেতি কৰিবলৈ লৈছোঁ, মোৰ এনেকুৱা ধৰণৰ ছইল টেষ্টিঙৰ ৰিপৰ্টটো আছে, মই কি কেনেকুৱা ধৰণৰ সাৰ ব্যৱহাৰ কৰিব লাগিব, তেতিয়া খুব সুন্দৰকৈ তেওঁক লিখি দিব পাৰিব যে মাটিৰ পৰীক্ষাৰ যিটো তেওঁৰ স্থিতি ৰিপৰ্টটোৰ ওপৰত ভিত্তি কৰি পেলাই। তো কৃষকসকলক মাটিৰ এই টেষ্টিং যিটো আমাৰ পৰীক্ষাৰ কৰাৰ সজাগতাটো সৃষ্টি কৰিবলৈ খেত বচাও অভিযানৰ আধাৰতে আছে। লগতে কৃষকসকলক এইটোও কোৱা গৈছে যদি আপোনালোকে মাটিৰ পৰীক্ষা কৰায় তেতিয়া আপোনালোকে ছইল হেল্থ কাৰ্ড বুলি এখন কাৰ্ড পাব, যিটো মাটিৰ স্বাস্থ্যপত্ৰ বুলি আমাৰ কোৱা যায়। মাটিৰ ছইল হেল্থ কাৰ্ড, মাটিৰ স্বাস্থ্যপত্ৰ, এইটো গভৰ্ণমেণ্টে বিনামূলীয়াকৈ দিছে। ছইল হেল্থ কাৰ্ড এখন স্কিম চলি আছে, 2015 চনৰ পৰা এখন স্কিম আমাৰ চলি আছে, য'ত কৃষকসকলক আমি প্ৰথমতে কৃষি বিজ্ঞান কেন্দ্ৰ আমাৰ কৃষি বিশ্ববিদ্যালয়ে প্ৰথমতে আৰম্ভ কৰিছিলে ছইল হেল্থ কাৰ্ডসমূহ দিবলৈ। আমাৰ এটা এইটো খুব এটা প্ৰচাৰ আমি কৰিলোঁ ছইল হেল্থ কাৰ্ডসমূহ দি পেলাই, ডাঙৰ ডাঙৰকৈ আমি প্ৰগ্ৰেম কৰিলোঁ যাতে কৃষকসকল অৱগত হওক ইয়াৰ ওপৰত। এতিয়া এইটো আমাৰ অসম চৰকাৰৰ কৃষি বিভাগে এইটো দায়িত্ব এটা লৈছে, কৃষি বিভাগে এটা এজেঞ্চিক তেওঁলোকে এই দায়িত্বটো দি থোৱা আছে যে তেওঁলোকে ছইল হেল্থ কাৰ্ডসমূহ দিয়ক। প্ৰতিখন জিলাতে ছইল হেল্থ কাৰ্ডসমূহ তেনেকৈ আমাৰ বিতৰণ কৰি থকা হৈ আছে। আপুনি যদি নগাঁৱত চাই বা মৰিগাঁৱত চাই বা যিকোনো অসমৰ জিলাত চাই, তো তাতে আমাৰ ছইল হেল্থ কাৰ্ডসমূহ খুব সুন্দৰভাৱে দি আছে, য'ত মাটিৰ নমুনাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই, মাটিৰ স্থিতিটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কিমান সাৰ প্ৰয়োগ কৰিব লাগে গোটেই তথ্যখিনি তাত পোৱা যায়। এইখনে আছে ছইল হেল্থ কাৰ্ড। লগতে আমাৰ খেত বচাও অভিযানৰ জৰিয়তে আমাক জৈৱিক সাৰসমূহৰ আমাৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে কৃষকসকলক অলপ সজাগ কৰা হৈ আছে যে আপোনালোকে ৰাসায়নিক সাৰটো ব্যৱহাৰ কৰক, লগতে আপোনালোকে জৈৱিক সাৰসমূহো মাটিত সমভাৱে
1: ব্যৱহাৰ কৰক যাতে মাটিৰ স্বাস্থ্য
0: যাতে অটুট থাকে।
1: সেইটোৱে মানে খেত বচাও অভিযানৰ মূল লক্ষ্য। এতিয়া আমাৰ যে ৰাসায়নিক সাৰ আমি প্ৰয়োগ কৰা বুলি কৈছে বা আমাৰ কৃষকে কৰে, নহয় জানো, এই ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত আমাৰ মাটিৰ স্বাস্থ্য মানে বেয়া হয়, আপুনি ক'লে কেনেকৈ মানে বেয়া হয় আৰু ইয়াক কিদৰে আমি ভাল কৰিব পাৰোঁ?
0: সাধাৰণতে আমি যেতিয়া ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ, মই ইতিমধ্যে কৈছোঁ যে ৰাসায়নিক সাৰ ব্যৱহাৰত যদি বেছিকৈ আমি ব্যৱহাৰ কৰিছোঁ, কোনো নিৰ্দিষ্ট পৰিমাণ আমি মানা নাই, বহুত বেছি পৰিমাণে আমি ব্যৱহাৰ কৰি আছোঁ, আমি কোনো ধৰণৰ জৈৱিক সাৰ ব্যৱহাৰ কৰা নাই, তেতিয়া মাটিত ইয়াৰ বিৰূপ কিছুমান প্ৰভাৱ দেখিবলৈ পোৱা যায়। ইয়াৰ মূল কিছুমান কাৰণ আছে। ধৰক আপুনি যদি চাবলৈ যায় ইয়াত কি হয়, আমাৰ গছক সাধাৰণতে কি হয়, উদ্ভিদক এতিয়া এবিধ পুষ্টিকৰ মূল হৈছে, ধৰা হ'ল মই উদাহৰণ হিচাপে কৈ আছোঁ, নাইট্ৰজেন। নাইট্ৰজেনটো যেতিয়া গছ এজোপাই আহৰণ কৰে, মাটিত কি হয়, নাইট্ৰজেনটো এটা প্ৰথম ল'ব পৰা অৱস্থালৈ ৰূপান্তৰিত হয় মাটিত। ধৰক নাইট্ৰজেনটো গছজোপাই নাইট্ৰেট হিচাপে লয় বা এমনিয়াম হিচাপে লয়। এই এমনিয়াম আৰু নাইট্ৰেটলৈ ৰূপান্তৰিত কৰিবলৈ মাটিত কিছুমান অণুজীৱে এটা ভূমিকা পালন কৰে, মাইক্ৰ' অৰ্গেনিজিম বুলি যিটো কোৱা যায়। এই অণুজীৱসমূহ যদি মাটিত নাথাকে তেতিয়াহ'লে এই মাধ্যমটো নাইকিয়া হ'ব, চ'তে নাইট্ৰজেনটো ধৰক আমাৰ নাইট্ৰেট বা এমনিয়ামলৈ ৰূপান্তৰিত কৰিব। তো অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে কি হয়, এই যিখিনি আপোনাৰ অণুজীৱ যে মাটিত থাকে, সেই অণুজীৱখিনিৰ আমাৰ কি হয়, তেওঁলোকক অলপ কি হয়, তেওঁলোকৰ পপুলেশ্যনটো কমি যায়। কাৰণ যেতিয়া ৰাসায়ন যেতিয়া কেমিকেল যেতিয়া তাত পৰিব পৰাৰ লগে লগে, ইতিমধ্যে আপোনালোকে আমিতো জানো যে কীটনাশক মৰাৰ লগে লগে পোক পতংগবিলাক নাইকিয়া মৰি যায়। ঠিক তেনেদৰে যদি কেমিকেল আমি মাটিত ব্যৱহাৰ কৰি থাকোঁ, তাৰ জনসংখ্যাটো কমি যায়। সংখ্যা যেতিয়া কমি যাব তেতিয়া কি হ'ব, আপুনি আমি বহুত বেছি পৰিমাণে ৰাসায়নিক সাৰ মাৰি থাকিলোঁ কিন্তু তাৰ ভাল ফল পোৱা নাযাব। কাৰণ এতিয়া আমি ধৰক ইউৰিয়া সাৰটো ব্যৱহাৰ কৰিছোঁ, ইউৰিয়াৰ পৰা গছজোপাই নাইট্ৰজেনটো পাব, কিন্তু নাইট্ৰজেনটো এটা ল'ব পৰা অৱস্থালৈ প্ৰথম ৰূপান্তৰিত হ'ব লাগিব। সেইটোতো সেই নাইট্ৰজেনৰ ইউৰিয়া অৱস্থাটোত নাহে, ধৰক সেইটোতো মাটিত থকা অণুজীৱই কৰিব। কিন্তু বেছিকৈ যেতিয়া ৰাসায়নিক সাৰ মাৰিম তেতিয়া এই অণুজীৱৰ পৰিমাণটো যদি মাটিৰ পৰা কমি যায়, কমি গ'লে কি হ'ব, আমাৰ এই মাধ্যমটো নাইকিয়া হ'ব। হোৱাৰ লগে লগে কি হ'ব, আমাৰ তাত সাৰ মাৰি সাৰ পানী যোগান ধৰি থাকিলেও উৎপাদন আমি ঠিক তেনেদৰে
1: সাধাৰণভাৱে আমি লাভ কৰিব নোৱাৰিম। আৰু এই ৰাসায়নিক সাৰ আমি তাৰ পৰিৱৰ্তে জৈৱিক সাৰ,
0: হয় তাৰ পৰিৱৰ্তে আমি জৈৱিক সাৰসমূহ ব্যৱহাৰ কৰিব লাগে। জৈৱিক সাৰৰ বিভিন্ন ভাল গুণ আছে, যেনেকৈ আপোনাৰ প্ৰথম কথাটোৱে হৈছে যে জৈৱিক সাৰ যেতিয়া আমি ব্যৱহাৰ কৰোঁ তাত আমাৰ কি হয়, মাটিডৰা আমাৰ ফুৰফুৰীয়া কৰি তোলে, তাত হাওয়া বতাহৰ চলাচল ভাল হয়,
1: বায়ু চলাচল
0: ভাল হয়, হোৱাৰ লগে লগে গছৰ শিপাখিনি বাঢ়িবলৈ একদম

0: বেছি পৰিমাণে আমাৰ অণুজীৱবিলাক থাকে।
1: তাকে
0: তো আমি যেতিয়া জৈৱিক সাৰ মাটিত ব্যৱহাৰ কৰিম আমাৰ অণুজীৱৰ সংখ্যাটো বৃদ্ধি পাব, আৰু অণুজীৱৰ সংখ্যাটো বৃদ্ধি পোৱাৰ লগে লগে কি হ'ব, আমাৰ সেই যে মাধ্যমটো খাদ্য যোগান ধৰা মাধ্যমটো তাত বৰ্তাই থাকিব, তাৰমানে তাত ভা এনেকুৱা নহয় উপলব্ধ হৈ থাকিব তাত। আৰু ইয়াৰ উপৰি আৰু কি হৈছে, আমাৰ জৈৱিক সাৰত যিবিলাক মই পুষ্টিকৰ মূলৰ কথা ক'লোঁ, সেই পুষ্টিকৰ মূলসমূহ বহুত বেছি দিনলৈ ধৰি ৰাখিব পৰা এটা ক্ষমতা থাকে, আৰু পুষ্টিকৰ মূলসমূহ তাত ধৰক এতিয়া আমি ৰাসায়নিক সাৰৰ যেতিয়া কথা ক'বলৈ যাওঁ, আমি ইউৰিয়াটো ক'বলৈ যাওঁ, ইউৰিয়াত আমাৰ সাধাৰণতে কি হয়, অকল নাইট্ৰজেন থাকে, কিন্তু জৈৱিক সাৰত কি হয়, অকল নাইট্ৰজেন বুলি নহয় মুখ্য মৌলও থাকে, কিছুমান জৈৱিক সাৰত বা সূক্ষ্ম মৌলও থাকে, কিন্তু পাৰ্চেণ্টেজটো অলপ কম থাকে,
1: কম বেছি থাকে।
0: তো গছৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যসমূহো তাত উপলব্ধ থাকে। তো ইয়াত বিভিন্ন ভাল গুণ আছে, সেইকাৰণে আমাৰ তাৰ পৰিৱৰ্তে আমি ৰাসায়নিক সাৰৰ পৰিৱৰ্তে আমি জৈৱিক সাৰ ব্যৱহাৰ কৰি পেলাই আমি কৃষি কাৰ্যত আমি ভাল ফল পাব পাৰোঁ।
1: হয়, জৈৱিক কৃষি বুলি ক'লে আমি
0: জৈৱিক কৃষি বুলি যেতিয়া আমি ক'বলৈ যাওঁ, জৈৱিক কৃষিত সাধাৰণতে কোনো ধৰণৰ ৰাসায়নিক বস্তু ব্যৱহাৰ নহয়, লাগিলে সেইখিনি আমাৰ কি বুলি কয় খাদ্য যোগান ধৰে, যেনেকৈ পোষক দ্ৰব্য যোগান ধৰাৰ যেনেকৈ সাৰসমূহে হয়, যেনেকৈ ৰাসায়নিক সাৰ সেইটো আমাৰ ব্যৱহাৰ কৰা নাযায়, যেনেকৈ ইউৰিয়া, ছুপাৰফচফেট, ডি এ পি এইবিলাক আমি ব্যৱহাৰ নকৰোঁ, জৈৱিক সাৰসমূহ ব্যৱহাৰ কৰিম। লগতে আমাৰ সাধাৰণতে কি হয়, কীট পতংগৰ নিয়ন্ত্ৰণৰ কাৰণে আমাৰ যিবিলাক ৰাসায়নিক কীটনাশক পোৱা যায়, বা বেমাৰৰ কাৰণে আমাৰ ভেঁকুৰনাশক হওক বা বেলেগ যিবিলাক আমাৰ ৰাসায়নিক দ্ৰব্যসমূহ পোৱা যায়, ইয়াৰ ব্যৱহাৰ আমাৰ সাধাৰণতে জৈৱিক কৃষিত কৰা নাযায়। জৈৱিক কৃষিত অকল জৈৱিকভাৱে প্ৰস্তুত কৰা সামগ্ৰীহে ব্যৱহাৰ কৰি পেলাই আমি খেতি কৰা যায়।
1: এতিয়া জৈৱিক সাৰ বুলি ক'লে আমি কেনেকুৱা ধৰণৰ সাৰৰ কথা আমি
0: এতিয়া জৈৱিক
1: বা কেনেদৰে প্ৰস্তুত কৰিব লাগিব,
0: হয় হয়
1: এই বিষয়ে অকণমান জনাওকচোন।
0: জৈৱিক সাৰ আমাৰ কেইবাবিধো আছে। আমি জৈৱিক সাৰ বুলি ক'বলৈ যাওঁতে প্ৰথম আমাৰ গোহালিত যিখিনি গোব পাওঁ, যিখিনি গোবৰ ওলায় প্ৰথম সেইখিনি হয়, বা আমি গোবৰ ব্যৱহাৰ কৰি পেলাই আমি পচন সাৰ প্ৰস্তুত কৰিব পাৰোঁ, জাবৰ গোবৰ একেলগে ব্যৱহাৰ কৰি পেলাই পচন সাৰ কৰি ল'লোঁ, নহ'লে আমাৰ হৈছে কেঁচু সাৰ আছে, কেঁচু সাৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমাৰ কিছুমান আছে সেউজীয়া সাৰ বুলি আমি কওঁ, সেউজীয়া সাৰ আমি ব্যৱহাৰ কৰি সেউজ সাৰ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমাৰ আছে জীৱাণু সাৰ বুলি আমি কওঁ, কিছুমান অণুজীৱ আমি আজিকালি কি হয়, আমাৰ ইতিমধ্যে মই যিখিনি অণুজীৱৰ কথা কৈছোঁ যে মাটিত খাদ্য যোগান ধৰাত সহায় কৰে, কিছুমান আজিকালি অণুজীৱ আমাৰ বিজ্ঞানীসকলে লেবৰেটৰীত প্ৰস্তুত কৰিব লৈছে, তো তাৰ ব্যৱহাৰো আমি কৰিব পাৰোঁ। বা কিছুমান আমাৰ ধৰক এজলা বুলি আমি কওঁ, পুনি পুনি যিটো, সেইটো আমি ধান খেতিত ব্যৱহাৰ কৰিব পাৰোঁ। এনেকুৱা ধৰণে আমি
1: মেটেকা আলু খেতিত,
0: হয় মেটেকা যেনেকৈ আমি আলু খেতিত ব্যৱহাৰ কৰোঁ, আমি সেই ঠিক তেনেদৰে জৈৱিক কৃষিত আমি যদি পুষ্টিকৰ মৌল যোগান ধৰিব লাগে, আমি এনেকুৱা ধৰণৰ সাৰসমূহ ব্যৱহাৰ কৰিব লাগে। আৰু ইয়াৰ প্ৰস্তুতিকৰণৰ ইয়াতো বহুত দীঘলীয়া হেৰি হৈ যায়, মানে প্ৰস্তুত কৰা হ'লেও নিয়মবিলাক মই অকণমান চমুকৈ কৈ দিম। আমাৰ কি বুলি কয়, যেতিয়া আমি প্ৰথমতে আহিলে আমাৰ গোহালিৰ পৰা ওলোৱা গোবৰখিনি, অকল গোবৰ নহয়, গোবৰৰ লগতে গোমূত্ৰখিনি থাকে, লগতে আমি খেৰ চেৰখিনি দিওঁ, তাত ঘাঁহ দিওঁ, সেইবিলাক যিবিলাক পৰি থাকে সেইখিনি আমি, যিটো আমাৰ ইংৰাজীত এফ ৱাই এম বুলি কোৱা যায়, ফাৰ্ম ইয়াৰ্ড মেনিউৰ বুলি, সেইখিনি আমি সংগ্ৰহ কৰি পেলাই এটা গাঁতত পুতি পেলাই যদি থৈ দিওঁ, এইটো এটা বহুত ভাল সাৰলৈ ৰূপান্তৰিত হয়। নহ'লে আমি কি কৰিব পাৰোঁ, আমি সেইখিনি এটা পচন সাৰ প্ৰস্তুত কৰিব পাৰোঁ। পচন সাৰ এনেই সাধাৰণতে আমাৰ কি হয়, কৃষকসকলে প্ৰস্তুত কৰে, সকলোৰে ঘৰতে নিজে এটা গাঁত খান্দি লৈ পেলাই তাত গোবৰ আৰু জাবৰখিনি তাত ভৰাই পেলাই তাৰমানে কি হয়, পচন সাৰ বনায়, কিন্তু কি হয়, কোৱালিটিটো ইমান মেইনটেইন নকৰে, তাৰ গুণাগুণৰ কথা ইমান চিন্তা নকৰে। কাৰণ কি হয়, সাধাৰণতে তেওঁলোকে ৰ'দে বৰষুণে পৰি থাকে, গাঁত এটা খান্দি দিয়ে, খান্দি পেলাই তাতে ভৰাই, ভৰোৱাৰ পিছত কি হয়, ৰ'দ বৰষুণ সকলো ধৰণৰ হেৰি তাতে পৰি থাকে, তাৰ কোৱালিটিটো তেতিয়া বেয়া হয়। এনেই সাধাৰণতে যদি আমি কৃষকসকলক যদি আপুনি চাবলৈ যায়, এটা ইউৰিয়া বস্তা যদি কিনি আনে, তেওঁতো কেতিয়াও সেইটো ৰ'দ বৰষুণত পেলাই হয়তো
1: নহয়,
0: কিন্তু পচন সাৰৰ গাঁতটোত কিন্তু কৰাৰ সময়ত কি হ'ব, তেওঁলোক গাঁতটো খান্দি দিয়া যায়, খান্দাৰ পিছত তাত ৰ'দ বৰষুণ পৰি থাকে, পৰি থকাৰ লগে লগে তাৰ কোৱালিটিটো ইমান ভাল নহয়, সেইকাৰণে নিউট্ৰিয়েণ্ট ভেলুটো নাইকিয়া হয়। সেইকাৰণে আমি কি কৰিব লাগে, পচন সাৰ যেতিয়া আমি প্ৰস্তুত কৰিম, পচন সাৰ প্ৰস্তুত কৰাৰ সময়ত এখন চালিৰ ব্যৱস্থা আমি কৰি ল'লে বেছি ভাল হয়। চালি এখনৰ ব্যৱস্থা কৰিলোঁ, তাত এটা গাঁত খান্দিলোঁ, গাঁতৰ এনেই চাইজটো দিয়ে বিজ্ঞানসন্মতভাৱে ক'বলৈ গ'লে আমাৰ এনেই 4-5 মিটাৰৰ ভিতৰত এটা দীঘল গাঁত কৰিব লাগে, 1.5 মিটাৰ বহল হ'ব লাগে, 1.5 মিটাৰ দ হ'ব লাগে। গাঁতটো একেবাৰে তলৰ ভাগত আমি কি কৰিম, সেই জাবৰ জোঁথৰ যিখিনি আমাৰ হয়, আমি প্ৰায় 15 চেণ্টিমিটাৰ মানে আধা ফুটমান ডাঠকৈ আমি প্ৰথমতে পেলাম।

0: চাই ললোঁ, তাৰ গুণাগুণ বৃদ্ধি কৰিবলৈ, পচন সাৰৰ গুণাগুণ বৃদ্ধি কৰিবলৈ সেই তৰৱৰ ওপৰতে আমি অলপ ধইঞ্চা পাত যদি পেলাই দিওঁ য'ত নাইট্ৰজেন কণ্টেণ্টটো বেছি
1: থাকে
0: থাকে, বা নহ'লেও কোনো কথা নাই, পেলাই দিব পাৰিলে ভাল, তাৰ ওপৰত আমি পেলাই দিলোঁ। দিয়াৰ পিছত কি হয়, সেই জাবৰৰ ডোমটোৰ ওপৰত আমি অলপ গোবৰ পানী ছটিয়াই দিব লাগে। গোবৰ পানী ছটিয়ালে কি হয়, আমাৰ পচন প্ৰক্ৰিয়াটো সোনকালে হয়। গোবৰ পানী অলপ ছটিয়ালোঁ, তাৰপিছত এটা তৰপ আমি গোবৰৰ দিব লাগিব। ধৰক 10 ইঞ্চ 10 চেণ্টিমিটাৰ মানৰ আমি এটা গোবৰৰ তৰপ দিলোঁ, ঠিক তেনেকৈ তৰপ তৰপ কৰি পেলাই আমি আকৌ তাৰ ওপৰত জাবৰৰ তৰপ এটা দিলোঁ, অকণমান ধইঞ্চা পাত বা মেদেলুৱা পাত অলপ সিঁচি দিলোঁ, তাৰপিছত গোবৰ পানী ছটিয়ালোঁ, আকৌ তাত গোবৰৰ তৰপ এটা দিলোঁ, এনেকৈ তৰপ তৰপ কৰি পেলাই আমি গাঁতটো ভৰ্তি কৰি দিব লাগে। ভৰ্তি কৰাৰ পিছত আমি সেইটো ধেনি ভেৰুৱাকৈ অলপ লেপি দিব লাগে, মানে মাজভাগটো ওখ কৰি পেলাই,
1: যাতে পানী যাতে জমা হয় নাই,
0: জমা হয় নাই, পানী জমা একদম হ'ব দিব নালাগে, সেইটো আমি ওখ ঠাইতে প্ৰস্তুত কৰিব লাগিব প্ৰথমতে। এই মিশ্ৰণটো আমাৰ কি কৰিব লাগিব, আপুনি 1 মাহ 1.5 মাহৰ পিছত

0: প্ৰথমতে এই মিশ্ৰণটো আমাৰ কি কৰিব লাগিব, আপুনি একমাহ ডেৰ মাহমানৰ পিছত গোটেইখিনি একবাৰ লুটিয়াই দিব লাগিব। লুটিয়াই পেলাই গোবৰ পানী ছটিয়াই দিব লাগিব, গোবৰ পানী ছটিয়াই পেলাই আকৌ লিপি পেলাই থৈ দিব লাগিব। ঠিক তেনেকৈ আমি
1: প্ৰায় যত্ন নাই সেইটোতকৈ এইটো মানে বিজ্ঞান ভিত্তিত,
0: এইটো বৈজ্ঞানিক
1: তেতিয়া মানে সেই বস্তুটো বেছি ভাল হ'ব,
0: বেছি ভাল জানো,
1: আৰু তাৰ যোনটো হেৰি নিউট্ৰিয়েন্ট ভেলু সেইটো যথেষ্ট পৰিমাণে পোৱা যাব,
0: পোৱা যাব। আৰু ইয়াৰ নিউট্ৰিয়েন্ট ভেলুটো আমি এনৰিচমেণ্ট কৰি পেলাই বঢ়াবও পাৰোঁ।
1: হয় হয় হয়,
0: ইয়াৰ যেতিয়া ফাইনেল প্ৰডাক্টটো ওলাই যায়, ওলোৱাৰ পিছত আমি কি হয় চালি দিওঁ, চালাৰ পিছত তাত কিছুমান আমি বাহিৰৰ পৰা বস্তু কিছুমান মিক্স কৰিব পাৰোঁ, যেনেকৈ ৰক ফচফেট বুলি এটা আছে, এইবিলাক জৈৱিকেই হয়, তাত আপোনাৰ ফচফৰাছ কণ্টেণ্টটো বেছি থাকে, সেইখিনি অলপ আমি মিক্স কৰি দিব পাৰোঁ, বা অনুজীৱৰ অলপ মিক্স কৰি দিব পাৰোঁ, যেনেকৈ বায়ো ফাৰ্টিলাইজাৰ আপোনাৰ আজিকালি এজ'টোবেক্টাৰ এজ'স্পিৰিলাম সেইখিনি পোৱা যায়, পি এইচ বি পোৱা যায়, সেইখিনি মিক্স কৰি পেলাই এটা গুণাগুণো আমি বৃদ্ধি কৰি দিব পাৰোঁ। ঠিক এনেদৰে যদি আমি পচন সাৰ প্ৰস্তুত কৰি পেলাই আমি নিজৰ খেতি বাৰীত যদি ব্যৱহাৰ কৰোঁ তেতিয়া ভাল ফল নিশ্চয়কৈ পোৱা যায়। ইয়াৰ পিছতে আমাৰ আহিছে আকৌ আমি কেঁচু সাৰৰ ওপৰত অলপ ক'ব লাগিব। আজিকালি ভাৰ্মি কম্প'ষ্ট, কেঁচু সাৰ কিন্তু আমি কৃষকৰ মাজত বহুত জনপ্ৰিয় হৈ উঠিছে। জনপ্ৰিয়তা হোৱা এটাই কাৰণ আছে, আমাৰ আজিকালি কি হৈছে, সকলোৱে জৈৱিকভাৱে প্ৰস্তুত কৰা খাদ্য খাবলৈ বিচাৰি আছে। আপুনি যদি বজাৰতো যায় দেখিবলৈ পাব যে কোনোবাই যদি জৈৱিকভাৱে প্ৰস্তুত কৰি পেলাই অলপ সামগ্ৰী চব্জি অলপ লৈ আহিছে, দুপইচা বেছিকৈ দি পেলাই কিনি লৈ যাব, ক্ৰয় কৰি লৈছে। এইটো কাৰণতে কি হৈছে, আমাৰ জৈৱিক যেতিয়া খাদ্য জৈৱিকভাৱে প্ৰস্তুত কৰা খাদ্যৰ যেতিয়া আপোনাৰ চাহিদাটো বৃদ্ধি হৈছে, তো এই জৈৱিক সাৰৰো তাৰমানে তাৰ ডিমাণ্ডটো অলপ বাঢ়িব লৈছে। তো সেইকাৰণে আমাৰ কেঁচু সাৰ উৎপাদন কৰি পেলাই আজিৰ দিনত আজি কিন্তু কৃষক বহুতখিনি নিজৰ কিছুমান এনেকুৱা হৈছে যে নিজৰ ঘৰখনো চলাব পৰা হৈছে। মই যিখন জিলাত এতিয়া কাম কৰি আছোঁ মৰিগাঁৱত, মৰিগাঁৱত এতিয়া কেইবাটাও এফ পি চি আছে যোনে কেঁচু সাৰ প্ৰডাকশ্যন কৰে, তেওঁলোকে মাৰ্কেটিং কৰে, ইভেন মহিলাসকলে বহুত ভাল কাম কৰি আছে আমাৰ মৰিগাঁও জিলাত। ইয়াংলি বুলি এটা এফ পি চি আছে, তাত প্ৰায় 1000 গৰাকী মহিলাই কেঁচু সাৰ প্ৰডাকশ্যন কৰি আছে। মহাবাহু বুলি আমাৰ লগত কাম কৰা এফ পি চি আছে, তেওঁলোকেও কেঁচু সাৰ প্ৰডাকশ্যন কৰি আছে। তো কেঁচু সাৰ প্ৰডাকশ্যন কৰি পেলাই আজিৰ দিনত কি হৈছে, আপুনি নিজৰ খেতিটো ব্যৱহাৰ কৰিব পাৰিলে, কিন্তু বিক্ৰী কৰাৰো এটা ভাল ইয়াৰ সুবিধা আছে, কাৰণ ইয়াৰ চাহিদাটো খুব বেছি হয়।
1: ঠিক আছে, আপুনি আজি আহি জৈৱিক কৃষিত পোষক দ্ৰব্যৰ ব্যৱস্থাপনা সম্পৰ্কে সুন্দৰকৈ ক'লে, আমাৰ কৃষক শ্ৰোতা নিশ্চয় উপকৃত হ'ব। আজিৰ আলোচনাটি আমি ইমানতে সামৰিছোঁ, নমস্কাৰ। ইমান পৰে জৈৱিক কৃষিত পোষক দ্ৰব্যৰ ব্যৱস্থাপনা এই সম্পৰ্কে হোৱা আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ ভূমি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ সৌৰভ বৰুৱা আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ কৃষক শিতান্তি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে মৰিগাঁও জিলাৰ নতুৱা গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক তিলেন নাথৰ সৈতে হোৱা কথা বতৰা। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ মৰিগাঁও জিলাৰ নতুৱা গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক, তেখেত হৈছে তিলেন নাথ। নমস্কাৰ।
2: নমস্কাৰ।
1: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
2: ধন্যবাদ।
1: আপুনি এগৰাকী কৃষক নহয় জানো?
2: হয়।
1: আপুনি বৰ্তমান কিহৰ লগত জড়িত হৈ আছে?
2: মই এতিয়া বীজ উৎপাদনৰ লগত জড়িত হৈ আছোঁ।
1: বীজ উৎপাদন?
2: হয়। এই বীজ উৎপাদনটোৰ লগত জড়িত হোৱাৰ উদ্দেশ্য এইটোৱে হৈছে যে আমাৰ অসমত বিশেষকৈ বীজৰ কাৰণে যিটো সমস্যা হৈ আছে, মানে বীজ নিৰ্ণয় কৰাটো, এজন কৃষকে প্ৰকৃত বীজ পোৱাটো, তাৰ কাৰণে বহুতখিনি জানিবলগীয়া থাকে। আৰু এইটো ক্ষেত্ৰত আমাৰ কৃষি বিভাগৰ পৰা, কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা, অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা তেখেতলোকে আমাক শিকাইছিলে যে বীজ কেনেকৈ আমি উৎপাদন কৰিব পাৰোঁ, তাক কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰোঁ, আৰু সেইটো আমি বজাৰলৈ কেনেকৈ নিব পাৰোঁ, আৰু এই জৰিয়তে কৃষকে যে অধিক লাভান্বিত হ'ব তাৰ এটা ব্যৱসায়িক দিশ আছে। সেই ব্যৱসায়িক দিশটো হৈছে আমি বীজটো কৃষি বিশ্ববিদ্যালয়ৰ পৰা লৈ আহোঁ, আৰু সেই বীজটো আমি কৃষকক কৰিব দিওঁ, আৰু কৃষকৰ পৰা সেইটো আমি কিনি লওঁ, কিনি লৈ সেইটো ব্ৰেণ্ডিং প্ৰচেছিং ব্ৰেণ্ডিং কৰি পেলাই আমি মাৰ্কেটত বিক্ৰী কৰোঁ। তাৰ কাৰণে কৃষকে এটা উচিত মূল্য পায়, উচিত বজাৰখন পায়। গতিকে এইটো ক্ষেত্ৰত এতিয়াও বহুতো সমস্যা আছে, সেই সমস্যাখিনিৰ লগত আমি যুঁজ কৰিয়ে আছোঁ। আমাৰ উদ্দেশ্য হৈছে কি, আমি এটা অনুষ্ঠানৰ লগত জড়িত

0: হৈ আছোঁ, আৰু এজ এ মই সঞ্চালক হিচাপে আছোঁ। আৰু মোৰ লগত আৰু তেনেকৈ ৰঞ্জন বৰঠাকুৰ আছে, দেৱজিৎ কলিতা বুলি কৈ আছে, হিৰণ ডেকা আছে, আৰু বন্তি বৰদলৈ আছে। তেনেকৈ আমি ছয়গৰাকী এই অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ। আমাৰ উদ্দেশ্য সেইটোৱে যে এই বীজৰ ক্ষেত্ৰখনক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, অসমৰ বীজৰ যিখন বজাৰ আমি বজাৰখনত কেনেকৈ এটা খোজ দিব পাৰোঁ, যাতে এজন কৃষকে প্ৰকৃত বীজটো পায়, খেতি কৰে, আৰু সেই খেতিৰ লছটো যাতে কমে,
1: সেইটোৱে মানে মূল উদ্দেশ্য।
0: হয়,
1: আপোনালোকে কেনেধৰণে মানে বীজটো উৎপাদন কৰে বা ক'ৰ পৰা সংগ্ৰহ কৰে, কেনেকৈ বিক্ৰী কৰে,
0: হয়
1: সেই গোটেই প্ৰক্ৰিয়াটো কওকচোন।
0: প্ৰথমতে আমি বীজ লৈ আহোঁ কৃষি বিশ্ববিদ্যালয়ৰ পৰা। তাত কেইবাটাও ষ্টেজ থাকে, যেনেকৈ আছে নিউক্লিয়াৰ ছিড, ব্ৰিডাৰ ছিড, ফাউণ্ডেশ্যন ছিড, চাৰ্টিফাইড ছিড। নিউক্লিয়াৰ ছিডটো আমি নাপাওঁ, এজ এ ফাৰ্মাৰ নাপাওঁ। ব্ৰিডাৰ ছিডটো পাব পাৰোঁ, ফাউণ্ডেশ্যন ছিডটো পাব পাৰোঁ, চাৰ্টিফাইড ছিডটো পাব পাৰোঁ। আৰু সেই ছিডটো কিনি আনি আমি নিৰ্দিষ্ট খেতিয়কক আমি দিওঁ, তেখেতলোকক ট্ৰেইনিং দিয়া হয়, কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা ট্ৰেইনিং দিয়া হয়। আৰু আমি যিখিনি ট্ৰেইনিং পাইছোঁ আৰু আমি যিখিনি জানো, সেই হিচাপেও সেই প্ৰশিক্ষণটো আমি কৃষকক দিওঁ। আৰু তেখেতৰ লগত আমি কঠীয়া নিৰ্বাচন কৰাৰ পৰা, যে মাটি চাই তেখেতলোকৰ কি কোনটো জাত কৰিব পাৰিব, সেই জাতটো আমি তেখেতলোকক যোগান ধৰোঁ। আৰু সেই যোগান ধৰাৰ পৰা বীজটো কঠীয়া মানে জাৰ্মিনেশ্যন দিয়াৰ পৰা কটালৈকে, আমি সংগ্ৰহ কৰালৈকে গোটেইটো প্ৰক্ৰিয়াত নিৰীক্ষণত থাকে। আমি ফিল্ডত যাওঁ, কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আহে ফিল্ডলৈ, আৰু অশোকা বুলি কয়, আসাম ছিড এণ্ড চাৰ্টিফিকেশ্যন এজেঞ্চি, তেখেতলোকৰ এস্ক্ৰ' তেখেতলোকো আহে, আহি কোনজন ফাৰ্মাৰ নামত ৰেজিষ্ট্ৰেশ্যন হৈছে বীজটো, সেইমতে ফিল্ডত ভিজিট কৰে, সেই প্লটটো ভেৰিফাই কৰে। প্লটত যদি মানে অলাগতিয়াল কিছুমান বন থাকে, সেইবিলাকৰ কাৰণে তেখেতে কয়, অলাগতিয়াল যদি ধান গজে সেইবিলাকো তেখেতলোকে চায়। আৰু সেইটো যাতে নিখুঁতভাৱে কৰিব পাৰি, তাৰ সময়ে সময়ে কৃষকজনে তাত কৰিবলগীয়া বহুতখিনি কাম থাকে, যে মিক্স নোহোৱা, মিক্স থকা তাৰ মাজতো কেতিয়াবা অলাগতিয়াল ধানবিলাক গজে সেইবিলাক উঘালি পেলাব লাগে, বা কটাৰ সময়ত চাব লাগে, কটাৰ সময়ত তেখেতলোকে সেই ধানটো বেলেগ ধান যদি ওলাইছে সেইটো আঁতৰাব লাগে। ধান মাৰোঁতে উঠি থ্ৰেচাৰত, ব্যৱসায়িক হিচাপে থ্ৰেচাৰবিলাকত আজিকালি ধান মাৰে, তাততো বিভিন্ন জাতৰ ধান থ্ৰেচাৰে মাৰি ফুৰে, গতিকে থ্ৰেচাৰটো ভালকৈ চাফ চিকুণ কৰি নিখুঁতভাৱে সেই ধানটো মানে সংগ্ৰহ কৰা, তাৰপিছত মিক্স হোৱাৰ কাৰণে ঘৰত বহুতো মানে পৰ্যায়ত বিভিন্ন জাতৰ ধান থাকে, তাত ইটোৰ লগত সিটো যাতে মানে দূৰত্ব ৰখাই ষ্টক কৰিব পাৰে, যেতিয়ালৈকে আমি নানো, আমাৰ গোডাউনলৈকে নালাগে, নানালৈকে সেই পৰ্যায়ত যাতে খেতিয়কজনে ৰাখে, সেইটোৰ ওপৰতো আমি পূৰা নিৰীক্ষণ কৰোঁ। তাৰপিছত সেইটো আমি সংগ্ৰহ কৰাৰ পিছত চাৰিমাহ, মানে আমি নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, এই পিৰিয়ডটোতে হাৰ্ভেষ্টিং পিৰিয়ড, তাৰপৰা আমি ষ্ট'ৰ গোডাউনত ৰাখি মাৰ্চৰ লাষ্টৰ পৰা আমি প্ৰচেছিং ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনাৰ শুকুৱাওঁ ধানটো, ঠিক আছে, শুকুৱাই আমাৰ প্ৰচেছিং ইউনিট আছে, প্ৰচেছিং ইউনিটত আমি দি সেইটো চাফ কৰি পেলাই আমাৰ কোম্পানী নামৰ ব্ৰেণ্ড আমি ইষ্টাব্লিছ কৰিছোঁ। প্ৰথমতে আমি ট্ৰায়েল বেচিছত অসম কৃষি বিশ্ববিদ্যালয়ৰ লগত MOU কৰি আমি বিভিন্ন জেগাত আমি চাপ্লাই দিছিলোঁ, তাৰপৰা পজিটিভ ৰিজাল্ট আহিছে আৰু আমাৰ সেইটো কনফিডেঞ্চ আহিলে, আৰু সেই হিচাপে আমাৰ কোম্পানী নামতে আমি ব্ৰেণ্ড ইষ্টাব্লিছ কৰি পেলাই আমি মাৰ্কেটত বিক্ৰী কৰোঁ।
1: মাৰ্কেটখন ক'ত পায় আপোনালোকে?
0: মাৰ্কেট অলৰেডি আমাৰ অসমত বিশেষকৈ যিখন মাৰ্কেট, এখন ডাঙৰ মাৰ্কেট, যিটো মাৰ্কেট আমাৰ অসমৰ বাহিৰৰ ৰাজ্যবিলাকে লৈ আছে, কাৰণ আমাৰ অসমত থলুৱাভাৱে বীজ উৎপাদক খুব কমেই আছে, যাৰ কাৰণে এই আমি সময়মতে বীজবিলাক আমি খেতিয়কক দিব নোৱাৰোঁ, আৰু সেই সুবিধাটোৱে লয় বেলেগ ৰাজ্যৰ পৰা যিখিনি আহে বীজ। গতিকে আমিও যত্ন কৰোঁ যে সময়মতে খেতিয়কে যিজন প্ৰকৃত খেতিয়ক, তেখেতে কোনোবা আঁচনিৰ কাৰণে ৰৈ নাথাকে, ক'ৰবাৰ পৰা ফ্ৰীকৈ বীজ পাম মই খেতি কৰিম, তেখেতে বেলেগৰ পৰা হ'লেও উচিত দাম দি বীজটো আনি খেতি কৰে। গতিকে আমাৰ উদ্দেশ্য হৈছে কি, যিখিনি খেতিয়ক মানে খেতিয়ক কমপ্লিট ফিল্ডৰ লগত জড়িত হৈ আছে, সেই খেতিয়ককেইজনক আমি আইডেণ্টিফাই কৰি পেলাই আমাৰ এটা কৃষি ব্যৱসায়িক হিচাপে, কৃষিটোক আমি ব্যৱসায়িক হিচাপে কেনেকৈ এটা আগুৱাই লৈ যাব পাৰোঁ, আমাৰ লগত জড়িত হৈ আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, তাৰে আমাৰ চেষ্টা।
1: ইয়াত কিমানমান কৃষক জড়িত হৈ আছে আপোনাৰ লগত?
0: আমাৰ লগত টোটেল 17খন গাঁও আছে জড়িত হৈ, তাৰে আমাৰ এক্টিভলি জড়িত প্ৰায় 1000মান আছে, কিন্তু 1000ৰ লগত জড়িত হৈ আছে যদিও আমাৰ লগত বায়বেক পলিচিত, মানে ধানটো বীজটো কৃষি কৃষক দিয়া আৰু কৃষকৰ পৰা কিনি লৈ অহা এই পৰ্যায়ত আমি হাৰ্ডলি 150 মানুহৰ লগতহে কৰিব পাৰিছোঁ, কাৰণ তাৰ কাৰণে এটা কেপিটেলৰ প্ৰয়োজন হয়। গতিকে সেইটো আমি লাহে লাহে অভাৱবিলাক দূৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। গতিকে আমাৰ উদ্দেশ্যটো আছে মেক্সিমাম আমি প্ৰসাৰ কৰা, আৰু সেই হিচাপে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰো লাগিব। আমি টাৰ্গেট বেছি কৰিলেও নহ'ব, আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, ষ্টোৰেজ কেপাচিটি, প্ৰচেছিং কেপাচিটি বা ৱৰ্কিং কেপিটেল এইখিনি ডিপেণ্ড কৰিব, সেইমতেহে আমি এটা লিমিটলৈকে আমি কৰিব পাৰিম।
1: ঠিক আছে, আজি আপুনি আহি মানে বীজ উৎপাদনৰ বিষয়ে যথেষ্টখিনি কথা ক'লে। আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ। নমস্কাৰ,
0: ধন্যবাদ।
2: ইমান পৰে আজিৰ কৃষক শিতানত মৰিগাঁও জিলাৰ নতুৱা গাঁৱৰ প্ৰগতিশীল কৃষক তিলেন নাথৰ সৈতে হোৱা কথা বতৰা শুনিলে। কথা বতৰাত ভাগ ল'লে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময়ো হৈ আহিল। পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানটি ইমানতেই সামৰিছোঁ। নমস্কাৰ।

0: শ্রোতাসকলে ইমান পৰে কৃষকবাণী অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটির প্রযোজনা বেনৰী এজুঙৰ। এফ এম বেণ্ডৰ 102.7 মেগাহার্জত এয়া আকাশবাণী নগাঁও। এইখিনিতেই শ্রোতাসকললৈ আগবঢ়াইছো আজি প্রচার হবলগা কেইটিমান অনুষ্ঠান সম্পর্কে চমু বিবরণ। খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব। নবীন চন্দ্ৰ বৰদলৈ ৰচিত বৃন্দগীত শুনিবলৈ পাব 7:05, 7:10 অসমীয়া বাতৰি। সন্তোষ কুমাৰ কলিতাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:20, 7:30 নিবেদন কৰা হ'ব সুৰলহৰী অনুষ্ঠানটি। নিশা 8:00 বাতৰিৰ শিৰোনাম। প্ৰান্তে প্ৰান্তে অনুষ্ঠানত মৰিগাঁও জিলাৰ কৃষি বিভাগত হোৱা কথা বতৰা শুনিবলৈ পাব আজি নিশা 8:02। 8:22 শুনিবলৈ পাব ধীৰাজ দাসে পৰিৱেশন কৰা গীটাৰ বাদন। 8:32 অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান। 8:45 সমাচাৰ সন্ধিয়া আৰু 9:00 News@9 শুনিবলৈ পাব। কৰবী শৰ্মাই পৰিৱেশন কৰা ভজন শুনিবলৈ পাব নিশা 9:15। 9:25 নিশাৰ আঞ্চলিক বাতৰি। পুৰিয়া কল্যাণ ৰাগত প্ৰজ্ঞান বৰুৱাই পৰিৱেশন কৰা খেয়াল শুনিবলৈ পাব নিশা 9:30। শ্ৰোতাসকলে ইমান পৰে আজি প্ৰচাৰ হ'বলগা অনুষ্ঠান সম্পৰ্কে শুনিলে। এয়া আকাশবাণী নগাঁও। এইখিনিতে আপোনালোকক জনাওঁ যে আজি সন্ধিয়া 7:30 সুৰলহৰী অনুষ্ঠানত আমি আমাৰ শ্ৰোতাসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিম। সেই সময়খিনিত ইচ্ছুক শ্ৰোতাই ফোনযোগে, হোৱাটছএপযোগে নতুবা মেছেজযোগে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আমাৰ ফোন নম্বৰ 9435053214। পুনৰ কৈছোঁ 9435053214। এইখিনিতে খন্তেক বাণিজ্যিক বিৰতি।
1: হেৰা, কাইলৈ জল জীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। হোটেলতো ৰিজাৰ্ভেশ্যন ফুল, ইফালে শ্বপিং মলতো গ্ৰাহকৰ ভিৰ। ইমান ডাঙৰ প্ৰকল্প আৰু ব্যস্ত ব্যৱসায়ৰ বাবে ডাঙৰ আকাৰৰ মজবুত পানী টেংকি ক'ত পাম বাৰু?
2: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জল জীৱন মিছন হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDPE, GRP, জিংক পানী টেংকীৰ লগতে HDPE পাইপ, আইৰণ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
1: হয় নেকি?
2: গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। যোগাযোগৰ নম্বৰ 7002286334। লিখিলেনে?
1: লিখিলোঁ 7002286334।
2: বঢ়িয়া।
1: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকি, য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে।
2: শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি, প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ, ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি, ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সমগ্ৰ শিক্ষা অসমৰ শিক্ষানুষ্ঠানসমূহলৈ পত্ৰ প্ৰেৰণ, আৰু US অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি তৃষা জোলি আৰু গায়ত্ৰী গোপীচান্দৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়াৰ বিত্তং বাতৰিসমূহ হ'ল, অৰুণাচল প্ৰদেশৰ নৱগঠিত কেই পান্যৰ জিলাৰ ইয়াজালি চক্ৰৰ অন্তৰ্গত নিপকো প্ৰকল্প কলনীত যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে আজি আকস্মিক বানৰ সৃষ্টি হয়। নিপকোৰ সূত্ৰই প্ৰকাশ কৰা মতে, বানৰ ফলত নিপকো কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ঢলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰগতিত সোমাই অহা পানীয়ে কমেও 18টা আৱাসিক কোৱাৰ্টাৰৰ ক্ষতি সাধন কৰে। এই ঘটনাত এতিয়ালৈকে 7গৰাকী লোক সন্ধানহীন হৈ আছে। ইপিনে অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত অৰুণাচল প্ৰদেশৰ ইয়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ পুৱা 6 বজাৰ পৰা 9 বজাৰ ভিতৰত হোৱা বৰষুণে আকস্মিক বানৰ সৃষ্টি কৰিছে। আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হৈছে। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ডঃ ৰবি কুতাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে কথা পাতিছে আৰু তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক পৰিস্থিতি নিৰীক্ষণ কৰি থাকিবলৈ আৰু সময়মতে সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰিবলৈ কোৱা হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। এই সন্দৰ্ভত মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে এইদৰে কয়।
1: এতিয়ালৈকে যিখিনি খবৰ পাইছো, তেনেকুৱা ধৰণৰ বিপদৰ খবৰ পোৱা নাই। আৰু ব্ৰহ্মপুত্ৰ যিহেতু নামি আছে, সেইকাৰণে পানীখিনি ধুনীয়াকে বৈ গৈছেগে, কিন্তু তথাপিও বতৰৰ কথা কোনো ক'ব নোৱাৰে আৰু আমি হস্তম হৈ আছো ৰাইজসকলক যাতে আমি বিপদত নপৰাকে যাতে ৰক্ষা কৰিব পাৰোঁ। ক্লাউড ব্ৰাঞ্চটো এনেকুৱা ধৰণৰ, এনেই বৰষুণৰ পানীটো বা আমাৰ যেতিয়া গেট খোলে আজিৰ দিনত আমি আগতীয়াকে গম পাওঁ। এতিয়া কেইদিনমানৰ আগতে কপিলিত খুলিছিলে, আমি আগতীয়াকে গম পালোঁ। আমি ব্যৱস্থা লোৱাৰ কাৰণে আগতে কপিলি খোলাৰ লগে লগে যিটো ভয়ংকৰ এটা পৰিৱেশ হয়, সেই পৰিৱেশটো নাই। ইয়াতো গেটৰ লৈ পেলাই এইবাৰ সমস্যা বনায়। আজিৰ সমস্যাটো হৈছে একেবাৰে চাডেনলি, এইটো এটা এটমস্ফিয়াৰৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো এটা চাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেছ ফ্লাড হয়, বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও যিখিনি আমি নামনি অঞ্চলত এইডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাই দি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাৰ ব্যৱস্থা।
0: ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক নৈ আৰু বিপদৰ আশংকা থকা ঠাইসমূহৰ স্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে দ আৰু বান প্ৰৱণ এলেকাত প্ৰাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। বানৰ সময়ছোৱা সৃষ্টি হোৱা কোবাল সুতলৈ চাই জনসাধাৰণক বানত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়ত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

0: সাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 6000188628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। অসম অৰুণাচলত যোৱা কেইদিনমান ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত 315 ক নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভালেমান ঠাইত হোৱা ভূমিস্খলন হোৱাৰ বাতৰি পোৱা গৈছে। তিৰাপৰ দুই স্থানত হোৱা ভূমিস্খলনৰ বাবে অসমৰ ডিব্ৰুগড় জিলাৰ জয়পুৰ আৰু অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ দেওমালী আৰু খোনছাৰ মাজত পথ যোগাযোগ ব্যাহত হৈছে। জিলা প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ পথছোৱাৰে যান বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। বজালী জিলাৰ বনগাঁও অঞ্চলত আজি বিধায়ক ধৰ্মেশ্বৰ ৰায়ে বান পৰিস্থিতিৰ বুজ লয়। কাল দিয়া নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ একাধিক স্থানত তীব্ৰ ক্ষয় ক্ষতি সাধন কৰাৰ লগতে এটা মথাউৰি ছিগি যোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। বিধায়কগৰাকীয়ে বনগাঁৱৰ বিভিন্ন অঞ্চল ঘূৰি বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে। স্থানীয় ৰাইজে বিধায়কগৰাকীক ভগ্ন মথাউৰি আৰু নৈৰ খহনীয়া অঞ্চলত অবৈধভাৱে বালি আৰু মাটি খনন কৰাৰ ফলত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। বিধায়ক ৰায়ে পৰিস্থিতিৰ বুজ লোৱাৰ অন্তত জলসম্পদ বিভাগৰ বিষয়াসকলক ভগ্ন মথাউৰি 3 দিনৰ ভিতৰত মেৰামতি কৰাৰ নিৰ্দেশ দিয়ে। বিধায়কগৰাকীয়ে স্পষ্টভাৱে কয় যে বান আৰু নৈৰ খহনীয়াৰ ফলত সাধাৰণ ৰাইজ যাতে অধিক কষ্টৰ সন্মুখীন নহয় তাৰ বাবে অতি ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগিব। স্থানীয় জনসাধাৰণে কালদিয়া আৰু পহুমৰা নদীত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ বালি আৰু মাটি খননক লৈ বিধায়কগৰাকীৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে কয় যে এই অবৈধ খননৰ ফলতেই নদীৰ স্বাভাৱিক গতিপথ ব্যাহত হৈছে। বিধায়ক ৰায়ে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিয়ে আৰু সংশ্লিষ্ট বিভাগসমূহক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনায়। একে সময়তে বন বিভাগৰ ভূমিকাক লৈও সৰব হৈ উঠে স্থানীয় বিধায়কগৰাকী। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ সম্ভাৱনীয়তা আছে বুলি উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰশীলতা বিষয়ক এখন কৰ্মশালাত অংশগ্ৰহণ কৰি শ্ৰীবৰাই আজি এইদৰে কয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰৰ নেতৃত্বত অসম ক্ৰমাৎ দেশৰ প্ৰতিৰক্ষা উৎপাদন মানচিত্ৰৰ শক্তিশালী স্থান দখলৰ দিশে আগবাঢ়িছে। তেওঁ লগতে খণ্ডটোৰ সৈতে জড়িত উদ্যোগসমূহক অসমত উৎপাদন কৰিবলৈ আৰু উৎপাদন গোট স্থাপন কৰিবলৈ আহ্বান জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি পাইছে। বৰ্তমানলৈকে এই ৰোগত 42জন লোক আক্ৰান্ত হৈছে। এই ৰোগত আক্ৰান্ত হৈ কামৰূপ জিলাত 3জন, বৰপেটা আৰু লখিমপুৰত 2জনকৈ, কামৰূপ মহানগৰ, কাছাৰ আৰু যোৰহাট জিলাত 1জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। তদুপৰি ৰাজ্যত বৰ্তমান একিউট এনকেফেলাইটিছ চিণ্ড্ৰমত আক্ৰান্ত লোকৰ সংখ্যাও 519লৈ বৃদ্ধি পাইছে। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে এনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা জিলাসমূহত প্ৰতিষেধক প্ৰদান, স্বাস্থ্যকৰ্মীৰ বাবে প্ৰশিক্ষণ আৰু জনসজাগতামূলক কাৰ্যসূচীৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ ৰঙিয়া আৰু নগৰবেৰাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ 3গৰাকী লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে ভালেমান সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে জিলাখনৰ ঠায়ে ঠায়ে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে ঔষধমিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা, সজাগতামূলক ৰাজহুৱা ঘোষণা, ধোঁৱা দিয়া আদি কাৰ্য ৰূপায়ণ কৰা হয়। তদুপৰি জিলাখনৰ গাহৰি পালন কৰা অঞ্চলসমূহতো গাহৰিৰ তেজ পৰীক্ষা কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে জনাইছে। ডেংগী ৰোগত আক্ৰান্ত হৈ মৰিগাঁৱৰ গছৰগুৰি নিবাসী এগৰাকী যুৱতীৰ কালি মৃত্যু হয়। আমাৰ মৰিগাঁও সংবাদদাতাই জনোৱা অনুসৰি প্ৰায় 15 দিন পূৰ্বে কৰ্মস্থলীৰ পৰা উভতি অহাৰ পাছতে যুৱতীগৰাকী অসুস্থ হৈ পৰে। 5 জুনত যুৱতীগৰাকীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু 5দিনা স্বাস্থ্য কিছু উন্নত হোৱাত ঘৰলৈ উভতি যায়। পুনৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত যুৱতীগৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰা হয়। চিকিৎসাৰ সময়ত ডেংগী ৰোগ ধৰা পৰে আৰু কালি যুৱতীগৰাকীয়ে মৃত্যু খাবতি লয়। জিলাখনত ডেংগী আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে এইদৰে কয়।
2: জাপানিজ এনকেফেলাইটিস আমাৰ ইয়াত অলৰেডি ফাৰ্ষ্ট গৰাকী জাপানিজ এনকেফেলাইটিস আছিলে, অলৰেডি চাৰিগৰাকী আমাৰ দুগৰাকী জি এন আৰ চিত আছে, জি এন আৰ চি এণ্ড জি এম চিত আছে, আৰু এগৰাকী আছে গুডেন হেল্থ হস্পিটেলত, বাকী যিটো এগৰাকী আছে সেইটো ৰিকভাৰী হৈছে, চাৰিগৰাকী আমাৰ ভিলেজ হৈ আছে। ডেংগু আৰু জাপানিজ এনকেফেলাইটিস হলে আমাৰ প্ৰথম কথা হৈছে প্ৰিভেনশ্যনটোৱে মেইন কথা, আমি ধৰি লওক এই বস্তুটো আমাৰ নহওক। আপোনালোকে জানে যে জাপানিজ এনকেফেলাইটিস বেমাৰটো কেনেকে বিয়পে, আমাৰ যিবিলাক ধৰি লওক পগলী বা ভেৰিয়াৰ পৰা গাহৰি এই বস্তুবিলাকৰ যাতে
1: ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম্পিউটাৰ টেবলেট ইউ পি এছ আৰু আই এফ বি এছকে ধৰি তথ্য প্ৰযুক্তিৰ সঁজুলি চুৰি হোৱাৰ ঘটনালৈ চাই সমগ্ৰ শিক্ষা অসমে বিদ্যালয়সমূহৰ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিবলৈ নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে। মিছন সঞ্চালক ডঃ ওম প্ৰকাশৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনাযোগে জিলা মিছন সমন্বয়ক, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শককে ধৰি জিলা কৰ্তৃপক্ষসমূহক এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। অধিসূচনাখনত লগতে চকীদাৰ থকা স্বত্তেও সংঘটিত চুৰিৰ ঘটনাৰ পৰা গুৰুতৰ সুৰক্ষা গাফিলতিৰ কথা স্পষ্ট হৈছে আৰু ইয়াৰ ফলত বাৰে বাৰে শৈক্ষিক সম্পদৰ লোকচান হোৱা বুলি উল্লেখ কৰা হৈছে। নতুন নিৰ্দেশনাৰ অধীনত বিদ্যালয়সমূহক চকীদাৰসকলক বাধ্যতামূলকভাৱে নৈশ কৰ্তব্যত নিয়োজিত কৰিবলৈ আৰু কৰ্তব্যৰ সময়ত হোৱা চুৰিৰ ঘটনাৰ বাবে তেওঁলোকক জবাবদিহি কৰিবলৈ কোৱা হৈছে। বিদ্যালয়সমূহক লগতে চুৰিৰ ঘটনাৰ বিষয়ে ততালিকে স্থানীয় থানাত অৱগত কৰিবলৈ কোৱা হৈছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি আমট্ৰনৰ প্ৰতিনিধি আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অনলাইন ৰাজহ সংগ্ৰহ ব্যৱস্থা সুদৃঢ় আৰু সুচল কৰাৰ বিষয়ে আলোচনা কৰা হয়। আলোচনাত স্বচ্ছতা বৃদ্ধি, পৰিচালনগত আসোৱা দূৰীকৰণ আৰু দক্ষ ৰাজহ প্ৰশাসনৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ বিভিন্ন পদক্ষেপৰ অন্বেষণ কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় বন সেৱাৰ বিষয়া সংস্থাৰ এটা দলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মন্ত্ৰীগৰাকীয়ে সেৱা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ লগতে বহনক্ষম ব্যৱস্থাপনা আৰু সমূহীয়া প্ৰচেষ্টাৰ জৰিয়তে ৰাজ্যৰ বনভূমি তথা প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বিষয় লৈ মত বিনিময় কৰে। চৰাইদেউ জিলা প্ৰশাসনে সোণাৰী মৰাণ পথৰ উন্নয়নৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা পৰ্যায়ৰ ভূমি ক্ৰয় সমিতিয়ে অসমমালা আঁচনিৰ তৃতীয় পৰ্যায়ত ভোজো ৰেলৱে ক্ৰছিঙৰ পৰা জাজৰি পাছাদিলৈকে পথছোৱাৰ উন্নীতকৰণৰ উদ্দেশ্যে মাহমৰা ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ভূমি ক্ৰয়ৰ জৰিয়তে অধিগ্ৰহণৰ সিদ্ধান্ত লৈছে। ভূমি অধিগ্ৰহণ কৰিবলগীয়া গাঁওসমূহৰ ভিতৰত কাকতিবাৰী গ্ৰান্ত, জাপিধৰা, লিকচন, দিচাংকো খাবি, বুঢ়াগোহাঁইবাৰী, গৰ্কক অন্যতম। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতিৰ পৰা।
0: সমগ্ৰ শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত 2026-27 শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনেধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়টো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্ৰেণীকোঠাৰ বাহিৰত হাতে কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব। এই দিনকেইটাত ছাত্ৰ ছাত্ৰীসকলক গছৰ সৈতে বন্ধুত্ব কৰা, বিশেষজ্ঞৰ সৈতে কথোপকথন, হস্ততাঁত, হস্তশিল্প উদ্যোগ, চাহ উদ্যোগ পৰিদৰ্শন, ভাস্কৰ্য আৰু কলা সম্বন্ধীয় কাৰ্যকলাপ, দুগ্ধপাম, পুখুৰী, পশুধন, উদ্যান শস্য আদি পৰিদৰ্শনৰ ব্যৱস্থা কৰাৰ বাবে পত্ৰখনত উল্লেখ কৰা হৈছে। ইউনিচেফ ইণ্ডিয়া আৰু ইউনিচেফ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জ্যেষ্ঠ শিশু সুৰক্ষা বিশেষজ্ঞসকলক লৈ গঠিত এটা প্ৰতিনিধি দলে আজি নগাঁও জিলাত শিশু কল্যাণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত কৰ্মৰত মুখ্য অংশীদাৰসকলৰ সৈতে আলোচনাত মিলিত হয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ইউনিচেফ ইণ্ডিয়াৰ শিশু সুৰক্ষা শাখাৰ মুখ্য বিষয়া মিলন কিদানে, প্ৰতিনিধি দলৰ শিশু সুৰক্ষা বিশেষজ্ঞ লক্ষ্মী নাৰায়ণ নন্দকে ধৰি আন কেইবাগৰাকী শিশু সুৰক্ষা বিশেষজ্ঞ উপস্থিত থাকে। কালত প্ৰতিনিধি দলটোৱে নগাঁও জিলাৰ সামগ্ৰিক শিশু সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰা, বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয় উন্নীত কৰা, শিশুৰ নিৰাপত্তা, যত্ন তথা সৰ্বাংগীন কল্যাণ সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইউ এছ অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ যুটি ত্ৰিষা জল্লি আৰু গায়ত্ৰী গোপীচান্দ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটিটোৱে প্ৰথম ৰাউণ্ডত স্পেইনৰ পাউলা লোপেজ আৰু লুচিয়া ৰড্ৰিছক 21-12, 14-21 আৰু 21-13 গেমত পৰাস্ত কৰে। ত্ৰিষা আৰু গায়ত্ৰীয়ে পৰৱৰ্তী ৰাউণ্ডত জাপানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চৰাইদেউ জিলাৰ এঙেৰা কোঁৱৰ গাঁও নিবাসী স্বাধীনতা সংগ্ৰামী কালীনাথ কোঁৱৰৰ আজি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 98 বছৰ। কোঁৱৰৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি জিলাখনৰ প্ৰশাসনিক বিষয়া, অসম ৰাজ্যিক স্বাধীনতা সংগ্ৰামী সন্থাৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে তেওঁৰ মৃত্যুত শ্ৰদ্ধা নিবেদন কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি মন্ত্ৰী বিমল বৰাৰ প্ৰকাশ। ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সমগ্ৰ শিক্ষা অসমৰ শিক্ষানুষ্ঠানসমূহলৈ পত্ৰ প্ৰেৰণ। আৰু ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ জুটি ত্ৰিষা জলি আৰু গায়ত্ৰী গোপীচান্দৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত।
3: এফ এম বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো আজি আৰু কাইলৈ প্ৰচাৰ হ'ব লগা অনুষ্ঠান সম্পৰ্কে চমু বিৱৰণ। খন্তেক পাছতেই নবীন চন্দ্ৰ বৰদলৈ ৰচিত এটি বৃন্দগীত শুনিবলৈ পাব। সন্তোষ কুমাৰ কলিতাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:20। 7:30 নিবেদন কৰা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী। প্ৰান্তে প্ৰান্তে অনুষ্ঠানত আজি শুনিবলৈ পাব মৰিগাঁও জিলাৰ কৃষি বিভাগত হোৱা কথা বতৰা। প্ৰচাৰ কৰা হ'ব 8:02। 8:22 শুনিবলৈ পাব ধীৰাজ দাসে পৰিৱেশন কৰা গীটাৰ বাদন। 8:32 অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান। কৰবী শৰ্মাই পৰিৱেশন কৰা ভজন শুনিবলৈ পাব 9:15। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 নিবেদন কৰা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:55। কাইলৈ 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনাত নিবেদন কৰা হ'ব গুঞ্জলতা শৰ্মা ওজা আৰু সংগীসকলে পৰিৱেশন কৰা নাম, উমাকান্ত বৈৰাগীৰ কণ্ঠৰ টোকাৰী গীত আৰু কিশোৰী আমনকাৰৰ কণ্ঠৰ ভজন। কাইলৈ 6:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনিবলৈ পাব আহিৰ ভৈৰৱ ৰাগত কমল চাবৰীয়ে পৰিৱেশন কৰা সাৰাংগী। তাৰ পাছতেই বৰগীত শুনিবলৈ পাব। 7:00 নিয়োগ বাতৰি আৰু 7:05 বাতৰি শুনিবলৈ পাব। সাত বাজি 15 মিনিটত নিবেদন কৰা হ'ব সুপ্ৰভাত অনুষ্ঠানটি। 7:30 শুনিবলৈ পাব মূৰ্ছনা অনুষ্ঠানটি। 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লীৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। গীতিমালিকা অনুষ্ঠানটি শুনিবলৈ পাব কাইলৈ 8:30। 9:00 পুৱাৰ আঞ্চলিক বাতৰি। 9:15 শুনিবলৈ পাব জিলাৰ ৰেহৰূপ। 9:20 আগবঢ়োৱা হ'ব ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰত বিশিষ্ট নাট্যকাৰ ঔপন্যাসিক অৰুণ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 5ম খণ্ড। সাক্ষাৎ গ্ৰহণ কমল শৰ্মাৰ। 9:50 অসমীয়া গীত শুনিবলৈ পাব। কাইলৈ দিনৰ 10:00 শুনিবলৈ পাব বাহকজনিত ৰোগ আৰু পেলুৰ সমস্যা আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বাহকজনিত ৰোগৰ কাৰিকৰী পৰ্যবেক্ষক ময়ূৰ ফুকন আৰু ব্লক কোঅৰ্ডিনেটৰ জিতুমণি ভূঞাৰ সৈতে হোৱা কথা বতৰা। অনুষ্ঠানটি থলিতে বাণীবদ্ধ কৰি যুগুতাই আগবঢ়াব কিৰণ চন্দ্ৰ নাথে। শ্ৰোতাসকলে কাইলৈ দিনৰ 11:00 পৰা বিয়লি 4:29 লৈকে আকাশবাণী দিল্লী, মুম্বাই আৰু গুৱাহাটীৰ পৰা প্ৰচাৰিত বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু বাতৰি শুনিবলৈ পাব। কাইলৈ বিয়লি 4:30 আগবঢ়োৱা হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ। সন্ধিয়া 5:25 শুনিবলৈ পাব যুৱ ৰাগিনী অনুষ্ঠানটি। সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত শুনিবলৈ পাব সংমিশ্ৰিত মীন পালন সম্পৰ্কে নগাঁৱৰ মীন উন্নয়ন বিষয়া সুদৰ্শনা দেৱীৰ সৈতে হোৱা সাক্ষাৎকাৰটি, আৰু লগতে শুনিবলৈ পাব প্ৰগতিশীল কৃষক সচিদানন্দ বৰদলৈৰ সৈতে হোৱা কথা বতৰা। শ্ৰোতাসকলে কাইলৈ সন্ধিয়া 7:20 আৰু 9:15 লগতে 9:30 মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ড ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হৈ থকা ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপ 2026ৰ চলন্ত বিৱৰণী শুনিবলৈ পাব। কাইলৈ সন্ধিয়া 7:10 অসমীয়া বাতৰি, 8:45 সমাচাৰ সন্ধিয়া আৰু 9:00 News@9, 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। শ্ৰোতাসকলে ইমানপৰে আজি আৰু কাইলৈ প্ৰচাৰ হ'বলগা অনুষ্ঠান সম্পৰ্কে শুনিলে। এয়া আকাশবাণী নগাঁও। এইখিনিতেই আপোনালোকক জনাওঁ যে আজি সন্ধিয়া 7:30 সুৰলহৰী অনুষ্ঠানত আমি আমাৰ শ্ৰোতাসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিম। সেই সময়খিনিত ইচ্ছুক শ্ৰোতাই আমাক ফোনযোগে যোগাযোগ কৰিব পাৰিব, নতুবা হোৱাটছএপ মেছেজযোগেও তেওঁলোকৰ মনৰ বতৰা আমাক পঠিয়াব পাৰিব। আমাৰ ফোন নম্বৰটি হৈছে 9435053214। পুনৰ কৈছোঁ, 9435053214। মনত ৰাখিব 7:30 সুৰলহৰী অনুষ্ঠানত। আকাশবাণী নগাঁও, এতিয়া আগবঢ়াইছো নবীন চন্দ্ৰ বৰদলৈ ৰচিত এটি বৃন্দগীত।

এয়া আকাশবাণী। বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। আজিৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ত্ৰিপুৰাত পথ নিৰ্মাণৰ বাবে 211 কোটি টকাৰ অনুমোদন জনোৱা হৈছে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সন্ধিয়া দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সঞ্চালক উই চুং লেকক সাক্ষাৎ কৰে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে নতুন দিল্লীত নাৰ্কো কোঅৰ্ডিনেশ্যন চেণ্টাৰৰ 10ম শীৰ্ষ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব, কলকাতাৰ তৰাতালাত নিৰ্মীয়মান এটা গুদাম ভাঙি পৰাত 3জন লোকৰ মৃত্যু হোৱাৰ লগতে 5জন লোক আহত হয়, আৰু ইউ এছ অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় মহিলা ডাবলছৰ যুটিদ্বয়ে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে 2026-27 বিত্তীয় বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা চতুৰ্থৰ অধীনত ত্ৰিপুৰাত 96টা পথ নিৰ্মাণৰ বাবে 211 কোটিতকৈ অধিক টকাৰ অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা ৰাজ্যৰ 160 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ পথ সামৰি লোৱা হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে জনোৱা মতে অনুমোদিত প্ৰকল্পসমূহে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ 96টা বাসস্থানলৈ সকলো বতৰৰ উপযোগী পথৰ সংযোগ প্ৰদান কৰিব। মন্ত্ৰালয়ে উল্লেখ কৰে যে বৰ্ধিত সংযোগে বিদ্যালয়, স্বাস্থ্যসেৱাৰ সুবিধা আৰু গ্ৰাম্য বজাৰৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ উন্নত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব আৰু এই অঞ্চলসমূহত বসবাস কৰা লোকসকলৰ আৰ্থসামাজিক উন্নয়নত যথেষ্ট অৰিহণা যোগাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সন্ধিয়া দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সঞ্চালক উই চুং লেকক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত গোলকীয় উন্নয়ন আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ কৌশলগত মূল্যায়ন বিষয়ত তেওঁলোকৰ মাজত ভাৱৰ আদান প্ৰদান কৰা বুলি জানিবলৈ দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে নতুন দিল্লীত নাৰ্কো কোঅৰ্ডিনেশ্যন চেণ্টাৰৰ 10ম শীৰ্ষ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব। নাৰ্কটিক কণ্ট্ৰল ব্যুৰ' চমুকৈ NCBৰ উদ্যোগত অনুষ্ঠিত হোৱা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু ড্ৰাগছ আইন বলবৎকাৰী সংস্থাসমূহৰ প্ৰতিনিধিসকলক একত্ৰিত কৰি সমগ্ৰ দেশত ড্ৰাগছ সৰবৰাহ আৰু সেৱনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে পৰ্যালোচনা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীশ্বাহে অংশীদাৰসকলৰ সৈতে মিলিত হৈ নাৰ্কটিক কণ্ট্ৰলৰ 2026 বৰ্ষৰ পৰা 2029 চনলৈ ভৱিষ্যৎ পৰিকল্পনা নথি নিৰ্ধাৰণ কৰিব। শ্ৰীশ্বাহে লগতে কয় যে এই নথিখনৰ জৰিয়তে ড্ৰাগছৰ সৰবৰাহ হ্ৰাস কৰাৰ আৰু ইয়াৰ পৰা হ'ব পৰা সম্ভাৱ্য বিপদৰ সৈতে মোকাবিলা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও গৃহমন্ত্ৰীগৰাকীয়ে NCBৰ বাৰ্ষিক প্ৰতিবেদন 2025 প্ৰকাশ কৰাৰ লগতে জম্মু আৰু গুৱাহাটীত নতুনকৈ 2টা মাণ্ডলিক কাৰ্যালয় মুকলি কৰিব। মন্ত্ৰালয়ে কয় যে এই বৈঠকৰ মূল লক্ষ্য হৈছে ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতা নীতিক শক্তিশালী কৰা আৰু ড্ৰাগছমুক্ত ভাৰতৰ দৃষ্টিভংগী আৰু লক্ষ্যত উপনীত হোৱা। আজি কলকাতাৰ তৰাতালাত নিৰ্মীয়মান এটা গুদাম ভাঙি পৰাত 3জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আৰু 5জন আহত ব্যক্তিক এছ এছ কে এম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। NDRF, আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱা আৰু স্থানীয় লোকৰ সহযোগত ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে। নগৰ উন্নয়ন আৰু পৌৰ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অগ্নিমিত্ৰ পাল আৰু ডাঃ ইন্দ্ৰনীল খা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লয়। দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে আজি নতুন দিল্লীত ভাৰতৰ VIP সংস্কৃতি, ক্ষমতা, বিশেষাধিকাৰ আৰু গণতন্ত্ৰৰ পৰা দূৰত শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰে। উন্মোচনী সভাত ভাষণ প্ৰদান কৰি ৰাধাকৃষ্ণনে কয় যে এই গ্ৰন্থখনত ক্ষমতাৰ প্ৰতিষ্ঠা আৰু সাধাৰণ

0: নাগৰিকৰ মাজত প্ৰায়ে থকা দূৰত্বৰ বিষয়ে উল্লেখ আছে আৰু জনকেন্দ্ৰিক শাসনৰ জৰিয়তে এই ব্যৱধান দূৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হৈছে। তেওঁ কয় যে এই প্ৰকাশনে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰতৰ পৰিচয়ক উজ্জ্বল কৰিব আৰু একে সময়তে ন্যায় সমতা আৰু স্বাধীনতাৰ সাংবিধানিক আদৰ্শক পুনৰ দৃঢ় কৰিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে সমসাময়িক গণতান্ত্ৰিক প্ৰত্যাহ্বানসমূহক দেশৰ চিৰস্থায়ী গণতান্ত্ৰিক পৰম্পৰাৰ সৈতে সংযুক্ত কৰি গ্ৰন্থখনে পাঠকসকলক ঐতিহাসিক দৃষ্টিভংগী আৰু নৈতিক অন্তৰ্দৃষ্টি প্ৰদান কৰিব। গণতান্ত্ৰিক মূল্যবোধক শক্তিশালী কৰাৰ লগতে শাসন ব্যৱস্থা যাতে জনসাধাৰণৰ সৈতে ঘনিষ্ঠভাৱে সংযুক্ত হৈ থাকে তাৰ বাবে এনে প্ৰতিফলন গুৰুত্বপূৰ্ণ বুলিও তেওঁ লগতে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আমেৰিকাৰ বাণিজ্যিক প্ৰতিনিধি ৰাষ্ট্ৰদূত জেমিছন গ্ৰীৰে 22 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত আমেৰিকাৰ চৰকাৰ প্ৰতিনিধিৰ দল এটাক নেতৃত্ব প্ৰদান কৰি নতুন দিল্লী ভ্ৰমণ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে এই ভ্ৰমণে ভাৰত আৰু আমেৰিকাক পাৰস্পৰিকভাৱে লাভান্বিত কৰিব। উল্লেখযোগ্য যে দ্বিপাক্ষিক বাণিজ্য চুক্তি আৰু চলিত বৰ্ষৰ 7 ফেব্ৰুৱাৰীত গ্ৰহণ কৰা যৌথ বিবৃতিক দুয়োখন দেশে অন্তৱৰ্তীকালীন চুক্তি হিচাপে চূড়ান্তভাৱে গ্ৰহণ কৰে। মন্ত্ৰালয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰদূত জেমিছন গ্ৰীৰে বজাৰৰ পৰিসৰ বৃদ্ধি, ডিজিটেল বাণিজ্য, যোগান শৃংখলাৰ স্থিতিস্থাপকতা, শুল্কবিহীন আসোৱাহৰ দূৰীকৰণ, কৌশলগত খণ্ডত সহযোগিতা বৃদ্ধিকে ধৰি বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে দুয়োপক্ষই সুষম, বাণিজ্যিকভাৱে অৰ্থপূৰ্ণ আৰু দুয়োখন দেশৰ ব্যৱসায়ী, কৃষক, শ্ৰমিক আৰু গ্ৰাহকসকলৰ বাবে সুবিধাসমূহ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিকশিত বিশ্ব বাণিজ্যিক গতিশীলতাৰ মাজত ভাৰত আমেৰিকাৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ ক্ৰমবৰ্ধমান তাৎপৰ্যক স্বীকাৰ কৰি দুয়োপক্ষৰ দ্বিপাক্ষিক বাণিজ্যৰ সম্প্ৰসাৰণ, নতুন উদ্ভাৱনী কৌশলৰ বিকাশ, স্থিতিস্থাপক আৰু বিশ্বাসযোগ্য যোগান শৃংখলা গঢ়ি তোলাৰ ওপৰত দুয়োপক্ষই নিজৰ বক্তব্য প্ৰকাশ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আৰু আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি ৰাষ্ট্ৰদূত জেমিছন গ্ৰীৰ আৰু তেওঁৰ প্ৰতিনিধি দলৰ সৈতে থকা ধাৰাবাহিক বৈঠকৰ আজি সামৰণি পৰে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক অগ্ৰগতি পৰ্যালোচনা কৰা হয়। দুয়োখন দেশৰ বাণিজ্যিক আৰু অৰ্থনৈতিক সহযোগিতা আগবঢ়াই নিয়াৰ বাবে দুয়ো দেশৰ প্ৰতিনিধিসকলক পাৰস্পৰিক শলাগ লয়। বৈদেশিক মন্ত্ৰালয়ে জনায় যে 2025 বৰ্ষত আঞ্চলিক পাছপোৰ্ট কাৰ্যালয়, পাছপোৰ্ট সেৱা কেন্দ্ৰ আৰু বিদেশত থকা ভাৰতীয় দূতাবাসৰ জৰিয়তে 1,50,00,000 পাছপোৰ্ট ভাৰতীয় নাগৰিকসকলৰ বাবে মুকলি কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে পাছপোৰ্ট কাৰ্যালয় আৰু পাছপোৰ্ট সেৱা কেন্দ্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু বৰ্তমান সমগ্ৰ দেশতে 545টা এনে কেন্দ্ৰ আছে। বিগত বৰ্ষত 10টা আৰু এই বৰ্ষত পুনৰ 10টা ডাকঘৰৰ পাছপোৰ্ট সেৱা কেন্দ্ৰ মুকলি কৰা হ'ব। মন্ত্ৰালয়ে উল্লেখ কৰে যে এতিয়ালৈকে 1,47,00,000 ই পাছপোৰ্ট মুকলি কৰা হৈছে। পাছপোৰ্ট কাৰ্যালয় আৰু সেৱা কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি আৰু সেৱাৰ মানদণ্ড পূৰ্বতকৈ উন্নীত হৈছে। ভাৰতীয় জনসংখ্যাৰ মাত্ৰ 10% নাগৰিকৰহে পাছপোৰ্ট থকাৰ পৰিপ্ৰেক্ষিতত পাছপোৰ্ট সেৱা ব্যৱস্থা অধিক সুলভ আৰু সহজ কৰি তোলাৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে। বৰ্তমান 27খন ৰাষ্ট্ৰই ভিছা অবিহনে ভাৰতলৈ ভ্ৰমণ কৰাৰ অনুমতি লাভ কৰিছে আৰু 47খন দেশে ভিছা অন এৰাইভেলৰ সুবিধা লাভ কৰিছে। তদুপৰি মুঠ 65খন ৰাষ্ট্ৰই ভাৰতীয় নাগৰিকক ই ভিছাৰ সুবিধা প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৰাণী দুৰ্গাৱতীৰ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে ৰাণী দুৰ্গাৱতীক সাৰ্বভৌমত্ব আৰু সাংস্কৃতিক ঐতিহ্য, আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে বীৰত্বপূৰ্ণ সংগ্ৰামত প্ৰাণহুতি দিয়া এগৰাকী বীৰ নাৰী আৰু নাৰী শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। শ্ৰীশ্বাহে লগতে কয় যে ৰাণী দুৰ্গাৱতী সুশাসন আৰু সেৱাৰ বাবে এক চিৰন্তন প্ৰেৰণা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাণী দুৰ্গাৱতীয়ে মাতৃভূমি আৰু সংস্কৃতিৰ প্ৰতি অতুলনীয় সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল। তেওঁ উল্লেখ কৰে যে ৰাণী দুৰ্গাৱতীৰ পৰম ত্যাগ, বীৰত্ব আৰু সাহসিকতাই নৱপ্ৰজন্মক দেশপ্ৰেমৰ প্ৰতি অনুপ্ৰাণিত কৰি যাব। ভাৰতীয় মহিলা ডাবলছৰ জুটি ত্ৰিজা জলি আৰু গায়ত্ৰী গোপীচান্দে US অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভাৰতীয় জুটিটোৱে স্পেইনৰ পলা লোপেজ আৰু লুচিয়া ৰড্ৰিগেজক 21-12, 14-21 আৰু 21-13 ছেটত পৰাজিত কৰে। পৰৱৰ্তী খেলখন জাপানৰ সুমিৰে নাকাডে আৰু মিউ টাকাহাছিৰ বিৰুদ্ধে খেলিব। পুৰুষৰ ছিংগলছত ৰোনাক সোহানে ফ্ৰান্সৰ এনুগাট আৰু চীনৰ টাইপেই কুকুৱান লিনক পৰাস্ত কৰি নিজৰ স্থান সুনিশ্চিত কৰিছে। সোহান এতিয়া ভাৰতীয় খেলুৱৈ এছ শংকৰ মধুস্বামী সুব্ৰমণিয়মৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ত্ৰিপুৰাত পথ নিৰ্মাণৰ বাবে 211 কোটি টকাৰ অনুমোদন জনোৱা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সন্ধিয়া দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সঞ্চালক উই চুং লেংগক সাক্ষাৎ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে নতুন দিল্লীত নাৰ্কো কোঅৰ্ডিনেশ্যন চেণ্টাৰৰ 10ম শীৰ্ষ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব। কলকাতাৰ তৰাতলাত নিৰ্মীয়মান এটা গুদাম ভাঙি পৰাত 3জন লোকৰ মৃত্যু হোৱাৰ লগতে 5জন আহত হয়। আৰু US অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় মহিলা ডাবলছৰ যুটিটোৱে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি সমাপ্ত কৰি পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত।
1: FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আধুনিক গীতৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে সন্তোষ কুমাৰ কলিতাৰ কণ্ঠৰ গীত। শিল্পীৰ কণ্ঠৰ প্ৰথমটো গীতৰ কথা বিষ্ণুপ্ৰসাদ ৰাভাৰ।

শ্ৰোতাসকলে, ইমান পৰে বিষ্ণুপ্ৰসাদ ৰাভা আৰু সত্যেন শৰ্মাৰ ৰচিত সন্তোষ কুমাৰ কলিতাৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিবলৈ লোৱা হৈছে সুৰলহৰী অনুষ্ঠানটি। প্ৰিয় শ্ৰোতা, আপোনালোকে নিশ্চয় অধীৰ আগ্ৰহেৰে বাট চাই আছে আজিৰ সুৰলহৰী অনুষ্ঠানটি শুনিবৰ বাবে। আৰু আপোনালোকৰ বাবে মই হিৰণ্যপ্ৰভাই লৈ আহিছোঁ এমুঠি সুমধুৰ গীত। আৰু আজি মোক সহযোগ কৰিছে স্মৃতিৰঞ্জন চমুৱাই। প্ৰিয় শ্ৰোতা, জীৱনটো সুখ দুখৰ সমষ্টি। সুখ দুখৰ অবিহনে জীৱন উপভোগৰ স্থলেই বাকুত। সুখ থাকিলে দুখ যে নাহিব বা দুখ থাকিলে সুখ যে নাহিব, সেই কথা সত্য নহয়। দুখৰ ৰাতি যিমান দীঘলীয়া হ'লেও সুখৰ ৰ'দ আহিবই। জীৱনত সুখী হ'ব পাৰে সেইসকল মানুহে যিয়ে আওখিৰ আন্ধাৰৰ মাজতো আকাশত তৰাৰ চিকমিকনিক বিচাৰি পায়। আনহাতে সেইসকল মানুহ সদায় অসুখী হৈ থাকে যিয়ে জোনাকৰ মাজতো পোহৰৰ সন্ধান বিচাৰি ফুৰে। আমি আমাৰ হাততে থকাখিনিক সামৰি ল'ব নাজানি মুঠিতে থকাখিনিৰ মাজৰ সুখৰ পোহৰ বিচাৰিব নোৱাৰিয়েই থমকি ৰওঁ, পাহৰি যাওঁ যে আমি শূন্য নহয়। আমাৰো ন্যূনতম বুলিব পৰাকৈ এমুঠি সুখ আছে, আশা আছে, জীৱন আছে। দীঘলীয়া জীৱনটোৰ পদে পথে নতুন নতুন ৰং। জীৱনৰ সকলো প্ৰত্যাহ্বানৰ মাজত আমি সুখী হৈ তেতিয়াহে থাকিব পাৰিম যেতিয়া আমাৰ মন মগজুত ইতিবাচক চিন্তাই বিৰাজ কৰি থাকিব পাৰে। প্ৰিয় শ্ৰোতা, সুখৰ সংজ্ঞা সকলোৰে বাবে বেলেগ বেলেগ। আপোনাৰ বাবে বাৰু সুখ মানেনো কি? কোনবোৰ কথাই আপোনাক বাৰু সুখী কৰে? এই সকলোবোৰ কথা আমাৰ সৈতে ভাগ বতৰা কৰিবলৈ নাপাহৰিব। এই অনুষ্ঠানত আমাক ফোন কৰক, নতুবা হোৱাটছএপ বা মেছেজযোগে আপোনাৰ মনৰ বতৰাটি আমালৈ আপোনাৰ নাম আৰু ঠিকনাসহ লিখি পঠিয়াওক। আমাৰ ফোন নম্বৰ 9435053214। পুনৰ কৈছোঁ, 9435053214। ইতিমধ্যে আমাৰ ফোন আৰু মেছেজসমূহ অহা আৰম্ভ হৈ গৈছে, কিন্তু যিহেতু গীতৰ অনুষ্ঠান, আমি প্ৰথমে গীত শুনি ল'ব লাগিব, তাৰ পাছতে আমি শ্ৰোতাসকলৰ নামসমূহ ঘোষণা কৰি যাম। তেন্তে আহকচোন প্ৰথমে শুনো ক্ৰান্তি বোলছবিখনৰ নীতিন মুকেশ, লতা মংগেশকাৰ আৰু সংগীসকলৰ কণ্ঠৰ এই গীতটি। আৰু এইখিনি ধুনীয়া সময় আমি একেলগে গীতৰ মাজেৰে পাৰ কৰোঁ।

0: শ্রোতাসকলে সুরলহৰী অনুষ্ঠানটি শুনি আছে হিৰণ্যপ্ৰভাৰ সৈতে, আৰু আজি মোক সহযোগ কৰিছে স্মৃতিৰঞ্জন চমুৱাই। প্ৰিয় শ্ৰোতা, ইতিবাচকতা জীৱনক সজাব পৰা অলংকাৰ। জীৱনলৈ অহা যিকোনো ধুমুহাজাকৰ সৈতে আপুনি যদি খোপনি পুতিব পাৰে, তেন্তে এজাক ৰ'দ নিশ্চয়কৈ আহিব। সকলোৰে ঊৰ্ধত সুখী হৈ থাকিবলৈ হ'লে নিজে নিজক ভালে ৰখাটো সবাতোকৈ প্ৰয়োজন। জীৱনত ভালতকৈ বেয়া সময় অধিক পোৱা, বাটে বাটে উজুতি খোৱা, খামুচি ধৰাবোৰেও হেৰাই যোৱা, গঢ়িবলৈ লৈ বাৰে বাৰে ভাঙি যোৱা আদিৰ মুখামুখি হৈও একাংশ মানুহে সদায়ে নিজক কুশলে ৰাখে, আনকো কুশলে ৰাখে আৰু কুশলে থাকে, আৰু এয়া কৰিব পাৰে মনৰ ইতিবাচকতাখিনিৰ বাবে। বাৰু, আপোনালোকো নিশ্চয় এই ইতিবাচক লোকসকলৰ মাজৰে একোজন, নহয় জানো? আপোনালোকেও মন্তব্য প্ৰেৰণ কৰি থাকক। আৰু আজি যিহেতু মোৰ সৈতে আছে স্মৃতিৰঞ্জন চমুৱা, দাদা, আপোনাৰ বাবে বাৰু সুখৰ সংজ্ঞা কি?
1: হয়, সুখৰ সংজ্ঞা বুলি কোৱাৰ লগে লগে সকলোৰে বাবে এটা বেলেগ এটা সংজ্ঞা থাকে। আৰু কাৰোবাৰ কাৰণে টকা পইচা, কাৰোবাৰ কাৰণে কৰি ভাল পোৱা কামবোৰ, আৰু কাৰোবাৰ কাৰণে দুয়োটাই, উভয়ে লাগে, প্ৰয়োজন হৈ পৰে। কিন্তু ব্যক্তিগত যদি আপুনি মোক যিহেতু সুধিছে, গতিকে মোৰ মন্তব্য এইটোৱে হ'ব যে মোৰ চাৰিওফালে থকা পৰিয়ালৰ সদস্যখিনি, ঘৰৰ সদস্যখিনি, মোৰ কৰ্মস্থলী আশে পাশে থকা মানুহখিনি, সকলোৰে লগত যদি মই এটা ধনাত্মক দৃষ্টিভংগী ৰাখোঁ, মোৰ প্ৰতি ৰাখে, আৰু সেই সকলোবিলাক মিলি পেলাই যদি মই এনেকুৱা অনুভৱ কৰোঁ যে মোৰ ছাৰাউণ্ডিং মানুহখিনি, মোৰ আশে পাশে থকা মানুহখিনিয়ে সদায় ভাল চিন্তাই কৰে, সদায় ধনাত্মক কথাই কয়, তেনেকুৱা অৱস্থাত মই ভাবোঁ যে মই এটা ভাল পৰিৱেশত আছোঁ আৰু মই এজন সুখী ব্যক্তি।
0: সঁচাকৈ আমাৰ আশে পাশে থকা প্ৰতিটো বস্তুৰ পৰাই আমি সুখবোৰ বুটলি ল'ব পাৰোঁ, নহয় জানো? খুব সুন্দৰকৈ দাদাই সুখৰ, তেওঁৰ বাবে সুখৰ সংজ্ঞা কি সেয়া আমাক জনালে। শ্ৰোতাসকলেও আমাৰ অনুষ্ঠান শুনি আছে, বহুকেইজন শ্ৰোতাই হোৱাটছএপ যোগে, ফোন যোগে আমাক জনাইছে। হোজাইৰ পৰা বীৰেণ ভূঞা অনুষ্ঠান শুনি আছে, পেটবহাৰ পৰা বৰ্ণালী বৰা হাজৰিকা বাইদেউয়ে ফোন কৰি জনাইছে যে খুবেই ভাল লাগিছে অনুষ্ঠান শুনি। দুই নং বৰজহাৰ পৰা ৰুণু কাকতি বাইদেউয়ে অনুষ্ঠান শুনি আছে। ডবকাৰ ভেলিয়গুৰিৰ পৰা ৰবিউল হুছেইন, গা খজোৱাৰ পৰা আমাৰ নিয়মীয়া শ্ৰোতা অনিৰুদ্ধ ডেকা, তেওঁলোকে অনুষ্ঠান শুনি আছে। কামপুৰৰ পৰা অৰূপ নাথে আমাৰ খবৰ লৈছে, কি খবৰ বা বুলি সুধিছে, লগতে মাতৃৰ সৈতে তেওঁ অনুষ্ঠান শুনি আছে আৰু পৰীক্ষাও হৈ আছে কৈছে। পৰীক্ষাৰ মাজে মাজে তেওঁ হয়তো আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান শুনি আছে। অৰূপ নাথ, মোৰ খবৰ ভাল, তোমালোকৰ খবৰ জনোৱা। মাৰ খবৰ কি বাৰু, আৰু পৰীক্ষা কেনেকুৱা হৈছে, এই সকলোবোৰ কথা কিন্তু আমাক জনাই থাকিবা দেই। এইবাৰ অকণমান মই হোৱাটছএপৰ পৰা মেছেজ ল'ব খুজিছোঁ। শুভ সন্ধিয়া জনাইছোঁ বাইদেউ, মই সোনিয়া বৰা, অম্বুবাচীৰ শুভেচ্ছা জনাইছোঁ, আৰু মোৰ মা মোনালিছা বৰা আৰু পাপা বিভু বৰাৰ লগত আপোনাৰ অনুষ্ঠান শুনি আছোঁ, আপোনাৰ খবৰ জনাব। মোৰ খবৰ খুবেই ভাল সোনিয়া, তোমালোকৰ খবৰো নিশ্চয় ভাল। তোমালোকলৈও লগতে আমাৰ সমূহ শ্ৰোতালৈ অম্বুবাচীৰ শুভেচ্ছা জনাইছোঁ। এইদৰে আমাৰ অনুষ্ঠান শুনি থাকিব, অনুষ্ঠান শুনি মন্তব্য প্ৰেৰণ কৰি থাকিব। শুভ সন্ধিয়া বাইদেউ, মই সুৰুজ ইংটি দাপনিবৰী গাঁৱৰ পৰা অনুষ্ঠান শুনি আছোঁ। সুৰুজ ইংটি আমাৰ নিয়মীয়া শ্ৰোতা, আপোনালৈও ধন্যবাদ জনাইছোঁ। পুনৰ এটি মেছেজ ল'ব খুজিছোঁ। হাই বা, কি খবৰ ভালনে? মই সুভদ্ৰা পাটৰ, মোৰ ঘৰ মৰিগাঁও চৰাইহাগীৰ। দিনটো বৰ দীঘলীয়া লাগিল, কিন্তু আজি বহুত দিনৰ পাছত সুৰলহৰী অনুষ্ঠান শুনিছোঁ, ভাল লাগিছে, ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ, আজি বহু দিনৰ পাছত মই পোনপটীয়াকৈ আমাৰ শ্ৰোতাসকলৰ লগত কথা পাতিছোঁ, মোৰো খুব ভাল লাগিছে, আশা ৰাখিছোঁ আমাৰ শ্ৰোতাসকলেও খুব ভাল পাইছে। আৰু এটি মেছেজ লৈছোঁ, খুটিকটীয়াৰ পৰা মই চিত্ৰলেখা বৰুৱা। জীৱনৰ সংজ্ঞা প্ৰকাশ কৰা সঁচাকৈয়ে বৰ কঠিন, কেতিয়াবা এনেকুৱা লাগে শৈশৱৰ সেই সোণালী দিনবোৰতে যেন জীৱন আৰু জীৱনৰ সুখবোৰ লুকাই আছিল। এতিয়া মাথো ব্যস্ততা আৰু সংঘৰ্ষ, হ'লেও জীৱন জিন্দাবাদ। তোমাৰ কণ্ঠ মোৰ প্ৰিয়, স্মৃতিদাৰ অনুভৱ শুনি খুব ভাল লাগিল, ভালে থাকক আকাশবাণীৰ সকলো, ধন্যবাদ জনাইছোঁ চিত্ৰলেখা বৰুৱা, এইদৰে আমাৰ অনুষ্ঠান শুনি ইমান সুন্দৰ এটি মন্তব্য আগবঢ়োৱাৰ বাবে। জীৱনে আচলতে প্ৰতিটো খোজতেই আমাক নানা কথা শিকাই যায়। জীৱনৰ পথটো যদিও একা বেকা, তথাপি কিন্তু জীৱনটো ভাল লগা, সেয়ে আমি সকলোৱে নিশ্চয় কওঁ, নহয় জানো? জীৱন জিন্দাবাদ, ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ এটি মন্তব্যৰ বাবে। আৰু বহু শ্ৰোতাই মেছেজ ফোন কৰি আছে, আমি তেওঁলোকৰ নামসমূহ কৈ যাম, কিন্তু যিহেতু গীতৰ অনুষ্ঠান, গতিকে পুনৰ এটি গীতৰ মাজলৈ আমি যাওঁ। এটি সুন্দৰ গীত শুনোৱা হওক আশা ভোছলেৰ কণ্ঠত। বাৰু, এই গীতটি কোনখন বোলছবি আপোনালোকে আমাক জনাব। আমাৰ ফোন নম্বৰ 9435053214, পুনৰ কৈছোঁ 9435053214। আহক গীতটি শুনি লওঁ।

0: আশা ৰাখিছোঁ শ্ৰোতাসকলে গীতটি শুনি ভাল পালে। আৰু আজি আমি যিহেতু সুখৰ সংজ্ঞাৰ বিষয়ে কথা পাতি আছোঁ আৰু সকলো ব্যক্তিৰ বাবেই সুখৰ সংজ্ঞা সদায় বেলেগ বেলেগ, আপোনালোকেও সুখৰ সংজ্ঞা আপোনালোকৰ বাবে কি সেই কথা আমাক লিখি প্ৰেৰণ কৰি আছে আৰু আপোনালোকৰ মন্তব্যসমূহ পঢ়ি আমাৰো খুব ভাল লাগিছে। এইখিনিতে এটি আমালৈ মেছেজযোগে অহা এটি মন্তব্য পঢ়িব খুজিছোঁ। বহুদিনৰ বিৰতিৰ অন্তত আজি হিৰণ্যপ্ৰভা আয়োজনীৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত লগ পাই আমি অতিকৈ আনন্দিত। এইখিনিতে এটা কথা জনাবলৈ পাই সুখী হ'ম যে আমি যদি প্ৰত্যেকেই সমস্ত জগতখনত অতিকৈ সুন্দৰকৈ দেখিবলৈ বিচাৰোঁ তেন্তে হিংসা নিবাৰণ আৰু ইন্দ্ৰিয় দমন কৰিব পাৰিব লাগিব। বৰপাথৰী দক্ষিণ সূতাৰ গাঁৱৰ আমাৰ পৰিয়ালৰ হৈ মাধৱ হাজৰিকাদেৱে লিখি পঠিয়াইছে। ধন্যবাদ জনাইছোঁ, মোৰ অতিকৈ আপোন এটি পৰিয়াল ইমান সুন্দৰকৈ মন্তব্য লিখি পঠিয়াইছে আৰু হিৰণ্যপ্ৰভা আয়োজনী বুলি কোৱাৰ লগে লগেই মোৰ যেন বুকুৰ আপোন কোনোবা তেনে এক অনুভৱ হৈছে। আপোনালোকলৈ ইমান সুন্দৰ মন্তব্য প্ৰেৰণ কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটি মেছেজ লৈছোঁ। শুভ সন্ধিয়া, মই জুন ভট্টাচাৰ্য। মই কামপুৰ ৰজাগাঁৱৰ ওচৰৰ মাখন গাঁৱৰ পৰা কৈছোঁ। জীৱন মানে অভিজ্ঞতা আৰু সুখ বুলি ক'বলৈ গ'লে মনৰ আশাবোৰ পূৰণ হোৱা আৰু শৰীৰটো ভালে থকা। ইমান সুন্দৰ এটি মন্তব্যৰ বাবে জুন ভট্টাচাৰ্য আপোনালৈ ধন্যবাদ জনাইছোঁ আৰু এইদৰে আমাৰ অনুষ্ঠান শুনি মন্তব্য প্ৰেৰণ কৰি থাকিব, আমাৰ খুব ভাল লাগিব। এটি হোৱাটছএপ যোগে অডিঅ' বাৰ্তা আহিছে, আহকচোন শুনি লওঁ।
1: নমস্কাৰ, অনাতাঁৰ কেন্দ্ৰৰ সকলো কৰ্মকৰ্তালৈ কুশল মংগল কামনা কৰি মই আপোনালোকৰ নিয়মীয়া শ্ৰোতা শ্ৰী কুসুম বৰা বাইদেৱে আজি আপোনালোকলৈ বাৰ্তা প্ৰেৰণ কৰিলোঁ। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত পুৰণি লতা মংগেশকাৰে গোৱা চোৰ বোলছবিৰ এই গীতটি শুনাই দিলে ভাল পাম। এই গীতটি মই অকণমান গুণগুণাই দিছোঁ।

0: जो की रवानी है।
1: ধন্যবাদ জনাইছোঁ কুসুম বৰা বাইদেউ, ইমান আন্তৰিকতাৰে আপুনি আমাৰ অনুষ্ঠান শুনে আৰু আমাৰ অনুষ্ঠান শুনি আপুনি মন্তব্য প্ৰেৰণ কৰি থাকে। আৰু আপুনি খুব সুন্দৰ এটি আমালৈ অনুৰোধ ৰাখিছে। আমি ক্ষমা প্ৰাৰ্থী যে আজি আমি অনুৰোধটো ৰক্ষা কৰিব নোৱাৰিম, কিন্তু কাইলৈ আমি আপোনাৰ অনুৰোধ ৰক্ষা কৰিম। কাইলৈ আমি আমাৰ অনুষ্ঠানত আপোনাৰ অনুৰোধৰ গীতটি শুনাম। আশা কৰিছোঁ আপুনি আমাৰ অনুষ্ঠান শুনিব, অনুষ্ঠান শুনি ভাল পাব। কেইটিমান মেছেজ লৈছোঁ। অধীৰ আগ্ৰহেৰে অপেক্ষা কৰা সুৰলহৰী অনুষ্ঠানটো শুনি আছোঁ। বাকীখিনি সময়ত যিদৰে ৰাজ্যৰ বিভিন্ন ভাষা সম্বলিত গীতবোৰ শুনিব পাওঁ আৰু এই আধা ঘণ্টাত মোৰ বিশেষভাৱে মনজুৰ পৰা হিন্দী বোলছবিৰ গীতবোৰ শুনি মনটো বৰ সাত পৰে। লগে লগে গাই যাবলৈও চেষ্টা কৰোঁ। ৰোমান্টিক গীতবোৰৰ প্ৰতিটো বাক্যই যেন মোৰ জীৱনত প্ৰভাৱ পেলোৱা মুহূৰ্তবোৰক জোকাৰি যায়। ধন্যবাদ আকাশবাণী নগাঁও, আপোনালোকৰ কুশল মংগল কামনাৰে গংগোত্ৰী শইকীয়া। ধন্যবাদ জনাইছোঁ বাইদেউ, এইদৰে আমাৰ অনুষ্ঠান শুনি মন্তব্য প্ৰেৰণ কৰি থাকিব। আৰু এটি মন্তব্য লৈছোঁ, শুনি আছোঁ, ভাল লাগিছে, স্মৃতিৰঞ্জন ডাঙৰীয়ালৈ সুখীৰ সংজ্ঞা বৰ সুন্দৰকৈ দিছে, তেখেতলৈ ধন্যবাদ জনাইছোঁ। মই জ্যোতি হাজৰিকা কলিংপাৰৰ পৰা, সুখ বুলিলে মই ভাবোঁ মোৰ সুখত সুখী হ'ব পৰাটো, আনৰ সুখত সুখী হ'ব পৰাটো। সঁচাকৈয়ে খুব এটা ডাঙৰ কথা, আনৰ সুখত সুখী হ'ব পৰাটো কিন্তু বৰ সহজ কথা নহয়। খুব কম কথাত খুব ডাঙৰ কেইটামান কথা আপুনি আমালৈ লিখি পঠিয়ালে, আপোনালৈ ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মই অসীম দেউৰী, গাঁও কুশতলী, মৰিগাঁও জিলা। আপুনি অনুষ্ঠান পৰিৱেশন কৰিলে সঁচাকৈ বৰ আকৰ্ষণীয় হয়। মই সদায় আপোনাৰ এনেকুৱা অনুষ্ঠানৰ কাৰণে বাট চাই থাকোঁ। অনুষ্ঠানটিৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ অসীম দেউৰী, ইমান সুন্দৰ মন্তব্যটিয়ে আমাক উৎসাহিত কৰিছে। মীনা মৰিগাঁৱৰ পৰা মীনাই শুনি থকা বুলি মেছেজ দিছে, কিন্তু আপোনাৰ উপাধিটো ভালকৈ লিখি পঠিওৱা নাই, আপুনি পুনৰ এবাৰ লিখি পঠিয়াওকচোন। মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ পৰা শুনি আছোঁ, আজি মাইক্ৰ'প্লাষ্টিকৰ কথা শুনিলোঁ, চমুৱা দেৱলৈ ধন্যবাদ, আহক প্লাষ্টিক বিদায় দিওঁ। সুন্দৰ এটি মন্তব্য প্ৰেৰণ কৰিছে স্মৃতিৰঞ্জন চমুৱাদা, সুন্দৰ সুন্দৰ মন্তব্য আহিছে, কেনেকুৱা লাগিছে আজি?
2: নিশ্চয় ভাল লাগিছে, সকলোৱে সুখৰ সংজ্ঞা বেলেগভাৱে প্ৰদৰ্শন কৰি দেখুৱাইছে বা বেলেগভাৱে ব্যক্ত কৰিছে, এইটো সঁচাকৈ প্ৰশংসনীয়। সদায় আমি আশা কৰিম যে আমাৰ শ্ৰোতাসকল সদায় সুখত থাকক, সদায় ধনাত্মক দৃষ্টিভংগীৰে আগবাঢ়ক আৰু তেওঁৰ পৰিৱেশটো যাতে আৰু মানে উৎফুল্লিত হৈ থাকিব পৰাকৈ গঢ়ি তুলিব পাৰে।
1: নিশ্চয়কৈ আহক শ্ৰোতাসকল, পুনৰ এটি গীত শুনি লওঁ। এই গীতটি হাম বোলছবিখনৰ আছিলে। ইতিমধ্যে আপোনালোকে যিটি গীত শুনিলে সেই গীতটিৰ শুদ্ধ উত্তৰ বহুকেইজনে লিখি পঠিয়াইছে, আমি তেওঁলোকৰ নামসমূহ ক'ম। এজন তৰুণ বৰুৱা ৰণথলীৰ পৰা তেওঁ শুদ্ধ উত্তৰ দিছে আৰু লগতে লিখি পঠিয়াইছে যে কামাখ্যা দেৱীৰ অম্বুবাচী মেলা অনুষ্ঠিত হৈ আছে, সকলোৰে মংগল কামনাৰে শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আপোনালৈও। আহকচোন এয়া পুনৰ এটি গীত শুনি লওঁ। ষ্ট্ৰিংছ বোলছবিখনৰ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটিত এই ধুনীয়া সময়খিনি একেলগে পাৰ কৰোঁ, আহক।

শ্রোতাসকলে সুরলহরী অনুষ্ঠানটি শুনে আছে আকাশবাণী নগাঁও কেন্দ্রের পৰা। আর আজির অনুষ্ঠান উপস্থাপন করছো মই হিরণ্যপ্রভা দিহিঙিয়াই আর মোক সহযোগ করেছে স্মৃতিরঞ্জন সমুয়াই। প্রিয় শ্রোতা, বাট ভুল হওয়া মানেই বাট হেরা নহয়, কঠিন মানেই অসম্ভব নহয়, আর নোপা মানেই শেষ নহয়। অনিশ্চয়তা ভবিষ্যতের অধিক চিন্তা করে বর্তমানক হেরায় কিনো পাব পাৰি, আর এড়ি অহা অতীতক খামুচি বর্তমানত থমকি রলে আগলৈনো যাব পাৰি কেনেকৈ। গতিশীল জীবনত গৈ থাকিবলৈ শিকা মানুহে ৰবলগা নহয়, আগলৈনো কি আছে তাকে জানিবলৈ আমি আগুৱাব লাগিব। জীবনটো আগলৈ গৈ থকা পথহে, উভতি যোৱাৰ পথ নাই। যিখিনি চলি আছে সেয়াই জীবন। মুঠিতে পোৱা সময়খিনিক ভালদৰে সজাই পৰাই গৈ থকা মানুহবোৰক ভাল সময়ে কাজলি পাতি লব পৰা হয়। নিজৰ মনতে যুঁজি থাকিও আনৰ যুদ্ধখনতো যুঁজিব পৰা মানুহবোৰৰ জীৱনটো জীয়াই থকাৰ সাহস দুগুণে বাঢ়ি যায়। এনে মানুহৰ জীৱনলৈ ভাল সময় নহাকৈ নাথাকে। সুখী মানুহে, ইতিবাচক মানুহে নিজৰ লগতে আনৰ বাবেও সাহস হৈ পৰে, আৰু তেনে লোক সঁচাকৈয়ে সকলোৰে বাবে আদৰণীয়। আৰু মই জানো যে আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ শ্ৰোতাসকলো ঠিক তেনে এজনেই, সদায়ে ইতিবাচক, সদায়ে সঠিক পথত আগুৱাই যায়, আৰু সদায়ে নিজৰ ভুলবোৰক, নিজৰ বাটৰ এন্ধাৰক নিজৰ মানসিক জ্যোতিৰে পোহৰাই লয়। আৰু সেয়ে হয়তো আমি অনুষ্ঠান প্ৰচাৰ কৰি খুবেই ভাল পাওঁ, আপোনালোকৰ মন্তব্যসমূহ লৈ খুবেই ভাল পাওঁ। আশা ৰাখিছোঁ আজিৰ অনুষ্ঠানৰ গীতকেইটি শুনি আপোনালোকে নিশ্চয় ভাল পাইছে। পুনৰ কেইটিমান মেছেজ ল'ব খুজিছোঁ, আৰু লগতে অনুষ্ঠান যিসকলে শুনি আছে তেওঁলোকৰ নামসমূহো আমি ঘোষণা কৰিব খুজিছোঁ। জামুগুৰিৰ পৰা, বেবেজীয়া জামুগুৰিৰ পৰা ধৰ্মকান্ত নাথদেৱে অনুষ্ঠান শুনি আছে। তেখেতে কৈছে যে দোকানত ৰেডিঅ' এটা লগাই তেখেতে অনুষ্ঠান শুনি আছে, আৰু 2006 চনৰ পৰা তেখেত আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা। আমি তেখেতলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ, আৰু এইদৰে মন্তব্য প্ৰেৰণ কৰি থাকিবলৈ অনুৰোধ জনাইছোঁ। বাৰপূজীয়াৰ পৰা ভৱেন চন্দ্ৰ বৰদলৈয়ে অনুষ্ঠান শুনি আছে আৰু কৈছে যে প্ৰথমবাৰ ফোনত তেওঁ আজি আমাক পাইছে, খুব ভাল লাগিল আপোনাৰ লগত আমাৰ কথা পাতি। বালিগাঁৱৰ পৰা প্ৰাজীন বৰুৱাদেৱে তেখেতৰ দেউতাকৰ সৈতে অনুষ্ঠান শুনি আছে। পুৰণি গুদাম সূতাৰ গাঁৱৰ সূতাৰ ডেকাৰ চুকৰ পৰা সোণমণি ডেকাই অনুষ্ঠান শুনি আছে। ডবকা ভেলুগুৰিৰ পৰা আলমিনা বেগমে অনুষ্ঠান শুনি থকাৰ কথা জনাইছে। বৰজহাৰ পৰা ৰঞ্জিত বৰা, দীঘলদৰিৰ পৰা থানুৰাম নাথদেৱে তেখেতে পৰিবাৰৰ সৈতে একেলগে অনুষ্ঠান শুনি আছে। চমুৱা গাঁৱৰ পৰা দুলুমণি দেৱীয়ে অনুষ্ঠান শুনি আছে। সকলোলৈকে আমি ধন্যবাদ জনাইছোঁ। আৰু এটা মেছেজ ল'ব খুজিছোঁ, জুন মাহৰ 18 আৰু 19 তাৰিখে বন্যপ্ৰাণী জহামাল অৰ্থাৎ ভকতক সংৰক্ষণৰ আধাৰত কামপুৰ অঞ্চলৰ প্ৰকৃতিপ্ৰেমী আৰু অতিকৈ শ্ৰদ্ধাৰ ধৰণী শইকীয়া আৰু অঞ্জলি শইকীয়াৰ লগত হোৱা কথা বতৰা আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা কিৰণ চন্দ্ৰ নাথ ডাঙৰীয়া, নিশা বৰুৱা বাইদেউ আৰু হিৰণ্যপ্ৰভা আইজনীয়ে মিলি ইমান সুন্দৰকৈ প্ৰচাৰ কৰিলে। আশা কৰোঁ আমাৰ লগতে আন বহুতকে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে উৎসাহিত কৰি অনুপ্ৰেৰণা যোগালে। বৰপাথৰী দক্ষিণ সূতাৰ গাঁৱৰ মাধৱ আৰু মামণি হাজৰিকাই লিখি পঠিয়াইছে, ধন্যবাদ জনাইছোঁ, ইমান সুন্দৰকৈ তাৰিখসহ আমাৰ অনুষ্ঠান আপুনি প্ৰচাৰ কৰাৰ কথা শুনিছে, লগতে শুনি উপকৃত হোৱাৰ কথাও জনাইছে। আপোনালৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই দোকানত ৰেডিঅ' বজোৱাজনলৈ শুভেচ্ছা জনালোঁ বুলি লিখি পঠিয়াইছে, ধন্যবাদ জনাইছোঁ। সঁচাকৈয়ে আমি বেবেজীয়াৰ জামুগুৰিৰ ধৰ্মকান্ত নাথদেৱ, তেখেতে দোকানত ৰেডিঅ' লগাই 2006 চনৰ পৰা এইদৰে অনুষ্ঠান শুনি আছে, গতিকে তেখেত সঁচাকৈয়ে আমাৰ বাবে খুব এজন আদৰ্শৰ ব্যক্তি। তেখেতক আমি নিশ্চয়কৈ লগ পাব লাগিব, এদিন আপোনাক লগ পাম। আমি পুনৰ কেইটামান ফোন ল'ম, কিন্তু যিহেতু সময় একেবাৰে কম, গতিকে আপোনালোকে হোৱাটছএপ বা মেছেজযোগে আপোনাৰ নাম আৰু ঠিকনাসহ লিখি পঠিয়াওক, আমি ক'বলৈ চেষ্টা কৰি যাম। একেবাৰে শেষত আমি শুনো আহকচোন হেনা বুলছবিখনৰ লতা মংগেশকাৰ আৰু সংগীসকলৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে ইমান পৰে সুৰলহৰী অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি আগবঢ়ালো মই হিৰণ্যপ্ৰভা দিহিঙীয়া আৰু সহযোগ কৰিলে স্মৃতিৰঞ্জন চমুৱাই। এয়া আকাশবাণী নগাঁও। খন্তেক পাছতেই বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অৰুণাচল প্ৰদেশৰ নৱগঠিত কেই পাইন্যৰ জিলাৰ য়াজালি চক্ৰৰ অন্তৰ্গত নিপকো প্ৰকল্প কলনীত যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে আজি আকস্মিক বানৰ সৃষ্টি হয়। অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানলৈ চাই হাই এলাৰ্ট জাৰি কৰিছে। ৰাজ্য চৰকাৰে জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 6000188628 নম্বৰত ফোন কৰি জনাবলৈ আহ্বান জনাইছে। সমগ্ৰ শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহক ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। আবকাৰী বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি শ্বিলঙৰ ৰাজ্যিক অতিথিশালাত মেঘালয় আৰু অসম চৰকাৰৰ আবকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত UPS, কম্পিউটাৰ, টেবলেটছ আৰু IABSকে ধৰি তথ্য প্ৰযুক্তিৰ সঁজুলি চুৰি হোৱাৰ ঘটনালৈ চাই সমগ্ৰ শিক্ষা অসমে বিদ্যালয়সমূহৰ সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰিবলৈ নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি পাইছে আৰু US Open ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ মহিলা ডাবলছৰ জুটি তৃষা জল্লি আৰু গায়ত্ৰী গোপীচান্দ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজিৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠানত আগবঢ়াইছোঁ মৰিগাঁও জিলাৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ কিছু কথা বতৰা।
1: হাই, মোৰ নাম দিলীপ কুমাৰ বৰা। মই মৰিগাঁও জিলাৰ জিলা কৃষি বিষয়া। কৃষি ক্ষেত্ৰখনত এটা যুগান্তৰকাৰী পৰিৱৰ্তন হৈ থকাটো আমাৰ কৃষক বন্ধুসকলে নিশ্চয় অনুভৱ কৰিব পাৰে চাগৈ, কিয়নো আগতে যিখিনি আমাৰ পৰম্পৰাগত কৃষি ব্যৱস্থা আছিলে, সেই পৰম্পৰাগত কৃষি ব্যৱস্থাপনাটোৰ পৰা আমাৰ

0: গোটেই অসমতে এটা ডিজিটেল পৰিৱৰ্তন এটা হ'বলৈ গৈ আছে। আমি যোৱা 2 বছৰৰ পৰা এই পৰিৱৰ্তনটোৰ লগত কৃষক বন্ধুসকলক সংযোগ নিশ্চয় কৰিব পাৰিছোঁ। প্ৰথমতে চৰকাৰৰ দ্বাৰা যিমানবিলাক প্ৰচেষ্টা লোৱা হৈছে, DCS বুলি ডিজিটেল ক্ৰপ ছাৰ্ভে বুলি এটা ডিজিটেল ছিষ্টেমৰ জৰিয়তে কৃষকসকলৰ যিমানবিলাক কৃষি ভূমি আছে, সেই কৃষিভূমিত যি যি শস্য কৃষকসকলে কৰে সকলোখিনি ডিজিটাইজ কৰা হৈছিলে DCSৰ জৰিয়তে। তাৰপিছতে আহিলে আমাৰ মাটি ফচল, এইকেইটা ডিজিটাইজ হ'ল। তাৰপিছত আহি গ'লে কৃষকসকলকো ইলেক্ট্ৰনিকছ মাধ্যমৰ জৰিয়তে ফাৰ্মাৰ্ছ ৰেজিষ্টাৰ বা কৃষক পঞ্জীয়ন হিচাপে তেওঁলোকক কৃষক পঞ্জীয়ন কৰাৰ এটা প্ৰচেষ্টা যোৱা 1.5-2 বছৰ ধৰি পেলাই চলি আহিছে। সৌভাগ্যক্ৰমে আমাৰ মৰিগাঁও জিলাত আমাৰ যিটো প্ৰগতি যথেষ্ট ভাল। আমাৰ মৰিগাঁও জিলাৰ প্ৰায় 65% কৃষকক কৃষক পঞ্জীয়নৰ জৰিয়তে আমি অন্তৰ্ভুক্ত কৰিব পাৰিছোঁ। তথাপিতো আৰু 35% এতিয়াও আমাৰ কৰিবলৈ বাকী আছে। এই বাকী থকা কৃষকসকলকো যাতে আমি কৃষক পঞ্জীয়ন কৰি ল'ব পাৰোঁ তাৰ আমি সম্পূৰ্ণভাৱে প্ৰচেষ্টা হাতত লৈছোঁ। ভাৰত চৰকাৰৰ দ্বাৰা ৰূপায়িত হৈ থকা এই গোটেই জুন মাহতে 1 জুনৰ পৰা 30 জুনলৈকে খেত বচাও অভিযান বুলি এটা আমি অভিযানো চলাই আছোঁ। এতিয়া প্ৰতি গাঁওখন পঞ্চায়তত প্ৰতিটো গাঁৱত আমাৰ গোটেই কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এই অভিযানটোত অংশগ্ৰহণ কৰিছে। এই অভিযানটোৰ জৰিয়তে আমি কৃষকসকলক যোনটো ডিজিটেল মাধ্যমত সংযোগ কৰিবৰ কাৰণে কৃষক পঞ্জীয়নৰ ব্যৱস্থাটো ত্বৰান্বিত কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। কৃষকসকলেও যথেষ্ট সঁহাৰি জনাইছে। গতিকে আমি অনাগত দিন খুব কম দিনৰ ভিতৰতে আমাৰ বাকী থকা কৃষকসকলকো এই পঞ্জীয়নৰ জৰিয়তে অন্তৰ্ভুক্ত কৰি ল'ব পাৰিম বুলি ভাবিছোঁ। আমাৰ যিহেতু পৰিকল্পনা কৰা হয় কৃষিৰ উন্নয়নৰ কাৰণে, এই পৰিকল্পনাটো ভাৰতৰ ৰাজধানীৰ পৰাও যাতে মনিটৰ কৰি থাকি পৰ্যবেক্ষণ কৰি থাকিব পৰা যায়, এনেকুৱা ধৰণৰ এটা অভিনৱ চিন্তাধাৰাৰে এই ডিজিটাইজেশ্যন কৃষিত হৈ থকা আমি পৰিলক্ষিত হৈছে। এই কৃষক পঞ্জীয়ন যদি কৃষক বন্ধুসকলে কৰিবলৈ অৱহেলা কৰে, লোকচান কিন্তু কৃষক বন্ধুসকলৰে হোৱাৰ সম্ভাৱনা থাকিব। কিয়নো চৰকাৰৰ জৰিয়তে আমাৰ প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধিৰ জৰিয়তে যিসকল কৃষকক ধন সাহাৰ্য হিচাপে চৰকাৰে দিয়ে, তেখেতসকলৰ নাম কৃষক পঞ্জীয়নত অন্তৰ্ভুক্ত হ'লেহে তেওঁলোকে সেই সুবিধা পাব। তাৰ লগতে আমাৰ যিহৰ কৃষিৰ শস্যৰ বীমা কৰা যোনটো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সুবিধা পাবৰ কাৰণেও আমাৰ কৃষকসকলৰ পঞ্জীয়নটো জৰুৰী। তাৰোপৰি তেওঁলোকে উৎপাদন কৰা ধান, সৰিয়হ আদিৰ ন্যূনতম মূল্যৰ কাৰণে চৰকাৰে যোনটো মিনিমাম ছাপোৰ্ট প্ৰাইচ দিয়ে তাৰ সুবিধা লাভ কৰিবৰ কাৰণেও কৃষক পঞ্জীয়নটো জৰুৰী। কৃষি বিভাগত ৰূপায়ণ হৈ থকা বিভিন্ন ধৰণৰ শস্যৰ উন্নয়নৰ কাৰণে যিমানবিলাক আঁচনি ৰূপায়ণ হৈ থাকে, সেই আঁচনিবিলাকৰ সুবিধা পাবৰ কাৰণেও কৃষকসকলৰ পঞ্জীয়ন নম্বৰটো অৱশ্যম্ভাৱীভাৱে মানে এইটো কম্পালচৰী হৈছে। গতিকে কৃষক বন্ধুসকলক আজিৰ মই এই আকাশবাণী নগাঁৱৰ জৰিয়তে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আপোনালোকৰ যিসকল কৃষকৰ নাম ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰী বা কৃষক পঞ্জীয়নৰ অন্তৰ্ভুক্ত হোৱা নাই, সকলোৱে যাতে আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰি আপোনালোকৰ কৃষি উন্নয়নত চৰকাৰৰ যিবিলাক প্ৰচেষ্টা সেই তাৰ যাতে আপোনালোকে ভাগিদাৰী হওক, সকলোৱে যাতে এই আমাৰ প্ৰচেষ্টাকো আপোনালোক সাদৰেৰে গ্ৰহণ কৰি আমাৰ এই প্ৰচেষ্টাক বাস্তৱায়িত কৰাত সহায় কৰে।
1: শ্ৰোতাসকল, আপোনালোকে নিশ্চয় গম পালে মৰিগাঁও জিলাৰ কৃষি সম্পৰ্কে সুন্দৰকৈ কথাখিনি ক'লে। আপোনালোকে যদি কিবা জানিবলগীয়া কথা আছে তেতিয়াহ'লে আপোনালোকে মৰিগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এই কাৰ্যালয়ত আহি নিজাকৈ যোগাযোগ কৰিব।
2: নমস্কাৰ, মোৰ নাম হীৰামণি দাস। মই আত্মা CSS আত্মাত ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ হিচাপে কৰ্মৰত মৰিগাঁও জিলাত। আজি আমি আলোচনা কৰিম সুষম সাৰৰ প্ৰয়োগ। আমি সকলোৱে জানো যে কৃষি উৎপাদন বৃদ্ধি আৰু মাটিৰ স্বাস্থ্য সুৰক্ষাৰ বাবে সুষম সাৰৰ ব্যৱহাৰ অতি প্ৰয়োজনীয়। কিন্তু বহু ক্ষেত্ৰত কৃষকসকলে একেটা সাৰ, বিশেষকৈ ইউৰিয়া, অধিক পৰিমাণে ব্যৱহাৰ কৰাৰ ফলত মাটিৰ পুষ্টিৰ ভাৰসাম্য নষ্ট হয়। ইয়াৰ ফলত উৎপাদন হ্ৰাস পোৱাৰ লগতে মাটিৰ উৰ্বৰতাও কমি যায়। এই সমস্যা দূৰ কৰাৰ লক্ষ্যৰে CSS আত্মা মৰিগাঁৱে কৃষকসকলক সুষম সাৰ ব্যৱহাৰৰ ওপৰত বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি আহিছে, বিভিন্ন এৱাৰনেছ প্ৰগ্ৰাম কৰি থকা হৈছে বেলেঞ্চ ফাৰ্টিলাইজাৰ ইউজৰ ওপৰত। এই প্ৰশিক্ষণসমূহত মাটিৰ পৰীক্ষাৰ গুৰুত্ব, মাটিৰ স্বাস্থ্য কাৰ্ড ব্যৱহাৰ, শস্যভিত্তিক সাৰৰ পৰামৰ্শ আৰু বিভিন্ন পুষ্টি উপাদানৰ সঠিক ব্যৱহাৰৰ বিষয়ে বিশদভাৱে আলোচনা আমি কৰোঁ। বন্ধুসকল, সুষম সাৰ ব্যৱহাৰ মানে কেৱল নাইট্ৰজেন, ফছফৰাছ আৰু পটেছিয়ামৰ প্ৰয়োগেই নহয়, প্ৰয়োজন অনুসৰি আপোনালোকে জিংক, বৰণ আদি গৌণ আৰু অনুপুষ্টি উপাদানৰ ব্যৱহাৰ আমি নিশ্চিত কৰিব লাগে। লগতে জৈৱিক সাৰ, যি অৰ্গেনিক ফাৰ্মিং, যেনে গোবৰ সাৰ, কম্প'ষ্ট আৰু সেউজ সাৰ, যিটো নেচাৰেল ফাৰ্মিং বুলি আমি কওঁ, সেই সাৰৰ ব্যৱহাৰো মাটিৰ স্বাস্থ্য উন্নত কৰে। আমাৰ CSS আত্মা মৰিগাঁৱৰ যিবোৰ আমি প্ৰশিক্ষণ দি আহিছোঁ, এই প্ৰশিক্ষণসমূহত কৃষকসকলক সঠিক সাৰ, সঠিক পৰিমাণ, সঠিক সময় আৰু সঠিক স্থানত সাৰ প্ৰয়োগৰ বিষয়ে আমি শিকাওঁ। এই পদ্ধতি অনুসৰণ কৰিলে সাৰৰ অপচয় কমে, উৎপাদনৰ ব্যয় হ্ৰাস পায় আৰু শস্যৰ উৎপাদন বৃদ্ধি পায়। প্ৰিয় কৃষক বন্ধুসকল, উন্নত আৰু বহনক্ষম কৃষিৰ বাবে সুষম সাৰ ব্যৱহাৰ একান্তই প্ৰয়োজন। সেয়েহে CSS আত্মা মৰিগাঁৱৰ বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰক আৰু আধুনিক কৃষি জ্ঞান আহৰণ কৰক আৰু নিজৰ খেতিপথাৰখনত ইয়াৰ সফল প্ৰয়োগ কৰক। আৰু ইয়াৰ দ্বাৰাই আজি এই আমাৰ আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে ইউৰিয়া ব্যৱহাৰ কম কৰি আপোনালোকে অৰ্গেনিক ফাৰ্মিং বা যি আমাৰ জৈৱিক সাৰৰ প্ৰতি আপোনালোক আগবাঢ়িব পাৰে। আৰু যদি আপোনালোকৰ কিবা জানিব লগা প্ৰয়োজন আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ জিলা কৃষি বিভাগ মৰিগাঁও, CSS আত্মা মৰিগাঁও।

0: নমস্কাৰ, মোৰ নাম পিয়ুষীপ্ৰিয়ম লস্কৰ। মই এগৰাকী ছাত্ৰী। আকাশবাণীৰ গীত, কবিতা আৰু অন্যান্য অনুষ্ঠান মোৰ বাবে অতিকৈ প্ৰিয়। আহক আমি সকলোৱে আকাশবাণীৰ অনুষ্ঠান শুনো।
1: আমি মৰিগাঁও কৃষি বিভাগত দুজন কৃষকক লগ পাইছোঁ। দুয়োজনে জিলা কৃষি বিভাগলৈ আহিছে দুটা এটা কথা জানিবলৈ। হয়, চিনাকি হওঁ নামটো।
2: মোৰ নাম মোজামেল হক।
1: হয়,
2: মৈৰাবাৰীৰ ওচৰতে চগুনবাৰী গাঁও মোৰ গাঁও। ডিষ্ট্ৰিক্ট এতিয়া আমাৰ নগৰ পৰিব, কিন্তু মৰিগাঁৱত আছিলোঁ।
1: কি খেতি কৰে আপুনি?
2: আমি বড়ো খেতি কৰোঁ।
1: হয়, এতিয়া বড়ো খেতি বৰ চপাবৰ হৈছে বা বহুতৰ হয়তো পকি আছে, কওকচোন।
2: বড়ো খেতি পকিছে, মৰণামাৰী আমি লৈছোঁ। বিঘাই প্ৰতি আমাৰ ধান এইবছৰ অকণমান কম হৈছে, হয়তো বতৰৰ কিবা অসুবিধা ইয়াৰ কাৰণে। 25 মোন হৈছে বিঘা প্ৰতি, কিন্তু দাম আমি কম পাইছোঁ, একদম কম দামত বিক্ৰী কৰিব লগা হৈছে। আমি পাইছোঁ 500-520 তেনেকুৱা দামত আমি বিক্ৰী
1: কৰিছোঁ। ধানখিনি
2: শুকুৱাই বেচিলে ধৰক দুটা ৰদ দি শুকাইলে তেতিয়া মানে 600 টকা পোৱা যায় আৰু।
1: আৰু মোন ধান পালে আপুনি
2: প্ৰায় এসমূনৰ ওপৰত পাইছোঁ।
1: এসমূনৰ বিক্ৰী কৰি দিব?
2: হ্যাঁ, বিক্ৰী কৰি দিওঁ।
1: হয়, আজি কৃষি বিভাগলৈ কিয় আহিলে?
2: কৃষি বিভাগত আহিছোঁ আমাৰ বীমা যোজনাৰ কাৰণে, কিছুমান আমাৰ সুবিধাৰ কাৰণে সেইটো আহিছোঁ। আমি ধৰক ফচল বীমা কৰোঁ,
1: বীমা কৰি থ'লে হ'লে তেতিয়া বিভাগৰ পৰা
2: কিবা এটা সুবিধা পাওঁ বাৰু, সেইকাৰণে আহিছোঁ আৰু।
1: হয়, আগতে আহে নি এই বিভাগটোলৈ?
2: বাৰু আহোঁ আহোঁ
1: আহে। তেখেতসকলে যথেষ্ট সহায় আগবঢ়ায় বা তেখেতসকলৰ যি নতুন নতুন তথ্যখিনি আপোনালোকে জানিব পাৰে।
2: হয় হয়, এইবিলাক
1: এই বিভাগ এই কাৰ্যালয়ৰ পৰা আপোনালোকৰ ঘৰলৈ কিমান দূৰ?
2: এই কাৰ্যালয় প্ৰায়
1: কিমান টকা গাড়ী ভাড়া কৰি আহিছে?
2: 60 টকা।
1: 60 টকা, গতিকে কথাখিনি জানি পেলাই আকৌ ঘূৰি যাবগৈ। আৰু কি খেতি আছে বড়ো ধানৰ লগতে?
2: বড়ো ধানৰ লগত আমি অকণমান সৰু সুৰাকৈ শাক পাচলি খেতিও কৰোঁ।
1: শাক পাচলি কৰে আৰু এই যে বড়ো ধানৰ খেতি কৰে, কঠীয়াটো ক'ৰ পৰা আনিছিলে?
2: এইবিলাক আমাৰ ওচৰতে বীজভাণ্ডাৰ তাত আছে, দোকানীবিলাকে আনে, তাৰ পৰা আমি কিনি লওঁ।
1: এই যে কঠীয়া আনে, কঠীয়াটো ভাল নে বেয়া, সঠিক নে কি বিভাগৰ মানুহক দেখুৱাইনে বাৰু?
2: নাই, তেনেকুৱা মানে আমি আৰু সুবিধা নাপাওঁ। গ্ৰাম সভাবিলাকত তেনেকৈ কথা পাতিব নোৱাৰোঁ। আমি বীজ ভাণ্ডাৰত যাওঁ, যোৱাৰ পিছত সিহঁতে মানে সিহঁতেও কয় আৰু যে এইটো ভাল, এইটো ই এইটো নতুন ধৰণৰ ধান, এইটো ই চাইণ্টিফিক মতে ই কৰিছে, সেইবিলাক মই চাই চাই আনো আৰু।
1: হয়, ভাল হৈছে।
2: হয় ভালেই হৈছে,
1: ভাল হৈছে নহয় জানো? আৰু আপোনালোকৰ বজাৰখন ক'ত বাৰু?
2: মৈৰাবাৰী বজাৰখন,
1: মৈৰাবাৰী বজাৰ। গতিকে সকলো কৃষক বন্ধুৱে খেতি কৰে আৰু?
2: হ্যাঁ, সবেই খেতি কৰে, কিন্তু দাম কম পাওঁ আমি।
1: হয়, আমি আকাশবাণীৰ পৰা আহিলোঁ আজি ইয়ালৈকে। আপুনি ৰেডিঅ' শুনেনে বাৰু?
2: ৰেডিঅ' শুনো, মোবাইলত চাওঁ আৰু।
1: মোবাইলতে শুনিব পাৰে, তাতো খেতিৰ কথা কৈ থাকে নহয় জানো? হয়, আৰু এজন আছে, আপোনাৰ নামটো?
3: মোৰ নাম ইস্তাহ বালি।
1: কি নাম?
3: এতিয়া মানে আমি কঠীয়া পেলাম।
1: বড়ো ধান চপালে?
3: বড়ো ধান চপালো।
1: কিমান পালে?
3: 30-35 মোন পাইছো।
1: এবাৰ বতৰ বড়ো ধানৰ কাৰণে কেনেকুৱা আছিল?
3: ভালে আছিলে, ধান অলপ কম হৈছে।
1: ধান অলপ কম হৈছে, পানীয়ে দিগদাৰ দিছে নে কি?
3: পানীয়ে দিগদাৰ হোৱা নাই।
1: এই যে আপোনালোকে ধান খেতি কৰে, তেতিয়া কিমান সাৰ দিব লাগিব, কিমান ইউৰিয়া দিব লাগিব, কিমান ছুপাৰ? কিন্তু আজিকালিতো সুষম সাৰৰ কথা আহিল, পচন সাৰৰ কথা আহিল, কি কৰে আপোনালোকে কামটো?
3: আমি বীজ ভাণ্ডাৰৰ পৰা জানি বুজি আনো আৰু।
1: বা ইয়ালৈ আজি আহিছে কৃষি বিভাগলৈ, তেখেতসকলক সুধিলেও বহুত কথা জনা যায়।
3: সুধিলে কথা জানিব পাৰিম,
1: বুজাই দিয়ে। আৰু এটা কথা থাকে নহয়, মাটিডৰা এতিয়া মাটিখিনি পৰীক্ষা কৰিছে নাই আপোনালোকে?
3: আমি তেনেকৈ পৰীক্ষা কৰোৱা নাই।
1: হয়, আপুনি কৰিলে নে মাটি পৰীক্ষা
2: কৰা নাই? তেনেকুৱা আমি পৰীক্ষা কৰা
1: নাই। সাৰ ঔষধ দিওঁতে আমি সাৱধান হ'ব লাগিব নহয় জানো? আৰু এইটো খাবলৈ ৰাখে নে ধানটো?
2: হয়, খাবলৈ ৰাখোঁ আমি, কিহক মানে আমি খাওঁ এইটো
1: খাবলৈ। খেৰটো কিমান দাম হয়?
2: খেৰৰ বেছি দাম, সেইটো আজিকালি
1: ধানৰ গুটিতকৈ খেৰটোহে
2: খেৰটোৰ দাম বেছি। এও ফ্রাম দিছে, এর গরু আছে। আর গরু এটা দেখ মানে খেতিত গরুত বেশি উৎপাদন বেশি পাওয়া যায়। গরু পুহিলে
1: খেতু বড় দরকারি,
2: খুব দরকারি আমার খেতু।
1: এপিনে ভাল এখন বাজারও পাওয়া যায়,
2: ভাল এখন বাজারও পাওয়া যায়। গাখীর তাত ইয়ে আছে, ডায়েরি মিল ইয়ে আছে, সেন্টার আছে, তাত আমি গাখীর দিব পারো। খুব সুবিধা তেনেকুৱা আৰু।
1: আপোনালোকৰ ফার্মার্স প্রডিউসার কোম্পানি আছে নে? প্রোডাক্ট যে হয়
2: গোট বনাইছিল, গোট বনাই তেতিয়া আমাৰ এগ্ৰিকালচাৰৰ পৰা আমাক ই দিছিলে, পাৱাৰ পাম্প দিছিলে, তেনেকুৱা ইয়ে আছিলে সময়তে আমাৰ এটা আছিলে। তাৰপৰা আমি পাৱাৰ পাম্প পাইছিলো, এতিয়া আমি আৰু চোলাৰ পালো। গ্রাম সেবকে আমাকে তেনেকুৱা সুবিধা কৰিছে বড়ো খেতিৰ কাৰণে। চোলাৰ চিষ্টেম আছে, আমি চোলাৰে পানী দিওঁ পথাৰত,
1: গতিকে অসুবিধা নহয়।
2: অসুবিধা নহয়,
1: এজনক দিলে বহুত কেইজনকে চোলাৰ পানী দিয়ে।
2: তাৰমানে এটা চোলাৰে দি 10-15 বিঘামান মাটি কৰিব পৰা যায়, বেছি মাটি কৰিব পৰা
1: নিজৰ
2: নিজৰ।
1: কিমান পৰিছিল এইটো? বিনামূলীয়াকৈ দিছিল নেকি?
2: অঁ, বিনামূলীয়া মানে আমি এটা গভৰ্ণমেণ্টে এটা সাবসিডি দিছিলে, আমি ইমান টাকা দিলে গভর্নমেন্ট আমার ইমান টাকা সাবসিডি দিব। ধরক আমি 33,000 টাকা আমি ফিক্সড করেছিল, আর গোটেখানি আমার গভর্নমেন্টে সাবসিডি দিছে।
1: কেতিয়া পাইছিলে এটো?
2: এটো ধরক আমি পাইছিল 2020-ত এটা পাইছিল, আর তার আগত এটা পাইছিল 18-ত পাইছিল এটা।
1: হয়, কিমান টাকা পাইছিল সরকার বা
2: চৰকাৰৰ পৰা? আমাৰ মানে সেইটো ছাবচিডি আমি টকা দিছোঁ, ড্ৰাফ্ট কাটি দিছোঁ, আৰু গোটেইখিনি গভৰ্নমেণ্টে আমাক দি দিছে,
1: গোটেইখিনি বঢ়াই দিছে। গতিকে আপোনালোকৰ যিমান অভাৱ আছিল অভাৱটো পূৰণ
2: হৈ গ'ল।
1: গতিকে চৰকাৰৰ কিছুমান আঁচনিয়ে আমাক ৰাইজকো উপকাৰ কৰে, হয়তো এই বিভাগৰ বিষয়াসকলেও আপোনালোকক চাগে নিশ্চয়
2: বুজাই দিয়ে।
1: বাৰু, দুয়োজনৰ লগত কথা পাতিলোঁ, আমিও আহিলোঁ আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা, আপোনালোকো আহিল মৈৰাবাৰীৰ পৰা, আমি মৰিগাঁও জিলা কৃষি বিভাগৰ কাৰ্যালয়তে লগ পালোঁ। আমাৰো সৌভাগ্য হ'ল কথা বতৰা সামৰিছোঁ। দুয়োকে ধন্যবাদ।
2: ধন্যবাদ।

0: আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ 9864160507।
1: শ্ৰোতাসকলে ইমান পৰে প্ৰান্তে প্ৰান্তে অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি থলিতে বাণীবদ্ধ কৰি যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰ নাথে, প্ৰযোজনা নিশা বৰুৱাৰ। এই অনুষ্ঠানটি শুনি আমালৈ মন্তব্য প্ৰেৰণ কৰিছে ডিফলুৰ পৰা প্ৰশান্ত কলিতা আৰু খুটিকটীয়াৰ পৰা জামছেদ আলীয়ে। দুয়োজনেই আজিৰ অনুষ্ঠানটি শুনি ভাল পোৱাৰ কথা জনাইছে। তেওঁলোকলৈ আমি আকাশবাণী নগাঁৱৰ কেন্দ্ৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এয়া আকাশবাণী নগাঁও। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
2: হেৰা, কাইলৈ জলজীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। হোটেলতো ৰিজাৰ্ভেশ্যন ফুল, ইফালে শ্বপিং মলতো গ্ৰাহকৰ ভিৰ। ইমান ডাঙৰ প্ৰকল্প আৰু ব্যস্ত ব্যৱসায়ৰ বাবে ডাঙৰ আকাৰৰ মজবুত পানী টেংকি ক'ত পাম বাৰু?
3: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জলজীৱন মিছন হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDPE, GRP, জিংক পানী টেংকীৰ লগতে HDPE পাইপ, আইৰণ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
2: হয় নেকি?
3: গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। যোগাযোগৰ নম্বৰ 7002268634। লিখিলেনে?
2: লিখিলোঁ 7002268634।
3: বঢ়িয়া।
2: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকী, য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে।
3: শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত কাইলৈ।
2: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
3: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাস আই হস্পিটেল।
2: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4000 টকাৰ পৰা।
3: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
2: অকিউলাস আই হস্পিটেল।
3: খুটিকটীয়া হয়মৰ গাঁও নতুন GD হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000067833।
2: পুনৰ কৈছো 6000067833।
3: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকিউলাস আই হস্পিটেলত।
1: এতিয়া আগবঢ়াইছো ধীৰাজ দাসে পৰিৱেশন কৰা গীটাৰ বাদন।

শ্ৰোতাসকলে ইমান পৰে ধীৰাজ দাসে পৰিৱেশন কৰা গীটাৰ বাদন শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। এতিয়া সময় হ'ল অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনাৰ। অনুষ্ঠানত প্ৰথমেই আগবঢ়াইছোঁ আজলি নবৌ বোলছবিখনৰ এই গীতটি, কণ্ঠশিল্পী ৰুণজুণ ফুকন।

শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইখিনিতে আগবঢ়াইছোঁ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দ্বাৰা প্ৰচাৰিত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধ ব্যৱস্থা সম্পৰ্কে কিছু কথা। জাপানীজ এনকেফেলাইটিছ এবিধ মগজুত হোৱা জ্বৰ। আমাৰ ৰাজ্যত প্ৰতি বছৰে এক বুজন সংখ্যক লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে কেইবাজনো মৃত্যুমুখত পৰে। সাধাৰণতে এই ৰোগত মৃত্যুৰ হাৰ যথেষ্ট বেছি। অতিপাত জ্বৰৰ লগতে মূৰৰ বিষ, ভুল বকা, চকু থৰ হৈ থকা, অচেতন হোৱা আদি হ'ল জাপানীজ এনকেফেলাইটিছ ৰোগৰ লক্ষণ। এই ৰোগত আক্ৰান্ত ৰোগীক তৎক্ষণাত উপযুক্ত চিকিৎসা নকৰিলে ৰোগীৰ মৃত্যু হ'ব পাৰে। এই ৰোগ ভাইৰাছৰ দ্বাৰা হোৱা আৰু কিউলেক্স মহে বিয়পায়। সাধাৰণতে এই ভাইৰাছবিধ জীৱ জন্তু যেনে গাহৰি, চৰাই, বগলী, কণামুচৰি, পৰিভ্ৰমী চৰাই আদিৰ মাজত বিয়পি থাকে। কোনো অঞ্চলত কিবা কাৰণত যদি মহৰ প্ৰকোপ বাঢ়ে, তেতিয়া এই মহে জীৱ জন্তুৰ উপৰিও মানুহক কামোৰে আৰু মানুহজন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হয়। কিন্তু মনত ৰাখিব যে আক্ৰান্ত ব্যক্তিৰ পৰা কোনো সুস্থ মানুহলৈ এই ৰোগ নিবিয়পে। জাপানীজ এনকেফেলাইটিছ হোৱা যেন অনুমান হ'লে ৰোগীক যিমান সোনকালে সম্ভৱ ঘৰৰ ওচৰৰ হস্পিটেললৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। এই ৰোগৰ ভাইৰাছ দ্ৰুতগতিত মানুহৰ মগজুলৈ সংক্ৰমিত হয়। গতিকে সময় নষ্ট নকৰি ৰোগীক চিকিৎসা প্ৰদান কৰিব লাগে, অন্যথাই ৰোগীৰ বাবে ই ভয়ংকৰ হ'ব পাৰে। হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰাৰ সময়লৈকে যদি ৰোগীৰ জ্বৰ বেছি হৈ থাকে, তেনেহ'লে গামোচা এখন পানীত তিয়াই চেপি লৈ ৰোগীৰ গাটো মচি দিব, লগতে বিচনীৰে বিচি গাটো ঠাণ্ডা পেলাবলৈ চেষ্টা কৰিব। যদিহে ৰোগীয়ে বমি কৰি বা অচেতন হৈ থাকে, তেতিয়া ৰোগীক মুখেৰে একো খাব দিব নালাগে। জাপানীজ এনকেফেলাইটিছ ৰোগ মহৰ কামোৰৰ পৰা হয়, সেয়েহে মহৰ কামোৰৰ পৰা নিজকে আঁতৰাই ৰাখক। ৰাতি শোৱাৰ সময়ত ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰ কৰক। গধূলি সময়ত ঘৰৰ ভিতৰত ধূপ ধূনা দিয়াৰ ব্যৱস্থা কৰক। মহে কামুৰিব নোৱাৰাকৈ দেহটো যিমান পাৰি কাপোৰেৰে ঢাকি ৰাখক, যেনে দীঘল হাতৰ চোলা, লং পেণ্ট আদি সকলো সময়তে ব্যৱহাৰ কৰক। গাহৰি বা গাহৰিৰ গঁৰাল মানুহৰ বাসস্থানৰ পৰা আঁতৰত ৰাখক আৰু বিশেষকৈ ৰাতিৰ শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ নকৰাকৈ কেতিয়াও নাথাকিব। মনত ৰাখিব, জাপানীজ এনকেফেলাইটিছৰ ৰোগীক ওচৰৰ চিকিৎসালয়ত চিকিৎসা কৰালে মৃত্যুৰ হাৰ বহু পৰিমাণে কমাব পাৰি। ইয়াৰ চিকিৎসা ব্যৱস্থা সকলো চিকিৎসালয়ত একেই। আহক আমি সকলোৱে একেলগে জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ কৰোঁ। শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আৰু আপোনালোকে শুনি আছিল অসমীয়া বোলছবিৰ গীত। এইবাৰ আগবঢ়াইছোঁ অনুতাপ বোলছবিখনৰ মিতালী চৌধুৰীৰ কণ্ঠৰ এই গীতটি।

0: শ্ৰোতাসকলে ইমানপৰে কৰবী শৰ্মাই পৰিৱেশন কৰা ভজন শুনিলে। আকাশবাণী নগাঁও খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: অৰুণাচল প্ৰদেশত ধাৰাষাৰ বৰষুণৰ ফলত নিপকো কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰাত কমেও 18টা আৱাসিক কোৱাৰ্টাৰ ক্ষতিগ্ৰস্ত হৈছে। এই ঘটনাত এতিয়ালৈকে 7জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। এই আকস্মিক বানত নিপকো কলনীৰ চৌহদত ৰখাই থোৱা কেইবাখনো বাহনো পানীৰ সোঁতত উটি যায়। ইপিনে অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতা জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হোৱাত ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 6000188628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
2: এতিয়ালৈকে যিখিনি খবৰ পাইছো তেনেকুৱা ধৰণৰ বিপদৰ খবৰ পোৱা নাই আৰু ব্ৰহ্মপুত্ৰ যিহেতু নামি আছে সেইকাৰণে পানীখিনি ধুনীয়াকে বৈ গৈছেগে, কিন্তু তথাপিও বতৰৰ কথা কোনো ক'ব নোৱাৰে আৰু আমি হস্তম হৈ আছো ৰাইজসকলক যাতে আমি বিপদত নপৰাকে যাতে ৰক্ষা কৰিব পাৰো। ক্লাউড ব্ৰাছটো এনেকুৱা ধৰণৰ এনে বৰষুণৰ পানীটো বা আমাৰ যেতিয়া গেট খোলে আজিৰ দিনত আমি আগতীয়াকে গম পাওঁ। এতিয়া কেইদিনমানৰ আগতে কপিলিত খুলিছিলে, আমি আগতীয়াকে গম পালো। আমি ব্যৱস্থা লোৱাৰ কাৰণে আগতে কপিলি খোলাৰ লগে লগে যিটো ভয়ংকৰ এটা পৰিৱেশ হয় সেই পৰিৱেশটো নাই। ইয়াতো গেটৰ লৈ পেলাই এইবাৰ সমস্যা হোৱা নাই। আজিৰ সমস্যাটো হৈছে একেবাৰে চাডেনলি এইটো এটা এটমছফিয়াৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো এটা চাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেছ ফ্লাড হয় বানপানী আহে সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও যিখিনি আমি নামনি
1: অহা 6 জুলাইৰ পৰা হ'বলগীয়া বাজেট অধিৱেশনৰ পূৰ্বে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত প্ৰাক বাজেট শীৰ্ষক আলোচনা অনুষ্ঠিত হয়। আলোচনাত উদ্বোধনী ভাষণ দি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে 2014-15 বিত্তীয় বৰ্ষতকৈ 2024-25 বৰ্ষত অসমৰ মুঠ ঘৰুৱা উৎপাদন অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ অৰ্থনৈতিক প্ৰগতি সাধন হোৱাৰ লগতে জনসাধাৰণৰ সমস্যাসমূহ সমাধানৰ পথ মুকলি হৈছে বুলি শ্ৰীশইকীয়াই মন্তব্য কৰে। আলোচনাত অংশ লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যখনৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰসংগ উল্লেখ কৰি কয় যে পূৰ্বৰ তুলনাত বৰ্তমান অসমত বিনিয়োগ বৃদ্ধি পাইছে আৰু ৰাজ্যখন সম্প্ৰতি বিনিয়োগৰ কেন্দ্ৰ হোৱাৰ দিশত অগ্ৰসৰ হৈছে। এই প্ৰাক বাজেট আলোচনাত ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীৰ উপৰি অৰ্থনীতিবিদ, শিক্ষাবিদ, 5খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, 15খন মহাবিদ্যালয়ৰ অধ্যক্ষ, লেখক, বুদ্ধিজীৱী, ক্ৰীড়া সংগঠন, উদ্যোগী আৰু ব্যৱসায়িক সংস্থাৰ লগতে বিত্তীয় সংস্থাসমূহে অংশগ্ৰহণ কৰে। বঙাইগাঁও জিলাত জাপানীজ এনকেফেলাইটিছত এজন লোক আক্ৰান্ত হোৱা বুলি জিলা স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক ডাঃ গোপাল চন্দ্ৰ ৰায়ে নিশ্চিত কৰিছে। ঢালিগাঁৱৰ এই ৰোগীজন বৰ্তমান চিকিৎসাধীন হৈ থকা বুলি যুটীয়া সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে জিলাখনৰ মুঠ 19গৰাকী একিউট এনকেফেলাইটিছ চিণ্ড্ৰম অৰ্থাৎ জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য সদৰি কৰি যুটীয়া সঞ্চালকগৰাকীয়ে কয় যে ইয়াৰে এজনৰ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ইতিমধ্যে মৃত্যু হৈছে আৰু আন 2জন ৰোগী চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10লৈ বৃদ্ধি পাইছে। বৰ্তমানলৈকে এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে 42। এই ৰোগত আক্ৰান্ত হৈ কামৰূপ জিলাত 3জন, বৰপেটা আৰু লখিমপুৰত 2জনকৈ, কামৰূপ মহানগৰ, কাছাৰ আৰু যোৰহাট জিলাত 1জনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। তদুপৰি ৰাজ্যত বৰ্তমান একিউট এনকেফেলাইটিছ চিণ্ড্ৰমত আক্ৰান্ত লোকৰ সংখ্যাও 519লৈ বৃদ্ধি পাইছে। জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে এনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা জিলাসমূহত প্ৰতিষেধক প্ৰদান, স্বাস্থ্যকৰ্মীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আৰু জনসজাগতামূলক কাৰ্যসূচীৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বজালী জিলাৰ ভালেসংখ্যক পশুধন চবকাজাতীয় ৰোগত আক্ৰান্ত হোৱাৰ ফলত গোপালকসকল চিন্তিত হৈ পৰিছে। বজালীৰ পশু চিকিৎসক ডাঃ হিতেশ পাঠকে জনোৱা মতে বাৰিষাৰ সময়ত চবকাজাতীয় ৰোগে গৰুৰ দেহত কম বেছি পৰিমাণে আক্ৰান্ত কৰে যদিও এইবাৰ লাম্পি আৰু ফুট এণ্ড মাউথ সদৃশ চবকা ৰোগত ভালেসংখ্যক পশুধন আক্ৰান্ত হোৱাত ব্যাপক ক্ষতিৰ আশংকা কৰা হৈছে। এই ৰোগৰ কোনো ধৰণৰ প্ৰতিষেধক নাই বুলিও চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে। জিলাখনৰ গোপালকসকলে বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে।

0: কাৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰা হৈছে পুৰিয়া কল্যাণ ৰাগত প্ৰজ্ঞান বৰুৱাই পৰিৱেশন কৰা খেয়াল।

শ্ৰোতাসকলে ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পুৰিয়া কল্যাণ ৰাগত প্ৰজ্ঞান বৰুৱাই পৰিৱেশন কৰা খেয়াল শুনিলে। FM বেণ্ডৰ 102.7 মেগাহাৰ্টছ, নিউজ অন AIR এপ আৰু www.akashvani.gov.in ৱেবছাইটযোগে এয়া আকাশবাণী নগাঁও। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগেই সামৰিবলৈ লোৱা হৈছে আজিৰ অনুষ্ঠান প্ৰচাৰ। কাইলৈ এই একে মিটাৰতে আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:55। আজিৰ অনুষ্ঠান প্ৰচাৰৰ বাবে নিয়ন্ত্ৰণ কক্ষত আছিল নিৰ্জুমচা নাৰ্জাৰী আৰু প্ৰদীপ কুমাৰ। প্ৰসাৰণ সহযোগী আছিল স্মৃতিৰঞ্জন চমুৱা। ইমানতে আজিৰ অনুষ্ঠান প্ৰচাৰ সামৰি মই হিৰণ্যপ্ৰভা দিহিঙীয়াই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।